আকাশবাণী তেজপুৰ, আজি শুক্ৰবাৰ, 1433 ভাস্কৰাব্দৰ, বহাগ মাহৰ আজি 24 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ মে' মাহৰ 8 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

মহাত্মা গান্ধীয়ে কৈছিল, জাবৰ সাৰিলে যিদৰে ঠাইডোখৰ পৰিষ্কাৰ হয়, তেনেকৈ ভুল স্বীকাৰ কৰিলে আগতকৈও অন্তৰ শুদ্ধ হয়। এয়া আকাশবাণী তেজপুৰ। ক্ষন্তেক পিছতে 6 বজাত গুৱাহাটী কেন্দ্ৰৰ কাৰ্যসূচী আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: the two U.S. officials have confirmed. The move marks a significant setback for Washington's Gulf strategy, with a key regional ally effectively blocking the operation known as Project Freedom before it could gain traction. Mr. Trump has shifted focus to diplomacy, describing recent talks with Iran as very good and saying a permanent deal is very possible. Iran is now reviewing a 14-point U.S. proposal to end the war, with Tehran's Foreign Minister Abbas Araghchi calling for dialogue and diplomacy. The proposed framework would pause hostilities and open a 30-day window of final negotiations, even though core issues, including Iran's nuclear program, would be left for later talks. In IPL cricket, Lucknow Super Giants defeated Royal Challengers Bengaluru by 9 runs using DLS method in a rain-hit match at Ikana Stadium in Lucknow last night. Chasing 213 runs for victory, Royal Challengers Bengaluru made 203 for 6 in 19 overs. Earlier put into bat, Lucknow Super Giants scored 209 for 3 in 19 overs. Multiple rain interruptions reduced the match to a 19-over side affair, setting Bengaluru a DLS target of 213. Today, Delhi Capitals will take on Kolkata Knight Riders at Arun Jaitley Stadium in Delhi at 7:30 p.m. That's the end of this news bulletin.
1: মিডিয়াম ব্যৱহাৰ 411.5 মিটাৰ 730 কিলোহাৰ্টজ আৰু এফএম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা।
2: মহাত্মা গান্ধীয়ে কৈছিল, গীতাৰ পঢ়ুৱৈ মাত্ৰেই জানে যে ষোড়শ অধ্যায়ত বৰ্ণিত দৈৱ সম্পদৰ তালিকাত অভয়ৰ নাম প্ৰথমতে উল্লেখ কৰা হৈছে। ছন্দমিলৰ প্ৰয়োজনতেই এনে কৰা হৈছে নে ইচ্ছা কৰিয়েই অভয়ক গুৰুত্ব দিয়া হৈছে মই ক'ব নোৱাৰোঁ। তাত হয়তো অভয়ৰ স্থান প্ৰাধান্য নিতান্ত কাকতালীয়, কিন্তু মোৰ মনেৰে অভয় সৰ্বপ্ৰথম স্থানত উল্লেখ পাবৰ সম্পূৰ্ণ যোগ্য। অভয় আনবিলাক মহৎ গুণৰ পৰিপোষক। অভয় নহ'লে সত্যৰ সন্ধান কৰিব কেনেকৈ, অন্তৰত প্ৰেমেই বা ঠাই পাব কেনেকৈ? হৰিৰ মাৰ্গ হাঁহিয়ালৰ কাৰণে, ভীৰুৰ কাৰণে নহয়। ইয়াত হৰি মানে সত্য। যিসকল অভয় অস্ত্ৰেৰে সজ্জিত সেইসকলেই হাঁহিয়াল। তৰোৱাল, বন্দুক বা অন্য জৰ অস্ত্ৰধাৰীজন হাঁহিয়াল নহয়, তৰোৱাল আদি ভীৰুৰহে অস্ত্ৰ। অভয় মানে সকলো প্ৰকাৰ বাহ্যিক ভয়ৰ পৰা মুক্ত হোৱা। বাহ্যিক ভয় হৈছে ৰোগ, দৈহিক আঘাত বা মৃত্যুৰ ভয়, সম্পত্তিহানিৰ ভয়, প্ৰিয়জনৰ বিয়োগৰ ভয়, কীৰ্তিহানিৰ ভয়, দায় লগোৱাৰ ভয় ইত্যাদি। এই কথা সাধাৰণতে কোৱা হয় যে মৃত্যু ভয় জিনিলেই সকলো ভয় জয় কৰিব পাৰি, কিন্তু সেই কথা সঠিক নহয়। বহুতৰ মৃত্যু ভয় নাই, কিন্তু আন ভয়ৰ পৰা কষ্ট পায়। কোনোজনে নিজে মৰিবৰ কাৰণে সাজু হ'ব পাৰে, কিন্তু আত্মীয় স্বজনৰ বিয়োগ সহিব নোৱাৰে। কোনোবাই আকৌ আপোনজনকো পৰিহাৰ কৰিব পাৰে, কিন্তু সাঁচি থোৱা ধন এৰি দিবলৈ ভয় খায়। লোকনিন্দাৰ ভয়ত কিছুমানে সৎপথ বুলি জানিও এই পথ গ্ৰহণ কৰিবলৈ টান পায়। যি সত্যৰ অন্বেষণ কৰিব তেওঁ এই সকলো ভয়কে বিসৰ্জন দিব পাৰিব লাগিব। হৰিশ্চন্দ্ৰৰ দৰে সৰ্বনাশ মূৰ পাতি ল'বলৈ অন্তৰৰ পৰা সাজু থাকিব লাগিব। হৰিশ্চন্দ্ৰৰ কাহিনী কাল্পনিক হ'ব পাৰে, কিন্তু সকলো তত্ত্বদৰ্শীয়ে তেনেদৰেই অনুভৱ কৰে। সেইকাৰণে হৰিশ্চন্দ্ৰৰ কাহিনীৰ মূল্য ঐতিহাসিক কাহিনীতকৈ হাজাৰ গুণে বেছি আৰু আমাৰ সকলোৰে প্ৰণিধানৰ যোগ্য। পূৰ্ণ অভয় বুলিলে মোহমুক্ত অৱস্থাৰ শীৰ্ষস্থান বুজায়। যিজনৰ ভগৱত প্ৰাপ্তি ঘটিছে পূৰ্ণ অভয় তেওঁৰ পক্ষেহে সম্ভৱ। নেৰানেপেৰা চেষ্টাৰ দ্বাৰা বাঢ়ি গৈ থকা আত্মপ্ৰত্যয়ৰ দ্বাৰা এই লক্ষ্যৰ ফালে আগুৱাই যাব পাৰি। মই পুনতেই কৈছোঁ, আমি বাহিৰৰ ভয়ৰ পৰা মুক্ত হ'ব লাগিব, কিন্তু অন্তৰৰ শত্ৰুবিলাকক ভয় কৰি চলিবই লাগিব। কাম, ক্ৰোধ আদিক ভয় কৰাই উচিত। সকলো ভয় দেহকে আশ্ৰয় কৰি উপজে, গতিকে দেহৰ প্ৰতি আসক্তি নোহোৱা হ'লেই সেইবোৰ ভয় নোহোৱা হয়। দেখা গ'ল সকলো ভয়েই আমাৰ দৃষ্টিদোষৰ নিৰৰ্থক তন্তুজাল। আমি যেতিয়া ধন সম্পত্তি, পৰিয়াল আৰু শৰীৰৰ প্ৰতি আসক্তি বা মমত্বভাৱ সমূলে ত্যাগ কৰিম, আমাৰ অন্তৰত ভয়ৰ কাৰণে অকণো ঠাই নোহোৱা হ'ব। তেন ত্যাগ তেন ভঞ্জিথা, এটি মহৎ বাণী। ধন সম্পত্তি, পৰিয়াল আৰু শৰীৰ

0: আছে, থাকক, কিন্তু আমি মাথো সেইবোৰৰ প্ৰতি আমাৰ দৃষ্টিভংগী সলাব লাগে। এইবোৰ একো আমাৰ নহয়, আমি নিজেও তেওঁৰহে। আমি তেনেহলে ভয় কৰিবৰ হেতু কি আছে? উপনিষদে সেইদেখি আমাক বস্তুৰ প্ৰতি আসক্তি এৰিবলৈ উপদেশ দিছে। এনে মনোভাৱেৰে ভোগ কৰিলেও হানি নাই। আন কথাত ক'ব পাৰি, আমি সেইবোৰৰ গৰাকী নহওঁ, ৰক্ষকহে। যাৰ হৈ এইবোৰ ৰক্ষা কৰোঁ তাক ৰক্ষা কৰিবলৈ তেওঁ আমাক বল দিব, আগন্তুক শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ অস্ত্ৰ দিব। এইদৰে আমি যেতিয়া গৰাকী নহৈ ভৰিৰ তলৰ ধূলিতকৈ দীন সেৱকত পৰিণত হ'ম, কুঁৱলীৰ দৰে সকলো ভয় আঁতৰি যাব, আমি চিৰশান্তি লাভ কৰিম, সত্যনাৰায়ণৰ লগত সাক্ষাৎ দৰ্শন ঘটিব।
1: আজিৰ মুকুতামালা মহাত্মা গান্ধীৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো কণিকা দাস আৰু সংগীসকলৰ কণ্ঠৰ জিকিৰ।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতিপুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ।

প্ৰাণায়াম আৰু যোগাভ্যাসৰ দ্বাৰা নিজকে সুস্থ আৰু সক্ষম কৰিবলৈ যত্ন কৰিব পাৰে।

0: মহাত্মা গান্ধী এবাৰ অসম ভ্ৰমণ কৰিছিল 1921 চনত। সেই ভ্ৰমণত তেওঁৰ সংগী আছিল কৃষ্ণ দাস নামৰ এগৰাকী যুৱক। গান্ধীৰ লগত কৰা অসম ভ্ৰমণৰ অভিজ্ঞতাৰে তেওঁ ৰচনা কৰিছিল এখন গ্ৰন্থ, নাম 7 মন্থছ উইথ মহাত্মা গান্ধী। এতিয়া আগবঢ়াইছো এই গ্ৰন্থৰ এটি অধ্যায়ৰ অসমীয়া অনুবাদৰ পাঠ।
1: তেজপুৰত আগষ্ট মাহৰ 20 তাৰিখে আবেলি 2 বজাত আমি জাহাজেৰে তেজপুৰলৈ ৰাওনা হলো আৰু 21 তাৰিখে ৰাতিপুৱা তেজপুৰ পালোগৈ। গোটেই ৰাতিটো আমি জাহাজতেই কটাবলগীয়া হল। মনোমোহা প্ৰাকৃতিক দৃশ্যাৱলী আমাৰ চকুত পৰিছিল। গছ গছনিৰে সেউজীয়া পৰ্বতমালাৰ ছাঁত, ব্ৰহ্মপুত্ৰ যেন বহু দূৰৰ নিজৰ লক্ষ্যলৈ বৈ গৈছে, যেন কোনোবা এজন অজ্ঞাত দেৱতাই নিজৰ কঁকালত মেখেলাহে মেৰিয়াই লৈছে। ঠায়ে ঠায়ে নৈৰ মাজৰ পৰা একোটা পৰ্বত দীপৰ দৰে মূৰ দাঙি ওলাইছে। ইয়াৰে 2খন পৰ্বতলৈ অসমীয়া বন্ধু এজনে আঙুলিয়াই বহুতো বিদেশী পৰ্যটকে, আনকি ছুইজাৰলেণ্ডৰ পৃথিৱীবিখ্যাত ঠাইবিলাকৰ লগতো ৰিজাই ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰ শ্ৰেষ্ঠতা সম্পৰ্কে কোৱা বুলি কৈছিল। যেনিয়েই চকু ফুৰাওঁ তেনিয়েই দৃশ্যৰ সেউজীয়া সৌন্দৰ্যত মুগ্ধ হওঁ। জাহাজখনত আমাৰ ডাঙৰ দলটোৰ লগত এতিয়া এইখন প্ৰদেশৰ লোকো লগ হল। মহাত্মাই গুৱাহাটীত দিয়া বক্তৃতাৰ বিৱৰণ এতিয়ালৈকে লিখিব নোৱাৰাত জাহাজৰ এটা চুক বাছি লৈ লিখিবলৈ মই যত্ন কৰিলোঁ, কিন্তু সৰহপল অকলশৰে থাকিব পৰা নাছিলোঁ। মহাত্মাৰ লগত মই অহা বাবে আৰু বিশেষকৈ মই কিবা লিখিবলৈ লোৱা দেখি এই মানুহবিলাকৰ মোৰ প্ৰতি কৌতূহল হল আৰু মই যলৈকে যাওঁ তেওঁলোকে তালৈ মোৰ পিছ লোৱাত লাগিল। এনেকুৱা পৰিস্থিতিত একো কৰিব নোৱাৰা দেখি মই এই যত্ন এৰাবলগীয়া হল। গধূলি পৰত মহাত্মাৰ ওচৰত থিয় হৈ তেওঁ আনন্দ মনেৰে কোৱা কথাত মন দিলোঁ। সদায় কঠোৰভাৱে পালন কৰি অহা কাৰ্যক্ৰম আজি এই প্ৰাকৃতিক সৌন্দৰ্যৰ পৰিৱেশৰ মাজত তেওঁ পাহৰি আমাৰ দৰে স্বাভাৱিক মানুহ এজনৰ দৰে ব্যৱহাৰ কৰিলে। অতি পুৱাতে সাৰ পাই দেখোঁ ভেদিব নোৱাৰা কুঁৱলীয়ে আমাক ছাতি ধৰিছে। আমি অৱশেষত তেজপুৰ পালোগৈ। অলপ জিৰণি লোৱাৰ পিছত মহাত্মাই মোক বিচাৰিলে আৰু তেওঁলোকে কিছুমান ইংৰাজী চিঠি মোক নকল কৰিবলৈ দিলে। তেওঁৰ হাতৰ আখৰ মই শুদ্ধকৈ পঢ়িব নোৱাৰাৰ বাবে 2টা শব্দ ভুলকৈ লিখাত তেওঁ শুধৰাই দিলে। কিছুদিনৰ অভ্যাসৰ পিছতহে তেওঁৰ আখৰ ভালদৰে পঢ়িব পাৰি। মানুহৰ হেঁচা ঠেলা আৰু কোঢ়ালৰ মাজত মই মন স্থিৰ কৰিব নোৱাৰাত গুৱাহাটীৰ বক্তৃতাৰ বিৱৰণ অতঃপৰলৈকে দিব পৰা নাছিলোঁ। যেতিয়া তেজপুৰৰ সভালৈ যাবলগীয়া হল তেতিয়া 2টা বক্তৃতাৰ কথা সানমিহলি হয় বুলি মই সেই সভালৈ নগলোঁ। তেজপুৰৰ সভালৈ যোৱাৰ আগতে মহাত্মা ওচৰৰ এখন চাহ বাগিচালৈ মটৰেৰে গ'ল। মই শুনিলোঁ যে তেজপুৰৰ সভাখন বৰ চকুত লগা হৈছিল। শ্ৰীফুকনে জনতাৰ হৃদয় স্পৰ্শ কৰাকৈ মহাত্মাৰ কথাখিনি অসমীয়ালৈ অনুবাদ কৰি দিছিল। মহাত্মাই বক্তৃতা শেষ কৰাৰ লগে লগে ফুকন থিয় হ'ব আৰু অলপো চিন্তা নকৰাকৈ মহাত্মাৰ বক্তৃতাৰ 1টা শব্দও নেৰাকৈ অনুবাদ কৰিব। সেই সময়ত তেওঁ যেন নিজৰ ব্যক্তিত্ব এৰি মহাত্মাৰ লগত একেজন হৈ মহাত্মাই যিদৰে নিজৰ প্ৰত্যক্ষ যুক্তি আগবঢ়াইছিল ঠিক সেইদৰে তেওঁ পুনৰ আবৃত্তি কৰিব। আচৰিত কথা যে মহাত্মাই কোৱা কথাৰ 1টাও নেৰাকৈ তেওঁ ক'ব পাৰিছিল। ৰাজহুৱা সভাৰ পিছত আৰু 2খনমান সৰু সুৰা সভা হৈছিল। তাৰপিছত মহাত্মাই মৌন ব্ৰত ল'লে। পিছদিনাখন আছিল সোমবাৰ। সোমবাৰে তেওঁ সদায় মৌন হৈ থাকে। দেওবাৰে গধূলিৰ পৰা সোমবাৰে গধূলিলৈকে অৰ্থাৎ 24 ঘণ্টালৈকে এইদৰে তেওঁ মৌন হৈ থাকে। এই দিনটোত তেওঁ কাৰো লগত কথা নাপাতে, নাইবা আন বাহিৰা কামো নকৰে। এইদিনা কৰিবলৈ যাবলগীয়া হলেও নাযাবলৈয়ে যত্ন কৰে। এই সাপ্তাহিক মৌন ব্ৰতৰ দিনত ইয়াং ইণ্ডিয়া আৰু নৱজীৱনলৈ প্ৰবন্ধ লিখা আৰু কেতিয়াবা পোৱা চিঠিৰ উত্তৰ দিয়া কামত তেওঁ ব্যস্ত থাকে। সেইদিনা কাৰোবাক কিবা সুধিব লগা হলে, নাইবা কিবা ক'বলগীয়া হলে তেওঁ লিখি দিব, অথবা কাৰোবাক মাতিবলগীয়া হলে হাতত থকা পেঞ্চিলডালেৰে কিহবাত মাৰিব। আমি ততালিকে লৌৰি গৈ তেওঁৰ কাষ পাওঁগৈ। বহুত পৰলৈকে তেওঁ বিচনাত পৰি দীঘল দি থাকিব। মই তেওঁক গোড়া নিয়মমতে উপাসনা কৰা দেখা নাছিলোঁ, কিন্তু সোমবাৰৰ দিনা তেওঁ যিমান পাৰে সিমান সময় মৌন প্ৰাৰ্থনাত মগ্ন আছিল বুলি মোৰ মনত ভাৱ হৈছিল। মৌন প্ৰাৰ্থনাৰ দিনা কোনো আচহুৱা মানুহক কোনো বিশেষ কাৰণ নহ'লে তেওঁৰ ওচৰলৈ নিয়া নহৈছিল। সেইদিনা তেওঁৰ লগৰ কৰ্মীসকলেও ধীৰ আৰু সন্তৰ্পণে খোজকাঢ়ি আৰু ফুচফুচাই কথা পাতি পাতি তেওঁৰ মৌন ব্ৰতৰ সন্মান ৰক্ষা কৰিছিল। এইবাবে সোমবাৰে কোঢ়ালৰ হাম কাটিছিল আৰু আমিও অলপ শান্তি পাব পাৰিছিলোঁ। সোমবাৰে এইদৰে আজৰি পাই মই গুৱাহাটীৰ বক্তৃতাৰ টোকালিখাত লাগিলোঁ। বাতৰি কাকতত ওলোৱা চমু বিৱৰণ মই লিখিব পৰা নাছিলোঁ। বক্তৃতাৰ সকলো কথা পুংখানুপুংখৰূপে দিবলৈ যত্ন কৰাৰ ফলত মোৰ বিৱৰণ দীঘল হৈছিল।

0: আছিল। গধূলি পৰত তেওঁৰ মৌনব্ৰত অন্ত পৰাত তেওঁৰ ওচৰ চাপি মই ৰিপৰ্টটো দিলোঁ। তেওঁ বৰ আনন্দেৰে সৈতে ললে। ইয়ং ইণ্ডিয়াৰ প্ৰবন্ধবিলাক পঠোৱাৰ আগতে মই তেওঁক পঢ়ি শুনাবলগীয়া হৈছিল। সেইদিনা জাতীয় শিক্ষা সম্পৰ্কে দুই স্তম্ভৰ প্ৰবন্ধ এটা তেওঁ ইয়ং ইণ্ডিয়ালৈ পঠাইছিল বুলি ক'লে। এটা প্ৰবন্ধ ছপা হৈ ওলোৱাৰ আগতে পাণ্ডুলিপিখন পঢ়িলেই প্ৰবন্ধৰ মূল ভাৱ আয়ত্ত কৰিবলৈ সুবিধা বুলি তেওঁ এটা মত প্ৰকাশ কৰিছিল। সেইদৰে তেওঁৰ হাতৰ আখৰ পঢ়িবলৈকো যত্ন কৰিবলৈ ক'লে। তেতিয়ালৈকে গুৱাহাটীৰ বক্তৃতা শেষ কৰিব নোৱাৰাত তেজপুৰৰ সভালৈ মই যোৱা নাছিলোঁ বুলি ক'লোঁ। এইটো ঠিক হোৱা নাছিল বুলি তেওঁ ক'লে। মই তেওঁৰ সকলো বক্তৃতা শুনিব লাগে, কাৰণ আন কাকো তেওঁ বেলেগে নিৰ্দেশ দিয়া নাছিল। তেওঁৰ অন্তৰত উদ্ভৱ হোৱা ভাৱবিলাক তেওঁ বক্তৃতাত প্ৰকাশ কৰিছিল বুলি ক'লে। এইদৰে তেওঁৰ কথা শুনি তেওঁৰ চিন্তা আৰু তেওঁ দিয়া শিক্ষাৰ গুৰুত্ব বুজিব পাৰিম বুলি তেওঁ ক'লে।
1: ছেভেন মন্থছ উইথ মহাত্মা গান্ধীৰ গ্ৰন্থখনৰ এটি অধ্যায়ৰ অসমীয়া অনুবাদ পাঠ শুনিলে আৰু ইয়াৰ লগে লগে সামৰণি মৰা হ'ল আজিৰ গান্ধী প্ৰসংগ।

গান্ধী প্ৰসংগ অনুষ্ঠানটিৰ প্ৰযোজনা অজয় কুমাৰ বৰাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো লতা মংগেশকাৰৰ কণ্ঠত এটি গান্ধী ভজন।

লতা মঙ্গেশকাৰৰ কণ্ঠত ভজন্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। অনুষ্ঠান পৰিচিতি।

আজি নিশা 9:30 বজাত জীৱনৰ দেশবাণী অনুষ্ঠানত অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াৰ অনাতাঁৰ আত্মজীৱনীৰ তৃতীয় খণ্ড সাক্ষাৎগ্ৰহণ তপন দত্তৰ, প্ৰযোজনা ভাস্কৰজ্যোতি গগৈৰ।

নিশা 10 বজাত ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। ৰচনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 9:20ৰ লাইভ ফোন ইন অনুষ্ঠান প্ৰভাতী তৰংগৰ বিষয় বিশ্ব থেলাচিমিয়া দিৱস। এই অনুষ্ঠানত অতিথি হিচাপে থাকিব হেমাটলজি আৰু হেমাটো অংকলজিৰ বিশেষজ্ঞ ডাক্তৰ অভিজিৎ ফুকন আৰু ডাক্তৰ জয়িষা দেৱ। আজি দিনৰ 12:30 বজাৰ আইদৰ বুলনিত সৌন্দৰ্য শিতানত চুলিৰ যতনৰ বিষয়ে প্ৰণামী অধিকাৰীৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ মামণি তালুকদাৰৰ। নিশা 8:02ৰ উপন্যাস পাঠ অনুষ্ঠানত ৰজনীকান্ত বৰদলৈ ৰচিত উপন্যাস মিৰি জীয়ৰীৰ ধাৰাবাহিক পাঠৰ 8ম খণ্ড, পাঠ উৎপল বৰাৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

বিয়লি 5:45ৰ বিদ্যাৰ্থী অনুষ্ঠানত দশম মানৰ বাবে অসমীয়া ব্যাকৰণৰ পাঠ আগবঢ়াব অপৰ্ণা শৰ্মাই। সন্ধিয়া 6:10ৰ কৃষি জগত অনুষ্ঠানত

দশম মানৰ বাবে অসমীয়া ব্যাকৰণৰ পাঠ আগবঢ়াব অপৰ্ণা শৰ্মাই। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত কণী পৰা কুকুৰা পাম পৰিচালনাৰ বৈজ্ঞানিক পদ্ধতি, এই বিষয়ে আলোচনাত ভাগ ল'ব ডাক্তৰ গুণেন্দ্ৰ কুমাৰ শৰ্মা আৰু ডাক্তৰ সুভাষ শৰ্মাই। অনুষ্ঠানটি আঁত ধৰিব মেলোডী পাটগিৰিয়ে, প্ৰযোজনা উৎপল বৰাৰ।

খন্তেক পাছতেই পুৱা 6:55 জ্ঞান বিজ্ঞান, 7 বজাত আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি, 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 7:30 জ্যোতিপ্ৰকাশ দাসৰ কণ্ঠৰ আধুনিক গীত, 8:30 গীতিমালিকাৰ শিল্পী নীলোৎপল গায়ন, ভিতালী দাস, সৌৰভজ্যোতি মহন্ত, ৰীতা বৰুৱা আৰু কংকনা ভাগৱতী, পল কুমাৰ ডেকা।

12:15 হিন্দী ছবিৰ গীতৰ অনুষ্ঠান দিনৰ 1:10 আৰু সন্ধিয়া 7:45 লোকনাথ গোস্বামীৰ কণ্ঠৰ আধুনিক গীত।

এক বাজি পঞ্চাছ মিনিটত জাহ্নবী বৰুৱাৰ কণ্ঠৰ লোকগীত, আঢ়ৈ বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান, তিনি বাজি পোন্ধৰ মিনিটত নেপালী অনুষ্ঠান, তিনি বাজি পঞ্চল্লিছ মিনিটত কাৰ্বি অনুষ্ঠান আৰু চাৰে চাৰি বজাত বড়ো অনুষ্ঠান।

বিয়লি 5:25 সংস্কৃত ভাষা শিক্ষাৰ পাঠদান অনুষ্ঠান যোগদান আগবঢ়াব ডক্টৰ নলিনী দেৱী মিশ্ৰয়। 6:40 কণিকা দাস আৰু সংগীসকলৰ কণ্ঠৰ জিকিৰ 7:20 আকৌ শুনোৱা হওক। 7:35 পুবলীৰ সুৰ অনুষ্ঠানত অনিল কুমাৰ ৰাভা আৰু সংগীসকলৰ কণ্ঠৰ ৰাভা গীত।

নিশা 8:20 ডক্টৰ দীপেন্দ্ৰ কুমাৰ মজুমদাৰৰ ইংৰাজী কথিকা দ্য ট্ৰেডিচনেল গেমছ অৱ আছাম। 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: উপন্যাস পাঠ অনুষ্ঠানত শুনক উপন্যাস সম্রাট রজনীকান্ত বৰদলৈ রচিত উপন্যাস মিৰি
1: জীয়ৰী।
0: প্ৰতি শুকুৰবাৰে নিশা 8:02 আৰু শনিবাৰে পুৱা 7:30 বজাত।

0: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকর পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী সকলোৰে হৃদয়ৰ বাণী আকাশবাণী আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ মন কী বাত সংগীত নাটক খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in নতুন ভাৰত ন ৰূপত আকাশবাণী
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

পৃথিৱীৰ কোনো ঠাইত মাৰি মৰক, আকাল অনাতন হ'লে, ৰাজনৈতিক কাৰণত মানুহ ভগনীয়া হ'লে তেওঁলোককো ৰেডক্ৰছ সমিতিয়ে সহায় কৰে। আফ্ৰিকাত দেখা দিয়া অভূতপূৰ্ব আকালৰ সময়ত সৰ্বশ্ৰান্ত হোৱা লাখ লাখ দুৰ্গত লোকক এই সমিতিয়ে খাদ্যবস্তু, চিকিৎসা সেৱা আগবঢ়াইছিল। সেয়াই আছিল মানৱ ইতিহাসত সৰ্ববৃহৎ সাহায্য কাৰ্য। ৰেডক্ৰছ সমিতিয়ে পৃথিৱীৰ বিভিন্ন দেশৰ কাৰাগাৰত বন্দী হৈ থকা ৰাজনৈতিক বন্দীসকলকো নিজৰ সেৱা আগবঢ়াইছে। কাৰাগাৰত বন্দী হৈ থকা এনে লোকসকলৰ তালিকা প্ৰস্তুত কৰা, তেওঁলোকক নিয়মিতভাৱে লগ কৰা, তেওঁলোকলৈ পৰিয়ালৰ খা খবৰ, চিঠি পত্ৰ, খাদ্য আৰু চিকিৎসা সাহাৰ্য লৈ যোৱাৰ কামো তেওঁলোকে কৰে। এনেধৰণৰ কাম কৰোঁতে ৰেডক্ৰছ সমিতিয়ে সম্পূৰ্ণ গোপনীয়তা আৰু নিৰপেক্ষতা মানি চলে, আৰু সেইবাবে এনে কাম কৰাটো তেওঁলোকৰ বাবে সম্ভৱ হৈ পৰে। বিশ্বৰ বিভিন্ন শত্ৰুভাৱাপন্ন দেশৰ মাজত বন্দীৰ আদান প্ৰদানৰ কামো ই সম্পন্ন কৰিব পাৰে, এই গোপনীয়তা আৰু নিৰপেক্ষতাৰ বাবেই।

0: এইয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি। আগবঢ়াইছে উৎপল বৰাই।
2: কৰ্মচাৰী চয়ন আয়োগে 731টা ষ্টেনোগ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডি পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স গ্ৰেড চি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব আৰু গ্ৰেড ডি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ssc.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 15 মে'। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, জেনেৰেল 40টা পদ। প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, DEPR 10টা পদ। প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত MA বা MSc হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, DSIM 10টা পদ। প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথেমেটিক্স, মেথেমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,865টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালছোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানী দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। নিয়োগ বাতৰি ইমানেই।
0: নিয়োগ বাতৰি শুনিলে যুগুতাই আগবঢ়ালে উৎপল বৰাই।
3: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
4: আও ভয়েস গেটস।

0: heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
0: 6900453528.
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
2: তেওঁ কৈছিলে যে আচ্ছা জীৱনটো এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিলে কেতিয়াও পিছ হুহুকি যাব নালাগে, পিছ হুহুকি গ'লে আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
3: 24 এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত।
4: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী। মুঠ 6টা খণ্ডত প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰচাৰৰ সময় নিশা 9:30 বজাত।
3: শুনিবলৈ নাপাহৰিব, শুকুৰবাৰে নিশা 9:30 বজাত।

0: এয়া আকাশমণি গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি কৈছো মঞ্জিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ভাৰত আৰু ভিয়েটনামৰ বাবে পৰিৱৰ্তিত বিশ্ব শৃংখলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা যথেষ্ট থল আছে বুলি ভিয়েটনামৰ ৰাষ্ট্ৰপতি টো লামে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি পশ্চিমবংগৰ বিজেপিৰ নৱনিৰ্বাচিত বিধায়কসকলৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰিব। বৈঠকত বিধায়িনী গোটৰ নেতা বাছনি কৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে দেশৰ চৰকাৰী শস্য ভাণ্ডাৰত 604 লাখ টনৰো অধিক শস্য মজুত আছে বুলি প্ৰকাশ কৰিছে। ভাৰত আৰু ফ্ৰান্সে কালি বিজ্ঞান প্ৰযুক্তি আৰু মহাকাশ খণ্ডত সহযোগিতা সম্প্ৰসাৰণৰ সম্ভাৱনাৰ পৰ্যালোচনা কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা এখন বৰ্ষাবিঘ্নিত খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 9 ৰাণত পৰাস্ত কৰে। ভাৰত আৰু ভিয়েটনামৰ বাবে পৰিৱৰ্তিত বিশ্ব শৃংখলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা যথেষ্ট থল আছে বুলি ভিয়েটনামৰ ৰাষ্ট্ৰপতি টো লামে প্ৰকাশ কৰিছে। মুম্বাইত কালি ভাৰত ভিয়েটনাম ব্যৱসায় মঞ্চৰ বৈঠকত ভাষণ দি শ্ৰীলামে কয় যে দুয়োখন দেশ পূৰ্বতেও পাৰস্পৰিক সহযোগিতাৰে ভালেমান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। তেওঁ লগতে ভাৰতীয় কোম্পানীসমূহক, বিশেষকৈ অত্যাধুনিক প্ৰযুক্তিখণ্ডৰ কোম্পানীসমূহক ভিয়েটনামত বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ জনায়। ভিয়েটনামৰ প্ৰাক্তন ৰাষ্ট্ৰপতি হো চি মিণ্ট আৰু ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ দৰে নেতাসকলৰ দূৰদৃষ্টিৰ বাবে উভয় দেশৰ মাজত গঢ়ি উঠা গভীৰ সম্পৰ্কৰ বিষয়ে আলোকপাত কৰি শ্ৰীলামে ৰাজনৈতিক আস্থাৰ বাবে 2016 চনৰ পৰা দুয়ো দেশৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য নতুন শিখৰত উপনীত হোৱা বুলি উল্লেখ কৰে। তেওঁ কয় যে বৰ্তমানৰ গোলকীয় প্ৰেক্ষাপট প্ৰত্যাহ্বানপূৰ্ণ যদিও এনে পৰিস্থিতিয়ে ভাৰত আৰু ভিয়েটনামৰ মাজৰ সহযোগিতাক নতুন পৰ্যায়লৈ লৈ যোৱাৰ সুযোগো কঢ়িয়াই আনিছে। এই উপলক্ষে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছে কয় যে ভাৰত আৰু ভিয়েটনামৰ দৰে দেশৰ প্ৰযুক্তি আৰু উৎপাদন খণ্ডৰ উদ্যমী, বিনিয়োগকাৰী আৰু বৃত্তিধাৰীসকলে এছিয়াৰ ভৱিষ্যত নিৰ্মাণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি কলকাতালৈ আহিব। তেওঁ এই ভ্ৰমণকালত বিজেপিৰ নৱনিৰ্বাচিত বিধায়কসকলৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰিব। এই বৈঠকতে বিজেপি বিধায়িনী গোটৰ নেতা বাছনি কৰা হ'ব। ইপিনে পশ্চিমবংগৰ ৰাজ্যপাল আনন্দ ৰবিয়ে কালি বিধানসভা ভংগ কৰে। ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভাৰ সদস্যসকলে কাইলৈ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মবাৰ্ষিকীৰ দিনা শপত গ্ৰহণ কৰিব। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডৰ নতুন মন্ত্ৰীসভাৰ শপতগ্ৰহণৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। শপতগ্ৰহণৰ বাবে কটকটীয়া সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ জ্যেষ্ঠ নেতাসকল আৰু অন্য ৰাজ্যৰ কেইবাগৰাকীও মুখ্যমন্ত্ৰীয়ে শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা। গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে দেশৰ চৰকাৰী শস্য ভাণ্ডাৰত 604 লাখ টনৰো অধিক শস্য মজুত আছে বুলি প্ৰকাশ কৰিছে। এই পৰিমাণ ভৱিষ্যতৰ অনিশ্চয়তা, বিপদাশংকা আৰু অভাৱ পূৰণৰ বাবে বাধ্যতামূলকভাৱে মজুত ৰাখিবলগীয়া শস্যৰ পৰিমাণতকৈ প্ৰায় 3 গুণ অধিক। মন্ত্ৰীগৰাকীয়ে কালি সামাজিক মাধ্যমযোগে কয় যে ঘেঁহু আৰু চাউল ব্যাপক

মাত্ৰাত মজুত আছে আৰু ইয়াৰ ফলত কল্যাণমূলক আঁচনি তথা সমগ্ৰ দেশৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বাবে নিৰন্তৰ যোগান সুনিশ্চিত হৈছে। ব্যাপক ক্ৰয়, ভাল উৎপাদন আৰু কৃষকসকলৰ পৰ্যাপ্ত সুবিধা প্ৰদান কৰাৰ ফলত খাদ্য সুৰক্ষা, কৃষকৰ কল্যাণ আৰু নিৰাপদ ভৱিষ্যতৰ প্ৰতি দেশৰ প্ৰতিশ্ৰুতিবদ্ধতা দৃঢ় হৈ উঠিছে বুলি শ্ৰীযোশীয়ে মন্তব্য কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ খাদ্য সুৰক্ষা নিৰন্তৰ শক্তিশালী হৈ উঠিছে। ভাৰত আৰু ভিয়েটনামে নিত্য নতুন প্ৰযুক্তি, উদ্ভাৱন, গৱেষণা আৰু ষ্টাৰ্টআপ খণ্ডত সহযোগিতা সুদৃঢ় কৰাৰ বিষয় লৈ কালি আলোচনাত মিলিত হয়। বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিং আৰু ভিয়েটনামৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ ভু হাই কুৱানৰ মাজত নতুন দিল্লীত হোৱা এই আলোচনাত দুয়োপক্ষই কৃত্ৰিম বুদ্ধিমত্তা অভিযান, চাইবাৰ সুৰক্ষা পৰিকাঠামো, উদ্ভাৱন অনুকূল ব্যৱস্থা আৰু প্ৰযুক্তি হস্তান্তৰ উদ্যমৰ বিষয়ে মত বিনিময় কৰে। বৈঠকত গৱেষণা প্ৰতিষ্ঠান, উদ্ভাৱন কেন্দ্ৰ আৰু প্ৰযুক্তি বিকাশ মঞ্চসহ দুয়ো দেশৰ মাজৰ শৈক্ষিক আৰু প্ৰতিষ্ঠানগত সম্পৰ্কৰ পৰ্যালোচনা কৰা হয়। বৈঠকত ডঃ সিঙে কয় যে যোৱা দশকত দুয়ো দেশৰ মাজৰ সৰ্বাত্মক কৌশলগত সহযোগিতাই নতুন গতি লাভ কৰিছে। তেওঁ কয় যে ভাৰত আছিয়ান গৱেষণা আৰু প্ৰশিক্ষণ জলপানী কাৰ্যসূচীৰ অধীনত ভিয়েটনামৰ প্ৰায় 10 গৰাকী গৱেষকে জলপানী লাভ কৰিছে। ডঃ ভু হাই কুৱানে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত দুয়ো দেশৰ মাজৰ বৰ্ধিত সহযোগিতাৰ প্ৰতি আদৰণি জনাই আৰু সামাজিক ক্ষেত্ৰক উপকৃত কৰিব পৰা প্ৰযুক্তি সন্দৰ্ভত পৰিকল্পিত সমন্বয় গঢ়ি তুলিবলৈ আগ্ৰহ প্ৰকাশ কৰে। ভাৰত আৰু ফ্ৰান্সে বিজ্ঞান, প্ৰযুক্তি আৰু মহাকাশ খণ্ডত দ্বিপাক্ষিক সহযোগিতাৰ কাৰ্যক্ষেত্ৰ সম্প্ৰসাৰিত কৰিবলৈ পৰ্যালোচনা বৈঠকত মিলিত হয়। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে ফ্ৰান্সৰ উচ্চ শিক্ষা, গৱেষণা আৰু মহাকাশ মন্ত্ৰী ফিলিপ বাপ্টিষ্টৰ সৈতে ভাৰ্চুৱেল মাধ্যমেৰে এখন দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে যে বিজ্ঞান আৰু মহাকাশৰ ক্ষেত্ৰত ভাৰত ফ্ৰান্সৰ দ্বিপাক্ষিক সম্পৰ্ক এটা শক্তিশালী স্তম্ভলৈ বিকশিত হৈছে আৰু এই পদক্ষেপে প্ৰযুক্তিগত উন্নতি আৰু মানুহৰ মাজত ঘনিষ্ঠ সংযোগ স্থাপন কৰাত অৰিহণা যোগাইছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে 2026 চনটোক ভাৰত ফ্ৰান্সৰ উদ্ভাৱন বৰ্ষ হিচাপে ঘোষণা কৰাটোৱে উদীয়মান ক্ষেত্ৰসমূহত সহযোগিতা বৃদ্ধিৰ এক উল্লেখনীয় সুযোগ প্ৰদান কৰিছে। মহাকাশ সহযোগিতাৰ বিষয়ে আলোচনা কৰি ডঃ সিঙে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা আৰু ৰাষ্ট্ৰীয় মহাকাশ অধ্যয়ন কেন্দ্ৰৰ মাজত যৌথ উপগ্ৰহ অভিযানকে ধৰি সহযোগিতাৰ দীৰ্ঘ ইতিহাসৰ ওপৰত আলোকপাত কৰে। মন্ত্ৰীগৰাকীয়ে ভাৰতৰ গগনযান অভিযানত ফ্ৰান্সে কৰা সহায়ৰো শলাগ লয়। ডঃ সিঙে মহাসাগৰীয় অভিযান খণ্ডতো দেশ দুখনৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়ে আলোকপাত কৰে। ফ্ৰান্সৰ মন্ত্ৰীগৰাকীয়ে মহাকাশ আৰু গৱেষণা সহযোগিতাৰ ক্ষেত্ৰত ভাৰতক এক গুৰুত্বপূৰ্ণ আৰু বিশ্বাসযোগ্য অংশীদাৰ বুলি অভিহিত কৰে। মন্ত্ৰীগৰাকীয়ে সহযোগিতাৰ শক্তিশালী উত্তৰাধিকাৰৰ ওপৰত আলোকপাত কৰাৰ লগতে সমগ্ৰ পৃথিৱী পৰ্যবেক্ষণ, উৎক্ষেপণ ব্যৱস্থা আৰু মহাকাশ অন্বেষণৰ ক্ষেত্ৰত সহযোগিতা অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰে। ফ্ৰান্সৰ মন্ত্ৰীগৰাকীয়ে মহাকাশ খণ্ডত সহযোগিতা সম্প্ৰসাৰণৰ বাবে দেশখনৰ প্ৰস্তুতিৰ কথাও উল্লেখ কৰে। তেওঁ চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত পেৰিছত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় মহাকাশ সন্মিলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ ভাৰতক আমন্ত্ৰণ জনাইছে। আমেৰিকাৰ এখন যুক্তৰাষ্ট্ৰীয় আদালতে এটা খণ্ডিত ৰায়যোগে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে 10% গোলকীয় শুল্ক আৰোপৰ বাবে লোৱা সিদ্ধান্ত অবৈধ বুলি ঘোষণা কৰিছে। নিউয়ৰ্কৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য এখন 3-জনীয় বিচাৰপীঠৰ 2গৰাকী ন্যায়াধীশে শুল্ক আৰোপৰ বিৰোধিতা কৰে আৰু 1গৰাকীয়ে সপক্ষে মত পোষণ কৰে। আদালতখনে কালি এইবুলি ৰায় দিয়ে যে শ্ৰীট্ৰাম্পে বাণিজ্য আইনৰ অধীনত সংসদে প্ৰদান কৰা ক্ষমতাৰ আওতাৰ বাহিৰলৈ গৈ শুল্ক আৰোপৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কৃত্ৰিম বুদ্ধিমত্তা আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে স্বাস্থ্যসেৱা খণ্ডত দায়িত্বশীল কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তিৰ প্ৰয়োগৰ লক্ষ্যৰে নতুন দিল্লীত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে কয় যে এই অংশীদাৰিত্ব কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগৰ জৰিয়তে স্বাস্থ্যসেৱাৰ ফলাফলক উন্নত কৰাৰ দিশত এটা উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হৈছে। ভাৰতৰ খনিজ সম্পদ খণ্ডই 2015 চনত নিলাম ব্যৱস্থা প্ৰৱৰ্তনৰ পিছত 101টা খনিজ ভাণ্ডাৰৰ সফল কাৰ্যকৰীকৰণৰ জৰিয়তে মাইলৰ খুঁটি অৰ্জন কৰিছে। এই ভাণ্ডাৰসমূহৰ কাৰ্যকৰীকৰণে কেৱল খনিজ সম্পদসমূহ নিলাম কৰাই নহয় খনিজ সম্পদৰ আবণ্টনৰ পৰা উৎপাদন প্ৰক্ৰিয়া যথেষ্ট ক্ষীপ্ৰ কৰি তুলিছে বুলি খনিজ মন্ত্ৰালয়ে বিবৃতিযোগে প্ৰকাশ কৰিছে। কাৰ্যকৰী হোৱা ভাণ্ডাৰসমূহে ঘৰুৱা খনিজ উৎপাদন বৃদ্ধি, মূল উদ্যোগসমূহৰ বাবে কেঁচামালৰ সুৰক্ষা শক্তিশালী কৰা, আমদানি নিৰ্ভৰশীলতা হ্ৰাস কৰা আৰু সামগ্ৰিক অৰ্থনৈতিক বিকাশ সহায় কৰাৰ দিশত উল্লেখনীয় অৰিহণা যোগাব বুলিও মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে এই নিলাম কৰা খনিজ ভাণ্ডাৰসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সকলো ৰাজ্য চৰকাৰৰ সক্ৰিয় প্ৰচেষ্টা, নীতিগত সমৰ্থন আৰু প্ৰশাসনিক দক্ষতাৰ শলাগ লয়। নিলাম কৰা 101টা খনিজ ভাণ্ডাৰৰ সফল কাৰ্যকৰীকৰণে ভাৰতৰ

0: বেংক প্ৰতিষ্ঠা কৰা হৈছিল। বিশ্ব ৰেডক্ৰছ দিৱসৰ 2026 বৰ্ষৰ মূল বিষয়বস্তু হৈছে ইউনাইটেড ইন হিউমেনিটি। প্ৰিয় শ্ৰোতা, আকাশবাণীৰ 90 বছৰীয়া যাত্ৰাত মনৰ অনুভৱ ব্যক্ত কৰি আমাৰ সৈতে এয়া বিশিষ্ট ঔপন্যাসিক ৰঞ্জু হাজৰিকা।
1: আকাশবাণী 90 বছৰ চাঁচে চাঁচে পাৰ হৈ গৈছে। আকাশবাণী ক'লে মই বিশেষ নষ্টালজিক বোধ কৰোঁ। সৰুতে আমি আমাৰ ঘৰত মানে এটা বিশাল ডাঙৰ, আজিকালি সেইবোৰ দেখা পোৱা নাযায় আৰু, এটা ৰেডিঅ' আছিলে, SMB কাঠৰে তৈয়াৰী। তাত বিভিন্ন ধৰণৰ আমি এতিয়া যেনেকে TV-ত বিভিন্ন অনুষ্ঠান চলে, তাত আমি শুনিছিলোঁ গীতিমালিকা, কল্পতৰু, দেওবাৰৰ নাটকখন আমাৰ বিশেষ প্ৰিয় আছিলে, দুদিনৰ দুৰ্বলৰ নাটকখন। তাৰোপৰি মই দুৰ্বলতা অনুভৱ কৰোঁ এইকাৰণে যে আকাশবাণীৰ পৰা ডিব্ৰুগড় আকাশবাণীয়ে মোৰ এখন উপন্যাস প্ৰহৰী নামৰ ধাৰাবাহিকভাৱে প্ৰচাৰ কৰিছিলে ক্ৰমশ অনুষ্ঠানত। এতিয়াও মোৰ মনত আছে সেয়া 1993 চনৰ কথা। ইমানেই আমি পাগল আছিলোঁ সেই সময়ত এই আকাশবাণীৰ এই অনুষ্ঠানসমূহৰ কাৰণে, বিশেষকৈ অকণিৰ মেলা যিটো ৰাতিপুৱা 9 বজাত আৰম্ভ হৈছিলে, তাত আমি যোগদান কৰিবলৈও আমি চেষ্টা কৰিছিলোঁ আৰু আমাৰ লগৰে বহুতে আহি পেলাই সেই অনুষ্ঠানত যোগদানো কৰিছিলে, গীত গাইছিলে, নানা ধৰণৰ সাধু কথা আদি আলোচনা কৰিছিলে। আৰু মোৰো সেই আকাশবাণীত 2-1 নাটকো সম্প্ৰচাৰ হৈছিলে। ভাল লাগে কাৰণে কল্পতৰুৰ কাৰণে আমি আশাবাদী হৈ থাকোঁ দেওবাৰ দিনটো বুধবাৰত নিশাৰ 8 বজাত যিটো অনুষ্ঠান অনুষ্ঠিত হয় সেইটোৰ কাৰণে আমি আগ্ৰহেৰে বাট চাই থাকোঁ। আৰু সেই সময় ৰেডিঅ' আছিলে, পিছত আহিল ট্ৰেঞ্জিষ্টাৰৰ যুগ। ৰেডিঅ'বিলাক আমি ঘৰে ঘৰে কোটা বিশাল বাকচৰ নিচিনা ৰেডিঅ'বিলাক এতিয়াও মনত পৰে, আৰু ডাঙৰ ডাঙৰ বেটেৰীবিলাক এটা মানে সহজে উঠাবই নোৱাৰে এনেকুৱা বেটেৰী। এই সময়ত আমি এতিয়াও ভাবোঁ এই দিনকেইটা আমি যেন আকৌ ঘূৰাই পাওঁ বা ঘূৰি আহক। অনুষ্ঠানবিলাক ইমানেই আকৰ্ষণীয় আছিলে, ভাবিব নোৱাৰো সেইখিনি, আৰু সেয়া হয়তো মই কেতিয়াও পাহৰিবও নোৱাৰো। মোৰ আত্মজীৱনীত মই আকাশবাণীৰ বিষয়েও বহুত কথা লিখিছিলো আৰু মই আশা কৰোঁ এই আকাশবাণীৰ জয়যাত্ৰা দীৰ্ঘায়ু হওক আৰু তৃষ্টি থাকক, বহুতৰ আকৰ্ষক হওক, আদৰণীয় হওক। এই কৈ মই আজি এই বক্তব্যৰ সামৰণি মাৰিছো।
0: আমাৰ সৈতে সেয়া আছিল বিশিষ্ট ঔপন্যাসিক ৰঞ্জু হাজৰিকা। আজি এগৰাকী ভাৰতীয় ৰাজনীতিক বিজয় চন্দ্ৰ ভাগৱতীৰ স্মৃতি দিৱস। তেখেত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য আছিল। বিজয় চন্দ্ৰ ভাগৱতী ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ অসমৰ তেজপুৰ লোকসভা সমষ্টিৰ পৰা 1957, 1962 আৰু 1967 চনত সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। 1992 চনত তেখেতক পদ্মভূষণ সন্মানেৰে সন্মানিত কৰা হৈছিল। 1905 চনৰ 20 জানুৱাৰী তাৰিখে গহপুৰত বিজয় চন্দ্ৰ ভাগৱতীৰ জন্ম হৈছিল। তেখেতে ভাৰতত বিশেষকৈ অসমত ট্ৰেড ইউনিয়ন আন্দোলনক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেখেতক অসমৰ এগৰাকী গান্ধীবাদী নেতা হিচাপে গণ্য কৰা হয়। আজি এগৰাকী চলচ্চিত্ৰ পৰিচালক ভৱেন দাসৰ স্মৃতি দিৱস। 1922 চনত পলাশবাৰী থানাৰ অন্তৰ্গত ৰামপুৰত ভৱেন দাসৰ জন্ম হৈছিল। 1940 চনত শ্বিলং চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰি কটন মহাবিদ্যালয়ত BA নামভৰ্তি কৰিছিল ভৱেন দাসে। সৰুৰে পৰাই অভিনয়ৰ প্ৰতি আগ্ৰহী ভৱেন দাসে গাঁৱত বিভিন্ন সময়ত হোৱা নাটকত অভিনয় কৰি প্ৰশংসা লাভ কৰিছিল। চিৰাজ ছবিখনৰ বাবে ফণী শৰ্মা কলিকতালৈ যোৱাৰ সময়ত ভৱেন দাসকো লগত লৈ গৈ প্ৰথমে চিৰাজ ছবিৰ দৃশ্যগ্ৰহণৰ সহযোগী হিচাপে কাম কৰাৰ লগতে ছবিখনত এটি সৰু চৰিত্ৰও ৰূপায়ণ কৰাইছিল। ছবি জগতত সেয়াই আৰম্ভণি আছিল ভৱেন দাসৰ। পাছলৈ কলিকতাতে থাকি যোৱা ভৱেন দাসে মুখ্য পৰিচালক হিচাপে কানামাশ্ৰী আৰু অভিশপ্ত সম্বল নামৰ দুখনি বাংলা ছবি পৰিচালনা কৰিছিল। অসমীয়া ছবি লক্ষ্মীৰ লগতে উপগ্ৰহ, ধৰ্মকায় আৰু মা নামেৰে অন্য 3 ছবি তেখেতে নিৰ্মাণ কৰিছিল। সহকাৰী পৰিচালক হিচাপে কাম কৰা তেখেতৰ কেইখনমান বাংলা ছবি আছিল নীল আকাশৰ নিচে, বাঘা যতীন, জয় মা কালী, ডেইলি পেছেঞ্জাৰ ইত্যাদি। ইয়াৰ উপৰিও মালা কাৰ্টুজ আৰু জনতা ইনচাফ মাংতি হে নামৰ দুখনি হিন্দী ছবিৰ লগতে উৰিয়া ছবি সপ্তসজ্জা, চাকনৈয়া, ললিতা ইত্যাদিত সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল। 1986 চনৰ 8 মে' তাৰিখে ভৱেন দাসৰ দেহাৱসান ঘটে।

0: এগৰাকী সমাজ আৰু ধৰ্মীয় সংস্কাৰক আছিল কালীচৰণ ব্ৰহ্ম। কলিকতাত তেখেতে ৰাজা ৰামমোহন ৰায়ে প্ৰতিষ্ঠা কৰা ব্ৰহ্ম সমাজত যোগদান কৰিছিল। পাছলৈ বড়ো সমাজত ব্ৰহ্ম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব দিছিল। ব্ৰহ্মপুত্ৰ উপত্যকাৰ পশ্চিম অসমৰ বড়োসকলে কালীচৰণ ব্ৰহ্মক গুৰুদেৱ বা গুৰুব্ৰহ্ম বুলি সম্বোধন কৰিছিল। কালীচৰণ ব্ৰহ্ম বড়ো ছাত্ৰ সন্মিলনীৰ প্ৰতিষ্ঠাপকো আছিল। 1860 চনৰ 18 এপ্ৰিল তাৰিখে অসমৰ ধুবুৰী জিলাত তেখেতৰ জন্ম হৈছিল। 1938 চনৰ 8 মে তাৰিখে কালীচৰণ ব্ৰহ্মৰ মৃত্যু হয়। অসম চৰকাৰে তেখেতৰ স্মৃতিত কালীচৰণ ব্ৰহ্ম বঁটা প্ৰৱৰ্তন কৰিছে। গিৰিজা দেৱী আছিল এগৰাকী বিখ্যাত ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী। তেখেত হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ চেনিয়া আৰু বেনাৰস ঘৰানাৰ শিল্পী আছিল। শাস্ত্ৰীয় সংগীতৰ এটি ভাগ ঠুমৰি সংগীতৰ লোকপ্ৰিয়কৰণত তেখেতৰ অৱদান অপৰিসীম। গিৰিজা দেৱীক ঠুমৰিৰ ৰাণী উপমাৰে বিভূষিত কৰা হৈছে। 1949 চনত আকাশবাণী এলাহাবাদত অনুষ্ঠান পৰিৱেশন কৰি কৰ্মজীৱনৰ পাতনি মেলিছিল এইগৰাকী শাস্ত্ৰীয় সংগীত শিল্পীয়ে। তেখেত উপশাস্ত্ৰীয় সংগীতৰ কাশ্ৰী, চাইটি আৰু হোলীৰ লগতে খেয়াল, টাপ্পা আৰু ভাৰতীয় লোকসংগীতৰ পাৰদৰ্শী আছিল। তেখেতক শাস্ত্ৰীয় সংগীতৰ লগতে বিহাৰ আৰু উত্তৰ প্ৰদেশৰ লোকসংগীতৰ বিদগ্ধ পণ্ডিত বুলিও কোৱা হৈছিল। শাস্ত্ৰীয় সংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে ভাৰত চৰকাৰে তেখেতক 1972 চনত পদ্মশ্ৰী, 1990 চনত পদ্মভূষণ আৰু 2016 চনত পদ্মবিভূষণ প্ৰদান কৰিছিল। ইয়াৰ উপৰিও 1977 চনত সংগীত নাটক অকাডেমী বঁটা লাভ কৰিছিল গিৰিজা দেৱীয়ে। আজি গিৰিজা দেৱীৰ উপজা দিন। আজি এগৰাকী অসমীয়া সাহিত্যিক পূৰবী বৰমুদৈৰ উপজা দিন। মূলতঃ এগৰাকী ঔপন্যাসিক আৰু গল্পকাৰ হিচাপে সুপ্ৰতিষ্ঠিত পূৰবী বৰমুদৈক সাহিত্য একাডেমী বঁটা আৰু অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কৰা হৈছিল। প্ৰথমে কবিতা ৰচনাৰে পূৰবী বৰমুদৈয়ে সাহিত্যিক জীৱনৰ পাতনি মেলিছিল। তেখেতৰ গল্পই 1967 চনত দৈনিক অসমৰ দ্বাৰা অনুষ্ঠিত সদৌ অসম ভিত্তিক চুটিগল্প প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিছিল। তেখেতৰ প্ৰথম উপন্যাস গজৰাজ প্ৰেম আৰু বন্দিত্ব প্ৰকাশ হৈছিল 1999 চনত আৰু তাৰ পাছৰে পৰাই তেখেতৰ ৰচনাই পঢ়ুৱৈৰ দৃষ্টি আকৰ্ষণ কৰিছিল। 2005 চনত পূৰবী বৰমুদৈৰ এখন উপন্যাস শান্তনু কুলনন্দনৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। ইয়াৰ উপৰিও এটা আলিবাটৰ কথা, পৰম পূজনীয় আৰু দুখন উপন্যাস, ৰূপোৱালী নৈ, সোণোৱালী ঘাট আদি উপন্যাসৰ উপৰিও শীতৰ কুঁৱলী, হেৰুৱাজনক বিচাৰি আৰু অন্যান্য গল্প, অৱশেষত বৰষুণ ইত্যাদি বহুতো গল্প সংকলন অসমীয়া সাহিত্যৰ বাবে আগবঢ়াই থৈ গৈছে এইগৰাকী সাহিত্যিকে। 2019 চনৰ 15 জুলাইত পূৰবী বৰমুদৈৰ দেহাৱসান ঘটে। ইতিহাসৰ পাত লুটিয়াই চালে আমি পাওঁ 1945 চনত মিত্ৰশক্তিৰ ওচৰত জাৰ্মানীয়ে আত্মসমৰ্পণ কৈছিল। দক্ষিণ আফ্ৰিকাত বৰ্ণ বৈষম্যহীন সংবিধান প্ৰৱৰ্তন কৰা হয় 1996 চনত। ভাৰতীয় চলচ্চিত্ৰকৰ্মী ৰামানন্দ সেনগুপ্তাৰ জন্ম হয় 1916 চনত।
1: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেঞ্চন যোজনা মোদীজীৰ সংকল্প।
2: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
1: এতিয়ালৈ এই যোজনাত 8,85,00,000তকৈ অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
3: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
4: হয়,
3: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
4: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
3: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
4: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
3: অঁ, সঁচাকৈ বৰ ভাল কথা,
4: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
1: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰধান বাতৰিসমূহ। ৰাজ্য চৰকাৰী আৰু প্ৰাদেশিককৃত বিদ্যালয়সমূহক ছেবাৰ দ্বাৰা অনুমোদিত আৰু ইউডাইছ কোড নথকা বিদ্যালয়সমূহৰ নৱম শ্ৰেণীত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীৰ নাম পঞ্জীয়ন নকৰিবলৈ নিৰ্দেশ দিছে মাধ্যমিক শিক্ষা সঞ্চালকালয়ে। প্ৰায় 6,000 কোটি টকীয়া অভিলাষী গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ নিৰ্মাণ আৰম্ভ কৰাৰ পূৰ্বে বাধ্যতামূলকভাৱে ল'বলগীয়া পৰিৱেশজনিত সকলো অনুমতি লোৱা হৈছে নে নাই সেই সম্পৰ্কে ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক শপতনামা দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে। অহা 12 মে'ত হ'ব নতুন চৰকাৰৰ শপত গ্ৰহণ। 12 মে'ত পুৱা খানাপাৰাত আহি উপস্থিত হ'ব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী। 3-দিনীয়া কাৰ্যসূচীৰে আজিৰ পৰা চাৰিকৰীয়াৰ পাৰৰ মহকুলী

চাপৰিত অনুষ্ঠিত হ'ব ইতিহাস প্ৰসিদ্ধ ঢকুৱাখনাৰ ফাট বিহু। ফাট বিহুৰ মুকলি সভাত অংশ ল'ব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। পাঁচ বছৰীয়া কাৰ্যকাল সমাপ্ত হোৱাৰ পাছত মহাধিভুক্তা পদৰ পৰা পদত্যাগ কৰিছে দেৱজিৎ শইকীয়াই। নতুন দিল্লীত দশম ভাৰত মহাসাগৰীয় সংলাপত নাৰী শক্তি ভাৰতৰ সামুদ্ৰিক বিকাশৰ কেন্দ্ৰীয় স্তম্ভ বুলি মন্তব্য সৰ্বানন্দ সোণোৱালৰ। জম্মু কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে চলোৱা অপাৰেচন সিন্দুৰৰ বৰ্ষপূৰ্তিত সশস্ত্ৰ বাহিনীক প্ৰশংসা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ। বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছৰে পৰা নিৰ্বাচনোত্তৰ হিংসাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সমগ্ৰ পশ্চিমবংগত। ইফালে পশ্চিমবংগত ৰাজ্যপালে ভংগ কৰিলে বিধানসভা। খেলৰ পিছত আছে, দহ বছৰৰ প্ৰতীক্ষাৰ অন্তত মহিলাৰ ছুপাৰ লীগ ফুটবল টুৰ্ণামেণ্টত বিজয়ীৰ খিতাপ দখল কৰিছে মানচেষ্টাৰ চিটিয়ে। চলিত আই পি এলত আজি সন্ধিয়া 7:30 পৰা দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলিব কলকাতা নাইট ৰাইডাৰ্ছে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটি ইমানতে সামৰিছো। নমস্কাৰ।

আজি পুৱা শুনিলে আগবঢ়ালে ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো জ্যোতিপ্ৰকাশ দাসৰ কণ্ঠৰ কেইটিমান গীত। প্ৰথম গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ।

জ্যোতিপ্ৰকাশ দাসৰ কণ্ঠৰ গীত শুনিছে আকাশমণি গুৱাহাটীৰ মহাবাহুৰ পৰা। শিল্পীৰ কণ্ঠত এবাৰ শুনক তৰুণ শৰ্মাৰ ৰচনা।

দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ গীতৰ কথাৰে অনুষ্ঠানৰ শেষত শুনক জ্যোতিপ্ৰকাশ দাসৰ কণ্ঠৰ আন এটি গীত।

0: জ্যোতিপ্ৰকাশ দাসৰ কণ্ঠৰ কেইটিমান গীত শুনিলে।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে ময়ো এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
1: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
7: নহ'ব কিয়, হোমিঅ'ৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
6: তাৰ মানে?
7: মানেটো হ'ল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
6: তাত কি হয়?
7: হেৰৌ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
6: মানে
7: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
6: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
1: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: এইয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই মনজিৎ গগৈ। ৰাজ্যত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে অহা 12 মে তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত কালি এই সন্দৰ্ভত অনুষ্ঠিত প্ৰস্তুতি বৈঠকৰ পাছত এখন সংবাদমেলত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই 12 মেত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত নতুন চৰকাৰে শপত গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকিব বুলি সভাপতিগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে অহা 10 মেত বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং চাইনী উপস্থিত থাকি বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব বুলি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে।
2: আৰু শপত গ্ৰহণ অনুষ্ঠান নিশ্চিতভাৱে ৰাইজে ব্যাকুল হৈ আছে এই শপত গ্ৰহণ অনুষ্ঠান স্বচক্ষে প্ৰত্যক্ষ কৰিবৰ বাবে। সেইকাৰণে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ নিৰ্ধাৰণ কৰা হৈছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া শপত গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকে ধৰি আমাৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰদ্ধেয় নীতিন নবীন ডাঙৰীয়া, বিভিন্ন ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীসকল, উপ মুখ্যমন্ত্ৰীসকল, NDA শাসিত প্ৰদেশসমূহৰ, তেনেধৰণে আমাৰ সমগ্ৰ ভাৰতৰ পৰা দলৰ জ্যেষ্ঠ শ্ৰেষ্ঠ নেতৃবৃন্দ আৰু কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকীও মাননীয় মন্ত্ৰী এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
1: লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মহঘুলি চাপৰিৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত আজিৰে পৰা 3 দিনীয়াকৈ ঐতিহ্যমণ্ডিত ফাট বিহু পালন কৰা হ'ব। পুৱা ফাট পতাকা উত্তোলনেৰে বিহু পালনৰ শুভাৰম্ভ কৰা হ'ব। এই অনুষ্ঠানত বিশ্ববৰেণ্য শিল্পী ভূপেন হাজৰিকা আৰু জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচনেৰে শ্ৰদ্ধা নিবেদন কৰা হ'ব। কাৰ্যসূচীৰ অংশ হিচাপে সকলো জাতি জনগোষ্ঠীৰ বাবে মুকলি পূৰ্ণবয়স্ক হুঁচৰিৰ প্ৰতিযোগিতাত 20ৰো অধিক দলে অংশগ্ৰহণ কৰিব। দিনৰ ভাগত বিহু দলসমূহক মূল তোৰণৰ পৰা মহঘুলি চাপৰিলৈ আদৰণি জনোৱা হ'ব। ইয়াৰ পাছতেই টকা বিহু প্ৰতিযোগিতা আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দ্বিতীয় দিনা কপৌ ফুল আৰু গছপুলি ৰোপণ, গামোচা প্ৰতিযোগিতা, পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা আৰু ফাট বিহুৰ বছৰেকীয়া মুখপত্ৰ বিহুৱান উন্মোচন কৰা হ'ব। অন্তিম দিনা পৰহিলৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গছতলৰ মুকলি বিহু প্ৰতিযোগিতা আৰু মুকলি সভা অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। এই অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী, সাংসদ, বিধায়ক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। মাজুলীৰ কৃষিখণ্ডৰ সৈতে জড়িত কৃষকসকলৰ কৃষিকাৰ্য প্ৰত্যক্ষ কৰা আৰু তেওঁলোকৰ অভাৱ অভিযোগৰ বুজ লোৱাৰ উদ্দেশ্যে জিলা আয়ুক্ত সৃষ্টি সিঙে কালি কমলাবাৰী কৃষি চক্ৰৰ অন্তৰ্গত ভকত চাপৰি পৰিদৰ্শন কৰে। জিলা আয়ুক্তগৰাকীয়ে কেইবাগৰাকীও প্ৰগতিশীল কৃষকৰ কৃষিপামত উৎপাদিত বিভিন্ন শাক পাচলিৰ খেতি পৰিদৰ্শন কৰে। তেওঁ লগতে কৃষকসকলৰ সমস্যাৰ বুজ লয় আৰু কৃষিখণ্ডত থকা সম্ভাৱনীয়তাসমূহৰ বিষয়ে অৱগত কৰে। দেশৰ আন অংশৰ লগতে অসমতো কাইলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত হ'ব। এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ ব্যয়হীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ লেনদেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তি কৰা হ'ব। জনসাধাৰণৰ সুবিধাৰ্থে এনে গোচৰসমূহৰ আগতীয়া শুনানিৰো ব্যৱস্থা কৰা হৈছে। দৰং জিলাত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত লোক আদালতৰ আয়োজন কৰা হৈছে। জিলাখনৰ আগতীয়াকৈ জাননী লাভ কৰা লোকসকলে জিলা আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি অথবা ইমেইল যোগে এই সুবিধা ল'ব পাৰিব। জাননী লাভ নকৰা লোকসকলে দৰং জিলা কোষাগাৰৰ সমীপত থকা জিলা আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যালয়ত যোগাযোগ কৰি বিবাদ নিষ্পত্তিৰ সুবিধা ল'ব পাৰিব। নলবাৰী জিলাতো কাইলৈ ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব বুলি নলবাৰী জিলা আইন সেৱা প্ৰাধিকৰণে জনাইছে। লোক আদালতৰ জাননী পোৱা সকলো লোককেই এই প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে প্ৰাধিকৰণে আহ্বান জনাইছে। একেদৰে ডিফুৰ জিলা ন্যায়িক আৰু বোকাজানৰ মহকুমা ন্যায়িক আদালতৰ চৌহদত লোক আদালতত ফৌজদাৰী আৰু দেৱানী গোচৰকে আদি কৰি বিভিন্ন গোচৰসমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। জিলা আইন সেৱা প্ৰাধিকৰণ কৰ্তৃপক্ষই আদালতৰ পৰা জাননী লাভ কৰা সকলো ব্যক্তিকেই নিজ নিজ গোচৰসমূহ নিষ্পত্তি কৰাৰ বাবে উপস্থিত থাকিবলৈ আহ্বান জনায়। ৰাষ্ট্ৰীয় লোক আদালতৰ অধীনত লখিমপুৰ জিলা আদালত আৰু ঢকুৱাখনা মহকুমা আদালত

আজি গীতিমালিকাত প্ৰথমে শুনো আহক নীলোৎপল গায়নৰ কণ্ঠৰেটি গীত, গীতৰ কথা কেশৱ দত্তৰ।

গীতিমালিকা এইবাৰ শুনাবলৈ লৈছো ভিতালী দাসৰ কণ্ঠৰে গীত, গীতৰ কথা হীৰেণ গোস্বামীৰ, প্ৰযোজনা কিশোৰ দাসৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাইও?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে।

0: বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
1: তেন্তে মোৰ এবাৰ যাব লাগিব।
0: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
4: নহ'ব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
3: তাৰ মানে?
4: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত কি হয়?
4: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
3: মানে
4: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
3: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰৰ শিল্পী সৌৰভ জ্যোতি মহন্ত, গীতিকাৰ ধ্ৰুৱ তালুকদাৰ।

আজি গীতিমালিকাৰ শেষত শুনাবলৈ লৈছো কংকনা ভাগৱতী আৰু পল কুমাৰ ডেকাৰ কণ্ঠৰীতি গীত। গীতিকাৰ হেমন্ত গোস্বামী।

আজি নিশা চাৰে 9 বজাত জীৱনৰ দেশবাণী অনুষ্ঠানত অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াৰ অনাতাঁৰ আত্মজীৱনীৰ তৃতীয় খণ্ড সাক্ষাৎ গ্ৰহণ তপন দত্তৰ, প্ৰযোজনা ভাস্কৰ জ্যোতি গগৈৰ।

আজি পুৱা 9:20 লাইভ ফোন ইন অনুষ্ঠান প্ৰভাতী তৰংগৰ বিষয় বিশ্ব থেলাচেমিয়া দিৱস 2026। এই অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব হেমাটলজি আৰু হেমাটো অংকলজিৰ বিশেষজ্ঞ ডাঃ অভিজিৎ ফুকন আৰু ডাঃ জয়ীশা দেৱ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহত আছে, ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ অহা 12 মে তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ, অসম, তামিলনাডু, কেৰালম, পশ্চিমবংগ আৰু পুডুচেৰীৰ পৰা নিৰ্বাচনী আচৰণবিধি প্ৰত্যাহাৰ, দেশৰ আন অংশৰ লগতে অসমতো কাইলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালতৰ আয়োজন, ঢকুৱাখনাৰ মহঘুলি চাপৰিত আজিৰে পৰা ঐতিহ্যমণ্ডিত ফাট বিহু উদযাপন,

0: আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন বৰ্ষাবিঘ্নিত খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ 9 ৰাণত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই মনজিত গগৈ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে অহা 12 মে'ত তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত কালি এই সন্দৰ্ভত অনুষ্ঠিত প্ৰস্তুতি বৈঠকৰ পাছত এখন সংবাদমেলত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই 12 মে'ত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত নতুন চৰকাৰে শপত গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন কে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকিব বুলি সভাপতিগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে অহা 10 মে'ত বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং চাইনী উপস্থিত থাকি বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব বুলি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে।
1: আৰু শপতগ্ৰহণ অনুষ্ঠান নিশ্চিতভাৱে ৰাইজে ব্যাকুল হৈ আছে এই শপতগ্ৰহণ অনুষ্ঠান স্বচক্ষে প্ৰত্যক্ষ কৰিবৰ বাবে। সেইকাৰণে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ নিৰ্ধাৰণ কৰা হৈছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া শপতগ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকে ধৰি আমাৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰদ্ধেয় নীতিন নবীন ডাঙৰীয়া, বিভিন্ন ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীসকল, উপমুখ্যমন্ত্ৰীসকল, এন ডি এ শাসিত প্ৰদেশসমূহৰ, তেনেধৰণে আমাৰ সমগ্ৰ ভাৰতৰ পৰা দলৰ জ্যেষ্ঠ শ্ৰেষ্ঠ নেতৃবৃন্দ আৰু কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকীও মাননীয় মন্ত্ৰী এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
0: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰৰ 5 বছৰীয়া কাৰ্যকাল অন্ত পৰাৰ লগে লগে দেৱজিৎ শইকীয়াই সাংবিধানিক নিয়ম পালন কৰি বুধবাৰে ৰাজ্য চৰকাৰৰ মহাধিবক্তা পদ ত্যাগ কৰে। শ্ৰীশইকীয়াক 2021 চনত হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছতেই মহাধিবক্তা হিচাপে নিযুক্তি দিয়া হৈছিল। নিৰ্বাচন আয়োগে প্ৰায় 1.5 মাহজোৰা প্ৰক্ৰিয়াৰ অন্তত অসম, তামিলনাডু, কেৰালম, পশ্চিমবংগ আৰু পুডুচেৰীৰ পৰা কালি নিৰ্বাচনী আচৰণ বিধি প্ৰত্যাহাৰ কৰে। অবৰ সচিব প্ৰফুল্ল অৱস্থিয়ে এটা নিৰ্দেশযোগে অসমসহ 5খন ৰাজ্যৰ লগতে উপ নিৰ্বাচন সম্পন্ন হোৱা গুজৰাট, কৰ্ণাটক, মহাৰাষ্ট্ৰ, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ সমষ্টিকেইটাৰ পৰাও নিৰ্বাচনী আচৰণ বিধি প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে। অৱশ্যে নিৰ্দেশটোত পুনৰ ভোটগ্ৰহণ হ'বলগীয়া পশ্চিমবংগৰ ফাল্টা সমষ্টিত আচৰণ বিধি বলবৎ থাকিব বুলি স্পষ্ট কৰি দিয়া হৈছে। নিৰ্বাচন আয়োগে অসম চৰকাৰৰ মুখ্য সচিব আৰু মুখ্য নিৰ্বাচনী বিষয়াকো পত্ৰযোগে নিৰ্বাচনী আচৰণ বিধি প্ৰত্যাহাৰৰ বিষয়ে অৱগত কৰিছে। আচৰণ বিধি প্ৰত্যাহাৰৰ লগে লগে ৰাজ্য চৰকাৰৰ নতুন জনকল্যাণমূলক আঁচনি বা উন্নয়নমূলক প্ৰকল্পৰ বিষয়ে ঘোষণা কৰিব পাৰিব। ইয়াৰ উপৰি প্ৰশাসনিক ৰদ বদলৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাও এতিয়াৰে পৰা কাৰ্যকৰী নহ'ব আৰু সাধাৰণ প্ৰশাসনিক কাম কাজত সৃষ্টি হোৱা স্থবিৰতা দূৰ হ'ব। ইপিনে নিৰ্বাচন আয়োগে আদৰ্শ আচৰণবিধি বলবৎ হৈ থকাৰ সময়ছোৱাত অসমসহ 5খন ৰাজ্যৰ পৰা মুঠ 1,444 কোটি টকা মূল্যৰ নগদ ধন, সুৰা, ড্ৰাগছ তথা উপহাৰ সামগ্ৰী জব্দ কৰা বুলি জানিবলৈ দিছে। আয়োগে প্ৰকাশ কৰা মতে ফ্লাইং স্কোৱাড আৰু ষ্টেটিক ছাৰ্ভিলেন্স টীমে অসমৰ ৰাজপথৰ পৰা 6 কোটি 7 লাখ টকা জব্দ কৰিছে। ইয়াৰ বিপৰীতে তামিলনাডুৰ পৰা 105 কোটি টকা, পশ্চিমবংগৰ পৰা 31, কেৰালমৰ পৰা 12 আৰু পুডুচেৰীৰ পৰা 33 লাখ টকা জব্দ কৰে। আয়োগৰ তথ্যমতে অসমত নিৰ্বাচনী আচৰণ বিধি কাৰ্যকৰী হৈ থকাৰ সময়ছোৱাত 22 কোটি টকা মূল্যৰ 8,28,000 লিটাৰ সুৰা, 70 কোটি টকা মূল্যৰ ড্ৰাগছ, 3 কোটি টকা মূল্যৰ গহনা, 14 কোটি টকা মূল্যৰ অন্যান্য সামগ্ৰীসহ মুঠ 117 কোটি নগদ ধন, সুৰা আৰু সামগ্ৰী জব্দ কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি কলকাতাত হ'বলগীয়া পশ্চিমবংগৰ বিজেপিৰ নৱনিৰ্বাচিত বিধায়কসকলৰ বৈঠকত বিধায়িনী গোটৰ নেতা বাছনি কৰা হ'ব। ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভাৰ সদস্যসকলে কাইলৈ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মবাৰ্ষিকীৰ দিনা শপত গ্ৰহণ কৰিব। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। শপত গ্ৰহণৰ বাবে কটকটীয়া সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ জ্যেষ্ঠ নেতা আৰু বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী তথা উপ মুখ্যমন্ত্ৰীসকল শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা। দেশৰ আন অংশৰ লগতে অসমতো কাইলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত হ'ব। এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ ব্যয়হীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ লেনদেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তি কৰা হ'ব। জনসাধাৰণৰ সুবিধাৰ্থে এনে গোচৰ

0: মাহৰ আগতীয়া শুনানিৰো ব্যৱস্থা কৰা হৈছে। দৰং জিলাত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত লোক আদালতৰ আয়োজন কৰা হৈছে। জিলাখনৰ আগতীয়াকৈ জাননী লাভ কৰা লোকসকলে জিলা আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি অথবা ইমেইলযোগে এই সুবিধা ল'ব পাৰিব। জাননী লাভ নকৰা লোকসকলে দৰং জিলা কোষাগাৰৰ সমীপত থকা জিলা আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যালয়ত যোগাযোগ কৰি বিবাদ নিষ্পত্তিৰ সুবিধা ল'ব পাৰিব। নলবাৰী জিলাতো কাইলৈ ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব বুলি নলবাৰী জিলা আইন সেৱা প্ৰাধিকৰণে জনাইছে। লোক আদালতৰ জাননী পোৱা সকলো লোককে এই প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে প্ৰাধিকৰণে আহ্বান জনাইছে। একেদৰে ডিফুৰ জিলা ন্যায়িক আৰু বোকাজানৰ মহকুমা ন্যায়িক আদালতৰ চৌহদত লোক আদালতত ফৌজদাৰী আৰু দেৱানী গোচৰকে আদি কৰি বিভিন্ন গোচৰসমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। জিলা আইন সেৱা প্ৰাধিকৰণ কৰ্তৃপক্ষই আদালতৰ পৰা জাননী লাভ কৰা সকলো ব্যক্তিকেই নিজ নিজ গোচৰসমূহ নিষ্পত্তি কৰাৰ বাবে উপস্থিত থাকিবলৈ আহ্বান জনায়। ৰাষ্ট্ৰীয় লোক আদালতৰ অধীনত লখিমপুৰ জিলা আদালত আৰু ঢকুৱাখানা মহকুমা আদালতত কাইলৈ বিভিন্ন ফৌজদাৰী আৰু দেৱানী গোচৰ নিষ্পত্তি কৰা হ'ব। সংশ্লিষ্টসকলক সেইদিনা পুৱা 10 বজাত উপস্থিত থাকিবলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ দ্বাৰা নিৰ্দেশ দিয়া হৈছে। লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ মহঘুলী চাপৰিৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত আজিৰে পৰা 3 দিনীয়াকৈ ঐতিহ্যমণ্ডিত ফাট বিহু পালন কৰা হ'ব। পুৱা ফাট পতাকা উত্তোলনেৰে বিহু পালনৰ শুভাৰম্ভ কৰা হ'ব। এই অনুষ্ঠানত বিশ্ববৰেণ্য শিল্পী ভূপেন হাজৰিকা আৰু জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচনেৰে শ্ৰদ্ধা নিবেদন কৰা হ'ব। কাৰ্যসূচীৰ অংশ হিচাপে সকলো জাতি জনগোষ্ঠীৰ বাবে মুকলি পূৰ্ণবয়স্ক হুঁচৰিৰ প্ৰতিযোগিতাত 20টাৰো অধিক দলে অংশগ্ৰহণ কৰিব। দিনৰ ভাগত বিহু দলসমূহক মূল তোৰণৰ পৰা মহঘুলী চাপৰিলৈ আদৰণি জনোৱা হ'ব। ইয়াৰ পাছতেই টকা বিহু প্ৰতিযোগিতা আৰু চেমনীয়া হুঁচৰিৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দ্বিতীয় দিনা কপৌফুল আৰু গছপুলি ৰোপণ, গামোচা প্ৰতিযোগিতা, পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা আৰু ফাট বিহুৰ বছৰেকীয়া মুখপত্ৰ বিহুৱান উন্মোচন কৰা হ'ব। অন্তিম দিনা পৰহিলৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গছতলৰ মুকলি বিহু প্ৰতিযোগিতা আৰু মুকলি সভা অনুষ্ঠিত হ'ব বুলি ফাট বিহু উদযাপন সমিতিৰ সভাপতি বসন্ত শইকীয়াই প্ৰকাশ কৰিছে।
1: বিগত বৰ্ষসমূহৰ দৰে বাপতি সাহোন ঐতিহ্যমণ্ডিত ঢকুৱাখানাৰ লোক উৎসৱ ফাট বিহু আজিৰে পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হৈছে আৰু ইতিমধ্যে আমাৰ বিহুত এইবাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰায় 200ৰো অধিক বিহু দলে অংশগ্ৰহণ কৰিব। আজি আমাৰ প্ৰথম কাৰ্যসূচী পুৱা 9 বজাত পতাকা উত্তোলনে এই কাৰ্যসূচী আৰম্ভ হ'ব আৰু আজি আমাৰ টকা বিহু আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা হ'ব আৰু 9 মে তাৰিখে আমাৰ গামোচা প্ৰতিযোগিতা, কপৌফুল ৰোপণ, গছপুটি ৰোপণ, পূৰ্ণবয়স্ক সকলো জাতি জনগোষ্ঠীৰ বিহু প্ৰদৰ্শনৰ লগতে ফাট বিহুৰ বছৰেকীয়া প্ৰকাশ বিহুৱান উন্মোচন কৰা হ'ব। আৰু এইবাৰ ফাট বিহুতলীত এটা বিশেষ কাৰ্যসূচী সংযোগ হৈছে ক্ষুদাকণ্ঠ ভূপেন হাজৰিকা আৰু সংগীত সূৰ্য জুবিন গাৰ্গদেৱৰ 2টিকৈ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি অহা কালিলৈ শুভ উন্মোচন কৰা হ'ব আৰু অহা 10 মে তাৰিখে আমাৰ বৰ্ণময় সাংস্কৃতিক শোভাযাত্ৰা হ'ব। লগতে বিহুৰ যি ঐতিহ্যৰ বৈশিষ্ট উদযাপিত কৰি ৰখা মুকলি বিহু প্ৰতিযোগিতা হ'ব আৰু এই বিহু মৰাৰ পিছত আমাৰ মুকলি সভাৰ কাৰ্যসূচী সমাপন কৰি আমি ফাট বিহুৰ 3টি দিনৰ কাৰ্যসূচী সমাপন হ'ব।
0: ৰাজ্যত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে দেশৰ বিভিন্ন অংশত লোকপিয়ল অনুষ্ঠিত হৈছে যদিও বিধানসভা নিৰ্বাচনৰ বাবে অসমত এতিয়ালৈকে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। দেশৰ 16 আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হৈছে। 2027 চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত চলিবলগীয়া এই লোকপিয়ল 2টা পৰ্যায়ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSত উপলভ্য মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। অসম মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা অনুমোদিত নোহোৱা আৰু ইউডাইচ কোড নথকা বিদ্যালয়সমূহৰ 9ম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ নাম চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়সমূহত পঞ্জীয়ন নকৰিবলৈ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে নিৰ্দেশ দিছে। মাধ্যমিক শিক্ষা সঞ্চালকে এই সন্দৰ্ভত এটা নিৰ্দেশ জাৰি কৰিছে। এনে বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীৰ নাম পঞ্জীয়নৰ ফলত বহু চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়ত অসুবিধাৰ সৃষ্টি হৈছে বুলি নিৰ্দেশটোত কোৱা হৈছে। বিশেষকৈ বিদ্যালয়সমূহৰ পৰীক্ষাৰ কৃতকাৰ্যতা পৰীক্ষণ আৰু নিৰীক্ষণত অসুবিধাৰ সৃষ্টি হোৱা বুলি কোৱা হৈছে। ইতিমধ্যে বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ যোগেদি সকলো চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ এই নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশজোৰা উদযাপনৰ অংশ হিচাপে আজি আকাশবাণী

0: বাহাতিয়াই ৱাকাথনৰ আয়োজন কৰে। আকাশবাণী গুৱাহাটীৰ চৌহদৰ পৰা আৰম্ভ হোৱা এই ৱাকাথনত কেন্দ্ৰটোৰ সকলো বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উপসঞ্চালক প্ৰধান ৰবীন চন্দ্ৰ বৰুৱে এই ৱাকাথনৰ শুভাৰম্ভ কৰে। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰও আজি নিৰ্মালীগাঁৱৰ হাইস্কুলৰ পৰা সম্প্ৰীতি দৌৰৰ আয়োজন কৰে। ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ শৈকত পাত্ৰই পতাকা জোকাৰি শুভাৰম্ভ কৰা এই দৌৰত কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়া, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ সমূহ বিষয়ববীয়াকে ধৰি অন্যান্য লোকে অংশগ্ৰহণ কৰে। আকাশবাণী ডিফু কেন্দ্ৰও আজি চহৰখনৰ আৰ্বৰিটাম এণ্ড ক্ৰাফ্ট চেণ্টাৰৰ পৰা ৱাকাথনৰ আয়োজন কৰে। কেন্দ্ৰটোৰ অনুষ্ঠান কাৰ্যবাহী প্ৰদীপ ৰংফাৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতা যোৱা নিশা লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একনা ষ্টেডিয়ামত অনুষ্ঠিত এখন বৰ্ষাবিঘ্নিত খেলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 9 ৰাণত পৰাস্ত কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 213 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 19 অভাৰত 6টা উইকেটৰ বিনিময়ত 203 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে লক্ষ্ণৌ ছুপাৰ জায়েন্টছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি 19 অভাৰত 3টা উইকেট হেৰুৱাই 209 ৰাণ সংগ্ৰহ কৰে। লক্ষ্ণৌৰ হৈ মিচেল মাৰ্চে 56টা বলত 111 ৰাণ কৰে। বৰষুণৰ বাবে খেলখন কেইবাবাৰো বিঘ্নিত হোৱাৰ ফলত দুয়োটা দলৰ বাবে খেল 19 অভাৰলৈ হ্ৰাস কৰা হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত বাংগালুৰুৱে DLS নিয়ম অনুসৰি 213 ৰাণৰ লক্ষ্য লাভ কৰে। মিচেল মাৰ্চক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: পশ্চিমবংগৰ নিৰ্বাচনোত্তৰ হিংসা, খানাপাৰাত নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ প্ৰস্তুতি, তামিলনাডুত চৰকাৰ গঠনৰ কুচকাৱাজৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। সোমবাৰে বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে পশ্চিমবংগত নিৰ্বাচনোত্তৰ হিংসাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ৰাজ্যখনৰ ভাবী মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক দুৰ্বৃত্তই হত্যা কৰাৰ পাছতে ঠায়ে ঠায়ে বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে। নিয়াবা বাৰ্তা কাকতে নিৰ্বাচনোত্তৰ হিংসাৰ ভয়ংকৰ ৰূপ গুলীবোমাত অগ্নিগৰ্ভা পশ্চিমবংগ শিৰোনামেৰে এই বাতৰি প্ৰকাশ কৰিছে। ভোটযুদ্ধত পৰাজিত হোৱাৰ পাছতো পদবী এৰিবলৈ অস্বীকাৰ কৰি মমতা বেনাৰ্জীয়ে দেশত নজিৰবিহীন পৰিৱেশৰ সূচনা কৰাৰ পাছত সাংবিধানিক নিয়ম অনুসৰি ৰাজ্যপাল TN ৰবিয়ে কালি বিধানসভা ভংগ কৰে। শনিবাৰে ৰাজ্যখনত নতুন মন্ত্ৰীসভাই শপত গ্ৰহণ কৰিব। অসমীয়া প্ৰতিদিন, দৈনিক অগ্ৰদূত, দ্য চেণ্টিনেল, অসমীয়া খবৰ, দি আছাম ট্ৰিবিউন আদি কাকতে এই বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে মন্ত্ৰীসভাত থাকিব চমক, স্থান নাপাব পূৰ্বৰ একাধিক মন্ত্ৰীয়ে শিৰোনামেৰে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ তত্বাৱধানত বাজপেয়ী ভৱনত কালি অনুষ্ঠিত নতুন মন্ত্ৰীসভা গঠন সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ বৈঠকৰ বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। উত্তৰাখণ্ডৰ কেদাৰনাথত তীৰ্থভ্ৰমণৰ বাবে গৈ শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ বাবে অকাল মৃত্যু খাপতি লোৱা মৰিগাঁৱৰ পাপৰি বৰদলৈৰ মৃতদেহ স্বগৃহলৈ অনাৰ পাছতে অঞ্চলটোত কালি শোকাকুল পৰিৱেশে বিৰাজ কৰাৰ বাতৰিটো আন কাকতসমূহৰ লগতে দৈনিক জনমভূমি কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। আহক এতিয়া পুনৰ বাতৰি মাজলৈ উভতি দিয়া যাওক।
0: ধন্যবাদ অৰূপ কুমাৰ শৰ্মা। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকণীৰে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাজ্যত বিজেপি নেতৃত্বাধীন NDA চৰকাৰৰ অহা 12 মে'ত তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ। অসম, তামিলনাডু, কেৰালম, পশ্চিমবংগ আৰু পুডুচেৰীৰ পৰা নিৰ্বাচনী আচৰণবিধি প্ৰত্যাহাৰ। দেশৰ আন অংশৰ লগতে অসমতো কাইলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালতৰ আয়োজন। ঢকুৱাখনাৰ মহখুলি চাপৰিত আজিৰে পৰা ঐতিহ্যমণ্ডিত ফাট বিহু উদযাপন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ 9 ৰাণত জয়লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরুপ।
1: নমস্কার শ্রোতাসকল, জিলার রেহরুপত আজি আহক বজালি জিলালৈ। জিলাখনের সদর পাঠালৰ পৰা আমাৰ সংবাদদাতা কল্যাণ কলিতাৰ পৰা তেওঁ জিলাখনৰ রেহরুপ লওক। যোৱা 4 মে'ত ৰাজ্যৰ আন প্ৰান্তৰ লগতে বজালি জিলাত সুচাৰুৰূপে

0: সম্পন্ন হয় অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা। বজালী জিলা সদৰ পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয় চৌহদত স্থাপন কৰা ভোটগণনা কেন্দ্ৰত অনুষ্ঠিত এই ভোটগণনাৰ অন্তত জিলাখনৰ দুয়োটা সমষ্টি ক্ৰমে 21 নম্বৰ ভৱানীপুৰ সৰভোগ সমষ্টি আৰু 26 নম্বৰ বজালী সমষ্টিৰ এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী দুয়োগৰাকীয়ে জয়লাভ কৰিবলৈ সমৰ্থ হয়। এই বিষয়ে বিতং তথ্যৰ সৈতে এয়া সংবাদদাতা কল্যাণ কলিতা।
1: অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা যোৱা 4 মে'ত ৰাজ্যৰ আন প্ৰান্তৰ লগতে বজালী জিলাতো সুচাৰুৰূপে সম্পন্ন হয়। বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয় চৌহদত স্থাপন কৰা ভোটগণনা কেন্দ্ৰত দিনজোৰা উৎসুকতাৰ অন্তত জিলাখনৰ দুয়োটা সমষ্টি ক্ৰমে 21 নম্বৰ ভৱানীপুৰ সৰভোগ সমষ্টি আৰু 26 নম্বৰ বজালী সমষ্টিত এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী দুগৰাকীয়ে জয়লাভ কৰিবলৈ সক্ষম হয়। সৰভোগ সমষ্টিৰ পৰা দুবাৰকৈ বিধায়ক, অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ, ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি আৰু পাটাচাৰকুছি সমষ্টিৰ বিধায়ক হৈ মন্ত্ৰিত্ব লাভ কৰা ৰঞ্জিত কুমাৰ দাসে এইবাৰ নৱগঠিত 21 নম্বৰ ভৱানীপুৰ সৰভোগ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি 39,152 ভোটৰ ব্যৱধানত তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী তথা বিৰোধী ঐক্যমঞ্চৰ CPMৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰক পৰাজিত কৰে। ৰঞ্জিত কুমাৰ দাসে মুঠ 1,13,069 ভোট লাভ কৰাৰ বিপৰীতে মনোৰঞ্জন তালুকদাৰে মুঠ 73,917 ভোট লাভ কৰিবলৈ সক্ষম হয়। আনহাতে জিলাখনৰ আনটো সমষ্টি 26 নম্বৰ বজালী সমষ্টিৰ পৰা এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই মুঠ 80,130 ভোট লাভ কৰি জয়লাভ কৰে প্ৰাক্তন আছু নেতা তথা অগপ্ৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ ৰয়ে। ধৰ্মেশ্বৰ ৰয়ে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দিলীপ বৰুৱাক 24,446 ভোটৰ ব্যৱধানত পৰাজিত কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা অসম বিধানসভা নিৰ্বাচনত বজালী জিলাত এইবেলি ভোটদানে এক ঐতিহাসিক অভিলেখ গঢ়িবলৈ সক্ষম হয়। জিলাখনৰ সামগ্ৰিকভাৱে ভোটদানৰ হাৰ আছিলে 87.58%। জিলাখনৰ দুয়োটা সমষ্টিতে এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী দুগৰাকীয়ে জয়লাভ কৰাৰ পিছতে সমৰ্থকসকলৰ মাজত স্বাভাৱিকতে যথেষ্ট উৎসাহ দেখিবলৈ পোৱা যায়।
0: বজালী জিলাৰ গোবিন্দপুৰত সত্ৰত গৰু বিহুৰ দ্বাৰা বিগত বৰ্ষসমূহৰ দৰে এইবেলিও যথেষ্ট উলহ মালহেৰে আয়োজন কৰা হয় গৰুৰ ব্যতিক্ৰমী সৌন্দৰ্য প্ৰতিযোগিতা। এই বিষয়ে বিতং তথ্যৰ সৈতে এয়া কল্যাণ কলিতা।
1: প্ৰতি বছৰে পালন কৰি অহাৰ দৰে ৰঙালী বিহুৰ প্ৰথম দিনাই বজালীৰ ঐতিহ্যমণ্ডিত গোবিন্দপুৰ সত্ৰত এইবেলিও অনুষ্ঠিত হয় গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা। এই প্ৰতিযোগিতা চাবলৈ বিগত বৰ্ষসমূহৰ দৰে এইবেলিও ভিৰ কৰিলেহি বজালীৰ বিভিন্ন প্ৰান্তৰ লোক। উল্লেখ্য যে 21 সংখ্যক বৰ্ষত ভৰি দিয়া বজালীৰ এই গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতাখনিয়ে ইতিমধ্যে ৰাজ্যৰ ভিতৰতে প্ৰথমখন ব্যতিক্ৰমী গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা হিচাপে চিহ্নিত হৈ আহিছে। গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতাখন চাবৰ বাবে প্ৰতি বছৰে লোকাৰণ্য হৈ পৰে সত্ৰৰ বাকৰি। এইবেলিও গৰু বিহুৰ দিনাখন আবেলি অনুষ্ঠিত প্ৰতিযোগিতাখনত লোককলাৰ সঁজুলিৰে নিৰ্মাণ কৰা হয় এখন আটক ধুনীয়া ৰেম্প। মূল মঞ্চৰ উপৰি ধুতি গামোচাৰ লগতে বাহিৰে তৈয়াৰী ৰেম্পটো আকৰ্ষণীয় কৰি তোলা হয় নাঙল, গৰুকাৰী, কোৰ, যঁতৰ, জাপি, মৈ, বইনা, তাঁতশাল, চেৰেকী, জুৱলি, খৰাহী, ডলা, পাচি, লাও, বেঙেনা, মাখিয়তি পাত, দীঘলতি পাত, কপৌফুল আদি অসমীয়া গ্ৰাম্য সহজীৱনৰ অমূল্য পৰম্পৰাগত সম্পদেৰে। অসমীয়া সংস্কৃতিৰ বিভিন্ন সামগ্ৰীৰে সজোৱা ৰেম্পত কৃষকসকলে প্ৰতিযোগী গোধনক লৈ অহাৰ লগে লগে বিহুৱা দলৰ সহযোগত ঢোল পেঁপা গগনাৰ শব্দৰ তালে তালে উপস্থিত ৰাইজে কৰতালিৰে অভিবাদন জনাই তেওঁলোকে গায় লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। আটক ধুনীয়া ৰেম্পত সাজি উলিওৱা এই প্ৰতিযোগিতাখন এইবেলি উদ্বোধন কৰে বিশিষ্ট গোপালক তথা অভিযন্তা গোপাল শৰ্মাই। প্ৰতিযোগিতাখনত হিতেশ দাসৰ গোধনে প্ৰথম, গদাধৰ হালৈ গোধনে দ্বিতীয়, ৰবেন গোস্বামীৰ গোধনে তৃতীয় আৰু ভৱেন দাসৰ গোধনে নিচুকনি বঁটা লাভ কৰিবলৈ সক্ষম হয়।
0: আজিলৈ সময় হ'ল জিলাৰ ৰেহৰূপৰ পৰা বিদায় লোৱাৰ। কাইলৈ পুৱা 9:15 আপোনালোকৰ কাষত উপস্থিত হ'ম আন এখন জিলাৰ ৰেহৰূপ লৈ। নমস্কাৰ।
2: জিলাৰ ৰেহৰূপত বজালী জিলাৰ ৰেহৰূপ শুনিলে
3: পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
4: সঁচাকৈ বৰ ভাল কথা,
3: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
5: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহব কি?

0: মোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
1: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
3: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হল হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
1: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো প্ৰভাতী তৰংগ।

নমস্কাৰ শ্ৰোতাসকল, সুপ্ৰভাত। আশা কৰোঁ ভালে কুশলে আছে আপোনালোক সকলো। মই ইন্দ্ৰজিৎ দাস আপোনালোকৰ সন্মুখত, মাইক্ৰফোনৰ সন্মুখত, আৰু আপোনালোকৰ অতি আদৰৰ অনুষ্ঠান প্ৰভাতী তৰংগ। আজি শুকুৰবাৰ। আপোনালোকে জানেই যে আজিৰ অনুষ্ঠানটি আমি এটা বিশেষ বিষয়ত আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ, আৰু আজিৰ এই অনুষ্ঠানটিত আমাক এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত আমি প্ৰচাৰ কৰিবলৈ ওলাইছোঁ। আজি বিশ্ব থেলাচিমিয়া দিৱস, সেই বিষয়ে এই ৰোগনো কি আৰু এই ৰোগৰ কাৰণসমূহ কি ধৰণৰ, কি ধৰণে এই ৰোগৰ পৰা আমি উদ্ধাৰ পাব পাৰোঁ, বা এই ধৰণৰ ৰোগৰ যাতে আমাৰ নহয় তাৰ বাবে আমি কি কি কাম কৰিব লাগে, এই সকলো কথা আমি বিতংকৈ পাতিম। আৰু বিশেষকৈ ৰক্ত সঞ্চাৰণৰ ক্ষেত্ৰত ব্লাড ট্ৰান্সফিউজনৰ বিষয়ে আমি বিতংকৈ কথা পাতিম। আৰু আপোনালোকক কৈছোঁ যে আজি এই অনুষ্ঠানটি এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে। শ্ৰোতাসকল, আজি আমাৰ এই অনুষ্ঠানে পোনপটীয়াকৈ আমাৰ আকাশবাণী গুৱাহাটী ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ হ'ব। এই দায়িত্বত আছে ৰুছেন গগৈ। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষত আছে আতিকুৰ ৰহমান, শ্বেখ আব্দুল্লা আহমেদ, বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু মায়ামণি শৰ্মা। ট্ৰান্সমিটাৰত আছে তিলক চন্দ্ৰ দাস আৰু মিতুল গগৈ, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো। আমি আলোচনাৰ মাজলৈ আগবাঢ়িম। আপোনালোকে জানেই যে আকাশবাণীয়ে 90 বছৰীয়া বৰ্ণিল পৰিক্ৰমা সম্পূৰ্ণ কৰিছে, আকাশবাণীৰ 90 বছৰীয়া যাত্ৰা। আজি আকাশবাণী গুৱাহাটীয়ে এই যাত্ৰাক আকৌ এবাৰ উদযাপন কৰাৰ উদ্দেশ্যে ৰাতিপুৱা আয়োজন কৰিছিল ৱাকাথন। ৰাতিপুৱা 5:30 আকাশবাণী গুৱাহাটীৰ চৌহদৰ পৰা আৰম্ভ হৈছিল এই ৱাকাথন, আৰু গোটেই সদস্যসকলে, পৰিয়ালৰ সদস্যসকল, আকাশবাণী অনুৰাগীসকল একেলগ হৈ আগবাঢ়িছিল গুৱাহাটী ক্লাবলৈ। তাৰ পৰা আকৌ উভতি আহি এই যাত্ৰাৰ সামৰণি পৰিছিল আকাশবাণী গুৱাহাটী কেন্দ্ৰত। আপোনালোকক এই বিষয়ে জনালোঁ। বহুতে হয়তো ইতিমধ্যে আঞ্চলিক বাতৰিত শুনিছে, আৰু আপোনালোকে যিহেতু ফেচবুক পেজত পোনপটীয়াকৈ অনুষ্ঠানটি চাই আছে, তেখেতসকলো এই কথাটো গম পাব। আৰু আপোনালোকক এটা কথা কওঁ, যিসকলে ফেচবুক পেজত পোনপটীয়াকৈ অনুষ্ঠানটি উপভোগ কৰে তেওঁলোকৰ নামবোৰ আমি গম পাওঁ, কিন্তু যিসকল শ্ৰোতাই আমাৰ ৰেডিঅ' ছেটত শুনি থাকে, যিসকলে আমাৰ নিউজ অন AIR অথবা AIR ৰেডিঅ' এপত অনুষ্ঠানটি শুনি থাকে, বা যিসকল শ্ৰোতাই এই অনুষ্ঠানটি FM শুনি আছে 101.6 MHz, তেখেতসকলৰ নাম আমি গম নাপাওঁ, কিন্তু প্ৰিয় শ্ৰোতা, আপোনালোক সকলো আমাৰ অতি আদৰৰ। আপোনালোক সকলোকে অনুষ্ঠানটিৰ মাজলৈ আদৰণি জনাইছোঁ। মোক ডিউটিৰ ৰুমত যিসকলে সহযোগ কৰিব তেখেতসকলৰ ভিতৰত মই নাম কৈ দিছোঁ। জ্যোতি হাজৰিকা বৰা আছে ডিউটিৰ ৰুমত, আৰু মোক সুশান্ত দত্তই ষ্টুডিঅ'ত সহযোগ কৰিব। থেলাচিমিয়া দিৱস এই বিষয়ে আজি আমি কথা পাতিম। এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত এয়া প্ৰচাৰ কৰা হৈছে, আৰু আমাৰ সৈতে অতিথিৰূপে উপস্থিত আছে ডক্টৰ অভিজিৎ ফুকন। তেখেত MBBS, MD, DM,

0: হেমেটোলজি হেমেটো অংকোলজি, আর লগতে আমার সাথে আছে ডক্টর জয়িসা দেব, তেখেত MBBS MD ট্রান্সফিউজন মেডিসিন। গতিকে তেখেত সকলের সাথে আমি পোনপটিয়াকৈ কথা পাতিম। প্রথমেই ডক্টর অভিজিৎ ফুকন, আপনাক আমার অনুষ্ঠানের মাজলৈ আদরণি জানাইছো।
1: ধন্যবাদ আকাশবাণী গুৱাহাটী এই অনুষ্ঠানৰ বাবে সুবিধা দিয়াৰ বাবে। থেলাছেমিয়া, আজি ৱৰ্ল্ড থেলাছেমিয়া ডে হিচাপে আমি উদযাপন কৰোঁ। তো 8 তাৰিখটো আমি প্ৰত্যেক বছৰ থেলাছেমিয়া ডে হিচাপে উদযাপন কৰোঁ। আৰু এই থেলাছেমিয়া ডে এইবাৰৰ থিমটো হৈছে হিডেন ন' ম'ৰ, ফাইণ্ডিং দ্য আনডায়গনোজড এণ্ড ছাপৰ্টিং দ্য আনচিন। চ' ইয়াৰ অৰ্থ হৈছে যে সাধাৰণ ভাষাত যে থেলাছেমিয়া এটা এনেকুৱা ৰোগ যিটো সচৰাচৰ আমি দেখা নাপাওঁ, তাৰ লক্ষণবোৰ সদায় চকুৰ আগত নাথাকে। তো বহু ক্ষেত্ৰত কি হয়, থেলাছেমিয়া কেৰিয়াৰ হিচাপে বহুত মানুহ এই ছ'চাইটিত থাকে যাক আমি ধৰি লওক ধৰিব নোৱাৰোঁ, আৰু তাৰ ফলত তাৰ কনচিকুৱেঞ্চ হিচাপে পৰৱৰ্তী সময়ত বহুত তেওঁলোকৰ নেক্সট প্ৰজন্মৰ বহুত অসুবিধা হ'ব পাৰে। তো সেইকাৰণে প্ৰথম যিটো আমি ইম্পৰ্টেঞ্চ দিব বিচাৰোঁ থেলাছেমিয়াৰ ক্ষেত্ৰত, যে যিসকল লোক থেলাছেমিয়াৰ দ্বাৰা আক্ৰান্ত বা যিসকল কেৰিয়াৰ, তেওঁলোকক যাতে আমি ডায়েগনোজ কৰিব পাৰোঁ, ধৰিব পাৰোঁ যে কোনসকল লোক থেলাছেমিয়া, আৰু তাৰ ভৱিষ্যতে যাতে তাৰ কোনো অসুবিধা নহওক তাৰ ফলত, তো তাৰ বাবে যাতে আমি ব্যৱস্থা ল'ব পাৰোঁ।
0: আমি অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছোঁ ডক্টৰ জয়িসা দেৱ, আপোনাক আমি আদৰণি জনাইছোঁ। আপোনাৰ সৈতে আমি কথা পাতিম থেলাছেমিয়া ৰোগ সম্পৰ্কে, ব্লাড ট্ৰান্সফিউজন সম্পৰ্কে, ৰক্ত সঞ্চাৰণ, এই সম্পৰ্কে আমি কি ধৰণৰ সজাগতা ল'ব লাগে। কিন্তু প্ৰথমে আপোনাক অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছোঁ।
2: ধন্যবাদ।
0: আৰু যিহেতু আমাৰ এই অনুষ্ঠানটি শ্ৰোতাসকল 1 ঘণ্টা চলিব, আমি 10:30 বজালৈকে এই অনুষ্ঠানটি পোনপটীয়াকৈ প্ৰচাৰ কৰিম। এই ক্ষেত্ৰত ডক্টৰ দেৱ, তেখেত যিহেতু তেখেতসকলৰ এতিয়া অনুষ্ঠান আছে, সোনকালে যাব লাগিব, গতিকে প্ৰথমে আমি আপোনাৰ সৈতে আমি কথা পাতিব বিচাৰিছোঁ। থেলাছেমিয়া যিটো ৰোগ, এই ৰোগটোৰ সৈতে ৰক্ত সঞ্চালন বা ব্লাড ট্ৰান্সফিউজনৰ কি সম্পৰ্ক, বা ব্লাড ট্ৰান্সফিউজন বুলি ক'লে আচলতে আমি কি বুজি পাওঁ, প্ৰথমে আপোনাৰ পৰা সেই কথাখিনি জানি ল'ব বিচাৰিছোঁ।
2: অ'কে, ব্লাড ট্ৰান্সফিউজন বা ৰক্ত সঞ্চালন বহু ৰোগীৰ বাবে জীৱন ৰক্ষাকাৰী চিকিৎসা। যেমন থেলাছেমিয়া, কেন্সাৰ বা দুৰ্ঘটনাগ্ৰস্ত মানুহ, তেওঁৰ কাৰণে লাইফ ব্লাড ট্ৰান্সফিউজনটো লাইফ ছেভিং হয়। তো আৰু ইয়াতে ইট ইজ ইম্পৰ্টেণ্ট টু নোট ডেট খালি ব্লাড পোৱাটোৱেই ইনাফ নহয়, সঠিক আৰু সুৰক্ষিতভাৱে ব্লাড পোৱাটো ইম্পৰ্টেণ্ট হয়। যেমন যে ব্লাডটো মই দি আছোঁ সেইটোৰ ভালকৈ টেষ্টিং হ'ব লাগে। ইনফেকচিয়াছ মাৰ্কাৰ্ছ যেমন হেপাটাইটিছ বি, হেপাটাইটিছ চি, HIV, সেইবোৰ ইনফেকশ্যন ব্লাডৰ পৰা স্প্ৰেড হ'ব পাৰে। চ' এভৰি ব্লাড চেণ্টাৰ শ্বুড টেক ষ্ট্ৰিক্ট মেচাৰ্ছ টু কাৰ্টেইল দিছ ইনফেকশ্যন। আৰু আছে আপোনাৰ ভাল টেষ্টিং, ছেফ টেষ্টিং। তো সদায় মনত রাখব কি সেফ ব্লাড সেভস লাইফ, সুরক্ষিত ব্লাড ট্রান্সফিউশন মানে কেবল একটা চিকিৎসা নহয়, এটু হয়েছে জীবনে সুরক্ষা দেওয়ার একটা দায়িত্ব।
0: সুরক্ষিত রক্তদানে আসলে জীবন দান করব পারে, গতিকে এই ক্ষেত্রত বহুতো সজাগতার প্রয়োজন আছে। বিভিন্ন ধরনের পরীক্ষা নিরীক্ষা করা হয়, আপনাদের যেটা নিজেই গম পায় যেটা ব্লাড দিয়া হয় বা রক্তদান করবলে আপনাদের আগবাড়ে, কিন্তু বিভিন্ন ধরনের আসলে পরীক্ষা নিরীক্ষা করে। আর যদি আপনি সুরক্ষিত রক্তদান নহয়, তেতিয়াহলে আপনার জীবন দান করার পরিবর্তে আপনার জীবনলৈ ভাবুকি আহিব পাৰে, সেই কথাটোই তেখেতে উল্লেখ করেছে। আর আমি আকৌ এবাৰ ডক্টৰ ফুকনৰ ওচৰলৈ আহিছোঁ, আপোনাৰ ওচৰলৈ আহিছোঁ। আমি আচলতে থেলাছেমিয়া বুলি শুনিছোঁ, থেলাছেমিয়া ৰোগটো আচলতে কি, সেই কথাটো অলপ আপোনাৰ পৰা প্ৰথমে জানি ল'ব বিচাৰিছোঁ, তাৰপিছত আমি বিতংকৈ আমি তাৰ মাজলৈ সোমাম। কিন্তু থেলাছেমিয়া ৰোগটো কি বা কি ধৰণৰ, সেই কথাটো অলপ জানি লওঁ আপোনাৰ পৰা।
1: আচ্ছা, থেলাছেমিয়া ৰোগটো একচুৱেলি বহুত লোকৰ কাৰণে নতুন শব্দ হ'ব পাৰে, কাৰণ আমি জানো যে ধৰি লওক কেঞ্চাৰ কি হয় আমি জানো, ধৰি লওক আমাৰ গেষ্ট্ৰাইটিছ হৈছে সেইটো কি হয় জানো, হাৰ্ট ফেইলিয়াৰ কি হৈছে জানো, এইবোৰ ধৰি লওক কমন শব্দ নৰ্মেল পাব্লিকৰ কাৰণে। এতিয়া থেলাছেমিয়া যদি সাধাৰণ ভাষাত মই বুজাব লাগে, তেতিয়াহ'লে আমি জানিব লাগিব যে আমাৰ শৰীৰত ব্লাড কেনেকৈ উৎপাদন হয়, কেনেকৈ আমি সেইটো ৰেগুলেট হয়, সেই বস্তুটো জানিব লাগিব। এতিয়া যেতিয়া আমাৰ শৰীৰত আমাৰ যিবোৰ ৰক্তকণিকা থাকে, আমি যিবোৰ জানো যে ৰঙা ৰঙৰ ৰক্তকণিকা থাকে, সেইকাৰণে টেষ্টটো ৰঙা দেখি, সেই ৰঙা ৰক্তকণিকাবোৰ ফৰ্ম হয় হিমগ্ল'বিন থাকে তাতে, আৰু সেই হিমগ্ল'বিনটোক কোনে প্রডিউস করে সেইটা রেগুলেট করে আমার কিছু জিনে, যে আমার গোটেই শরীরের ফাংশনব জিনে রেগুলেট করে, তেনেকে আপনার হিমোগ্লোবিন কেন প্রডাকশন হব কি পরিমাণ হব সেইখিন জিন কিছু রেগুলেট করে। এটা স্বাভাবিকভাবে যেটা মানুষ এজনের জন্ম হয় কিছু সংখ্যক জিন মাকরপা পায়, কিছু সংখ্যক দেওতাকর পায়, মানে হাফ হাফ পাব, আধা মাকর পাব আধা দেওতাকর পাব। এটা কি হয় যে আমার সোসাইটিত দেখা গৈছে যে আমার যেটা নর্থ ইস্ট পপুলেশন বা ইন্ডিয়ান পপুলেশন তাতে

0: মেইনলি 10% 10 পৰা 15% মানুহ কেৰিয়াৰ কিছুমান জিন ডিফেক্ট থাকে। তো সেই জিন ডিফেক্টটো যিটো থাকিব, এজন যদি মাকৰ পৰা পাইছে বা অকল দেউতাকৰ পৰা পাইছে, তেতিয়াহ'লে ল'ৰা ছোৱালীৰ অসুবিধা নহয়। কিন্তু যেতিয়া সেই দুটা জিনেই ডিফেক্টিভ হ'ব, যে মাকৰ জিনটো প্ৰব্লেম আছে বা দেউতাকৰ জিনটো, দুটাতেই অসুবিধা আছে, তেতিয়া হাফ হাফ যেতিয়া সেই আহি ল'ৰাজনৰ বা ছোৱালীজনীৰ গাত আহিব, তেতিয়াহ'লে তেওঁৰ কি হ'ব, ব্লাড প্ৰডাকশ্যনৰ অসুবিধা হ'ব। আৰু সেইটোকে আমি সাধাৰণ ভাষাত থেলাচেমিয়া বুলি কওঁ। থেলাচেমিয়া এটা হৈছে জেনেটিক ডিজিজ, যিটো জন্মগত দোষ, সেইটো আমি প্ৰিভেণ্ট কৰিব পাৰোঁ আৰু অতি সহজে প্ৰিভেণ্ট কৰিব পাৰোঁ। গতিকে সেইকাৰণে বেছিকেলি প্ৰব্লেমটো হৈছে এটা জেনেটিক, যিটো মাক দেউতাকৰ পৰা অলপ অলপকৈ আহিব, আহি ল'ৰা ছোৱালীলৈ আহিব। গতিকে অকল এজনৰ সেই বেমাৰটো থাকিলে নহয়, মাক দেউতাক দুজনৰে থাকিব লাগিব। তেওঁলোক কেৰিয়াৰ হ'ব পাৰে, কেৰিয়াৰ মানে তেওঁলোকৰ কোনো লক্ষণ নাই, কোনো অসুবিধা নাই, কিন্তু তেওঁলোকৰ এটা জিন ডিফেক্ট আছে, এটা জিন নৰ্মেল আছে। দেউতাকৰ এটা জিন নৰ্মেল আছে, এটা ডিফেক্টিভ আছে। কিন্তু সেই দুজনৰ পৰা যেতিয়া সেই ডিফেক্টিভ জিনটো ল'ৰা ছোৱালীলৈ আহিব, তেতিয়াহ'লে তেওঁৰ সেই লক্ষণবোৰ, থেলাচেমিয়াৰ লক্ষণবোৰ দেখা দিব। আৰু এই ইয়াৰ সম্ভাৱনাটো হৈছে 25%। মানে এজন মাক দেউতাকৰ পৰা যদি 4 জন ল'ৰা ছোৱালী হয়, তাৰে ভিতৰত দুজনেই যদি কেৰিয়াৰ হয় মাক দেউতাক, তেতিয়াহ'লে আউট অফ 4 4জন ল'ৰা ছোৱালীৰ ভিতৰত এজন কিন্তু এই থেলাচেমিয়াৰ ৰোগৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে। সেইকাৰণে তাৰ ডায়গনোছিছ আৰু প্ৰিভেনশ্যনটো খুবেই ইম্পৰ্টেণ্ট।
1: লক্ষণ বুলি ক'লে, আপুনি লক্ষণৰ কথা কৈছে, কি ধৰণৰ লক্ষণ আমি গম পাওঁ?
0: থেলাচেমিয়া চাওক, প্ৰথমতে বুজিব লাগিব যে বহুত মানুহে কয় যে মোৰ হিমগ্ল'বিন 12, মোৰ একো ব্লাডৰ সমস্যা নাই, কিন্তু তেওঁ এজন থেলাচেমিয়া কেৰিয়াৰ হ'ব পাৰে। সেই কথাটো কিন্তু প্ৰথম বুজিব লাগিব। বহুতে কয় যে মোৰ হিমগ্ল'বিন 12, মোৰ একো ব্লাডৰ একো সমস্যা নাই, হয়তো তেওঁৰ নাই, কিন্তু তেওঁৰ সেই জিনটো তেওঁ থাকিব পাৰে। তো সেইটো জনা দৰকাৰ। এতিয়া কেৰিয়াৰবোৰ আপুনি ডিটেক্ট কৰিব নোৱাৰে, কাৰণ কেৰিয়াৰৰ হিমগ্ল'বিনটো সদায় নৰ্মেল থাকিব পাৰে, 11-12 থাকিব পাৰে, বা সামান্যভাৱে কম থাকিব পাৰে, 10-11 থাকিব পাৰে। গতিকে অকল হিমগ্ল'বিন চেক কৰি আপুনি থেলাচেমিয়া আছে নাই ক'ব নোৱাৰে। তাৰ কাৰণে HB টাইপিং বুলি এটা টেষ্ট আছে, থেলাচেমিয়া স্ক্ৰিনিং বুলি কয়, সেইটো কৰাব লাগে। আৰু স্পেচিয়েলি মই ৰিকুৱেষ্ট কৰিব বিচাৰোঁ, যিসকলে ধৰি লওক নিজৰ ল'ৰা ছোৱালীৰ কথা ভাবিছে বা তেওঁলোকে প্ৰেগনেঞ্চিৰ প্লেনিং কৰি আছে, এটলিষ্ট স্পেচিয়েলি তেওঁলোকেতো কৰা উচিত, প্ৰত্যেকজনেই কৰা উচিত। তাৰপিছত লক্ষণ হিচাপে যিবোৰ থেলাচেমিয়া মেজৰ থাকে, এতিয়া কিছুমান থাকে মেজৰ, মেজৰ মানে ধৰি লওক মাক দেউতাক দুজনৰ পৰা আহিছে যোনটো, তেওঁলোকৰ মেজৰ হিচাপে ডায়গনোছ হৈছে, তেওঁলোকৰ থেলাচেমিয়া বেমাৰটো ডকুমেণ্টেড আছে আছে, গতিকে তেনে ক্ষেত্ৰত কি হ'ব, তেওঁলোকৰ ৰক্ত, শৰীৰৰ ৰক্ত প্ৰডাকশ্যন কম থাকিব। শৰীৰৰ পৰা ৰক্তৰ প্ৰডাকশ্যন কম থাকিলে তেওঁলোকৰ হিমগ্ল'বিন বাৰ কমি যাব। জেনেৰেলি দেখা যায় যে কিছুমান ল'ৰা ছোৱালীক প্ৰত্যেক মাহে মাহে ব্লাড দিব লগা হয়, কিছুমানক হয়তো 2-3 মাহৰ অন্তৰালত দিব লগা হয়। তো সেইটো ডিপেণ্ড কৰে তেওঁৰ চিভিয়াৰিটিটো কেনেকুৱা, মেজৰ বা ইণ্টাৰমিডিয়েট কেটেগৰীত থাকে। যিসকল খুবেই এফেক্টেড তেওঁলোকক মেজৰ বুলি কয়, কিছুমান ইণ্টাৰমিডিয়েট কেটেগৰীত থাকে, তেওঁলোকে হয়তো 3-4 মাহ বা 5 মাহত এবাৰ ব্লাড ল'ব লাগে, কিন্তু সম্পূৰ্ণ জীৱন তেওঁলোকে ব্লাডৰ ওপৰত, ব্লাড ট্ৰেঞ্চমিশ্যনৰ ওপৰত ডিপেণ্ডেণ্ট থাকিব। তো সেইটো এটা সমস্যা। 2 নম্বৰ হৈছে তেওঁলোকৰ গ্ৰ'থ নহ'ব, তেওঁলোকৰ নৰ্মেল মানুহৰ সমান হাইট এইবোৰ এটেইন কৰিব নোৱাৰিব, তেওঁলোকৰ পেটত স্প্লিহা, লিভাৰ এইবোৰ ডাঙৰ হৈ যাব পাৰিব। তাৰপিছত যিহেতু ব্লাড ট্ৰেঞ্চমিশ্যনৰ কথা কৈছে তেখেতে, তো ব্লাড ৰিপিটেড যদি ব্লাড ট্ৰেঞ্চমিশ্যন ল'ব লগা হয়, বডিত আইৰণ অভাৰলোড হ'ব। আইৰণ অভাৰলোড হ'লে আপোনাৰ লিভাৰ আৰু হাৰ্ট স্পেচিয়েলি সেই দুটাত এফেক্ট কৰিব আৰু হাৰ্ট ফেইলিয়াৰতো যাব পাৰে। গতিকে লং টাৰ্মত তেওঁলোকৰ জীৱনটো আপোনাৰ নৰ্মেল মানুহ এজনে যেনেকৈ 70-80 বছৰলৈ জীয়াই থাকে, ইমান দীঘলীয়া জীৱন হয়তো তেওঁলোকে উপভোগ কৰিব নোৱাৰিব পাৰে। গতিকে থেলাচেমিয়া এবাৰ হোৱাৰ পিছত তেওঁলোকে ব্লাড ট্ৰেঞ্চমিশ্যনৰ ওপৰত ডিপেণ্ডেণ্ট থাকিব, আৰু সেইটো যদি নিৰাময় কৰিব লগা হয়, সুবিধা আছে, থেলাচেমিয়া বোন মেৰো ট্ৰান্সপ্লাণ্ট সুবিধা আছে, বাট সেইটো ইমান সহজ নহয়, যেনেকৈ আমি ধৰি লওক কিবা জ্বৰ হ'লে এণ্টিবায়'টিক দি ভাল কৰিলোঁ, সেইটো সেনেকুৱা সুবিধাজনক নহয়। তো সেইকাৰণে আমি সদায় কওঁ যে থেলাচেমিয়া আমি প্ৰিভেনশ্যনৰ ওপৰত সদায় ফ'কাছ কৰিব লাগে, ৰাডাৰ দেন ট্ৰিটমেণ্ট।
1: কথাখিনি বৰ ধুনীয়াকৈ কৈছে, আৰু ইতিমধ্যে মই স্ক্ৰীণখনত চাব পৰা নাই, কিন্তু মোবাইলতে চাই কৈ দিছোঁ, কল্পনা আমিন শৰ্মা তেখেতে মঙলদৈ পৰা অনুষ্ঠানটি উপভোগ কৰি আছে, মধুচন্দা শইকীয়া বৈশ্য সোণাৰীৰ পৰা, বংকিম চন্দ্ৰ দাস লাচিত নগৰ ৰঙিয়া তিনিআলিৰ পৰা তেখেতে কৈছে থেলাচেমিয়া কি ৰোগ আৰু কিহৰ পৰা এই ৰোগটো হয়। ইতিমধ্যে থেলাচেমিয়া ৰোগটোৰ বিষয়ে ডক্টৰ ফুকনে কথাখিনি কৈছে, আপুনি নিশ্চয় শুনিছে। কাবেৰী পাঠক কাকতি মধুচন্দা শইকীয়া বৈশ্যই কৈছে যে আজিৰ বিষয়টো অতি গুৰুত্বপূৰ্ণ, আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা দুয়োগৰাকী অতিথিলৈ তেখেতে প্ৰণাম জনাইছে, সোণাৰীৰ পৰা তেখেতে বাৰ্তা প্ৰেৰণ কৰিছে। গুৱাহাটী বৰ্ষাপাৰাৰ পৰা মামু মাইনা ৰশ্মিৰেখা, আপুনি তমিজা খাতুন তেওঁৰ ৰেডিঅ'ত অনুষ্ঠান শুনি আছে আৰু আপোনালোকৰ বাৰ্তাসমূহ মই পঢ়িম। নিভাৰাণী হাজৰিকা, আপুনি অনুষ্ঠানটো শুনি আছে, বিষয়টো অতি দৰকাৰী, সকলো ইয়াৰ পৰা উপকৃত হ'ব বুলি আপুনি উল্লেখ কৰিছে। মোৰ আজি ফ্ৰণ্টত স্ক্ৰীণখনত চোৱাত অসুবিধা হৈছে, আশা কৰিছোঁ এই সমস্যাটো সোনকালে দূৰ হ'ব। ৰুছে আমি আৰু কথা পাতিম, আমি ডক্টৰ দেৱৰ ওচৰলৈ যাব বিচাৰিছোঁ, আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ। ব্লাড ট্ৰান্সফিউজন খুব গুৰুত্বপূৰ্ণ কথাটো, গতিকে এইটো কিয় গুৰুত্বপূৰ্ণ এই কথাটো, আৰু এই ক্ষেত্ৰত আমি কি ধৰণৰ সতৰ্কতা বা কি ধৰণৰ অসুবিধা থাকিলে আমি ব্লাড ট্ৰান্সফিউজন কৰিব নোৱাৰোঁ, এগৰাকী ব্যক্তিয়ে যদি কাৰোবাক দিব খুজিছে ব্লাড, কিন্তু খুব প্ৰয়োজনো হৈছে কিন্তু আমি দিব নোৱাৰোঁ, কিছুমান কাৰণ থাকে, গতিকে এই কথাবিলাক অলপ বুজাই ক'লে আপুনি ভাল লাগিব।
2: থেংক ইউ ফৰ দ্য কুৱেশ্যন। তো ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট পপুলেটেড কাণ্ট্ৰি, পুৰা গোটেই বিশ্বৰ

0: সবচেয়ে বেশি পপুলেটেড কান্ট্রি হয় ইন্ডিয়া, সো উই হ্যাভ এ হিউজ ডোনার পুল। সো বাট দেন উই আমাদেরকে দেখিলো কি ভলেন্টারি ডোনেশনসটো বহুত কম হয় ইন্ডিয়াতে, আৰু কাৰণ বহুত ডোনার্স ডেফারও হৈ থাকে। তো তো যে তো যে ডোনার্স ডোনার ডোনেশন কৰিব বিচাৰিছে তেওঁৰ কিবা ক্রাইটেরিয়াসটো জানা থাকা ভাল হয়। যেমন কারোর অপারেশন হল, ডগ বাইট, হিস্ট্রি অফ সার্জারি, তেওঁলোকে কেতিয়া দিব নোৱাৰে। সাপোজ কারোর কারো হিস্ট্রি অফ ট্যাটুইং আছে বা হিস্ট্রি অফ ইয়ার পিয়ার্সিং, তেওঁলোকেও ব্লাড দিব নোৱাৰে। বাট এইটো হয় টেম্পোরারি ডেফারেল, অনলি ফর ওয়ান ইয়ার অর সিক্স মান্থস। সেইকাৰণে সদায় মোৰ এডভাইস থাকে কি যিনি ব্লাড দিব বিচাৰিছে তেওঁ ব্লাড সেন্টারত আহি একবার কনসালটেন্টৰ লগতে কথা পাতিলে ভাল হয়, আৰু তেওঁৰ পৰা আমালোকে গাইড কৰিব পাৰোঁ।
1: আৰু আজিকালি খুব এডভান্স হৈছে ব্লাড ট্ৰান্সফিউজন প্ৰক্ৰিয়াটো, এডভান্স আৰু ছেফ ট্ৰান্সফিউজন, সুৰক্ষিতভাৱে ব্লাড সঞ্চাৰণৰ ক্ষেত্ৰত কি কি ধৰণৰ ব্যৱস্থা আছে বা কি কি ধৰণৰ সহযোগ পাব পাৰে সেই বিষয়ে অকণমান কওকচোন।
0: তো ফার্স্ট অফ অল ব্লাড ডোনেশন তো যার পৰা স্টার্ট হয়, ফার্স্ট স্টেপ ইজ স্ক্রিনিং। স্ক্রিনিং তো পুরো ভাল এজন প্রফেশনাল করিব লাগে। তারপাছতে আহে আপনার ব্লাড কালেকশন। তো ব্লাড কালেকশনের কারণে এতিয়া বহুত ভাল টেকনোলজিস আহিছে। তো ব্লাড কালেকশন তো সদায় পুরা সেফটি প্রিকশনস ফলো করে ব্লাড তো কালেক্ট করা দরকার। আৰু তেওঁৰ পাছতে হয় আপোনাৰ টেষ্টিং। তো টেষ্টিঙে এতিয়া বহুত এডভান্স টেকন'লজিছ আহিছে, যেমন আপোনাৰ অট'মেশ্যন আৰু হেপাটাইটিছ বি, হেপাটাইটিছ চি, এইচ আই ভি ডিটেকশ্যনৰ কাৰণে পুৰা এডভান্সড টেকন'লজি। যেনেকৈ আপোনাৰ মলিকুলাৰ টেকন'লজি ইজ দ্য নিউৱেষ্ট এডিশ্যন ইন দিছ ফিল্ড। চ' সেই তো বাই ডুইং দিছ টেষ্ট আমালোকে এনশিয়র করিব পারো কি উই আর গিভিং দ্য বেস্ট ব্লাড টু দ্য পেশেন্টস। তো এগেইন দ্যাট গিভস আস কনফিডেন্স দ্যাট উই আর গিভিং বেস্ট এন্ড সেফ ব্লাড টু দ্য পেশেন্টস।
1: আজিকালি বহুতে আমি গম পাওঁ যে রক্তদান করবলে আগবাড়ি হয় কিন্তু কেইটামান পয়সার লোভত বহুতে তেনেকুৱা কৰে। তেনেকুৱা অৱস্থা তেনেকুৱা তেনেকুৱা ব্যক্তিৰ পৰা যদি আমি ব্লাড লওঁ বা রক্ত গ্রহণ করো তেতিয়াহলে তেওঁলোকৰ বহুত অসুবিধা হ'ব পাৰে, আমাৰ জীৱনলৈ ভাবুকি আহিব পাৰে, এই ক্ষেত্ৰত অকণমান কওকচোন।
0: হয় নহয় দিছ ইজ এইটো এটা বহুত ডাঙৰ ডাঙৰ ইছ্যু হয় এনি ব্লাড চেণ্টাৰত কি প্ৰফেচনেল ডোনাৰ্ছ। তো প্ৰফেচনেল ডোনাৰ্ছ আৰ ইলিগেল এজ পাৰ দি গভৰ্ণমেণ্ট ল'জ। চ' আমাৰ ব্লাড চেণ্টাৰত বা যিকোনো ব্লাড চেণ্টাৰতে এতিয়া প্ৰফেচনেল ডোনাৰ্ছক এলাউ কৰা নহয়। বাট ষ্টিল কি হয় কি বহুত টাইম তেওঁলোকে ছামহাও দে গেট ইন টু দ্য ব্লাড চেণ্টাৰ। So it is always advised that if anyone knows, jodi kunu manuhe iman enekwa bostu gom pai, to they should always report it to the blood center.
1: এগৰাকী প্ৰশ্ন এটা কৰিছে কল্পনা আমিন শৰ্মা, তেখেতে কৈছে আমি শুনিছোঁ যে একে ব্লাড গ্ৰুপৰ ব্যক্তি বিয়া হ'লে সন্তানৰ শৰীৰত এই ধৰণৰ ৰোগ হোৱাৰ শংকা থাকে, কথাটো হয় নেকি? ছেম ব্লাড গ্ৰুপৰ, একে ব্লাড গ্ৰুপৰ যদি পুৰুষ মহিলা তেওঁলোকৰ বিয়া হ'ল তেতিয়াহ'লে তাৰমানে এনেকুৱা ৰোগ হ'বই, মানে এনেকুৱা এটা ধাৰণা আছে?
0: নহয় এনেকুৱা নহয়,
1: এই কথাটো জানিব বিচাৰিছে
2: বিতংক। মানে বস্তুটো কেনেকুৱা হয়, থেলাছেমিয়া বস্তুটো বেলেগ আৰু ব্লাড গ্ৰুপটো বেলেগ। ব্লাড গ্ৰুপটো আমি চেক কৰোঁ, ব্লাড গ্ৰুপৰ পৰা থেলাছেমিয়াৰ কোনো মানে লিংক নাই, দুটা বেলেগ জিনৰ দ্বাৰা ৰেগুলেট হয়। এটা থেলাছেমিয়াৰ কাৰণে আপুনি থেলাছেমিয়াৰ টেষ্টিং কৰিব লাগিব আৰু তাৰপিছতে আপুনি গম পাব যে থেলাছেমিয়া হোৱাৰ প্ৰবেবিলিটিটো কিমান আছে। এটা ব্লাড গ্ৰুপৰ বিয়াৰ লগত কোনো সম্পৰ্ক নাই, যিকোনো ব্লাড গ্ৰুপৰ মানুহে যিকোনো ব্লাড গ্ৰুপৰ মানুহৰ লগত বিয়া পাতিব পাৰে। কিন্তু আপুনি যদি তাৰপিছত সন্তানৰ কথা ভাবিছে তেতিয়াহ'লে প্ৰেগনেঞ্চিৰ আগত থেলাছেমিয়া টেষ্টিংটো কৰাব লাগিব।
1: এই কথাটো নিশ্চয় আপোনালোকে ভালকৈ বুজি পালে। থেলাছেমিয়া ৰোগৰ সম্পৰ্কে তেওঁলোক ক'লে যে এই একে ব্লাড গ্ৰুপৰ যদি যদি যুৱক যুৱতীৰ মাজত বিয়া হয় তেতিয়াহ'লে এনেকুৱা ৰোগ হ'ব বুলি তেনেকুৱা কোনো কথা নাই, এই কথাটো আচলতে এটা ভ্ৰান্ত ধাৰণা, এই কথাটো তেওঁ ভালকৈ বুজাই ক'লে। উদ্দীপ্ত শৰ্মা, আপুনি অনুষ্ঠানলৈ আহিছে, উত্তম কুমাৰ ৰয়, ভদ্ৰাৱতী বৰ্মন, ক্ষীৰোমণি বৰুৱা ডেকা আপোনালোকে অনুষ্ঠানটি শুনি আছে আৰু অতিথিসকলক স্বাগতম বুলি উল্লেখ কৰিছে। আমি তেখেতসকলৰ সৈতে আৰু কথা পাতিব, বিশেষকৈ যিহেতু ডক্টৰ দেৱ আমাৰ সৈতে আৰু বেছি সময় থাকিব নোৱাৰিব, সেইকাৰণে তেখেতৰ সৈতে পোনে পোনে মই অলপ বেছিকৈ কথা পাতিব বিচাৰিছোঁ। এপ'লো এক্সেল কেয়াৰ চিকিৎসালয়ত থেলাছেমিয়া ৰোগীসকলৰ বাবে ব্লাড ট্ৰান্সফিউজনৰ ক্ষেত্ৰত কি কি ধৰণৰ ব্যৱস্থা আছে, কি কি ধৰণৰ সহযোগ এপ'লো এক্সেল কেয়াৰ হস্পিটেলে কৰে, এই কথাটো অলপ জনাব নেকি আপুনি?

তোমার বুকুর তপত উমর উদগনি পাই, জীবনরে তু পরিয়াও আসো গীত।

ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গান আমি সকলোৱে শুনিলো। অৰ্পিতা বৰা, আপুনি অনুষ্ঠানলৈ আহিছে। উত্তম কুমাৰ চাহু ধনজিত বেজবৰুৱা নলবাৰী জিলাৰ ডিডুৱাৰ পৰা তেওঁ চাই আছে। কাহিলিপাৰাৰ পৰা অনুষ্ঠান উপভোগ কৰিছে কল্পনা কলিতাই। শফিকুল ইছলাম, মই মৰিগাঁও জিলাৰ হা চৰাবৰীৰ পৰা পোনপটীয়াকৈ অনুষ্ঠানটি চাই আছো। বিষয়টো অতি গুৰুত্বপূৰ্ণ, আমি অনুষ্ঠানটো শুনি বহুত উপকৃত হ'ম।

0: হিমাক্ষী দাস আপোনালোকে অনুষ্ঠান উপভোগ কৰিছে। আপোনালোকৰ যদি জানিবলগীয়া কিবা কথা আছে আপোনালোকে মন্তব্য হিচাপে ইয়াত লিখিব পাৰে, তেতিয়া তেখেতসকলে তাৰ উত্তৰ দিব। আৰু আজিৰ এই প্ৰভাতী তৰংগ অনুষ্ঠানটি এপল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে। আমি ডক্টৰ ফুকনৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আমি থেলাচিমিয়া ৰোগৰ কথা কৈছোঁ, এই থেলাচিমিয়া ৰোগ ভাৰতবৰ্ষত বা পৃথিৱীত কিমান সৰহ এনেকুৱা ৰোগী, সেই সম্পৰ্কে অলপ কওকচোন, বা অসমত তথা উত্তৰ পূৰ্বাঞ্চলত এনেকুৱা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে নেকি, এনেকুৱা কথাখিনি অলপ জানিব বিচাৰিছোঁ।
1: বৃদ্ধি পাইছে মানে থেলাচিমিয়া যিটো ৰোগ হয়, আমি মই প্ৰথমতে কৈছিলোঁ যে কেৰিয়াৰ থাকে, কেৰিয়াৰ মানে আপোনালোকে আনডাইগনজ কিছুমান আমাৰ ছ'চাইটিত কেছ থাকে যিবোৰ আমি গমেই নাপাওঁ, আৰু তেওঁলোকৰ এতিয়া তেওঁলোকৰ ফলত কি তেনেকুৱা দুজন ব্যক্তিৰ যেতিয়া বিয়া হয় তেতিয়া থেলাচিমিয়া ৰোগটো আহিব পাৰে। তো যিটো ছাৰ্ভে কৰা হৈছিলে, যে ইণ্ডিয়াত যিটো ছাৰ্ভে কৰা হৈছিলে তাতে এৰাউণ্ড 10-15% পপুলেশ্যন আমাৰ কেৰিয়াৰ হয়, কেৰিয়াৰ হয় মানে তেওঁলোক মানে খুবেই ডাঙৰ সংখ্যা হ'ব। যেতিয়া আমি ইণ্ডিয়াৰ পপুলেশ্যনৰ কথা কওঁ 10% মানে খুবেই ডাঙৰ সংখ্যা। তো তেনে সংখ্যক লোক আছে যাৰ এই বেমাৰটো শৰীৰত আছে বাট দে আৰ কেৰিয়াৰ, কাৰণ তেওঁলোকৰ কোনো অসুবিধাও নহয়, তেওঁলোকে গমো নাপায়। কিন্তু যেতিয়া তেনে দুজন ব্যক্তিৰ বিয়া হ'ব তেওঁলোকৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত থেলাচেমিয়া হোৱাৰ সম্ভাৱনা থাকিব 25%। গতিকে সেইকাৰণে পপুলেশ্যন ৱাইজ আমাৰ কিমান থেলাচেমিয়াৰ সংখ্যা কিমান বাঢ়িছে সেইটো বাঢ়াটো ডিপেণ্ড কৰিব আমাৰ এৱেৰনেছটোৰ কথা। এতিয়া লাহেকৈ যেনেকৈ এতিয়া বহুতে জনা হৈছে, বহুত সংখ্যক গাইনকলজিষ্ট ডক্টৰ বা বহুত সংখ্যক মানুহে এতিয়া জনা হৈছে যে থেলাচেমিয়া স্ক্ৰিনিং কৰিব লাগে, কাৰণ আমাৰ ইয়াত ছ'চাইটিত এইটো কমন এটা বেমাৰ হয় আৰু যিহেতু আমি ইয়াক প্ৰিভেণ্ট কৰিব পাৰোঁ। তো কিন্তু সেই মই ভাবোঁ যে সেই স্ক্ৰিনিং প্ৰচেছটো আমাৰ মানে এটা ডাঙৰ পৰ্যায়ত হ'ব লাগিব, গভৰ্ণমেণ্টৰ অলপ ইনিচিয়েটিভ লাগিব। কাৰণ ধৰি লওক আমি যেনেকৈ প্ৰেগনেণ্ট লেডিৰ ক্ষেত্ৰত আমি যেনেকৈ হেপাটাইটিছ বি চি টেষ্টিং কম্পালচৰি কৰি দিছোঁ, এটলিষ্ট হিমগ্ল'বিন টেষ্টিংটো কম্পালচৰি কৰি দিছোঁ, তেনে ক্ষেত্ৰত যিসকল লোকে প্ৰেগনেঞ্চি হয় প্ৰথম 3 মাহত যিটো টেষ্টিঙৰ কাৰণে যায়, প্ৰি এণ্টিনেটেল চেকআপত যায়, আমি যদি এনেকুৱা এটা ব্যৱস্থা কৰিব পাৰোঁ যে থেলাচেমিয়া স্ক্ৰিনিংটো আমি তাতে মাজতে ভৰাই দিলোঁ আৰু থেলাচেমিয়া স্ক্ৰিনিং আমি তাতে যদি কৰিব পাৰোঁ প্ৰত্যেকজন ব্যক্তিক, তেতিয়াহ'লে অতি সহজে থেলাচেমিয়াটো আমি এই ৰোগটো প্ৰিভেণ্ট কৰিব পাৰিম। এতিয়া কিছুসংখ্যক ষ্টেটৰ অসমৰ যেনে উৰিষ্যাত খুবেই ইনিচিয়েটিভ লৈছে তেওঁলোকে, তেওঁ তাতে চিকেল চেল ডিজিজ থেলাচেমিয়াৰ এটা লক্ষণ টাইপ হয় সেইটো খুবেই কমন, তেওঁলোকে খুবেই তাৰ কাৰণে ইনিচিয়েটিভ লৈছে আৰু থেলাচেমিয়া স্ক্ৰিনিংটো অলমষ্ট কম্পালচৰি কৰিছে আৰু তাতে গভৰ্ণমেণ্ট চেণ্টাৰত সেইটো থেলাচেমিয়া টেষ্টিংটো ফ্ৰী কৰি দিয়া হৈছে। তো তেনেধৰণৰ যদি আমি ব্যৱস্থা ল'ব পাৰোঁ তেতিয়াহ'লে অতি সহজে আৰু এই বেমাৰটো তাৰমানে আমি প্ৰিভেণ্ট কৰিব পাৰোঁ। এতিয়া বাহিৰৰ ইউৰোপ বা গ্ৰীচ এইবোৰ জেগাতো এই থেলাচেমিয়া বেমাৰটো আছিলে, কিন্তু তেওঁলোকে এই প্ৰপাৰ টেষ্টিঙৰ জৰিয়তে ইয়াৰ মানে থেলাচেমিয়া ৰোগীৰ সংখ্যা অতি নগণ্য মানে এতিয়া অলমষ্ট দেখা পোৱা নাযায় বাহিৰত, কাৰণ এইটো পচিবল হৈছে বিকজ অফ দেট স্ক্ৰিনিং প্ৰচেছ, প্ৰপাৰ স্ক্ৰিনিং প্ৰচেছ।
0: গতিকে স্ক্ৰিনিঙৰ খুব প্ৰয়োজন হ'ব। আমি আচলতে এই কথাটো থেলাচেমিয়া স্ক্ৰিনিঙৰ যিটো প্ৰয়োজনৰ কথা কৈছে এইটো অতি গুৰুত্বপূৰ্ণ কথা, অতি ভাবিবলগীয়া কথা। আৰু ৰিণিমা শৰ্মা, আপুনি বেষ্ট ডক্টৰ্ছ অফ এপল' এক্সেল কেয়াৰ হস্পিটেল, শুভকামনা, ধন্যবাদ জনাইছোঁ। এপল' এক্সেল কেয়াৰ চিকিৎসালয়ৰ যিসকল চিকিৎসক খুব ভাল বুলি আপুনি উল্লেখ কৰিছে, নিশ্চয় আপোনাৰ অভিজ্ঞতাও হৈছে তাত তালৈ গৈ, গতিকে তেওঁলোকৰ সৌজন্যতে অনুষ্ঠানী প্ৰচাৰ হৈছে, তেওঁলোকৰ ভাল কথাটো আপুনি লিখিছে, গতিকে ভাল লাগিলে। আপুনিও নিশ্চয় তাৰ অভিজ্ঞতা লাভ কৰিছে, আপোনালোকৰ চিকিৎসকসকল খুব ভাল বুলি তেওঁ মন্তব্য কৰিছে। আপুনি কি ক'ব এইটো, আপুনিয়ে কওক ডক্টৰ দেৱ, আপোনাৰ পৰা জানিব বিচাৰিছোঁ, চিকিৎসকসকল খুব ভাল বুলি কৈছে এপল' এক্সেল কেয়াৰৰ।
2: থেংক ইউ চ' মাছ, এণ্ড পেচেণ্ট লোকে আমাৰ হস্পিটেলত ইমান ট্ৰাষ্ট ৰাখিছে, চ' আমাৰ লগেও বহুত থেংকফুল, চ' উই হোপ ডেট উই কণ্টিনিউ উইথ আৱাৰ গুড পাৰফৰ্মেঞ্চ।
0: হয়, এতিয়া বৰ্তমান সময়ত আপোনাৰ পৰাই মই অলপ জানি ল'ব বিচাৰিম, বৰ্তমান সময়ত টেটু কৰাটো এটা ট্ৰেণ্ড, বেছিভাগ যুৱক যুৱতীয়ে টেটু কৰে আৰু আপুনি কৈছে যে টেটু কৰিলে
2: ওৱান ইয়াৰ দিব। একচুৱেলি মোৰো টেটু আছে, চ' টেটুইং ইজ নট এ টেবু, বাট বহুত মানুহে টেটু কৰিলে ভাবে কি কেতিয়া ব্লাড দিব নোৱাৰে, কিন্তু এনেকুৱা নহয়, 1 ইয়াৰ পাছতে তেওঁ ব্লাড দিব পাৰে। আৰু যিনেই মানে টেটু কৰিব বিচাৰে সদায় চেক কৰিব কি হাউ দ্য নিডল ষ্টেৰিলাইজেশ্যন ইজ ডান, এণ্ড সদায় ফ্ৰেছ নিডলছ ইউজ কৰিব টেটুৰ বাবে।
0: হয়, আৰু এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, টেটু কথাটো গম পালোঁ, কিছুমান মানুহৰ অস্ত্ৰোপচাৰ হয়, কাৰো লেপ্ৰস্কোপি হ'ব পাৰে বা অপেন চাৰ্জাৰী হ'ব পাৰে, তাৰপিছত তেওঁলোকে যদি ব্লাড ডনেট কৰিব বিচাৰে তেতিয়াহ'লে তেওঁলোকে পাৰিবনে নোৱাৰে বা কিমান দিনৰ পাছত পাৰিব?
2: অপাৰেশ্যন হ'লেও পেচেণ্টছ দিব পাৰে। তো অপাৰেশ্যনৰ 2টা কেটেগৰী হয়, এটা হয় মেজৰ আৰু মাইনৰ। মেজৰ চাৰ্জাৰী মানে যাতে আপোনাৰ এনেস্থেচিয়া বা ব্লাড ট্ৰান্সফিউশ্যন লাগিলে মানে ডাঙৰ চাৰ্জাৰী, সেইটো হ'লে তেওঁ 1 ইয়াৰ দিব নোৱাৰে। আৰু যদি মাইনৰ চাৰ্জাৰী মানে মাইনৰ চাৰ্জাৰী হ'লে আফটাৰ 6 মান্থছ তেওঁ দিব পাৰে।

0: হয়। আৰু যিহেতু আপোনাৰ সৈতে আমি কথা পাতি আছোঁ, ব্লাড ট্ৰান্সফিউজনৰ বিষয়ে বহুত কথা জানিবলগীয়া থাকে, আৰু কি কি দিশত আমি সজাগ হ'ব লাগে? আচলতে আমি আমি নাজানো যে কোন মুহূৰ্তত আমি কাক সহায় কৰিব লগা হ'ব পাৰে, আৰু বহুতে এনেকৈ ভাবে যে ব্লাড দিয়াটো এটা ভয় লগা কথা, আৰু এই কথাটো অলপ আপুনি বুজাই কওক। বহুতে তেওঁলোকে ৰক্তদান কৰিব নিবিচাৰে, ভয় কৰে, বা ৰক্তদান কৰিলেও আমি আচলতে কিমান ব্যৱধানত আমি ৰক্তদান কৰিব পাৰোঁ, এগৰাকী ব্যক্তিয়ে বোলে ইমান সময়ৰ পাছতহে দিলে ভাল, এগৰাকী সুস্থ ব্যক্তিয়ে, গতিকে এই কথাখিনি অলপ বুজাই কওকচোন।
1: ব্লাড ট্ৰান্সফিউশ্যন মানে ব্লাড বেংকত সদায় ব্লাডৰ শ্বৰ্টেজ থাকে, সেইকাৰণে মই সদায় কওঁ কি যিনে এনি হেল্ডি ইণ্ডিভিজুৱেল শ্বুড অলৱেজ কাম এণ্ড ডনেট। চ' এনি তো যেতিয়া তেওঁ ব্লাড ডনেশ্যন কৰে, এনি পেচেণ্ট উইল বি ডেফিনেটলি বি বেনিফিটেড। আৰু হয় কি ইণ্ডিয়াত ইমান ইয়ং পপুলেশ্যন আছে, আৰু ইয়ং পপুলেশ্যনৰ বেছি আগতে আহি ব্লাডটো ডনেট কৰিব লাগে। তেওঁ কৰে এইটো কৰিলে তেওঁৰো এটা চেন্স অফ কণ্ট্ৰিবিউশ্যন টুৱাৰ্ড ছ'চাইটি হয়, আৰু এটা পেচেণ্টো বেনিফিট হৈ ঘৰত যাব পাৰে। আৰু হয় কি মানে ব্লাড ডনেশ্যনটো মানে হুৱেভাৰ ৱান্টছ টু ডনেট ৰেগুলাৰলি, তো সেইটোৰ আপোনাৰ ডিউৰেশ্যন থাকে, 3 মান্থছ পাছতে তেওঁ দিব পাৰে, আৰু ফিমেলছ হ'লে 4 মান্থছ ডিউৰেশ্যনত ব্লাড দিব পাৰে।
0: বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ যে কোনোবা মহিলা বা যুৱতীয়ে যদি ব্লাড দিবলৈ যায়, বেছিভাগ সময়ত হিমগ্ল'বিন কম থকা বুলি সাধাৰণতে লোৱা নহয়, গতিকে এইটো কিয় হৈ আছে?
1: এইটোতো হয় মেক্সিমাম ডিউ টু নিউট্ৰিশ্যনেল ডেফিচিয়েঞ্চি, মানে ইণ্ডিয়াতে আইৰণ ডেফিচিয়েঞ্চি ইজ ভেৰি কমন। So it is always suggested that any adolescent women, মানে 16-17 ইয়াৰ্ছৰ পৰা সদায় তেওঁৰ আইৰণ লেভেলটো চেক কৰিব লাগে, আৰু চেক হ'লে আইৰণ ৰিচ ফুড বা বেছি কমি গ'লে আইৰণ টেবলেটছ লোৱা ভাল হয়, আৰু সেইটো বজাই ৰাখিলে বাই দ্য টাইম দে আৰ এট 20 ইয়াৰ্ছ এজতে তেওঁৰ হিমগ্ল'বিনটো মানে গুড ৰেঞ্জ মেইনটেইন কৰে, দেন দে কেন কাম এণ্ড ডনেট।
0: হয়, গতিকে আমাৰ যিহেতু ইয়ং পপুলেশ্যন আমাৰ ভাৰতবৰ্ষখনত বেছিভাগ আমাৰ যুৱক যুৱতী আছে, গতিকে কম বয়সৰ, আৰু এই যুৱক যুৱতীসকলে ব্লাড ডনেট কৰিবৰ কাৰণে, ৰক্তদান কৰিবৰ কাৰণে এই যি প্ৰচেষ্টা, এই প্ৰচেষ্টাত আচলতে সহযোগ কৰিব লাগে। তেওঁ কৈছে এগৰাকী সুস্থ ব্যক্তিয়ে সাধাৰণতে ৰক্ত কম থাকে, ব্লাড বেংকত সুবিধা হয়, বিভিন্ন সময়ত নাথাকে, গতিকে তেনেকুৱা অৱস্থাত স্বইচ্ছাই আচলতে দান কৰিব লাগে। প্ৰফেশ্যনেল ডনৰৰ কথা কোৱা নাই, আপুনি স্বইচ্ছাই সমাজৰ এটা হিতৰ বাবে এই কামখিনি কৰিব পাৰে, আৰু সেই কথাটোৱে ডক্টৰ দেৱে আমাক এই আলোচনাৰ মাজেৰে তেওঁ এই কথাটো উল্লেখ কৰিছে। আমি তেখেতৰ পৰা আৰু এটা কথা জানিব বিচাৰিম, ৰক্তদানৰ ক্ষেত্ৰত আমি বিভিন্ন সময়ত এনেকুৱা হয় যে ব্লাড বেংকবিলাকত ৰক্ত কম থাকে, আমি বিভিন্নজনক আমাৰ ধৰি লওক পৰিয়াল বন্ধুবৰ্গক আমি যোগাযোগ কৰোঁ, কিন্তু এটা সময় হৈছে যে খুব অসুবিধা হৈ গ'ল যে ব্লাড বেংকতো ৰক্ত নাই, আমি বন্ধুবৰ্গক বিচাৰিও পোৱা নাই, তেনেকুৱা এটা অৱস্থা, তেতিয়া কিছুমান প্ৰফেচনেল ডলাৰে এটা সুবিধা লয়, সেই ব্যৱস্থাটো নিশ্চয় বন্ধ কৰিব লাগিব।
1: সেইটো কৰিব লাগে, তো ব্লাড চেণ্টাৰতো এই পলিচিটো বহুত ষ্ট্ৰিক্ট হয়, যেতিয়াই আমি প্ৰফেচনেল ডনাৰ্ছৰ কিবা হিণ্ট পাওঁ তো উই টেক ষ্ট্ৰিক্ট একশ্যনছ, আৰু তেওঁক পুৰা ব্লেকলিষ্ট কৰি উই মেক শ্বিয়'ৰ কি তেওঁ কেতিয়াবা মানে ব্লাড চেণ্টাৰত আহিব নোৱাৰে। তো এইটো ব্লাড চেণ্টাৰৰ পৰা আৱাৰ্ছ আমাৰ ষ্টেপ থাকে, আৰু এজ এ ছ'চাইটি অলছ' উই শ্বুড অলৱেজ পইণ্ট মানে এইটো হ'লে ৰিপৰ্ট কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়।
0: হয়, গতিকে তেনেকুৱা যদি প্ৰফেচনেল ডনাৰৰ পৰা আপোনালোকে নল'ব, কাৰণ আপোনালোকে সুৰক্ষিতভাৱে ৰক্ত গ্ৰহণ কৰিলেহে আপোনাৰ জীৱনটো ভালে থাকিব, আৰু আপুনি যদি তেনেকুৱা এটা অৱস্থাত পৰি কিবা কাৰণ অসুৰক্ষিতভাৱে ৰক্ত গ্ৰহণ কৰে, সেই কথাটো কিন্তু হিতে বিপৰীত হ'ব। এই কথাটো তেখেতে ডক্টৰ দেৱে ভালকৈ কথাখিনি উল্লেখ কৰিছে, আৰু তেখেত যিহেতু যাব লাগিব, প্ৰায় 10 বাজিছে, গতিকে আপোনাৰ এটা কাৰ্যসূচী আছে, শেষত আপোনাক শেষৰবাৰৰ বাবে মই সুধিব বিচাৰিছোঁ, আপুনি এই অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ প্ৰাক মুহূৰ্তত আপুনি শ্ৰোতাসকলক আৰু কি ক'ব বিচাৰিব?
1: মই এইটোৱেই ক'ম কি দেৰ ইজ অলৱেজ শ্বৰ্টেজ অফ ব্লাড, ব্লাডটো সদায় কম থাকে ব্লাড চেণ্টাৰত, আৰু পেচেণ্ট এটেণ্ডেণ্টক সদায় বহুত প্ৰব্লেম হয় ব্লাড এৰেঞ্জ কৰাৰ কাৰণে সেইকাৰণে মাই ৰিকুৱেষ্ট টু অল দি ইয়ং পপুলেশ্যন দেট প্লিজ কাম এণ্ড বিকাম এ ভলণ্টেৰী ৰেগুলাৰ ব্লাড ডনাৰ।
0: খুব ভাল লাগিল ডক্টৰ জয়িষা দেৱ, আপুনি এইখিনি সময় দিলে, এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ ফালৰ পৰা আপুনি আহি আমাক এইখিনি সময় দিলে, গতিকে আপোনালোকৰ যেতিয়া আৰু আজি এটা কাৰ্যসূচী আছে সেই সম্পৰ্কে আপুনি জানিব লাগিব আপোনাক আমি ধন্যবাদ জনাইছো আমি ডক্টৰ ফুকন আমাৰ সৈতে থাকিব 10:30 বজালৈকে আমি তেখেতৰ সৈতে কথা পাতিম আপোনাক বহুত বহুত ধন্যবাদ এইখিনি সময় দিয়াৰ কাৰণে
1: ধন্যবাদ
0: শ্ৰোতাসকল আমি এই আলোচনা অব্যাহত ৰাখিম তাৰ মাজতে আমি জুবিন গাৰ্গৰ কণ্ঠৰ এটি গান শুনো সকলোৱে ভাল পোৱা এটি গান তাৰ পাছতে আমি ডক্টৰ ফুকনৰ সৈতে এইবাৰ আমি থেলাচিমিয়া ৰোগ সম্পৰ্কে বিতংকৈ আমি আৰু কথা পাতিম

0: জুবিন গাৰ্গৰ কণ্ঠৰ এটি গান আমি সকলোৱে শুনিলোঁ। শ্ৰোতাসকল, আপোনালোকে অনুষ্ঠানটি উপভোগ কৰি আছে, এয়া হৈছে প্ৰভাতী তৰংগ। স্বাস্থ্যসেৱা মানে কেৱল চিকিৎসা নহয়, ই লগতে আশা প্ৰদান কৰাও, আৰু সেই আশাৰ প্ৰতীক হিচাপে এপ'ল' এক্সেল কেয়াৰ হস্পিটেল বহু পৰিয়ালৰ লগত জড়িত। আজি এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত অনুষ্ঠানটি প্ৰচাৰ হৈছে আৰু বহুতো শ্ৰোতাৰ পৰা বাৰ্তা আহিছে, কিন্তু তেওঁলোকে যদি জানিবলগীয়া কথা, যদি এই ৰোগটোৰ বিষয়ে আৰু কিবা জানিব বিচাৰে, তেতিয়া আচলতে আৰু বেছি সুবিধা হ'ব আমি তেখেতসকলৰ সৈতে কথা পাতিবলৈ। থেলাছেমিয়া কি ৰোগ আৰু কিহৰ পৰা হয় এই ৰোগটো, এই বিষয়ে বংকিম চন্দ্ৰ দাসে জানিব বিচাৰিছে। তমিজা খাতুন, কাবেৰী পাঠক কাকতি, কেইটামান বাৰ্তা আহিছে, যদিও এই কথাখিনি ডাক্তৰ ফুকনে আগতে কৈছে, সেই বিষয়ে তথাপিও আৰু এবাৰ আমি মনত পেলাব বিচাৰিম। বনশ্ৰী হাজৰিকাই কৈছে, তিনিগৰাকী পুৱাৰ সম্ভাষণ, আজি বিষয়টো অতি গুৰুত্বপূৰ্ণ। যিসকলৰ পৰিয়ালত এনে ৰোগ হয় তেওঁলোকে ভালকৈ জানে কিমান দুৰ্ভোগ ভুগিবলগীয়া হয়। এপ'ল' এক্সেল কেয়াৰত BMT হয় নেকি, সেই কথাটো জানিব বিচাৰিছে।
1: এপ'ল' এক্সেল কেয়াৰ হস্পিটেল BMTৰ কাৰণে যিটো থেলাছেমিয়াৰ আমাৰ প্ৰগ্ৰেম থাকে, থেলাছেমিয়াৰ প্ৰগ্ৰেমৰ কাৰণে BMT কৰিলে এলোজেনিক ট্ৰান্সপ্লাণ্টৰ দৰকাৰ হয়। এলোজেনিক ট্ৰান্সপ্লাণ্ট মানে হৈছে আপোনাৰ যিটো বেলেগ এজন ডনৰৰ পৰা লৈ পেচেণ্টজনক দিয়া হয়, তো তাৰ কাৰণে আমাৰ কিছুমান লাইচেন্সিঙৰ দৰকাৰ হয় আৰু কিছুমান এডভান্স মেচিনাৰী দৰকাৰ হয়। তাৰ প্ৰচেছত এতিয়া হস্পিটেল আছে, আমাৰ অটোলগাছৰ কাৰণে যিখিনি প্ৰচেছ হৈছে সেইখিনি হৈছে। অটোলগাছ ট্ৰান্সপ্লাণ্ট আমাৰ কিছুমান বেমাৰৰ ক্ষেত্ৰত আমি কৰিবলৈ এতিয়া সাজু আছোঁ, কিন্তু এলোজেনিকৰ কাৰণে তাৰ কাৰণে আমাক আৰু এডভান্স মেচিনাৰী এতিয়া বৰ্তমান দৰকাৰ হ'ব। আৰু দুই নম্বৰ কথা হৈছে, তাৰ কাৰণে স্পেচিয়েল ৰুম লাগে, আমাৰ মানে হেপা ফিল্টাৰ ৰুম লাগে, সেইবোৰৰ স্পেচিয়েলাইজ কনষ্ট্ৰাকশ্যন লাগিব, তো তাৰ কাৰণে ব্যৱস্থা চলি আছে, কিন্তু সেইবোৰ হয়তো অতি মানে নিয়েৰ ফিউচাৰ সেইটো পচিবল হ'ব আমাৰ হস্পিটেলতে।
0: পাপৰি দাস আপুনি তেজপুৰৰ পৰা সংযুক্ত হৈছে। দীপাঞ্জলি দাস বৰুৱা, আপুনি অতি গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ আলোচনা হোৱা বুলি কৈছে। মনোৰঞ্জন কলিতাৰ জুৰি কলিতা জ্যোতি কুচিৰ পৰা তেওঁলোকে অনুষ্ঠান উপভোগ কৰি আছে। হেম বৰগোহাঁই, আপুনি লখিমপুৰ জিলাৰ ঘিলামাৰাৰ পৰা অনুষ্ঠান উপভোগ কৰি আছে। থেলাছেমিয়া ৰোগৰ লক্ষণৰ বিষয়ে আৰু অলপ বুজাই ক'বলৈ তেখেতে অনুৰোধ কৰিছে, ঘিলামাৰা লখিমপুৰৰ পৰা।
1: থেলাছেমিয়াৰ ৰোগ মানে আপুনি কেনেকৈ গম পাব, এতিয়া যিসকল কেৰিয়াৰটো মই কৈছোঁ যে তেওঁলোকে গম নাপায়, কাৰণ তেওঁলোকৰ কি হ'ব, হিমগ্ল'বিনটো নৰ্মেল মানুহতকৈ অলপ কম থাকিব। তো যদি আপুনি দেখিছে যে আপোনাৰ হিমগ্ল'বিনটো নৰ্মেল মানুহতকৈ অলপ কম আছে, নৰ্মেলি এজন মেল মতা মানুহৰ হিমগ্ল'বিন 12ৰ ওপৰত থাকিব লাগে, আৰু এজনী ফিমেল হ'লে তেওঁৰ হিমগ্ল'বিন জেনেৰেলি ইণ্ডিয়ান কনটেক্সত 11ৰ ওপৰত থাকিব লাগে। যদি আপোনাৰ সেইখিনি আছে তেতিয়াহ'লে হয়তো আপোনাৰ কোনো ৰোগ নাই, কিন্তু এইটো এয়া নুবুজায় যে আপোনাৰ থেলাছেমিয়া আপুনি কেৰিয়াৰ নহয়। যেতিয়া সেইকাৰণে কোৱা হয় যে যদি আপুনি প্ৰেগনেঞ্চিৰ প্লেনিং কৰি আছে তেতিয়াহ'লে থেলাছেমিয়া টেষ্ট তথাপিও আপুনি কৰিবই লাগিব। দুই নম্বৰ কথা হৈছে, আপোনাৰ যদি হিমগ্ল'বিন কম আছে তেতিয়াহ'লে কি কি কণ্ডিশ্যন হ'ব পাৰে, এটাটো হৈছে মই যি ক'লোঁ থেলাছেমিয়া, যদি আপোনাৰ থেলাছেমিয়া হয় ইণ্টাৰমিডিয়েট কেটেগৰীত হয় তেতিয়াহ'লে হয়তো আপোনাৰ হিমগ্ল'বিন কম থাকিব পাৰে। যদি আপোনাৰ হিমগ্ল'বিন কম আছে তেতিয়াহ'লে থেলাছেমিয়া টেষ্টিং কৰাটো দৰকাৰী তেনে পেচেণ্টৰ কাৰণে। দুই নম্বৰ কথা হৈছে, আমাৰ ইণ্ডিয়ান কনটেক্সত যদি আমি চাওঁ, ইণ্ডিয়াত মানে অসমৰে চাওঁ বা ইণ্ডিয়াতে চাওঁ, আপুনি বিশ্বাস নকৰিব যে 2/3 অফ দ্য ফিমেল আৰ এফেক্টেড, মানে তিনিজন যদি ফিমেল আমি লওঁ তাৰ ভিতৰত দুজন ফিমেলৰ হিমগ্ল'বিন কমেই থাকিব। তাৰ কাৰণ কিন্তু সবৰে থেলাছেমিয়া নহয়, আমাৰ ইণ্ডিয়ান কনটেক্সত কাৰণটো হৈছে যে ফিমেলৰ হিমগ্ল'বিন সদায় কম, কিয়জ নিউট্ৰিশ্যনেল ডেফিচিয়েঞ্চি, সেইটো প্ৰুভ হৈছে, আৰু তেওঁলোকৰ মেইনলি হৈছে আইৰণ ডেফিচিয়েঞ্চিৰ কাৰণে হয়। এতিয়া তেওঁলোকৰ প্ৰথম কথা হৈছে যে খোৱাটো ঠিক অনুপাতে নহয় যিমান খাব লাগে। দুই নম্বৰ কথা, আমি যে ফিমেলৰ জানো যে মাহেকীয়া হয় তাৰ কাৰণে অলপ ব্লাড লছ হয় তেওঁলোকৰ, তো সেইটো কম্পেনচেট কৰিবৰ কাৰণে খোৱাটো সেই হিচাপে ভাল হ'ব লাগে। এতিয়া আইৰণজাতীয় বস্তু যদি তেওঁলোকে নাখায় তেতিয়াহ'লে তেওঁলোকৰ হিমগ্ল'বিন কম হৈ যাব পাৰে। তো আমি যদি অভাৰঅল যদি মই ক'ব কওঁ যে আমাৰ মোৰ ক্লিনিকত যদি ধৰি লওক 10 পেচেণ্ট এনিমিয়াৰ পেচেণ্ট আহিলে, তাৰে ভিতৰত আপোনাৰ হয়তো 7 আপোনাৰ ধৰি লওক এই এনিমিয়া থাকিব, আৰু এনিমিয়াৰ মূল লক্ষণ মানে মূল কাৰণ দুটাই আমি জেনেৰেলি পাওঁ আমাৰ মানে ক্লিনিকত, এটাটো হৈছে যিটো থেলাছেমিয়া আমি কৈছোঁ থেলাছেমিয়া, দুই নম্বৰটো হৈছে এনিমিয়া, এনিমিয়া মানে আইৰণ।

0: কিছু নিউট্রিশনেল এনিমিয়া, যে খোৱাৰ অভাৱত, এতিয়া যদি যিসকল খুবেই ভেজিটেৰিয়ান হয়, মাছ মাংস একোৱেই নাখায়, তেওঁলোকৰ ক্ষেত্ৰত B12 ডেফিচিয়েঞ্চি হ'ব। যিসকল ফিমেল আছে যাৰ মাহেকীয়াৰ সমস্যা থাকে বা খোৱা বোৱা সেই অনুপাতে নকৰে যিমান খাব লাগে, তেওঁলোকৰ আইৰণ ডেফিচিয়েঞ্চি হ'ব। গতিকে সেইকাৰণে ব্লাড ৰক্ত কমি যোৱাটো এটা লক্ষণ হয়, সেইটো কি বেমাৰ সেইটো সি নুবুজায়, কিন্তু এটা লক্ষণ হয়, তাক আমি ভালকৈ ইভালুৱেট কৰিব লাগিব। এতিয়া হয়তো সেইটো থেলাচেমিয়াৰ কাৰণে হ'ব পাৰে, সেইটো আপোনাৰ নিউট্ৰিশ্যনেল এনিমিয়াৰ কাৰণে হ'ব পাৰে, বা অন্য ৰক্তজনিত বেমাৰ যিবোৰ থাকে আমাৰ, তো সেইবোৰৰ কাৰণে হ'ব পাৰে।
1: নিশ্চয় আপুনি হেম বৰগোহাঁই, আপুনি নিশ্চয় কথাটো বুজি পালে, লখিমপুৰৰ ঘিলামৰাৰ পৰা আপুনি জানিবলৈ বিচাৰিছিল। মন্দিৰ তামুলী কৈছে যে থেলাচিমিয়া ৰোগৰ বিষয়ে আজি অনুষ্ঠানটোৰ যোগে জানিবলৈ পাই উপকৃত হৈছোঁ, আকাশবাণী গুৱাহাটীক এই অনুষ্ঠানৰ প্ৰচাৰৰ বাবে ধন্যবাদ জনাইছে তেখেতে। নগাঁৱৰ পৰা মদন উপাধ্যায় অনুষ্ঠানটি শুনি আছে, ৰিণু ভট্টাচাৰ্যে খুব ভাল পাইছে অনুষ্ঠানটি শুনি, আৰু খুব ভাল পাইছে মনিকা বাইলুম, আপোনালোকে অনুষ্ঠানটি শুনি ভাল পাইছে, অনুষ্ঠানটি শ্বেয়াৰ কৰিব যাতে সৰহ সংখ্যক লোকে পৰৱৰ্তী সময়ত অনুষ্ঠানটি উপভোগ কৰিব পাৰে। এতিয়াও বহু লোকে অনুষ্ঠানটি শুনি আছে, ফেচবুক পেজত চাই আছে, বা এপত আপোনালোকে নিউজ অন AIR অথবা AIR ৰেডিঅ' এপত আপোনালোকে অনুষ্ঠানটি শুনি আছে, কোনোবাই হয়তো FM শুনি আছে। এইখিনি সময় বিভিন্ন ব্যক্তি নিজৰ নিজৰ কাৰ্যালয়লৈ যায়, গতিকে এইখিনি সময়ত বহুতেই আকাশবাণী গুৱাহাটী টিউন কৰি নিজৰ গাড়ীত শুনি যায়। গতিকে আপোনালোককো আমি আদৰিছোঁ অনুষ্ঠানৰ মাজলৈ, আপোনালোক সকলোৱে অনুষ্ঠানটি শ্বেয়াৰ কৰিব, কাৰণ এইটো খুব জানিবলগীয়া কথা। থেলাচেমিয়া ৰোগৰ বিষয়ে ময়ো বহুত কথা নাজানো, আমি এই অনুষ্ঠানত মই বহি বহু কথা জানিবলৈ সক্ষম হৈছোঁ। ডাক্তৰ ফুকনে বৰ ধুনীয়াকৈ কৈছে, আৰু ডক্টৰ দেৱে আপোনালোকক ব্লাড ট্ৰান্সফিউজনৰ বিষয়ে ভালকৈ কথাখিনি বুজাই ক'লে, এপল' এক্সেল কেয়াৰ হস্পিটেলৰ ফালৰ পৰা তেওঁলোক আহিছে, গতিকে তেখেতসকলে এই কথাখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিছে। এই কথাখিনি যিহেতু আজি বিশ্ব থেলাচেমিয়া দিৱস, আন্তঃৰাষ্ট্ৰীয় দিৱস, গতিকে এই দিৱসৰ দিনটোত আমি এই ৰোগটো সম্পৰ্কে অন্তত সজাগ হওঁ আহক, যাতে সমাজখনত সকলো উপকৃত হ'ব পাৰে। আৰু আপোনালোকে এটা কথা বাৰে বাৰে ডক্টৰে কৈছে যে তিনিগৰাকী যদি মহিলা আমি লওঁ, তাৰ ভিতৰত দুগৰাকীৰ সাধাৰণতে এনেকুৱা এটা সমস্যা থকা দেখা যায়, বিশেষকৈ হিমগ্লোবিনৰ সমস্যা। হিমগ্লোবিন কম হোৱা মানে এইটো নুবুজায় যে আপোনাৰ থেলাচেমিয়া ৰোগত আপুনি আক্ৰান্ত হৈছে। গতিকে এই কথাখিনি আমি বুজি পাব লাগিব, কাৰণ আমি সাধাৰণতে সাধাৰণীকৰণ কৰোঁ যে এটা হৈছে মানে ইটোৰ কাৰণে অমুক হৈছে নেকি, গতিকে এই কথাটো নহয় আচলতে। থেলাচেমিয়া ৰোগীৰ বাবে নিৰাপদ ৰক্তৰ প্ৰতিটো ইউনিট অতি মূল্যৱান, আৰু এক্সেল কেয়াৰ হস্পিটেলে এই যাত্ৰাত পৰিয়ালসমূহৰ কাষত থিয় দিছে। গতিকে এপল' এক্সেল কেয়াৰ হস্পিটেলক আমি ধন্যবাদ জনাইছোঁ যে তেওঁলোকৰ এই সহযোগৰ বাবে আমি অনুষ্ঠানটি প্ৰচাৰ কৰিছোঁ, আৰু আপোনালোকক জনাবলৈ পাই সুখী হ'ম এতিয়াৰে পৰা প্ৰভাতী তৰংগ অনুষ্ঠানটি চলিত মাহৰ প্ৰতিটো খণ্ডই এপল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব। থেলাচেমিয়া ৰোগৰ কথা আমি পাতি আছোঁ, কিন্তু বিভিন্ন ধৰণৰ আছে থেলাচেমিয়া ৰোগ, গতিকে ইয়াৰ বিভিন্ন ধৰণৰ টাইপ আছে, সেই বিষয়ে অলপ বুজাই কওকচোন কি কি ধৰণৰ
0: থেলাচেমিয়া। যেনেকৈ মই ক'লোঁ যে সাধাৰণ ভাষাত যদি আমি এইটো ভাগ কৰিব লগা হয়, আমি তিনিটা ভাগত ভগাওঁ। এটা হৈছে মাইল বা মানে মাইনৰ থেলাচেমিয়া। মাইনৰ থেলাচেমিয়াবোৰৰ জেনেৰেলি কোনো সমস্যা নহয়, তেওঁলোকৰ হিমগ্ল'বিন সচৰাচৰ নৰ্মেল বা তাতকৈ অলপ কমত থাকে, তেওঁলোকৰ কোনো নৰ্মেল ডে টু ডে এক্টিভিটিত একো অসুবিধা নহয়। আৰু সেই থেলাচেমিয়া যিবোৰ মাইনৰ হয় তেওঁলোকক আমি কেৰিয়াৰ বুলি কওঁ, সেই ডিটেকশ্যনটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট। দুই নম্বৰ হৈছে থেলাচেমিয়া ইণ্টাৰমিডিয়েট। ইণ্টাৰমিডিয়েট যিসকল থাকে তেওঁলোকৰ তাৰমানে হৈছে যে হিমগ্ল'বিনটো মাজে মাজে কমি যায়। এতিয়া কেতিয়া কমিব, আপোনাৰ ধৰি লওক কেতিয়াবা খুব জ্বৰ হ'ল, কাহ হ'ল, কিবা খুব ছিভিয়াৰ ইনফেকশ্যন হ'ল, তেতিয়া কি হ'ল, আমাৰ ৰক্তকণিকাবোৰ সিমান ষ্ট্ৰং নহয়, তো তেতিয়া কি হয়, সেইবোৰ থেলাচেমিয়া ইণ্টাৰমিডিয়েট যিবোৰ থাকে তেতিয়া ব্লাডবোৰ ভাঙি যায়, ভাঙি গ'লে আপোনাৰ জণ্ডিজে দেখা দিব আৰু হিমগ্ল'বিনটো কমি যাব, উইক হ'ব, পেল হ'ব, বগা ৰঙৰ দেখা যাব মানুহজন, অলপ জণ্ডিজৰ এটা অনুভৱ এটা হ'ব। তো গতিকে আপোনাৰ যেতিয়া ইণ্টাৰমিডিয়েট কেটেগৰী থাকে তেওঁলোকৰ জেনেৰেলি সচৰাচৰ নৰ্মেল ডে টু ডে এক্টিভিটিত একো অসুবিধা নহয়, কিন্তু যেতিয়া কিবা ক্ৰাইচিছ ফেজ আহে, ক্ৰাইচিছ ফেজ মানে আমি যদি বুজাওঁ যে প্ৰেগনেণ্ট হৈছে ফিমেল এজনী, কিন্তু প্ৰেগনেঞ্চিৰ সময়ত ব্লাডটো কমি গৈছে, কিন্তু আগতে তেওঁ সদায় সুস্থ আছিলে, তাৰপিছত কোনোবা এজন ল'ৰা আছে এনেই নৰ্মেলি তেওঁ ঠিকে থাকে, কিন্তু যেতিয়াই জ্বৰ হয়, কাহ হয়, খুব বেছি কিবা ছিভিয়াৰ ইনফেকশ্যন হয়, ব্লাডটো কমি যায়, বা কেতিয়াবা ধৰক ছিভিয়াৰ কিটা কিবা বেলেগ অপাৰেশ্যন কৰিব লগা হ'ল, কিবা ইমাৰ্জেঞ্চি হ'ল, তেতিয়া কিন্তু হিমগ্ল'বিন কমি যাব, জণ্ডিচটো বাঢ়ি যাব। তো যিটো থেলাচেমিয়া ইণ্টাৰমিডিয়েট বুলি কওঁ, সেইটো ছ'চাইটিত আমাৰ বহুত সংখ্যক লোকৰে আছে, ডিটেক্ট নহয় প্ৰায়ে, কিন্তু যেতিয়া ক্ৰাইচিছ ফেজ হয় তেতিয়া ডিটেক্ট হয়। গতিকে যদি আপোনাৰ ধৰি লওক ব্লাড কমি গৈছে লগে লগে, তাৰ লগতে জণ্ডিজো অলপ আহিছে, তেতিয়াহ'লে হয়তো সেইটো এটা থেলাচেমিয়া পেচেণ্ট হ'ব পাৰে। তাৰপিছত থাৰ্ড যিটো আমাৰ কেটেগৰী থাকে, সেইটো থেলাচেমিয়া মেজৰ। মেজৰ হৈছে, মেজৰটো আপোনাৰ গমেই পাব, সেইটো আপুনি জেনেৰেলি জন্মৰ 1-2 বছৰ পিছতেই গম পাব, কাৰণ তেওঁলোকৰ ব্লাড ডিপেণ্ডেঞ্চি আহি যাব। হিমগ্ল'বিন 9-10 মাহৰ পৰাই ব্লাড কমা আৰম্ভ হ'ব, প্ৰায় এবছৰ ব্লাড কমি যাব, সৰু বেবী এটাৰ এবছৰতে ব্লাড কমিব, ব্লাড দিব লগা হ'ব, আৰু সেই ব্লাড ট্ৰেন্সফিউশ্যন তেওঁৰ যি ষ্টাৰ্ট হ'ব এবছৰৰ পৰা, সেইটো তেওঁ সাৰা জীৱন যিমান দিনলৈকে জীয়াই থাকিব, প্ৰত্যেক মাহতে এটা বা দুটাকৈ হয়তো ব্লাড লৈ থাকিব লগা হ'ব পাৰে।
1: অতি চিন্তনীয় কথাখিনি, আৰু শুনি ভয়ো লাগে এনেকুৱা কথাখিনি শুনাৰ পিছত, কিন্তু আমি সজাগ হ'লে আচলতে আমাৰ এই ক্ষেত্ৰত সুবিধা হ'ব। কাৰণ তেওঁ আৰু এটা কথা কৈছে,

0: থেলাচেমিয়া ৰোগৰ কাৰণে আচলতে পৰীক্ষাটো স্ক্ৰিনিংটো খুব প্ৰয়োজন, আৰু বিশেষকৈ বিবাহৰ পূৰ্বে।
1: বিবাহৰ পূৰ্বে গ'লে অলপ অসুবিধা হ'ব, কাৰণ এইটো এটা কণ্ট্ৰভাৰ্চিয়েল কথা হৈ যাব। কাৰণ বিবাহৰ পূৰ্বে যদি আপুনি ধৰি লওক এৰেঞ্জ মেৰেজ আমাৰ
0: ছচাইটিত,
1: এইটো বহুত কথাত বেয়া পাব। গতিকে সেইটো একচুৱেলি প্ৰথমতে যিটো চাইৰাছ মানে গ্ৰীচত প্ৰপ'জ কৰা হৈছিলে, এইটোৰ পিছত খুব এটা ডাঙৰ অপ'জ কৰা হৈছিলে। তাৰপিছত এতিয়া যিটো কনচেপ্ট আনিছে নতুনকৈ, মানে যিটো আমাৰ প্ৰায় সৰহসংখ্যক ছচাইটিত যিটো কনচেপ্ট আনিছে, যে আপুনি যেতিয়া বিয়া হওক কোনো অসুবিধা নাই, যেতিয়া আপুনি ধৰক প্ৰেগনেঞ্চি প্লেন কৰিব, মানে তেতিয়া এটলিষ্ট প্ৰেগনেঞ্চি জাষ্ট প্লেন কৰিছে তাৰ আগত, বা যদি আপুনি জাষ্ট কনচিভ কৰিছে এমাহ দুমাহ হৈছে, তেতিয়া আপুনি সেই বস্তুটো দুজনৰে থেলাচেমিয়া স্ক্ৰিনিং কৰি, যেনে আমি ৰুটিন ব্লাড টেষ্টটো কৰাওঁ ফিমেলৰ। এতিয়া ছাপ'জ ফিমেলৰ যেতিয়া বাকীবোৰ টেষ্ট কৰা হয়, তেতিয়া আপুনি থেলাচেমিয়া টেষ্টিংটো কৰাব। যদি ফিমেলৰ থেলাচেমিয়া নাই, তেতিয়াহ'লে হাজবেণ্ডৰ কৰোৱাৰ কোনো দৰকাৰ নাই, কাৰণ এজনৰ বেমাৰটো হ'লে ল'ৰা ছোৱালীলৈ নাহে, তেওঁ কেৰিয়াৰ হ'ব বা তেওঁলোক বেমাৰ ৰোগী নহয়। গতিকে যদি ৱাইফৰ সেই টেষ্ট যেতিয়া নৰ্মেল হিমগ্ল'বিন হেপাটাইটিছ এইবোৰ টেষ্ট কৰা হয়, তেতিয়া থেলাচেমিয়া তেওঁৰ স্ক্ৰিনিং কৰাব পৰা যায়। যদি তেওঁৰ সেই ৰোগ থেলাচেমিয়া নাই, তেতিয়াহ'লে আৰু কোনো ফাৰ্ডাৰ টেষ্টিঙৰ দৰকাৰ নাই। দুই নম্বৰ কথা, ছাপ'জ তেওঁৰ সেই থেলাচেমিয়া ওলালে, ছাপ'জ হিমগ্ল'বিন ই ওলালে, তাৰপিছত কি হ'ব, তেতিয়াহ'লে আপুনি হাজবেণ্ডৰ চাব লাগিব। এতিয়া হাজবেণ্ডৰ যদি হিমগ্ল'বিন ই থাকে, এতিয়া কিছুমান থেলাচেমিয়া আছে যিবোৰ জেনেৰেলি সদায় মাইনৰে হয়, জেনেৰেলি হিমগ্ল'বিন ই ডিজিজ, ই ট্ৰেড, এইবোৰ যদি হাজবেণ্ড ৱাইফৰো থাকে তেতিয়াও প্ৰব্লেম নহয়। তো গতিকে এনেকুৱা নহয় যে চব থেলাচেমিয়াই আপোনাক এফেক্ট কৰিব। আমাৰ অসমীয়া যি সমাজত জেনেৰেলি হিমগ্ল'বিন ইটো বেছি সংখ্যক লোকৰ আছে, কিন্তু কেতিয়াবা কি হ'ব, অসমীয়া মানুহ এজন বেংগলী মানুহ এজনৰ লগত কেতিয়াবা বিয়া হ'ব পাৰে, তেওঁৰ ধৰি লওক ই ডিজিজ আছে বা তেওঁৰ বিটা আছে, তেতিয়া মিক্স আপ হ'লে অসুবিধা। তো আমি যিটো আমি আইডিয়েলি পেচেণ্ট এজনক যেতিয়া লগ পাওঁ, ক্লিনিকেলি কাউন্সিলিং কৰোঁ, তো আমি এইটোৱে কওঁ যে প্ৰথমতে যেতিয়া আপুনি প্ৰেগনেঞ্চি প্লেন কৰিছে বা প্ৰেগনেণ্ট হৈছে জাষ্ট ইনিচিয়েল ফেজত, কাৰণ তেতিয়া আপোনাৰ হাতত সুবিধা থাকে ব্যৱস্থা লোৱাৰ। কিন্তু যেতিয়া অলৰেডি 8-9 মান্থছ হৈ গৈছে প্ৰেগনেঞ্চি, তেতিয়া আমাৰ হাতত একো সুবিধা নাথাকে, আমি প্ৰিভেনশ্যনো কৰিব নোৱাৰোঁ, বাছ তেতিয়াহ'লে বেবিটোৰ আমি স্ক্ৰিনিং কৰিও লাভ নাই। গতিকে যেতিয়া ইনিচিয়েলি হ'ব, তেতিয়াহ'লে প্ৰথম ফিমেলৰ টেষ্টিং হ'ব, তাৰপিছত আপোনাৰ হাজবেণ্ডৰ টেষ্টিং কৰা হ'ব। আৰু দুজনৰ যদি টেষ্টিঙত পজিটিভ ওলালে, তেতিয়াহ'লে আমি কি ব্যৱস্থা কৰোঁ, আমি গাইনী ডক্টৰৰ ওচৰত পঠাওঁ, তেওঁলোকে পেটৰ ভিতৰত বাচ্চাটোৰ এটা চিভিয়াৰ ছেম্পলিং লয়, সেইটো পৰীক্ষা কৰে। কাৰণ আমি অলৰেডি কৈছোঁ যে হাজবেণ্ড ৱাইফ দুজন কেৰিয়াৰ হ'লেও কিন্তু বাচ্চাজন হোৱাৰ সম্ভাৱনা অনলি 25%। গতিকে বাচ্চাজনলৈ যদি সেই বেমাৰটো গৈছে, তো আমি ডিটেক্ট কৰিব পাৰিছোঁ, তেতিয়াহ'লে আমি এটা তেওঁলোকক অপশ্যন দিওঁ যে তেওঁলোকে এবৰ্চনো কৰিব পাৰে যদি ইচ্ছা কৰে। আৰু যদি তেওঁ বাচ্চাজন যদি নৰ্মেল আছে, যিটোৰ সম্ভাৱনা 75%, তেতিয়া তেওঁলোকে প্ৰেগনেঞ্চি কণ্টিনিউ কৰিব পাৰে।
0: কিন্তু আপুনি যিটো কথা কৈছিল যে যদি তেনেকুৱা কেৰিয়াৰ থাকে, পিতৃ মাতৃ যদি তেনেকুৱা হয়, তেতিয়া চাৰিজন সন্তানৰ কিন্তু এজন,
1: মানে সেই চাৰিজনৰ এজন কেনেকৈ কোনে ক'ব পাৰিব কোনজন চাৰিজনৰ এজন,
0: সেইকাৰণে
1: সেইটো কাৰণে
0: পৰীক্ষাটো আমি
1: কৰিব লাগিব। সেইকাৰণে যদি আপোনালোকৰ দুজনেৰে এফেক্টেড আছে, তেতিয়াহ'লে আপোনাৰ যদি আপোনালোকে ফাৰ্ষ্ট প্ৰেগনেঞ্চি হৈছে, তেতিয়া বাচ্চাটো পৰীক্ষা কৰি চাব লাগিব, যদি নৰ্মেল আছে কণ্টিনিউ কৰিব পাৰিব প্ৰেগনেঞ্চি। ছেকেণ্ড বাচ্চাটো টেষ্ট কৰিছে, সেইটো নৰ্মেল আছে, সেইটো কণ্টিনিউ কৰিব পাৰিব। বা ইনকেছ আপোনাৰ ধৰি লওক ওলাই গ'ল ছেকেণ্ড বাচ্চাটোৰ বেমাৰটো আছে, তেতিয়াহ'লে আপোনাক সেইটো ডক্টৰে আপোনাক অপশ্যন দিব যে আপুনি যদি বিচাৰে এইটো আপুনি এবৰ্চনো কৰিব পাৰে। কাৰণ থেলাচেমিয়া বেবী এজন কেৰি কৰাটো মানে পিছলৈ তেওঁলোকৰ কাৰণে বহুত অসুবিধা হ'ব পাৰে সেইটো কাৰণে।
0: তেখেতে কথাখিনি খুব ভালকৈ বুজাই কৈছে। এতিয়া আমি যদি বিবাহৰ পূৰ্বে কৰিব লাগে বুলি কওঁ, সেইটো এটা বিতৰ্ক হ'ব পাৰে, কিন্তু এটা নতুন কনচেপ্ট এটা আহিছে যে বিয়াৰ পাছত যেতিয়াই প্ৰেগনেঞ্চিৰ বাবে চেষ্টা কৰা হয়, যেতিয়াই সন্তানৰ বাবে সন্তান বিচাৰে, তেতিয়া তাৰ পূৰ্বেই কিন্তু আপোনালোকে কৰি ল'ব পাৰে। আৰু নহ'লে প্ৰেগনেণ্ট হোৱাৰ উইদিন থ্ৰী মান্থছৰ ভিতৰত যদি কৰি লয়, তেতিয়া কিবা কাৰণত যদি সন্তানৰ গাত সেই ৰোগৰ লক্ষণ আছে, তেতিয়াহ'লে তেওঁলোকে ডক্টৰে আপোনালোকক বিকল্প দিব যে আপোনালোকে এইটো কৰিব পাৰে বা আনটো কৰিব পাৰে। তেওঁ এটা কথা কৈছে, যদি এবাৰ সেইটো ধৰা পৰিলে আৰু হ'ল, তেতিয়া গোটেই জীৱন আচলতে আপোনালোকে সেই সমস্যাটোৰ মাজেৰে পাৰ হ'ব লাগিব। গতিকে এই কথাখিনি আপোনাক পৰামৰ্শ আগবঢ়াব, সেই আপোনালোকে সেই সম্পৰ্কে বিতংকৈ বুজি আপোনালোকে নিজাকৈ সিদ্ধান্ত ল'ব পাৰিব। গতিকে এই কথাখিনিৰ পৰা মই যিটো পৰৱৰ্তী প্ৰশ্ন সুধিব বিচাৰিছোঁ যে বংশগতভাৱে এই বেমাৰটো আহে নেকি, সেই কথাটো, আৰু পিতৃ মাতৃৰ পৰা সন্তানলৈ কিদৰে আগবাঢ়ে, পিতৃ মাতৃৰ পৰা সন্তানলৈ ইতিমধ্যে তেখেতে কথাখিনি আমাক বুজাই কৈছে, গতিকে বংশগত হ'ব পাৰে বুলি আমি ধৰিব পাৰোঁ নেকি?
1: এইটো বংশগতই দুখ হয়, কিন্তু আপোনাৰ ধৰি লওক এতিয়া মা দেউতাৰ আপোনাৰ দুজনৰ, ছাপ'জ আপোনাৰ মা দেউতাৰ পৰা এই বেমাৰটো আহে বুলি কয়, কিন্তু এনেকুৱা নহয় যে প্ৰত্যেকজন বাচ্চাৰ ক্ষেত্ৰত বেমাৰটো আহিব। গতিকে সেইটো আপুনি টেষ্টিং নকৰাকৈ কেতিয়াও ক'ব নোৱাৰিব। তো দুই নম্বৰ কথা হৈছে আপোনাৰ প্ৰবেবিলিটি কেনেকুৱা হয়। আপুনি যেনেকৈ জানে যে এজন যিকোনো এজন মানুহ হওক, এতিয়া ল'ৰাই হওক বা ছোৱালী হওক, তেওঁ যেতিয়া জন্ম হয় তেওঁৰ আধা সংখ্যক জিন মাক দেউতাকৰ পৰাই আহিব, আধা মাকৰ পৰা আহিব, আধা দেউতাকৰ পৰা আহিব। যদি মাক দেউতাকৰ দুজনৰে থেলাচেমিয়া নাই, ল'ৰা ছোৱালীজনৰ কেতিয়াও অহাৰ সম্ভাৱনা নাই। কিন্তু ছাপ'জ দেউতাকৰ আছে, মাকৰ নাই, তেতিয়াহ'লে আমি যিটো মেথছৰ ফৰ্মুলা কৰি চাওঁ যে XY আৰু XY যেনেকৈ যিটো ক্ৰমজম আমাৰ আহে, তো তেনেকৈয়ে এইটো জিনটো আহে। এতিয়া যদি এজনৰ থাকে, তেতিয়া মাকৰ আছে দেউতাকৰ নাই, তেতিয়াহ'লে ল'ৰা ছোৱালীলৈ সেই কেৰিয়াৰ হিচাপে অহাৰ সংখ্যা 25

0: আছে। তো গতিকে কেৰিয়াৰটো আমাৰ কাৰণে কনচাৰ্ণ নহয়, কেৰিয়াৰ আমাৰ ছচাইটিত থাকিব, আপুনি কেৰিয়াৰটো নাইকিয়া কৰি দিব নোৱাৰে। আমাৰ কনচাৰ্ণটো হৈছে যে ছচাইটিত যাতে এজন ডিজিজ, থেলাচেমিয়া ডিজিজ ব্যক্তি আহিব নালাগে, সেইটো যাতে আমি প্ৰিভেণ্ট কৰিব পাৰোঁ। সেইকাৰণেই স্ক্ৰীনিঙৰ ব্যৱস্থাটো কৰা হৈছে। স্ক্ৰীনিঙৰ ব্যৱস্থা এইটো নহয় যে আপুনি কেৰিয়াৰ হ'লে কেৰিয়াৰকো আমি নষ্ট কৰি দিওঁ, সেইটো নহয়। কেৰিয়াৰ আমাৰ ছচাইটিত থাকক, আমাৰ কোনো অসুবিধা নাই, কেৰিয়াৰৰ কোনো অসুবিধা নহয়, তেওঁলোকে জিনটো কেৰি কৰি থাকিব। কিন্তু যেতিয়াই দুজনৰ বেলেগ বেলেগ জিন ডিফেক্ট আছে, তেতিয়া ল'ৰা ছোৱালীলৈ অহাৰ সম্ভাৱনা থাকে, আমি সেই জেগাতহে আমি বস্তুটো প্ৰিভেণ্ট কৰিব বিচাৰোঁ।
1: কথাখিনি নিশ্চয় শ্ৰোতাসকলে বুজি পাইছে। থেলাচিমিয়া ৰোগৰ লক্ষণৰ বিষয়ে আলোচনা কৰাৰ বাবে ডাক্তৰ ছাৰক ধন্যবাদ জ্ঞাপন কৰিলোঁ। এই ৰোগ হ'লে কিডনিত প্ৰভাৱ পৰে নেকি, নদুৱাৰ ছটিয়াৰ প্ৰতি?
0: নাই নাই, কিডনিৰ লগত ৰিলেশ্যন নাই। কিন্তু যিসকল ধৰি লওক থেলাচিমিয়া ৰোগ মেজৰ আছে, তেওঁলোকৰ আল্টিমেটলি যেতিয়া ডিজিজটো বেছি হৈ যাব, আইৰণ অভাৰলোড হ'ব, তেতিয়াহ'লে হাৰ্ট আৰু লিভাৰত এফেক্ট কৰে তেওঁলোকৰ।
1: জমিল হক, আপুনি কথাটো নিশ্চয় বুজি পালে, আপুনি ছটিয়াৰ পৰা সুধিছে। কল্পনা আমিন শৰ্মাই কৈছে, আজিকালি সামাজিক বিবাহৰ লগতে যেনেদৰে কোৰ্ট মেৰেজ বাধ্যতামূলক হৈছে, তেনেদৰে দেশৰ শিশুসকলৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে বিয়াৰ আগতে বিবাহ প্ৰাৰ্থীৰ তেজৰ নমুনা পৰীক্ষা কৰাটো বাধ্যতামূলক হোৱাৰ প্ৰয়োজন আহি পৰিছে যেন মোৰ বোধ হয়। আপোনালোকৰ মন্তব্য আশা কৰিলোঁ।
0: মই সেইটোৱে বুজালোঁ যে বিয়াৰ আগত কৰাটো অলপ কণ্ট্ৰভাৰ্চিয়েল হ'ব পাৰে ছ'চাইটিত আমাৰ। তো গতিকে এটলিষ্ট এইটো বিকজ থেলাচেমিয়া ইজ এ ইজিলি প্ৰিভেণ্টেবল ডিজিজ। এইটো এনেকুৱা নহয় যে আপোনাৰ কেঞ্চাৰৰ নিচিনা যে আপুনি প্ৰিভেণ্ট কৰিবই নোৱাৰিলে। আৰু এইটো এনেকুৱা এক্সিডেণ্ট নহয়, এক্সিডেণ্টটো আপোনাৰ আনফৰ্চুনেট ৰাস্তাৰ এক্সিডেণ্ট হ'ব, এইটো আপুনি প্ৰিভেণ্ট কৰিব নোৱাৰে। তাৰ প্ৰটেকশ্যন ল'ব পাৰে, যেনে আপুনি এজন বাইকত গৈছে আপুনি হেলমেট পিন্ধিব পাৰে, গাড়ীত গৈছে আপুনি ছিট বেল্ট মাৰি গৈছে, তো সেইবোৰ প্ৰিকশ্যন বুলি কয়। সেইটো সেনেকৈ থেলাচেমিয়া ইজ এ প্ৰিভেণ্টেবল ডিজিজ। আপুনি যদি প্ৰপাৰলি চাইল্ড প্লেনিঙৰ আগত যদি টেষ্টিংটো কৰে আৰু চাইল্ডৰ যদি আমি স্ক্ৰিনিং কৰোঁ, তেতিয়াহ'লে ইজিলি আমি থেলাচেমিয়াটো ছ'চাইটিত প্ৰিভেণ্ট কৰিব পাৰোঁ। থেলাচেমিয়া কেৰিয়াৰটো মই অলৰেডি বুজাইছোঁ যে কেৰিয়াৰ ছ'চাইটিত আমাৰ থাকিব পাৰে, তো সেইটো লৈ কোনো কনচাৰ্ণ নহয়। কিন্তু থেলাচেমিয়া বেবী ল'ৰা বা ছোৱালী এজন যেতিয়া আমাৰ তাত আহে, আমাৰ দেখি দুখ হয়, কাৰণ মাক দেউতাকৰ কাৰণে খুব আশা থাকে এজন ল'ৰা ছোৱালীৰ পৰা। তো তেওঁ যদি প্ৰত্যেক মাহতে ব্লাড লৈ থাকিব লাগে, তেওঁলোকৰ গ্ৰ'থটো কেতিয়াও ডেভেলপ নহ'ব, তেওঁলোকে নৰ্মেল মানুহৰ নিচিনা 70-80 বছৰ জীয়াই থাকিব নোৱাৰে, তো সেইটো খুব দুখজনক ব্যৱস্থা। আৰু ট্ৰান্সপ্লাণ্ট বুলি যিটো আমি কয় যে বহুতে সহজতে কৈ দিব যে থেলাচেমিয়া হৈছে, ট্ৰান্সপ্লাণ্ট কৰিলোঁ, ট্ৰান্সপ্লাণ্টটো ইমান সহজ বস্তু নহয়। আমি মুখেৰে হয়তো কৈ দিওঁ ট্ৰান্সপ্লাণ্ট কৰি ল'ব, ট্ৰান্সপ্লাণ্টৰ লগত জড়িত থাকে আৰ্থিক আপোনাৰ বহুত কথা থাকিব। আৰু এটা ট্ৰান্সপ্লাণ্ট যদি আপুনি প্ৰাইভেট চেক্টৰত কৰিব যায়, থেলাচেমিয়া এইটো 20-25 লাখ খৰচ হ'ব ট্ৰান্সপ্লাণ্ট। তাৰপিছতো এনেকুৱা নহয় যে 100% ছাকচেছ ৰেট থাকিব। ট্ৰান্সপ্লাণ্ট কৰাৰ পিছতো আপোনাৰ মৰ্টেলিটি থাকিব এৰাউণ্ড 10%, মৰাৰ সম্ভাৱনা থাকিব। তাৰপিছত তাৰ ফলত যিবোৰ কমপ্লিকেশ্যন হ'ব তাৰ থাকিব 30%। তো সেইটো খুব মানে এইটো সহজ বস্তু নহয় যে আমি থেলাচেমিয়া পেচেণ্ট আহিলে ট্ৰান্সপ্লাণ্ট কৰিলোঁ, সেইটো নহয়। সেইটো কনচেপ্টত আমি চলিব নোৱাৰোঁ আমাৰ ছ'চাইটিত। আমাৰ ছ'চাইটিত মেইন কনচেপ্ট হ'ব যে আমি এইটো প্ৰিভেণ্ট কৰিব লাগিব। আৰু সেইটোৰ কাৰণেই যিটো এইবাৰ থিমটো দিয়া হৈছে, মানে আননোন যিমানবোৰ কেছ আছে আমি সেইবোৰ ডিটেক্ট কৰিব লাগে, চবকে স্ক্ৰিনিং কৰিব লাগে, আৰু থেলাচেমিয়া বেবী এজন ছ'চাইটিত অহাৰ পৰা আমি প্ৰিভেণ্ট কৰিব লাগে।
1: কথাটো নিশ্চয় আপোনালোকে বুজি পাইছে। মধুচন্দা শইকীয়া বৈছে সোণাৰীৰ পৰা, মোৰ প্ৰায়ে হিমগ্লোবিন কম থাকে, 6 বা 7 হয় কেতিয়াবা, প্ৰতিকাৰ এটা দিলে কৃতাৰ্থ হ'ম।
0: তো সেনেকৈ খুব নোচোৱাকৈ ক'ব দিগদাৰ হয়, কিন্তু জেনেৰেলি তেওঁ হয়তো ফিমেল শ্ৰোতাই হয়। তো গতিকে জেনেৰেলি ফিমেল, মই অলৰেডি কৈছোঁ যে আমাৰ ছ'চাইটিত ফিমেলৰ নিউট্ৰিশ্যনটো খুবেই প'ৰ, আৰু তেওঁলোকৰ যিহেতু মেনষ্ট্ৰুৱেল লগত ৰিলেটেড যদি কিবা অসুবিধা থাকে, তেতিয়াহ'লে আইৰণ ডেফিচিয়েঞ্চিটো খুবেই কম হয়। তো মই জেনেৰেলি ক'ব বিচাৰিছোঁ যে তেওঁলোকে প্ৰায়ে যাতে আইৰণজাতীয় বস্তুবোৰ খায়। আইৰণজাতীয় বস্তু আপুনি সহজতে আমাৰ পোৱা যাব, ডালিম পাব, বিটৰুট পাব, কলডিল পাব, কেঁচা কল পাব, খেজুৰ পাব, পালেং শাক পাব। তো এইবোৰ যদি আপুনি নিয়মীয়াকৈ খায়, কম বেছি পৰিমাণে বেছি খাই থাকে, ৰেগুলাৰ যদি ইনটেক কৰে নিজৰ ফুডত, তে ৰেগুলাৰ যেতিয়া আপোনাৰ আইৰণ ইনটেক বডিত থাকিব, হিমগ্ল'বিনটো সদায় 9-10 মেইনটেইন কৰিব পাৰিব।
1: কথাখিনি তেখেতে বুজাই ক'লে, নিশ্চয় আপুনি উপকৃত হ'ব। আৰু নোচোৱাকৈ সকলো কথা কৈ দিয়া সম্ভৱ নহয়, তথাপি সাধাৰণভাৱে আপোনাক যিখিনি উপদেশ দিব লাগে তেখেতে ইতিমধ্যে ডাক্তৰ ফুকনে কথাখিনি কৈছে। ধৰি লওক যে আমি কোনো ধৰণৰ পৰীক্ষা কৰা নহ'ল, সন্তান জন্ম হ'ল, আৰ্লি চিম্পটমছ একেবাৰে আৰম্ভণি, কি কি ধৰণৰ লক্ষণৰ পৰা আমি বুজিব লাগিব যে এই সন্তানটো এনেকুৱা এটা দিশলৈ গৈছে?
0: বহুত ক্ষেত্ৰত কি হয়, ডিটেক্ট নহ'ল বা বহুতে গমো নাপায় যে এনেকুৱা এটা বেমাৰ আছে ছ'চাইটিত, তেতিয়া কি হ'ব, যদি আপোনাৰ ল'ৰা বা ছোৱালীজনী সৰু কালতে ব্লাড দিব লগা হৈছে, সেইটো এটা এলাৰ্মিং চাইন, গমেই পাব তেওঁৰ এক্টিভিটি কমি যাব। সৰু 9-10 মহীয়া যিটো বাচ্ছা থাকিব বা 1-1.5 বছৰীয়া বাচ্ছা এটা থাকিব, আৰু সেইটো জেনেৰেলি থেলাচেমিয়াৰ যদি সেইটো আপোনাৰ মেজৰ বা ইণ্টাৰমিডিয়েট হয়, মেজৰবোৰ জেনেৰেলি আৰ্লি ফেজতে ডিটেক্ট হয়, তেওঁলোক জেনেৰেলি 4-3 ইয়াৰ্ছৰ তলতেই লক্ষণবোৰ দেখা দিয়ে। তো তেওঁলোকৰ প্ৰথম হ'ব, তেওঁলোকৰ প্ৰথম এক্টিভিটি কমি যাব, কান্দা বা লৰচৰ কৰা মুভমেণ্ট এইবোৰ কমি যাব, হেতা পৰা হ'ব, দেখিব যে ল'ৰাজন বা ছোৱালীজনী অলপ বগা পৰি গৈছে। এইটো কিন্তু মেল ফিমেল বুলি নহয়, দুজনৰে হ'ব পাৰে। গতিকে আপুনি দেখিব যে অলপ হেতা পৰি গৈছে, এক্টিভিটিবোৰ কমি গৈছে, খোৱাবোৰ কমাই দিছে, আৰু দেখিলে গম পাব যে ল'ৰাজনৰ অলপ দুৰ্বল লাগিছে। তেতিয়া যেতিয়া আপুনি হিমগ্ল'বিনটো টেষ্ট কৰিব, দেখিব হিমগ্ল'বিন কম আহিব, 3-4 এনেকুৱালৈ আমি দেখিছোঁ হিমগ্ল'বিন। তাৰপিছত ব্লাড ট্ৰেন্সফিউশ্যন দিব, হয়তো কেতিয়াবা এবাৰ ইনচিডেণ্ট হ'ল যে খোৱা বোৱা গণ্ডগোল হ'ল, পেলু হ'ল, তাৰ কাৰণে

0: আইৰণ ডেফিচিয়েঞ্চি হ'ল, কমি গ'ল। কিন্তু যদি সেইটো আকৌ ৰিপিটেড হৈছে, আকৌ যদি ধৰি লওক 3-4 মাহৰ পিছত আকৌ ব্লাডটো কমি গৈছে, তেতিয়াহ'লে এইটো হয়তো আপোনাৰ থেলাচেমিয়াৰ লক্ষণেই হ'ব।
1: শ্ৰোতাসকল, যদি তেনেকুৱা পৰিস্থিতি বা তেনেকুৱা যদি আপোনালোকে কিবা লক্ষণ দেখিছে, তেতিয়াহ'লে নিশ্চয় ডাক্তৰৰ পৰামৰ্শ ল'ব। আজিৰ অনুষ্ঠানটো এপ'লো এক্সেল কেয়াৰ হাস্পতালৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে। থেলাচেমিয়াৰ বিৰুদ্ধে যুঁজত সচেতনতা, পৰীক্ষা আৰু সহানুভূতিশীল চিকিৎসা একে সময়তে গুৰুত্বপূৰ্ণ, আৰু এপ'লো এক্সেল কেয়াৰ হাস্পতালে এই উদ্দেশ্যত নিজৰ ভূমিকা আগবঢ়াই আহিছে। এপ'লো এক্সেল কেয়াৰ হাস্পতালৰ সৌজন্যত আজিৰ

0: কৈছোঁ যে আপোনাৰ ধৰি লওক থেলাচেমিয়া ৰোগটো আপোনাৰ এনেকুৱা নহয় যে আপুনি হোৱাৰ পিছত আপুনি তাৰ ব্যৱস্থা ল'ব। তো গতিকে আমাৰ থেলাচেমিয়াৰ এইবাৰ যিটো থিম দিয়া হৈছে সেইটো কাৰণে এনেকুৱা থিমেই দিয়া হৈছে যে আমি যাতে আনচিন কেচেছ যিবোৰ আমি দেখা নাপাওঁ সেইবোৰ কেচেছক আমি ডিটেক্ট কৰোঁ। আৰু থেলাচেমিয়া পেচেণ্টৰ প্ৰব্লেমটো আপুনি বুজিব লাগিব যে তেওঁলোকৰ ৰেগুলাৰ ব্লাড ট্ৰেন্সফিউশ্যন লাগে, তেওঁলোকক মাহে মাহে এতিয়া ব্লাড পোৱাটো খুব সহজ নহয়। অলৰেডি তেওঁ ডক্টৰ জয়চাই কৈছে যে ব্লাড আমাৰ ব্লাড বেংকত এভেইলেবলে নাথাকে, আমাৰ ব্লাড বেংক বুলি কথা যিকোনো ব্লাড বেংকত এভেইলেবল নাথাকে। ৰিগাৰ্ডিং মই তাৰ ক্ষেত্ৰত আৰু দুটা বস্তু কৈ দিওঁ, মানুহৰ মিছকনচেপশ্যন কিছুমান থাকে যে তেওঁলোকে আহিব ব্লাড বেংকত, ক'ব মই ডনৰ এজন আনিছোঁ, এওঁৰ ব্লাডটো টেষ্টিং কৰি মোক দি দিয়ক, সেনেকৈ নহয় বস্তুটো। কিয় নহয়? কাৰণ আপোনাৰ যেতিয়া ব্লাডটো এজন ডনৰৰ পৰা আমি ল'ম, তাক টেষ্টিং কৰিব লাগিব, স্ক্ৰিনিং কৰিব লাগিব, তাতে আপোনাৰ বহুত সময় গুচি যায়। এতিয়া সেই ব্লাডটো ৰেডি হ'ব নেক্সট ডে, গতিকে ব্লাড বেংক কি ছিষ্টেমত চলে যে তেওঁলোকে অলৰেডি ষ্টক আপ কৰি ৰাখে, ব্লাডবোৰ টেষ্টিং কৰি ৰখা হয়, ভাইৰেল মাৰ্কাৰ টেষ্টিং কৰা হয়, গ্ৰুপ টেষ্টিং কৰি চব ছেপাৰেট কৰি ৰখা হয়। যেতিয়া এজন পেচেণ্ট আহে তেওঁক ব্লাড দিব লগা হয়, তেওঁৰ পৰা ডনৰজন লয়, সেই ডনৰজনৰ পৰা বেলেগ এজনক দিয়া হয়, আৰু তেওঁ অলৰেডি এক্সিষ্টিং যিবোৰ ব্লাড থাকে সেইবোৰ তেওঁ পায়। গতিকে ব্লাড বেংকে সেনেকৈ ৰান কৰে। এতিয়া আমাৰ ইয়াতে ভলেণ্টেৰি ডনেশ্যনৰ কথাটো সেইকাৰণে খুবেই ইম্পৰ্টেণ্ট। ব্লাড বেংকত যেতিয়া ব্লাড শ্বৰ্টেজ থাকে, এতিয়া ইমাৰ্জেঞ্চিত এজন পেচেণ্ট এক্সিডেণ্ট হৈ আহিলে, আপোনাৰ ৰাতি নকৰক যে কোনোবা এজন আপোনাৰ ৰিলেটিভ ৰাতি এক্সিডেণ্ট হৈ আহিলে, তেতিয়া ব্লাড বেংকত যদি ব্লাড নাথাকে, আপুনি যদি ডনৰ পাঁচটাও লৈ যায়, লগে লগে আপুনি ব্লাডটো দিব নোৱাৰিব, কাৰণ সেইবোৰ টেষ্টিং হ'ব, টেষ্টিং হওঁতে 6-8 ঘণ্টা লাগি যায়। সেইকাৰণে ব্লাড বেংক যিটো কনচেপ্টত চলে যে তেওঁলোকৰ প্ৰি ষ্টৰ্ড ব্লাড থাকে, আৰু সেইকাৰণে ব্লাড ডনেশ্যনৰ ক্ষেত্ৰত আমি ভলেণ্টেৰি ডনেশ্যনটো সেইকাৰণে এনকাৰেজ কৰোঁ। এতিয়া আমি আমাৰ হস্পিটেলত আমাৰ ডক্টৰসকলে 4-5 মাহৰ মাজত ভিতৰত ভলেণ্টেৰি ডনেশ্যন কৰে, তো সেইটো ছ'চাইটিত বুজিব লাগিব। আৰু আমাৰ অসমত চবতকৈ লোৱেষ্ট ব্লাড ডনেশ্যন হয় ভলেণ্টেৰি ডনেশ্যন অসমত, আপোনাৰ দিল্লী, মুম্বাই আৰু এই যিবোৰ চাউথৰ ষ্টেটবোৰ আছে তাতে ডেফিনেটলি আমাতকৈ বহুত বেছি আছে ভলেণ্টেৰি ডনেশ্যন। গতিকে ভলেণ্টেৰি ডনেশ্যন আমাৰ অকল থেলাচেমিয়াৰ কাৰণেই নহয়, বেলেগ পেচেণ্টৰ কাৰণেও লাভজনক হ'ব।
1: এই কথাখিনি শ্ৰোতাসকলৰ মাজলৈ আগবঢ়াই দিয়াৰ বাবেই আকাশবাণী গুৱাহাটীৰ এই প্ৰয়াস, আৰু এই প্ৰয়াসৰ সহযাত্ৰী হৈছে এপ'ল' এক্সেল কেয়াৰ হাস্পাতাল। জ্যোৎস্না ডেকাই কৈছে থেলাচেমিয়াৰ বিষয়ে ন্যূনতম জ্ঞান নাছিল, আজি বহুখিনি কথা জানিব পাৰি উপকৃত হৈছোঁ, এই বিষয়ে আচলতে সকলোৱে জনা উচিত। তেওঁ দুয়োগৰাকী চিকিৎসক আৰু লগতে আকাশবাণী গুৱাহাটী কৃতজ্ঞতা জ্ঞাপন কৰিছে এনেকুৱা এটা অনুষ্ঠান প্ৰচাৰ কৰাৰ বাবে। আমি আৰু কথা পাতিম, আমাৰ হাতত আৰু 6 মিনিট সময় আছে, আৰু বেছি সময় নাই। থেলাচেমিয়া ৰোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো কি?
0: থেলাচেমিয়া ৰোগীৰ ক্ষেত্ৰত আপোনাৰ চবতকৈ প্ৰথম প্ৰত্যাহ্বানটো হৈছে ব্লাড ট্ৰেন্সফিউশ্যন, কাৰণ অলৰেডি তেওঁ কৈছে এতিয়া ব্লাড ট্ৰেন্সফিউশ্যনৰ লগত জড়িত বহুত সমস্যা থাকিব পাৰে। এতিয়া আমি জেনেৰেলি কোৱা হয় যে ব্লাড কমি গৈছে ব্লাড দি দিয়ক, সেইটো সদায় সহজ নহ'ব পাৰে। এতিয়া পেচেণ্ট এজনৰ যদি হিমগ্ল'বিন বহুত কম থাকে, 3 বা 2 এনেকুৱা থাকে, লগে লগে যদি আপুনি ব্লাড ট্ৰেন্সফিউশ্যন দি দিয়ে উইদাউট এনি প্ৰিকশ্যন, তেতিয়াহ'লে তেওঁ কনজেষ্টিভ কাৰ্ডিক ফেইলিয়াৰ বুলি এটা চিম্পটম হয়, মানে হাৰ্ট ফেইলিয়াৰ বুলি কয়, হাৰ্টটো লগে লগে ফেইল কৰিব, কলাপছ কৰিব, মৰি যায়। এতিয়া প্ৰায়ে আপুনি কেতিয়াবা শুনিব পায় যে পেচেণ্ট এজন আহিছে ব্লাড দিলে লগে লগে মৰি গ'ল, তো দেট ইজ ওৱান কণ্ডিশ্যন। গতিকে তেওঁলোকৰ ক্ষেত্ৰত প্ৰপাৰ ব্যৱস্থা ল'ব লাগিব, হাৰ্টটোক প্ৰটেক্ট কৰি আমি ব্লাড ট্ৰেন্সফিউশ্যনটো কৰিব লাগে। 2 নম্বৰ হৈছে ব্লাড ট্ৰেন্সফিউশ্যন মানে থেলাচেমিয়া পেচেণ্টে যিহেতু ৰেগুলাৰ ব্লাড পাই থাকে, এতিয়া যদি আপুনি প্ৰপাৰলি যদি টেষ্টেড ব্লাড নলয়, তেতিয়াহ'লে আপোনাৰ এছ'চিয়েটেড হেপাটাইটিছ বি, হেপাটাইটিছ চি বা HIV টেষ্ট ৰোগ হ'ব পাৰে। তো সেইটো হোৱাৰ লগে লগে আপোনাৰ লগতে আন ট্ৰিটমেণ্টৰ ব্যৱস্থা ল'ব লগা হয়, কাৰণ ব্লাড ট্ৰেন্সফিউশ্যন যদি প্ৰপাৰলি যিটো নেট টেষ্টিং কৰা নহয়, তেতিয়াহ'লে আপুনি হেপাটাইটিছ বি, চি, চি আৰু HIV এইবোৰ আপুনি ডিটেক্ট কৰিব পাৰিব। তো সেইবোৰ আহি পেচেণ্টৰ গাত সোমাব, তাৰ পৰা বিভিন্ন লক্ষণ হ'ব, ইমিউনো কম্প্ৰমাইজ ষ্টেটত পেচেণ্ট এজন গুচি যাব। থাৰ্ড প্ৰব্লেম যিটো হ'ব পাৰে ব্লাড ট্ৰেন্সফিউশ্যনৰ পৰা, যে যিহেতু ব্লাড ৰিপিটেডলি বেলেগ এজনৰ মানুহৰ পৰা লৈ আছে, তো আইৰণ অভাৰলোড হয় আমাৰ যিহেতু বডিত, মানে আইৰণটো কেনেকৈ পাওঁ, আমি খোৱাৰ পৰা পাওঁ আৰু ব্লাডত আমাৰ নিজৰ প্ৰডাকশ্যন হয় বডিত। তো সেইটো যেতিয়া বেলেগ এজনৰ পৰা আমি ব্লাড লৈ থাকিম, তেতিয়াহ'লে বডিত আপোনাৰ কি হ'ব, আইৰণ মানে এটাৰ পিছত এটা ব্লাড লৈ থাকিলে আপোনাৰ এৰাউণ্ড 20-30 গ্ৰাম প্ৰটিন আহি, মানে চৰি, আইৰণ আহি থাকিব। তো সেই আইৰণটো জমা ক'ত হ'ব, আমাৰ বডিয়ে সেই আইৰণটো সদায় ওলাই দিব নোৱাৰিব, তেতিয়া সেই আইৰণটো গৈ জমা হ'ব আপোনাৰ লিভাৰত আৰু আপোনাৰ হাৰ্টত, তেতিয়া কি হ'ব, আপোনাৰ আইডাৰ হাৰ্ট ফেইলিয়াৰত যাব পাৰে পেচেণ্ট বা লিভাৰ ফেইলিয়াৰত যায় বুলি কয়। তো সেইটো আকৌ ব্যৱস্থা কি হিচাপে কৰা হয়, যে যেতিয়া থেলাচেমিয়া পেচেণ্টে ৰেগুলাৰ ব্লাড লৈ থাকে, আইৰণ অভাৰলোড নহ'বলৈ কাৰণে আমাৰ কিছুমান টেবলেট থাকে, ডেচিফাৰ, ডেচিৰক্স এনেকুৱা কিছুমান টেবলেট থাকে, সেইবোৰ টেবলেট তেওঁ সাৰা জীৱন খাই থাকিব লাগে। গতিকে থেলাচেমিয়া পেচেণ্টৰ ক্ষেত্ৰত প্ৰিভেনশ্যনেই আমি সেইকাৰণে সদায় প্ৰে কৰোঁ যে আমি যাতে প্ৰিভেণ্ট কৰিব পাৰোঁ, কাৰণ এবাৰ যদি ৰোগী এজন হৈ গ'ল, তেওঁ চিৰকালৰ কাৰণে ৰোগী, আৰু তেওঁৰ চিৰকালৰ কাৰণে আমি ব্লাড ট্ৰেন্সফিউশ্যন কৰিব লাগিব, ইনফেকশ্যন যাতে নহয় তাৰ কাৰণে প্ৰিকশ্যন ল'ব লাগিব, তেওঁলোকৰ যাতে হাৰ্ট ফেইলিয়াৰ এণ্ড লিভাৰ ফেইলিয়াৰ নহয় তাৰ কাৰণে ব্যৱস্থা ল'ব লাগিব, আৰু তাৰ উপৰিও তেওঁলোকৰ তাৰমানে গ্ৰ'থটো সদায় ষ্টাণ্টেড থাকিব। ষ্টাণ্টেড মানে তেওঁলোকে সেই ছ'চাইটিত যিটো ল'ৰা এজনৰ হাইট, গ্ৰ'থ এইবোৰ হয়, সেই লেভেলটো তেওঁলোকে কেতিয়াও এচিভ কৰিব নোৱাৰিব। তেওঁলোকৰ থাইৰয়ডৰ সমস্যা থাকিব, তেওঁলোকৰ

0: ফিমেল হ'লে তেওঁলোকৰ যিবোৰ ছেকেণ্ডেৰী ছেক্সুৱেল অৰ্গেন থাকে, ব্ৰেইন ডেভেলপমেণ্ট বা সেইবোৰত হেম্পাৰ হ'ব। তো সেই গোটেইবোৰ ব্যৱস্থা ল'ব লাগে। গতিকে থেলাচেমিয়া পেচেণ্ট এজন অহাৰ লগে লগে তেওঁৰ প্ৰথম সৰুৰ পৰা ডাঙৰ হোৱালৈকে গোটেইখিনি ভাল কৰি লক্ষ্য কৰিব লাগিব আৰু তাৰ ব্যৱস্থা ল'ব লাগিব। গতিকে থেলাচেমিয়া পেচেণ্ট এজন আপোনাৰ এনেকুৱা নহয় যে এবাৰ আপুনি ট্ৰিটমেণ্ট কৰিলে আপোনাৰ শেষ হৈ গ'ল। তেওঁৰ পূৰা জীৱন মানে এটলিষ্ট 3 মাহ 6 মাহ ইণ্টাৰভেলত তেওঁ এটা চেকআপত থাকিব লাগিব আৰু তেওঁক যিখিনি সুবিধা বা ট্ৰিটমেণ্টৰ দৰকাৰ আছে সেইখিনি তেওঁক প্ৰভাইড কৰিব লাগিব।
1: মানে এবাৰ যদি থেলাচেমিয়া ৰোগ হ'ল গোটেই জীৱন আপুনি চিকিৎসা ল'ব লাগিব আৰু যিহেতু ব্লাড লৈ থাকিব লাগিব, তেজ লৈ থাকিব লাগিব, গতিকে এটা দীৰ্ঘদিন ধৰি এটা ৰিস্ক এটা আছে। গতিকে এবাৰ আপোনাৰ অসুবিধা নহ'ল, কোনোবা এবাৰত অসুবিধা হৈ যাব পাৰে। গতিকে এইটো এটা ডাঙৰ এটা প্ৰত্যাহ্বান। সেইকাৰণে তেওঁলোকে কৈছে যে ইয়াক প্ৰতিৰোধে আচলতে ইয়াক যদি নোহোৱাকৈ ৰাখিব পাৰোঁ সেইটোৱে আচলতে সুবিধাজনক। তেওঁ এইটো কথা এগৰাকী চিকিৎসক হিচাপেই তেখেতে কৈছে যে প্ৰিভেনশ্যনটো আচলতে খুব বেছি প্ৰয়োজন এই ক্ষেত্ৰত। আমি প্ৰায় শেষৰ ফালে আহিছোঁ, অলপ সময় আছে। শেষত এটা কথা, আজিকালি বহুতো এডভান্স ট্ৰিটমেণ্ট ওলাইছে, প্ৰযুক্তিগত বহুতো উন্নয়ন হৈছে, বোন মেৰো ট্ৰান্সপ্লেণ্টৰ লেখিয়া এনেকুৱা ব্যৱস্থা কিমান সুলভ বা কিমান সুচল হৈছে, ৰাইজে কি ধৰণে সহজে পাব পৰা হৈছে, এই বিষয়টো অলপ জানিব বিচাৰিছোঁ।
0: বোন মেৰো ট্ৰান্সপ্লেণ্টটো একচুৱেলি এনে হিমাটলজি ডিপাৰ্টমেণ্টত এতিয়া খুব নতুন এটা ট্ৰিটমেণ্ট প্ৰচিডিঅৰ হয়, য'ত মানে ধৰি লওক কিছুমান বেমাৰ আমাৰ সহজতে ঠিক কৰিব পৰা নাযায়। যেতিয়া কিছুমান কেঞ্চাৰ থাকে আমি যিবোৰ ট্ৰিট কৰিব নোৱাৰোঁ, বা যিবোৰ জন্মগত কিছুমান দুখ জেনেৰেলি থেলাচেমিয়া যিবোৰ অলৰেডি যাৰ হৈ গ'ল তেওঁক ধৰি লওক আপুনি কিয়োৰ যিহেতু জন্মগত দুখ সেইটো ঠিক কৰিব নোৱাৰে, তো বোন মেৰো ট্ৰান্সপ্লাণ্টৰ জৰিয়তে ইয়াক ঠিক কৰিব পৰা যায়। তো বোন মেৰো ট্ৰান্সপ্লাণ্টৰ ক্ষেত্ৰত আপোনাৰ মনত ৰাখিব লাগিব, যেতিয়া বোন মেৰো ট্ৰান্সপ্লাণ্টৰ যদি আমি প্লেন কৰোঁ তেতিয়াহ'লে এনেকুৱা নহয় যে 30 বছৰত গৈ আপুনি ট্ৰান্সপ্লাণ্টটো কৰিব পাৰিব, কাৰণ তেতিয়ালৈকে অলৰেডি তেওঁৰ বহুত লেট হৈ যায়, বহুত কমপ্লিকেশ্যন ষ্টাৰ্ট হয়, তেতিয়া সেইটো কণ্ডিশ্যনত তেওঁ ট্ৰান্সপ্লাণ্ট নহয়। তো ট্ৰান্সপ্লাণ্ট কৰিব লাগিলে আমি আইডিয়েলি কওঁ জেনেৰেলি যিটো 5-6 ইয়াৰ্ছ বয়স থাকে বা 3-4-5 ইয়াৰ্ছ থাকে সেইটো সময়ত আপুনি ট্ৰান্সপ্লাণ্ট কৰিব পাৰে। তো ট্ৰান্সপ্লাণ্ট কৰিবলৈ এইটো এনেকুৱা ট্ৰান্সপ্লাণ্ট নহয় যে আপুনি ডাইৰেক্টলি কিবা এটা বস্তু লৈ তেওঁক দি দিলে। ট্ৰান্সপ্লাণ্ট কৰিবলৈ আমাৰ আকৌ চাব লাগিব যে ইচ্ছেলে মেটচিং থাকিব লাগিব। মেটচিং মানে তেওঁৰ যদি নিজৰ অউন ব্ৰাদাৰ ছিষ্টাৰ আছে আৰু তেওঁলোকৰ লগত যদি তেওঁৰ বোন মেৰোৰ মেটচ আছে তেতিয়া আপুনি কৰিব পাৰিব। তাৰ বাহিৰে 2 নম্বৰ উপায়টো থাকিব যে আপুনি হয়তো মা দেউতাকৰ পৰাও বোন মেৰোটো লৈ ল'ৰা ছোৱালীলৈ দিব পাৰিব, কিন্তু সেইটো কিন্তু হাফ মেটচ হ'ব, কাৰণ যিহেতু আধা জিন মাকৰ পৰা আহে আধা জিন দেউতাকৰ পৰা আহে, গতিকে এইটো হাফ ট্ৰান্সপ্লাণ্ট বুলি কয় বা হেপ্লো ট্ৰান্সপ্লাণ্ট বুলি কয়। তো তাতে মাক দেউতাকৰ পৰা বোন মেৰোলৈও ট্ৰান্সপ্লাণ্ট কৰিব পৰা যায়। কিন্তু ট্ৰান্সপ্লাণ্টৰ ক্ষেত্ৰত দুটা অসুবিধা থাকে। প্ৰথম কথা হৈছে বোন মেৰো ট্ৰান্সপ্লাণ্ট ডেফিনেটলি যদি বোন মেৰো ট্ৰান্সপ্লাণ্ট ছাকচেছফুলি হৈ যায় তেতিয়াহ'লে থেলাচেমিয়া ৰোগটো ট'টেলি নাইকিয়া হৈ যায়। তেতিয়াহ'লে এবাৰ যদি কোনোবা থেলাচেমিয়া মেজৰ হৈছে আৰু তেওঁক যদি ছাকচেছফুলি ট্ৰান্সপ্লাণ্ট কৰিব পৰা যায় তেতিয়াহ'লে কিন্তু তেতিয়া তেওঁ মাক দেউতাকৰ পৰা যিটো আহিলে তেওঁৰ নিচিনা তেওঁৰ ব্লাড প্ৰডাকশ্যন হ'ব, মানে নৰ্মেল হিমগ্ল'বিন থাকিব আৰু তেওঁৰ লাহে লাহে যিবোৰ চিম্পটমছ আছিলে নাইকিয়া হৈ যাব। তো ট্ৰান্সপ্লাণ্টেই অনলি উপায় যিটো পাৰ্মানেণ্ট চলিউশ্যন বুলি কয়, যদি আপুনি ব্লাড নিদিয়াকৈ ৰাখিব পাৰিব সাৰা জীৱন, ব্লাড দিব নালাগে আৰু পাৰ্মানেণ্ট চলিউশ্যন হৈ যায়। খালি তাৰ লগত জড়িত কিছুমান অসুবিধা থাকে, সেইবোৰ মনত ৰাখিব লাগিব, কাৰণ ট্ৰান্সপ্লাণ্টটো অতি সুলভ মূল্যৰ বস্তু নহয়, কাৰণ ট্ৰান্সপ্লাণ্ট আপোনাৰ যেতিয়া কৰা হয় ট্ৰান্সপ্লাণ্ট প্ৰাইভেট ছেক্টৰত যেতিয়া আপুনি কৰিব তেতিয়াহ'লে তাৰ কষ্ট জেনেৰেলি মিনিমাম 20 লাখ টকা আহে এটা ট্ৰান্সপ্লাণ্টৰ, থেলাচেমিয়া ট্ৰান্সপ্লাণ্টৰ 15-20 লাখ টকা মিনিমাম আহিব, তাৰ ওপৰতো খৰচ হ'ব যদি কমপ্লিকেশ্যনছ হয়। তাৰপিছত ট্ৰান্সপ্লাণ্টৰ লগত ট্ৰান্সপ্লাণ্টৰ ইমিডিয়েটলি ছাইড ইফেক্ট হয় যে কেতিয়াবা ট্ৰান্সপ্লাণ্ট ছাকচেছফুল নহয়, তেতিয়া হয়তো আমি বেবিটো লুজ কৰিব পাৰোঁ। তাৰ উপৰি ট্ৰান্সপ্লাণ্টৰ পষ্ট ট্ৰান্সপ্লাণ্ট কমপ্লিকেশ্যন থাকে যিবোৰ GVHD টাইপ থাকে, যেতিয়া আপোনাৰ মেটচ নহয়, ধৰি লওক নিজৰ ব্ৰাদাৰ ছিষ্টাৰ পৰা ল'লে কমপ্লিকেশ্যনছবোৰ কম হয়, যেতিয়া মাক দেউতাকৰ পৰা লয় বা হাফ মেটচ হয় তেতিয়া কমপ্লিকেশ্যনছৰ চান্স বেছি থাকে। তো গতিকে এই বস্তুবোৰো মনত ৰাখিব লাগিব। কিন্তু হয় ডেফিনেটলি যদি কোনোবা থেলাচেমিয়া অলৰেডি ডিটেক্ট হৈ গ'ল, যে ধৰি তেওঁলোকে গম নাপালে, এতিয়া ল'ৰা এটা ছোৱালী এটা আছে 5-6 বছৰ হৈছে বা 4-5 বছৰ হৈছে, থেলাচেমিয়া হয়, ব্লাড লৈছে, তেওঁক ট্ৰান্সপ্লাণ্টৰ জৰিয়তে পূৰাপুৰি নিৰ্মূল কৰিব পৰা যাব।
1: ডক্টৰ ফুকন, খুব ভাল লাগিল আজি আপোনাৰ সৈতে কথা পাতি। ডক্টৰ জয়িষা দেৱ, তেখেতেও বৰ ধুনীয়াকৈ কথাখিনি কৈছে আৰু তেখেত যিহেতু আজি আপোনালোকৰ থেল পেক যিটো পেকেজ হয় আৰম্ভ হ'ব সেইটো অকণমান
0: অঁ থেলাচেমিয়া পেকেজ আমাৰ যিটো হস্পিটেলৰ পৰা ইনিচিয়েটিভ এটা লৈছে, খুবেই আমি খুবেই চিন্তা কৰিছিলোঁ, কাৰণ প্ৰায়ে আমি দেখা পাওঁ যে থেলাচেমিয়া পেচেণ্টবোৰ আহে, কাৰণ তেওঁলোকৰ যেতিয়া হস্পিটেলত এডমিট হয় তেওঁলোকৰ হস্পিটেলত যেতিয়া হস্পিটেলত খৰচ হয় যে তেওঁলোকে এজন ডক্টৰক দেখাব, টেষ্টিং কৰিব, ৰুমত এডমিট কৰিব, ব্লাড ট্ৰান্সফিউশ্যন ল'ব, তেনে ক্ষেত্ৰত এটা বহুত ডাঙৰ খৰচ হয় প্ৰাইভেট ছেক্টৰ ক্ষেত্ৰত, আৰু সদায় ব্লাডৰ অভাৱত গভৰ্ণমেণ্ট ছেক্টৰত তেওঁলোকে যায় ব্লাডো নাপায়। তো আমাৰ এটা ইনিচিয়েটিভ লোৱা হৈছে যে য'ত আমি খুব মিনিমাম কষ্ট এটা নিৰ্ধাৰিত কৰা হৈছে, যিটো সাধাৰণতে প্ৰাইভেট ছেক্টৰত পচিবল নহয়, আমি সেইটো কথা পাতি সেইটো এটা থেলপেকৰ কথা আমি কৰিছোঁ য'ত পেচেণ্টজনৰ ফ্ৰম বিগিনিং টু এণ্ড গোটেইখিনি কেয়াৰ ল'ব, অহাৰ লগে লগে হিমগ্ল'বিন টেষ্ট কৰা হ'ব, তাৰপিছত তেওঁৰ যিটো ব্লাড লাগে আমি লিউকোডিপ্লেটেড ব্লাড য'ত মানে ৰিয়েকশ্যন কম হয় সেনেকুৱা ব্লাড দিব, ব্লাডটোৰ প্ৰপাৰ টেষ্টিং হ'ব, নেট টেষ্টিং য'ত হেপাটাইটিছ বি চি এইচ আই ভি হোৱাৰ চান্স নাথাকে।

0: থাকিব। তাৰপিছত এটা বা দুটা মিনিমাম যিমানখিনি লাগে, দুটা মেক্সিমামলৈকে দুটা ট্ৰান্সফিউশ্যন দিয়া হ'ব। আৰু তাৰপিছত পোষ্ট হোৱাৰ পিছত ব্লাড খতম ব্লাড ট্ৰান্সফিউশ্যন হোৱাৰ পিছত আকৌ হিমগ্ল'বিন চেক কৰি ডক্টৰক দেখাই তেওঁলোকে যাব পাৰিব। গতিকে গোটেই এটা পেকেজ তেওঁলোক বনাই দিয়া হৈছে, অতি কম প্ৰাইচতে বনোৱা হৈছে, যিটো মই ভাবোঁ যে প্ৰাইভেট চেক্টৰক সেইটো অফাৰ কৰাটো সম্ভৱ নহয়।
1: এটা সৰু সচেতনতা হয়তো এটা শিশুৰ সমগ্ৰ জীৱন সলনি কৰি দিব পাৰে। সেই বাৰ্তাক আগুৱাই নিয়াত এক্সেল কেয়াৰ হস্পিটেলে গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। নিয়মীয়া চিকিৎসা আৰু উন্নত যত্ন এতিয়া অধিক সুবিধাজনক। এক্সেল কেয়াৰ হস্পিটেলৰ দ্য থেলপেক থেলাচেমিয়া ৰোগীৰ বাবে ইতিবাচক পদক্ষেপ। যত্ন যেতিয়া নিয়মীয়া আৰু সহজলভ্য, তেতিয়া জীৱনো হয় অধিক আত্মবিশ্বাসী। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ থেলপেক, ধন্যবাদ জনাইছো ডাক্টৰ ফুকন। আপুনি ইমানখিনি সময় বৰ ধুনীয়াকৈ কথাখিনি বুজাই দিছে আৰু শ্ৰোতাসকলে সহজে বুজি পাব পৰাকৈ ধুনীয়া কথাখিনি বুজাই দিছে। আপোনাক আমি ধন্যবাদ জনাইছোঁ। ডক্টৰ জয়সা দেৱ তেখেতকো আমি ধন্যবাদ জনাইছোঁ, তেখেতে ভাগ লৈছিল। ৰোচেং গগৈ ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনাইছোঁ সুশান্ত দত্ত মোক সহযোগ কৰাৰ বাবে। এতিয়া ডিউটি ৰুমলৈ আহিছে গুণপ্ৰভা বৰা, মনজয়ী শৰ্মা পাটগিৰি, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, লস্মিতা শইকীয়া, হৰমোহন বৰ্মন, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, বিজিত শৰ্মা আৰু আছিফ আহমেদ, এফ এম ট্ৰান্সমিটাৰত ধীৰাজ বৈশ্য। সকলোকে ধন্যবাদ জনালোঁ, বিশেষকৈ ধন্যবাদ জনাইছোঁ আমি এপ'লো এক্সেল কেয়াৰ হাস্পাতালক আজিৰ অনুষ্ঠানটোৰ সহযোগিতাৰ বাবে। আৰু আপোনালোকক আগতেই জনাব বিচাৰিছোঁ যে প্ৰভাতী তৰংগ অনুষ্ঠানটি চলিত মাহত প্ৰতিটো খণ্ডই এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব। এইখিনি সহযোগৰ বাবে আমি কৃতজ্ঞতা জ্ঞাপন কৰি, পুনৰবাৰ ডাক্তৰ ফুকন আপোনালোকক কৃতজ্ঞতা জ্ঞাপন কৰি অনুষ্ঠানটি ইয়াতেই সামৰিব বিচাৰিছোঁ। নমস্কাৰ, ভালে কুশলে থাকিব, সজাগ হৈ থাকিব, আমি প্ৰতিৰোধ গঢ়াৰ বাবে অধিক চিন্তা কৰোঁ আহক। ৰোগীৰ চিকিৎসা কৰাতকৈ আগতেই যাতে আমি সজাগ হৈ ইয়াক বাধা দিব পাৰোঁ তাৰ বাবে সকলো সজাগ হওক। ধন্যবাদ জনাইছোঁ, বিদায় লৈছোঁ আজি অনুষ্ঠানটিৰ পৰা, প্ৰভাতী তৰংগৰ পৰা। নমস্কাৰ।

প্ৰভাতী তৰংগ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ।

0: আবেদনৰ আগতীয়াকৈ জাননী লাভ কৰা লোকসকলে জিলা আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি অথবা ইমেইল যোগে এই সুবিধা ল'ব পাৰিব। জাননী লাভ নকৰা লোকসকলে দৰং জিলা কোষাগাৰৰ সমীপত থকা জিলা আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যালয়ত যোগাযোগ কৰি বিবাদ নিষ্পত্তিৰ সুবিধা ল'ব পাৰিব। নলবাৰী জিলাতো কাইলৈ ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব বুলি নলবাৰী জিলা আইন সেৱা প্ৰাধিকৰণে জনাইছে। লোক আদালতৰ জাননী পোৱা সকলো লোককে এই প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে প্ৰাধিকৰণে আহ্বান জনাইছে। একেদৰে ডিফুৰ জিলা ন্যায়িক আৰু বোকাজানৰ মহকুমা ন্যায়িক আদালতৰ চৌহদত লোক আদালতত ফৌজদাৰী আৰু দেৱানী গোচৰকে ধৰি বিভিন্ন গোচৰসমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। জিলা আইন সেৱা প্ৰাধিকৰণ কৰ্তৃপক্ষই আদালতৰ পৰা জাননী লাভ কৰা সকলো ব্যক্তিকে নিজ নিজ গোচৰসমূহ নিষ্পত্তি কৰাৰ বাবে উপস্থিত থাকিবলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰীয় লোক আদালতৰ অধীনত লখিমপুৰ জিলা আদালত আৰু ঢকুৱাখানা মহকুমা আদালতত কাইলৈ বিভিন্ন ফৌজদাৰী আৰু দেৱানী গোচৰ নিষ্পত্তি কৰা হ'ব। সংশ্লিষ্টসকলক সেইদিনা পুৱা 10 বজাত উপস্থিত থাকিবলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ দ্বাৰা নিৰ্দেশ দিয়া হৈছে। লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ মহঘুলি চাপৰিৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত আজিৰে পৰা 3 দিনীয়াকৈ ঐতিহাসিক ফাট বিহু উদযাপন কৰা হৈছে। পুৱা ফাট পতাকা উত্তোলনেৰে বিহুৰ শুভাৰম্ভ কৰা হয়। ফাট বিহুৰ সৈতে সংগতি ৰাখি বিশ্ববৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকা আৰু জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ উন্মোচনেৰে শ্ৰদ্ধা নিবেদন কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে সকলো জাতি জনগোষ্ঠীৰ বাবে মুকলি পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতাত 20টাৰো অধিক দলে অংশগ্ৰহণ কৰিব। দিনৰ ভাগত বিহু দলসমূহক মূল তোৰণৰ পৰা মহঘুলি চাপৰিলৈ আদৰণি জনোৱা হ'ব। ইয়াৰ পাছতে টকা বিহু প্ৰতিযোগিতা আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দ্বিতীয় দিনা কপৌফুল আৰু গছপুলি ৰোপণ, গামোচা প্ৰতিযোগিতা, পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা আৰু ফাট বিহুৰ বছৰেকীয়া মুখপত্ৰ বিহুৱান উন্মোচন কৰা হ'ব। অন্তিম দিনা অৰ্থাৎ পৰহিলৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গছতলৰ মুকলি বিহু প্ৰতিযোগিতা আৰু মুকলি সভা অনুষ্ঠিত হ'ব বুলি ফাট বিহু উদযাপন সমিতিৰ সভাপতি বসন্ত শইকীয়াই প্ৰকাশ কৰিছে। এই অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী, সাংসদ, বিধায়ক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশজোৰা উদযাপনৰ অংশ হিচাপে আজি আকাশবাণী গুৱাহাটীয়ে ৱাকাথনৰ আয়োজন কৰে। আকাশবাণী গুৱাহাটীৰ চৌহদৰ পৰা আৰম্ভ হোৱা এই ৱাকাথনত কেন্দ্ৰটোৰ সকলো বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উপসঞ্চালক প্ৰধান ৰবীন চন্দ্ৰ বৰুৱে এই ৱাকাথনৰ শুভাৰম্ভ কৰে। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰইও আজি নিৰ্মালী গাঁৱৰ হাইস্কুলৰ পৰা সম্প্ৰীতি দৌৰৰ আয়োজন কৰে। ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাইৰেক্টৰ সৈকত পাত্ৰই পতাকা জোকাৰি শুভাৰম্ভ কৰা এই দৌৰত কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়া, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰসমূহ বিষয়ববীয়াকে ধৰি অন্যান্য লোকে অংশগ্ৰহণ কৰে। আকাশবাণী ডিফু কেন্দ্ৰইও আজি চহৰখনৰ আৰ্বৰিটাম এণ্ড ক্ৰাফ্ট চেণ্টাৰৰ পৰা ৱাকাথনৰ আয়োজন কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন এআইআৰ মোবাইল এপতো উপলব্ধ। আমাৰ আজিৰ এতিয়াৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত গুণপ্ৰভা বৰা, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, লস্মিতা শইকীয়া আৰু হৰমোহন বৰ্মন। FM ট্ৰান্সমিটাৰৰ দায়িত্বত আছে ধীৰাজ বৈশ্য। ট্ৰান্সমিটাৰৰ দায়িত্বত আছে মিথিলেশ কুমাৰ ৰঞ্জন, বিজিত শৰ্মা আৰু আছিফ আহমেদ। ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই আছোঁ পল্লৱী চৌধুৰী। এতিয়া নিবেদন কৰিছোঁ পৰাগমালা, আগবঢ়াইছে ত্ৰিনয়নী মালাকাৰে।
2: आपका स्वास्थ्य विशेषज्ञ देखभाल और संवेदनशील सेवा का हकदार है। क्षेत्रीय होम्योपैथी अनुसंधान संस्थान गुवाहाटी RRIH में अनुभवी चिकित्सकों द्वारा आपकी आवश्यकताओं के अनुरूप व्यक्तिगत होम्योपैथिक परामर्श एवं समग्र स्वास्थ्य सेवाएं प्रदान की जाती है। कुछ विशेष रोग स्थितियों के लिए विशेषज्ञ चिकित्सकों द्वारा परामर्श एवं मार्गदर्शन भी उपलब्ध है। चयनित रोगों से पीड़ित

0: इसी के साथ होता है अंत कार्यक्रम परागमाला लाइव।
1: परागमाला परागमाला
2: ইমান পৰি পৰাগমালা অনুষ্ঠানটি শুনিলে আগবঢ়ালে ত্ৰিনয়নী মালাকাৰে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু, আমাৰ যুৱবাণী।

0: নমস্কাৰ প্ৰিয়শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিৎ প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰেৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰেৰ তৃতীয়টি খণ্ডলৈ মই শাশ্বতী
2: আৰু মই শ্ৰুতিয়ে আপোনালোক সকলোলৈ জনাইছো উষ্ম আদৰণি।
3: আকাশবাণী গুৱাহাটীৰ হিপ হিপ হুৰেৰ অনুষ্ঠানটিলৈ স্বাগতম। তোমাৰ পৰিচয়টো জনাবা আৰু কি কৰিবা আজি?
4: নমস্কাৰ, মোৰ নাম শ্ৰীমতী হুশ্ৰী সোণোৱাল। মই বৰ্তমান অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কম্পিউটাৰ চায়েন্স বিভাগৰ চতুৰ্থ সমলক্ষৰ এগৰাকী ছাত্ৰী। মই আজি আমাৰ সোণোৱাল কছাৰী কথিত ভাষাত এটা খুহুতীয়া কবিতা হোমেন সোণোৱাল দাৰ দ্বাৰা লিখা হৈছিলে, সেইটোকে আবৃত্তি কৰিম বুলি আগবাঢ়ি আহিছোঁ। কবিতাটিৰ শিৰোনাম তহক চাব যাওঁতে। তহক চাং বুলি কেনে যোৱা বছৰ বহাগ বিহুত গধূলি সময়ত থত ঘৰত গৈছিলোঁ। থতাই কুইতালিতে বুহব দিছিল মহৰ বুহলং, এনা মাকে থত ঘৰ ভিতৰবিলাক চাই পঠাই দিলং নেহে, তহক দেখং বা বুলি কেনে। ক'ত দেখিবে, তহক দেখব চাই থত পিতায়কহে দেখলং। পিতায়ক দেখি কেনে ভয়তে বুকুখন ধিপক ধিপক, কি কওঁ কি নোকং লাগল নেহে। সেনেকে হলক ফলক চকীখনতে ভালেই সময় বহি থাকলং। কিছুমান পিছত থতাই ভিতৰ পৰা মদে বাতি দিলহি, লাজতে নোচোৱাকে হাৰুককে মাৰি দিলোঁ নেহে বাপেকে চাহ পানী দিছে বুলি। তাৰপা পিং পাং চকুকেইটা একোকে নিদিখা হৈ থৈ দিলোঁ। পাছৰখিনি নকঙে আৰু কি হ'ল কি নহ'ল, টোপনি পা হাঁহ পচং চকুকেইটা ঝিলমিল কৈছে। ৰাতিপুৱা ৰঙা বেলিটো

0: ওলাই অহা দেখিছোঁ। ইয় ইয়াত কি ক, আমাৰ ঘৰটো কক জালগিনো, একো নাহে আছোঁ, চব ধাদাং দাং, ইফলক সিফলক চাচোন, কিনো এয়া ক'ত হৈ আছোঁ ক, গোটেই গাটো বকাই বকাচোন, লাহেকৈ উঠি কেনে চাচোন, ইয় তহঁত পদূলিমুখৰ নংলাডালৰ কিনাৰ খালটোতে শুই আছোচোন, ইমান নিচা ধৰিল না, নংলাডালকে পাৰ হ'ব নোৱাৰিলোঁ, লাজতে চিতককৈ উঠি কেনে কোনোবাই দেখিব বুলি পঠাই পঠাই বিয়া পঠাই দিলোঁ। ৰাস্তাত লগ পোৱা কেইটাক গৰু বাদব গৈছিলোঁ বুলি ঠুক লওঁ, এইষা কথা আজিলৈকে কাকো নাই কোৱা, মলা তহকহে কচোঁ দেই, আৰু কাকো নক'বে।
1: খুব ভাল লাগিলে, ধন্যবাদ।
2: অন্য এগৰাকী ছাত্ৰৰ ওচৰত আহিছোঁ, তোমাৰ পৰিচয়টি জনাবা।
3: নমস্কাৰ, মই গীত গৌৰৱ কুমাৰ, মই মেকানিকেল ইঞ্জিনিয়াৰিং 8th ছেমিষ্টাৰ ষ্টুডেণ্ট।
2: আজি আমাৰ অনুষ্ঠানত কি কৰি শুনাবা?
3: জুবিনদাই মাক খুব ভাল পায় আৰু মাক লৈ এটা গীত গাবলৈ ওলাইছোঁ।

0: খুব ভাল লাগিছে। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনাটো কৰিছো। তোমাৰ পৰা জানিব বিচাৰিছো সংগীতৰ যাত্ৰাৰ বিষয়ে কেনেকে আৰম্ভ হ'ল, কেনেকে পৰ্যায় পালা তুমি?
1: সৰুতে গান শিকা, কিন্তু মই গানৰ সেই ভেলিটো মই বুজিও নাপালো, মানে গান কি বস্তু। মই এতিয়াহে গান চৰ্চা কৰিব ধৰিছো, আৰু এতিয়া মই তেতিয়াই মই শিকিব লাগিছিল, বহুতখিনি মই আধৰা হৈ গ'ল। মই ইঞ্জিনিয়াৰিঙৰ লগত মই গানটো মানে প্ৰচেষ্টা কৰি লৈছো।
0: তোমাৰ এই যাত্ৰা অব্যাহত থাকক তাৰে কামনা কৰিছো।
2: ধন্যবাদ। আমি আন এগৰাকী ছাত্ৰৰ ওচৰলৈ আহিছো, প্ৰথমে তোমাৰ পৰিচয়টো জানিব বিচাৰিম।
3: নমস্কাৰ, মই প্ৰণৱানু প্ৰান্ত হাজৰিকা, মই ষষ্ঠ ষান্মাসিক অসামৰিক অভিযান্ত্ৰিক বিভাগৰ ছাত্ৰ। লগতে মই এ চি লিটাৰী ছ'চাইটিৰ ভাইচ প্ৰেচিডেণ্ট হৈ আছো, আৰু লগতে মুখা দ্বীপ ড্ৰামা এণ্ড ফিল্ম ছ'চাইটিৰ ট্ৰেজাৰাৰ হিচাপে নিযুক্ত হৈ আছো।
2: তোমাৰ পৰা লিটাৰী ছ'চাইটিৰ বিষয়ে অকণমান জানিব বিচাৰিম।
3: আচলতে ইঞ্জিনিয়াৰিং কলেজ এখনত কাৰিকৰী শিক্ষাৰ বাদেও এই সাহিত্যৰ জগতখনৰ লগত প্ৰত্যেকজন, আচলতে আমি কথাটো এনেধৰণে ক'লে ভাল হ'ব বেছিকৈ, যে প্ৰত্যেকজন মানুহে জীৱনত এবাৰ হ'লেও কবিতা লিখিবলৈ চেষ্টা কৰিছে নতুবা কবিতা লিখিছে। সেই আচলতে সেই সকলোৰে মাজত, এজন শিশুৰ মাজত, সেই কিশোৰৰ মাজত যি বিকশিত হয় এটা সৃষ্টিসুলভ মন, এটা সৃজনীসুলভ মন, সেই সৃজনীসুলভ মনটো হয়তো কেতিয়াবা বয়সৰ তাৰণাত সমাজৰ যি চাপ আছে সেই সামাজিক চাপসমূহৰ মাজত কেতিয়াবা হয়তো হেৰাই যায়। আৰু সেইকাৰণে সেই যোনটো ভিতৰৰ সৃজনীমূলক যি সৃষ্টি আছে সেই সৃষ্টিসমূহ হেৰাই নাযাবৰ লক্ষ্য ৰাখিয়েই এই অভিযান্ত্ৰিক মহাবিদ্যালয়খনত আমাৰ বহু বছৰ আগতে আমাৰ দাদা বাসকলে এ চি লিটাৰী ছ'চাইটি হিচাপে এটি ছ'চাইটিৰ জন্ম কৰিছিলে, জন্ম দিছিলে, যাতে আমাৰ মাজতে কাৰিকৰী শিক্ষাৰ উপৰিও এই সাহিত্যৰ বিষয়ে আলোচনা হওক, এই সংস্কৃতিৰ বিষয়ে আলোচনা হওক, এই কেতিয়াবা কবিতাৰ বিষয়ে আলোচনা হওক, এই কেতিয়াবা গল্পৰ বিষয়ে আলোচনা হওক,

0: গতিকে এই মানৱ সভ্যতাৰ বা মানৱ ইতিহাসৰ এই যে অবিচ্ছেদ্য অংগ সভ্যতা সংস্কৃতি, সেয়া যে আমি চৰ্চা কৰি যাব পাৰোঁ এই আধুনিক হৈ থকাৰ লগতে, মানে এক বিজ্ঞানৰ যুগত লৈ যোৱাৰ লগতে এই মানুহ হিচাপে জীয়াই থকাৰ মূল সম্পদসমূহৰ লগতো যে আমি জড়িত হৈ থাকিব পাৰোঁ, মানুহ হিচাপে জীয়াই থাকিব পাৰোঁ, আৱেগপূৰ্ণ মানুহ হিচাপে জীয়াই থাকিব পাৰোঁ, সেই উদ্দেশ্যলৈ এই লিটাৰী ছ'চাইটিৰ জন্ম হৈছিলে আৰু এই ছ'চাইটি বৰ্তমানলৈকে কৰ্মৰত হৈ আছে আৰু অনাগত দিনতো ই কৰ্মৰত হৈ থাকিব।
1: হয়, খুব ভাল লাগিলে জানিব পাৰি। এইখিনিতে জানিব বিচাৰিম, কিছুদিনৰ আগতে ভাওনা এখন হৈছিলে, তাৰে গোটেই যাত্ৰাটোৰ বিষয়ে জানিম, আৰম্ভণি কেনেকৈ হৈছিলে?
0: আচলতে ভাওনাৰ আৰম্ভণি আমাৰ হৈছিলে প্ৰথমতে ফাৰ্ষ্ট ছেমৰ পৰাই, কিন্তু ফাৰ্ষ্ট ছেমত আচলতে আমি এক গুৰু দায়িত্বত নাছিলোঁ কলেজখনৰ, আচলতে বিভিন্ন ক্লাববোৰৰ মাজত নাছিলোঁ আৰু গতিকে সেই তেতিয়াৰ পৰা আমাৰ মাজতে এটি প্লেনিং হৈছিলে, এটি প্ৰচেষ্টা হৈছিলে যে আমি যেতিয়া আহিম, এটা পজিশ্যনত আহিম, স্থানলৈ আহিম, যেতিয়া প্ৰেচিডেণ্ট, ছেক্ৰেটেৰী, ট্ৰেজাৰাৰ এই বিষয় পাবলৈ আহিম, আমি এখন ভাওনা অনুষ্ঠিত কৰিম। আচলতে সেই প্ৰথম ষান্মাসিকৰ পৰাই যি মনত সুধনি লাগি আছিলে সেই সুধনিটো আমি ধৰি ৰাখিছিলোঁ আৰু সেয়া বহিঃপ্ৰকাশ ঘটিলে আমাৰ যেতিয়া প্ৰথম আমাৰ যোনটো টেনিয়ৰ হ'ল মুখা ক্লাবৰ, সেই মুখা ক্লাবৰ টেনিয়ৰটো ফৰ্ম হোৱাৰ পিছত, গঠন হোৱাৰ পিছত আমি বন্ধুকেইজনে আমি ক্লাছৰ মাজতে আমি আলোচনা আহিলোঁ। মোৰ আজিও মনত আছে একদম প্ৰথম প্ৰথম তেতিয়া আগষ্ট ছেপ্টেম্বৰ মাহ তেনেকুৱা কোনোবা এটা মাহ হ'ব, এজন আমাৰ বন্ধু এজন আহি চিঞৰি আহিছে, ঐ আমি বস্তুটা ষ্টাৰ্ট কৰিব লাগে, কিবা এটা নতুন বেলেগ কিবা এটা কৰিব লাগে। তাৰপিছত মই বোলো কি কৰিম, বোলে ভাওনাখন পাতোঁ। বোলো খৰচ কি হ'ব, এই ওলাই যাব, আমি সকলো ইমান মানুহ আছোঁ, ইমান হেৰি আছোঁ, নাটক কৰা ল'ৰা আছোঁ, ইমান ভাওনা কৰা ল'ৰা আছোঁ, আকৌ ওলাই যাব। তাৰপিছত প্ৰথমতে অকণমান দোৱনি এটা আছিলে যে কেনেকৈ হ'ব, এনেকৈ ভাওনা পটককৈ পতাটো বৰ মানে দিগদাৰৰ কাম, কেনেকৈ হ'ব। তাৰপিছত চিন্তা কৰি কৰি থাকোঁতে লগৰবোৰৰ মাজতো মানে সেই যোনটো সাহস আছে সেই সাহসখিনি জাগ্ৰত হ'ল, আত্মবিশ্বাস জাগ্ৰত হ'ল। তাৰপিছত আমি সকলোৱে এখন মানে হেৰি কৰিলোঁ, আপোনাৰ মিটিং এখন কৰিলোঁ, এক বৈঠকৰ আলোচনা কৰিলোঁ আমি ছিনিয়ৰ জুনিয়ৰ সকলোখিনি মিলি আমাৰ ক্লাবৰ। তাৰপিছত আমি স্থিৰাং কৰিলোঁ যে নাই, এইবাৰ আমি ভাওনা এখন পাতিম বুলি। তাৰপিছত আমি এতিয়া বিপাঙত পৰিলোঁ আমাৰ স্পনচাৰ মূলতে পইচা পাতি আৰ্থিক অৱস্থাটোক লৈ, সেই আৰ্থিক অৱস্থাটো লৈ আমি স্পনচাৰৰ ওচৰলৈও এনেকৈ আগবাঢ়িলোঁ। আগবঢ়াৰ পিছত আমি বহুত সময় আমাৰ সেই ছেপ্টেম্বৰ মাহৰ পিছত আমাৰ ডিচেম্বৰ মাহত এন ছেমৰ পৰীক্ষাও আছিলে, এন ছেমিষ্টাৰৰ সেই ছেমিষ্টাৰ পৰীক্ষা আছিলে। তাৰপিছত আমাৰ কলেজ উইক আছিলে, পাইৰকাইনেছিছ বুলি আমাৰ এচিত এটা এনুৱেল ফেষ্টিভেল হয়, সেই এনুৱেল ফেষ্টিভেলৰ এক আলোচনা চলি আছিলে, গতিকে সেইসমূহ সকলোখিনি আছিলে। তাৰ মাজতে আমি ভাওনাটো অব্যাহত ৰাখিছিলোঁ আমাৰ চিন্তাধাৰাৰ মাজত। তাৰপিছত গৈ গৈ আমি নেটফি আমি কৃতজ্ঞতা জনাবই লাগিব, নেটফি আমাক আৰ্থিক দিশত যথেষ্ট সহায় কৰিলে, মেকে আমাক যথেষ্ট সহায় কৰিলে, আই নিউজ নৰ্থ ইষ্টে যথেষ্ট সহায় কৰিলে তেওঁলোকৰ মিডিয়া পাৰ্টনাৰ হিচাপে। তাৰ লগতে আমি শিক্ষাগুৰু যিকেইজন আছে আমাৰ মহাবিদ্যালয়খনত, প্ৰত্যেকজন শিক্ষাগুৰুৰ ওচৰতো আমি নথৈ কৃতজ্ঞতা স্বীকাৰ কৰিবই লাগিব, কাৰণ তেওঁলোকৰ অবিহনে আমি আৰ্থিক দিশটোৰ লগতে আত্মবিশ্বাসৰ লগতে এই আশীৰ্বাদো আমি যদি নাপালোহেঁতেন তেন্তে আজিৰ এই ঠাইখন আমি অনুষ্ঠিত কৰিব নোৱাৰিলোহেঁতেন। আৰু এটা উল্লেখযোগ্য কথা যে এইখন যোনখন ভাওনা আমি অনুষ্ঠিত কৰিছিলোঁ সেই ভাওনাখন আচলতে এ চিত আজিলৈকে ভাওনা হোৱা নাছিলে, আমাৰ বেটছটোৱে এই প্ৰথম ভাওনা অনুষ্ঠিত কৰিছোঁ আমাৰ ইঞ্জিনিয়াৰিং কলেজৰ মাজমজিয়াত আৰু আশা কৰিছোঁ অনাগত দিনতো ই হৈ থাকিব। আৰু ভাওনাৰ পোচাক বিচাৰিবলৈ গৈও আচলতে কথা ওলাই থাকিলে যথেষ্ট বাঢ়ি গৈ থাকিব, যিহেতু কিছুদিনৰ আগতে বস্তুটো হৈ উঠিছে, এক নষ্টালজিয়াও হৈ আছে আমাৰ মাজত। আমি কিছুদিনৰ আগতে আমাৰ লগৰ এজনৰ সৈতে গৈ আমি গৈ যোৰহাট, মাজুলী, লখিমপুৰ এনেকৈ ঘূৰি মানে ড্ৰেছৰ সন্ধান কৰিবলৈ গ'লোঁ। গতিকে সেয়াও এটা এক অপূৰ্ব যাত্ৰা, প্ৰথমবাৰ ফেৰীত উঠিছোঁ ব্ৰহ্মপুত্ৰৰ পাৰত, আৰু ব্ৰহ্মপুত্ৰৰ পাৰত উঠি সেই দূৰৰ চৰ চাপৰি চাই যোৱা, দূৰৰ মানুহখিনি, সেই স্থলভূমিখিনি চাই যোৱা, তেনেকুৱা কিছু অভিজ্ঞতা আছে। তাৰপিছত আমাৰ ভাওনাখন আমি নৃসিংহ যাত্ৰাৰ সেইখন ভাওনা আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িলোঁ। প্ৰথম অৱস্থাত আমাৰ অকণমান খোধনি আছিলে যে নৃসিংহ যাত্ৰা অকণমান ডাঙৰ ভাওনা বুলি কয়, গতিকে কেনেকৈ অনুষ্ঠিত হ'ব। শেষত গৈ পিনে সকলো ধুনীয়াকৈ অনুষ্ঠিত হৈ গ'ল, সকলোৱে ভাল পাইছে, ইয়াৰ স্থানীয় মানুহ, আমাৰ সমূহ এ চিৰ ষ্টুডেণ্টখিনি, লগতে আমাৰ সমূহ শিক্ষাগুৰুৱে। আৰু লগতে আমি এই কথাও নদী ক'ব লাগিব, যদিওবা মুখা ক্লাবৰ পৰাই বস্তুটো আৰম্ভ হৈছিলে কিন্তু এতিয়া মুখাৰ হৈ থকা নাই এই ভাওনা সংস্কৃতিটো, এই ভাওনা সংস্কৃতি বৰ্তমান এ চিৰ হৈ পৰিছে, কিয়নো সেই সময়ছোৱাত, সেই আখৰাৰ সময়ছোৱাত, বৰ আখৰাৰ সময়ছোৱাত, সেই শৰাইৰ সময়ছোৱাত, ভাৱৰীয়া শৰাইৰ সময়ছোৱাত, এই বা চাফ চিকুণৰ সময়ছোৱাত প্ৰত্যেকখন হোষ্টেলৰ বৰ্ডাৰ, প্ৰত্যেকজন হোষ্টেলাৰ, প্ৰত্যেকজন নন হোষ্টেলাৰ সকলোৱে মিলি সকলোৰে মাজতে আমি

0: অনুষ্ঠিত কৰিলো আমাৰ প্ৰথমখন ভাওনা।
1: হয়, খুবেই ভাল লাগিলে জানিব পাৰি। কিন্তু মনলৈ প্ৰশ্ন এটা আহিছে যে নতুন প্ৰজন্মৰ মাজত ভাওনাৰ প্ৰতি আগ্ৰহটো কেনেকুৱা দেখা গ'ল?
0: যদি আমি এচিৰ মাজতে, আমি যিহেতু নতুন প্ৰজন্মই, আমি উঠি অহা প্ৰজন্মই যদি কওঁ, আচলতে কথাবোৰ তেনেকুৱা ধৰণেৰে আমি যেনেকৈ বিচাৰিছোঁ আমাৰ সংস্কৃতিটো আমি আগবঢ়াই লৈ গৈ থাকোঁ, আমাৰ সংস্কৃতিটো আগবাঢ়ি গৈ থাকক, যে আমাৰ এই যি মাটিৰ পৰা উৎপন্ন হোৱা যি অবিচ্ছেদ্য অংগ, সেই অবিচ্ছেদ্য অংগসমূহ যে আমি ফালৰি কাটি নাযাওঁ, এইবোৰ জীয়াই নাথাকিলে আমি যে বিশ্বমানৰ, বিশ্বৰ দৰবাৰত যে আমি চিনাকি দিব নোৱাৰিম, এই ভাওনা সংস্কৃতি হওক, এই ৰাসৰ সংস্কৃতি হওক, বা এই মহোহোৰ সংস্কৃতি হওক, এইবোৰ যে বাদ দিলে আমি বিশ্বৰ দৰবাৰলৈ আগবাঢ়ি যাব নোৱাৰিম। আৰু সেই হিচাপে কেৱল মই বুলি নহয়, আজিৰ সময়ছোৱাটো যোনখিনি জাগ্ৰত নৱপ্ৰজন্ম আছে, প্ৰত্যেকজন নৱপ্ৰজন্মই কিবা পৰিমাণে হ'লেও, কম বেছি পৰিমাণে হ'লেও চেষ্টা কৰে যে ইয়াক পুনৰুজ্জীৱিত কৰক বা এই চৰ্চাটো অব্যাহত ৰাখি থাকক। সেই কথাখিনিয়ে আচলতে এই সামৰণিত ক'বলৈ পালে ভাল পাম। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে তেখেতে কৈ থৈ গৈছিলে যে থলুৱা হৈ বিশ্ব নাগৰিক হোৱা, গতিকে প্ৰথমতে নিজৰ মাটিৰ মানুহ আমি হৈ পিনে বিশ্বৰ নাগৰিক হোৱাটো আমি প্ৰত্যেকজনেই বিচাৰোঁ, আৰু সেয়াই আমাৰ ক'বলগীয়া, আৰু সেয়াই আমাৰ আশা।
1: খুব ভাল লাগিলে, যিহেতুকে ভাওনাখনৰ লগত ইমান বেছিকৈ জড়িত হৈ আছা, গতিকে ভাওনাৰ সংলাপটো কিবা এটা শুনিবই লাগিব, কি শুনাবা?
0: ভাওনাখনত মই নিজে হিৰণ্যাক্ষ চৰিত্ৰটো ৰূপায়ণ কৰিছিলোঁ। অকণমান ডায়লগত, সংলাপত অকণমান ভুল ভ্ৰান্তি হৈ যাব পাৰে, তাৰ কাৰণে ক্ষমা বিচাৰি লৈছোঁ।
2: অস্থিৰ নহবা দাদা, অচিৰতে জননীৰ মই বঢ়াম সন্মান, অহংকাৰী স্বাৰ্থপৰ দেৱ পুৰন্দৰে আপোন হাতে ৰচিছে তাৰ মৰণৰ বেদি, নাগ নৰ যক্ষ ৰক্ষ আকাশ পাতাল ধ্বংস কৰি, একে নিমিষতে ধ্বংস কৰি স্বৰ্গ মত্ত এই বিশাল বিশ্বক নতুন সৃষ্টিৰ মই মেলিম পাতনি। যোৱা মহাকাল দূৰন্তে সজোৱা মোৰ দৈত্য বাহিনী, প্ৰথমতে কৰি স্বৰ্গ জয়, তাৰপিছত ভৰিৰে মোহাৰি মুচুৰি সেই অদিতিৰ অসাৰ দৰ্পক যমৰজাৰ যমদণ্ড হাতে তুলি লৈ দেৱ শূন্য দেৱ শূন্য কৰো স্বৰ্গত। ধন্যবাদ।
1: খুব ভাল লাগিলে, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ, বহুত বহুত ধন্যবাদ।
3: তোমাৰ পৰিচয়টো জনাবা।
4: মোৰ নাম শ্ৰী অৰ্ণৱ অনুভৱ বৰা, মই সামৰিক অভিযান্ত্ৰিক বিভাগৰ ছাত্ৰ আৰু বৰ্তমান চতুৰ্থ ষান্মহিক ছাত্ৰ হয়।
3: আজি আমাৰ অনুষ্ঠানত তুমি কি কৰি শুনাবা?
4: মই জুবিনদাৰে প্ৰীতিৰ সুবাসে গীতটো গাবলৈ চেষ্টা কৰিম।

0: ধন্যবাদ।
1: তুমি যিহেতু তোমালোকৰ কলেজত অনুষ্ঠিত হোৱা ভাওনাখনত অংশগ্ৰহণ কৰিছিলা, গতিকে তোমাৰ পৰা ভাওনাখনৰ বিষয়ে অকণমান জানিব বিচাৰিম আৰু লগতে কিবা এটি সংলাপ যদি সুধিব পাৰোঁ।
0: আমাৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত যোৱা 14 তাৰিখে নৃসিংহ মুৰাৰী ভাওনা ভাগ পতা হৈছিলে। তাতে আমি আখৰা কৰিছিলোঁ আপোনাৰ প্ৰায় 2 সপ্তাহ আমি ভালকৈ আখৰা কৰিছিলোঁ আৰু 14 তাৰিখে ভাওনাখন হৈ গ'ল। তাতে মই আপোনাৰ নাৰদৰ চৰিত্ৰত ভাও কৰিছিলোঁ। তাৰে অলপ মই কৈছিলোঁ, নাৰায়ণ নাৰায়ণ, হাঁহি উঠে তব বাণী শুনি। বাৰু তুমিয়ে কোৱাচোন সহস্ৰ লোচন, বিশ্ব বৈৰী হয় যদি দুই দৈত্যবীৰ, বিশ্ববুকুৰ পৰা ৰ'ব জানো তোমাৰ অমৰাৱতীপুৰ ভিন্ন ৰূপলৈ। শুনা শুনা হেৰা দেৱৰাজ, আৰু যত মানে অমৰ মণ্ডলী, স্বৰ্গ মত্য আকাশ পাতাল নাগ নৰ যক্ষ ৰক্ষ সকলোকে লক্ষ্য কৰি আহিব লাগিছে প্ৰবল বেগেৰে সৌৱা হিৰণ্যাক্ষ বীৰ। গতিকে বিধিমতে অবিলম্বে কৰা প্ৰতিকাৰ, নথুবা ধ্বংস হ'ব অমৰাৱতীপুৰ এটি পলকতে, ধ্বংস হ'ব অমৰাৱতীপুৰ এটি পলকতে, ধ্বংস হ'ব অমৰাৱতীপুৰ এটি পলকতে, নাৰায়ণ নাৰায়ণ। এই শুন শুন দেৱগণ মোৰ বচন, এই শুন শুন।

0: नारायण नारायण नारायण धन्यवाद
1: খুবই ভাল লাগিলে ভাওনার লগত জড়িত আগর পরাই নে এবার প্রথমবার
0: মই এনে আগতো গাঁত ভাও লৈ থাকা
1: গুটি অভিজ্ঞতাটো কেনেকুয়া
0: বহুতে ভাল আছিলে আসলে সরুপে মানে ভাবি আসলে যে স্কুলত ভাওনা এভাগ পাতিম সেয়া স্কুলত তো হব নোৱাৰিলে কিন্তু ইয়াত কলেজত আহি মানে হল তো বহুত ভাল লাগিলে
1: প্রস্তুতি কেনেকুয়া চলিছিল
0: প্রস্তুতি আপোনাৰ এই আমাৰ মুখা ক্লাবে হেৰিটো লৈছিলে আৰম্ভণিখিনি বাকী আমাৰ গোটেই ইচিৰে যিমান ছাত্ৰ আছে মানে ভাও কৰা সকলোৱে মানে মিলিজুলি যেনে মানে ভালকৈ হ'ল আৰু
1: খুব ভাল লাগিলে আগলৈও এনেকৈ কৰি গৈ থাকিবা তাৰে কামনা কৰিলোঁ ধন্যবাদ
2: অন্য এগৰাকী ছাত্ৰীৰ ওচৰত আহিছোঁ তোমাৰ পৰিচয়টি জনাবা
3: নমস্কাৰ মোৰ নাম নিহাৰিকা বৰগোহাঁই মই অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অসামৰিক অভিযান্ত্ৰিক বিভাগৰ ষষ্ঠ ষান্মাসিকৰ এগৰাকী ছাত্ৰী আৰু আজি মই স্বৰচিত এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ কবিতাৰ শিৰোনাম আঘোণ আঘোণ আঘোণ মোৰ প্ৰাণৰ আঘোণ আঘোণ মানেই যেন এটি সোণ

0: বাঙালি সপোন, মন প্ৰাণ ভৰি উঠে এক বিৰল আনন্দত। চাৰিওফালে জিলিকি থকা পথাৰৰ সোণগুটিবোৰে মোক যেন হাত বাউলি মাতে সিহঁতৰ কাষলে। এয়া যে মোৰ চেনেহৰ আঘোণ, আঘোণ মাহৰ পুৱাৰ মিঠা ৰ'দ কাচলিয়ে মোৰ দেহত যেন এক নতুন আনন্দৰ জোৱাৰ আনে, আৰু যেন মই এক নতুন পথৰ সন্ধান বিচাৰি পাওঁ। দাৱনীহঁতে যেতিয়া পথাৰত নামি হাতত কাঁচি লয়, এথোপ এথোপ কৰি সোণগুটিবোৰ চপায়, তেতিয়া যে পথাৰত সোণত সুৱগা চৰে। ইফালে আঘোণা ককাইহঁতে কান্ধত ডাঙৰি লৈ ঝুনুক ঝুনুককৈ পাৰ হৈ যোৱা শব্দই এক মধুৰ তালৰহে যেন ইংগিত দিয়ে। সন্ধিয়া পশ্চিমৰ আকাশত দেখা দিয়া ৰান্ধনি বেলিৰ অনুপম দৃশ্য আৰু ৰিপ ৰিপকৈ বলা মৃদু সমীৰে মোক আৱেগিক কৰি তোলে। সঁচাই আঘোণ মাহটোৱে ইমান ভাল আঘোণ তুমি সদায় আহা আমাৰ ধৰালৈ। এয়া যে মোৰ মৰমৰ, ধন্যবাদ।
1: তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
0: ধন্যবাদ।
2: আমাৰ শিবিৰৰ অনুষ্ঠানটিলৈ তোমাক স্বাগতম। তোমাৰ পৰিচয়টো জনাবা, তুমি কি কৰিবা আজি?
3: ধন্যবাদ। মোৰ নাম শ্ৰী অৰিজিত পল, ফ্ৰান্স মেকানিকেল ইঞ্জিনিয়াৰিং বেচেলৰ অফ টেকনলজি। মই ছিক্স ছেমিষ্টাৰ এজন ছাত্ৰ। এতিয়া মই জেমছৰ গান এটা গাম।

0: থ্যাংক ইউ।
1: আকাশবাণী গুৱাহাটীৰ হিপ হিপিৰ অনুষ্ঠান দিলৈ তোমাক স্বাগতম। তোমাৰ পৰিচয়টো জনাবা আৰু আজি কি কৰিবা?
2: নমস্কাৰ, মোৰ নাম ধৃতিৰাজ বুঢ়াগোহাঁই। মই বৰ্তমান অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগত চতুৰ্থ ষান্মাসিকৰ এজন ছাত্ৰ। আজি মই মোৰ এটি গীত পৰিৱেশন কৰিব ওলাইছোঁ, আশা কৰোঁ আপোনালোকে ভাল পাব।

0: মহব্বত। ধন্যবাদ।
1: খুব ভাল লাগিলে। গানৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা হৈছেনে?
0: কৰিছোঁ। মই বৰপেটাত থাকোঁতে মই জয়কৃষ্ণ সংগীত মহাবিদ্যালয়ত শাস্ত্ৰীয় সংগীতৰ শিক্ষা আৰম্ভ কৰিছিলোঁ আৰু বৰ্তমানো মই ৰাগালয় সংগীত মহাবিদ্যালয়ত এতিয়াও শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰি আছোঁ।
1: খুব ভাল লাগিলে এনেকৈ আগবাঢ়ি গৈ থাকা। বহুত বহুত ধন্যবাদ।
2: প্ৰিয় শ্ৰোতা, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰেৰ তৃতীয়টি খণ্ডৰ পৰা মই শ্ৰুতিয়ে সাৰস্বতীৰ সৈতে ইমানতে বিদায় লৈছো। নমস্কাৰ।
3: ইমান পৰে শ্ৰোতাসকলে বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰেৰ এটি খণ্ড শুনিলে। গোটাই আগবঢ়ালে শ্ৰুতি ডেকা আৰু শাশ্বতী তালুকদাৰে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ

0: মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ জ্যেষ্ঠ নেতা আৰু বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী তথা উপ মুখ্যমন্ত্ৰীসকল শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা। বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি কলকাতালৈ ৰাওনা হ'ব। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মহগুলি চাপৰি মনোমোহা প্ৰাকৃতিক পৰিৱেশত আজিৰে পৰা তিনিদিনীয়াকৈ ঐতিহাসিক ফাট বিহু উদযাপন কৰা হৈছে। পুৱা ফাট পতাকা উত্তোলনেৰে বিহুৰ শুভাৰম্ভ কৰা হয়। ফাট বিহুৰ সৈতে সংগতি ৰাখি বিশ্ববৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকা আৰু জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচনেৰে শ্ৰদ্ধা নিবেদন কৰা হৈছে। কাৰ্যসূচীৰ অংশ হিচাপে সকলো জাতি জনগোষ্ঠীৰ বাবে মুকলি পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতাত 20টাৰো অধিক দলে অংশগ্ৰহণ কৰিব। দিনৰ ভাগত বিহু দলসমূহক মূল তোৰণৰ পৰা মহগুৰি চাপৰিলৈ আদৰণি জনোৱা হ'ব। ইয়াৰ পাছতে টকা বিহু প্ৰতিযোগিতা আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দ্বিতীয় দিনা কপৌফুল আৰু গছপুলি ৰোপণ, গামোচা প্ৰতিযোগিতা, পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা আৰু ফাট বিহুৰ বছৰীয়া মুখপত্ৰ বিহুৱান উন্মোচন কৰা হ'ব। অন্তিম দিনা অৰ্থাৎ পৰহিলৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গছদলৰ মুকলি বিহু প্ৰতিযোগিতা আৰু মুকলি সভাৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী, সাংসদ, বিধায়ক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। এই সন্দৰ্ভত এগৰাকী উদ্যোক্তাই সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
1: বৃহত্তৰ ঢকুৱাখানাবাসী স্বকীয় লোকোৎসৱ ফাট বিহু আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব। প্ৰায় 200 বিভিন্ন জাতি জনগোষ্ঠীৰ বিহু দলে ইয়াতে অংশগ্ৰহণ কৰিব। প্ৰায় 250 ইয়াতে বিহুপ্ৰেমী ৰাইজৰ ভিৰ হ'ব। সকলোকে আদৰিবলৈ ইতিমধ্যে উদযাপন সমিতি উপসমিতিসমূহ সাজু হৈছে আৰু এই ফাট বিহু তলিত এটা উখল মাখল পৰিৱেশৰ সৃষ্টি হ'ব। লগতে নিজৰ নিজৰ স্বকীয় সংস্কৃতিয়ে ইয়াত বিহু প্ৰদৰ্শন কৰিব। সেইকাৰণে অসমৰ অন্যান্য বিহু উৎসৱৰ লগত ফাট বিহুক মিলাব নোৱাৰি। সকলো জাতি জনগোষ্ঠীৰ লোকে আহি নিজস্ব কলা সংস্কৃতিয়ে যি বিহু যি স্বকীয়তা মৰ্যাদা অসুন্দৰ ৰাখি প্ৰদৰ্শন কৰে এইটো অন্যত দেখিবলৈ নাপাব। সেইকাৰণে আমি অসমবাসী ৰাইজক আহ্বান জনাওঁ, জাতীয় সাজপাৰ পৰিধান কৰি ফাট বিহু উপভোগ কৰিবলৈ আহক আৰু ফাট বিহুৰ যি অময়া সুধা পান কৰিলে আপোনালোকে অনুভৱ কৰিব যেন সাৰ্থক অসমৰ প্ৰকৃত বিহু ঢকুৱাখানাৰ ফাট বিহুত আছে এইটো অনুভৱ কৰিব পাৰিব।
0: আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি ৰাষ্ট্ৰীয় ৰাজধানীত মাৰাথনৰ আয়োজন কৰা হয়। আকাশবাণী ভৱনৰ পৰা আৰম্ভ হোৱা মাৰাথনত কৃষি ভৱন, ৰেল ভৱন আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ভৱনক সামৰি প্ৰায় 3.5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰা হয়। এই মাৰাথনত আকাশবাণী, দূৰদৰ্শন আৰু প্ৰচাৰ ভাৰতীৰ সমূহ বিষয়াবৰ্গ তথা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে অংশগ্ৰহণ কৰে। প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদী আৰু আকাশবাণীৰ সঞ্চালক প্ৰধান ৰাজীৱ কুমাৰ জৈনে মাৰাথনত অংশ লয়। দেশজোৰা উদযাপনৰ অংশ হিচাপে আজি আকাশবাণী গুৱাহাটীয়েও ৱাকাথনৰ আয়োজন কৰে। আকাশবাণী গুৱাহাটীৰ চৌহদৰ পৰা আৰম্ভ হোৱা এই ৱাকাথনত কেন্দ্ৰটোৰ সকলো বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰয়ো আজি নিৰ্মালীগাঁৱৰ হাইস্কুলৰ পৰা সম্প্ৰীতি দৌৰৰ আয়োজন কৰে। ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ চৈকত পাত্ৰ পতাকা জোকাৰি শুভাৰম্ভ কৰা এই দৌৰত কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়া, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ সমূহ বিষয়ববীয়াকে ধৰি অন্যান্য লোকে অংশগ্ৰহণ কৰে। আকাশবাণী ডিফু কেন্দ্ৰই আজি চহৰখনৰ আৰ্বৰিটাম এণ্ড ক্ৰাফ্ট চেণ্টাৰৰ পৰা ৱাকাথনৰ আয়োজন কৰে। কেন্দ্ৰটোৰ অনুষ্ঠান কাৰ্যবাহী প্ৰদীপ ৰংফাৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে 1936 চনত প্ৰতিষ্ঠা লাভ কৰা আকাশবাণীয়ে দেশৰ অন্যতম বিশ্বাসযোগ্য প্ৰচাৰ মঞ্চ হিচাপে নিৰন্তৰ সেৱা আগবঢ়াই আহিছে। দেশৰ আন অংশৰ লগতে অসমতো কাইলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত হ'ব। এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ ব্যয়হীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ লেনদেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তি কৰা হ'ব। জনসাধাৰণৰ সুবিধাৰ্থে এনে গোচৰসমূহৰ আগতীয়া শুনানিৰো ব্যৱস্থা কৰা হৈছে। দৰং জিলাত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত লোক আদালতৰ আয়োজন কৰা হৈছে। জিলাখনৰ আগতীয়াকৈ জাননী লাভ কৰা লোকসকলে জিলা আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি অথবা ইমেইল যোগে এই সুবিধা ল'ব পাৰিব। জাননী লাভ নকৰা লোকসকলে দৰং জিলা কোষাগাৰৰ সমীপত থকা জিলা আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যালয়ত যোগাযোগ কৰি বিবাদ নিষ্পত্তিৰ সুবিধা ল'ব পাৰিব। নলবাৰী জিলাতো কাইলৈ ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব বুলি নলবাৰী জিলা আইন সেৱা প্ৰাধিকৰণে জনাইছে। একেদৰে ডিফুৰ জিলা ন্যায়িক আৰু বোকাজানৰ মহকুমা ন্যায়িক আদালতৰ চৌহদত লোক আদালতৰ ফৌজদাৰী আৰু দেৱানী গোচৰকে আদি কৰি বিভিন্ন গোচৰসমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। ৰাষ্ট্ৰীয় লোক আদালতৰ অধীনত লখিমপুৰ জিলা আদালত আৰু ঢকুৱাখানা মহকুমা আদালতত কাইলৈ বিভিন্ন ফৌজদাৰী আৰু দেৱানী গোচৰ নিষ্পত্তি কৰা হ'ব। সংশ্লিষ্টসকলক সেইদিনা পুৱা 10 বজাত উপস্থিত থাকিবলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ দ্বাৰা নিৰ্দেশ দিয়া হৈছে। ৰাজ্যত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্ট

ৰাজ্যৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে দেশৰ বিভিন্ন অংশত লোকপিয়ল অনুষ্ঠিত হৈছে যদিও বিধানসভা নিৰ্বাচনৰ বাবে অসমত এতিয়ালৈকে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। দেশৰ সুৰক্ষ আৰু স্বৰাজোত্তৰ ভাৰতৰ অষ্টম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হৈছে। 2027 চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত চলিবলগীয়া এই লোকপিয়ল 2টা পৰ্যায়ত হ'ব। বন বিভাগে ভাৰত ভূটান সীমান্তৰ গাঁওসমূহক বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এনে ব্যৱস্থাৰ অংশ হিচাপে বনৰীয়া হাতীৰ প্ৰৱেশ ৰোধ কৰাৰ বাবে বিপদৰ আশংকা থকা এলেকাসমূহত সৌৰ বেৰ স্থাপন কৰা হৈছে। ইয়াৰ ফলত বৰিকাডংগা, খৈৰাণী, নৈয়াবস্তি আৰু বাক্সা জিলাৰ ভালেমান ঠাইত জনসাধাৰণে সকাহ লাভ কৰিছে বুলি আমাৰ সংবাদদাতাই জনাইছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একনা ষ্টেডিয়ামত অনুষ্ঠিত এখন বৰ্ষাবিঘ্নিত খেলত লক্ষ্ণৌৰ ছুপাৰ জায়েণ্টছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 9 ৰাণত পৰাস্ত কৰে। অসমৰ প্ৰতিভাৱান টেনিছ খেলুৱৈ ফাগুন জ্যোতিয়ে দৰ্শনীয় প্ৰদৰ্শনেৰে গুৱাহাটীত চলি থকা আইটা চেম্পিয়নশ্বিপ ছিৰিজ টেনিছ প্ৰতিযোগিতাৰ 3টা শাখাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সমৰ্থ হৈছে। যোৱা সপ্তাহতে জয়পুৰত কেৰিয়াৰৰ প্ৰথমটো ৰাষ্ট্ৰীয় ৰেংকিং ছুপাৰ ছিৰিজৰ খিতাপ দখল কৰা ফাগুন জ্যোতিয়ে মহানগৰীৰ সচলত থকা অসম টেনিছ সন্থাৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত সৰ্বভাৰতীয় টেনিছ সন্থাৰ ৰাষ্ট্ৰীয় ৰেংকিং প্ৰতিযোগিতাখনত ছোৱালীৰ 14 তথা 16 বছৰ অনুৰ্ধৰ একক শাখাৰ লগতে 16 বছৰ অনুৰ্ধৰ ডাবল শাখাৰ খিতাপত যুঁজলৈও অগ্ৰসৰ হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাইঘাই বাতৰি কেইটামান আকৌ পঢ়ি দিছো। ৰাজ্যত বিজেপি নেতৃত্বাধীন NDA চৰকাৰৰ অহা 12 মে'ত তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ। ঢকুৱাখনাৰ মহখুলি চাপৰিত আজিৰে পৰা 3দিনীয়াকৈ ঐতিহাসিক ফাট বিহু উদযাপন। আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশজোৰা উদযাপনৰ অংশ হিচাপে আজি আকাশবাণী গুৱাহাটীৰ ৱাকাথন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লী কেপিটেলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ মুখামুখি। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে শুনক অন দ্য ৰোড ছবিৰ এটি গীত, শিল্পী নিকিতা জৈন আৰু ভাইৰাছ।

হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এইবাৰীয়া চিকন্দৰ ছবিৰ এটি গীত, শিল্পী অমিত মিশ্ৰ, আকাশা আৰু সিদ্ধান্ত মিশ্ৰ।

অনুষ্ঠানত এইবাৰীয়া প্ৰেম ৰতন ধনু পাও ছবিৰ এটি গীত, শিল্পী পলক মুচ্ছল আৰু সংগীসকল।

হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আইদেউৰ বোলনী।

0: আজিৰ বুলনিৰ সমূহ শ্ৰোতালৈ প্ৰীতি ভৰা সম্ভাষণ জনাই আজিৰ বুলনি মই মামণি তালুকদাৰে মুকলি কৰিবলৈ লৈছো। আজিৰ বুলনিৰ আমাৰ বিষয়বস্তু হৈছে চুলিৰ বিভিন্ন সমস্যা আৰু ইয়াৰ যতন। এই বিষয়ে কথা পাতিবলৈ আজি আমাৰ ষ্টুডিঅ'ৰ মজাত উপস্থিত আছে আয়ুৰ্বেদ সৌন্দৰ্য বিশেষজ্ঞ প্ৰণামী দাস অধিকাৰী।
1: হয়, নমস্কাৰ বাইদেউ।
0: নমস্কাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। একোচা সুন্দৰ চুলিয়ে বা এমূৰ ভৰ্তি সুন্দৰ চুলিয়ে এজন পুৰুষ বা এজন মহিলাৰ সৌন্দৰ্য বেছি বৰ্ধন কৰে। আজিকালি নানান সমস্যা, সময়ৰ অভাৱ, মানসিক চাপ, জীৱনশৈলী, প্ৰদূষণ, এইবিলাক বিভিন্ন কাৰণত আমাৰ চুলিখিনি অকালতে মানে পকিব ধৰিছে বা সৰিব ধৰিছে বা বিভিন্ন সমস্যা দেখা দিয়ে। আজি আমি সেইকাৰণে এই চুলি কেনেকৈ আমি যত্ন কৰি ভালদৰে ৰাখিব পাৰিম এই বিষয়ে কথা পাতিবলৈ ওলাইছোঁ। প্ৰথমতে আপোনাক সুধিছো যে ঋতুৰ অনুযায়ী আমাৰ চুলিৰ যতন বেলেগ বেলেগ হয়। যিহেতু এতিয়া গ্ৰীষ্মকাল, আজি আমি গ্ৰীষ্মকালৰ চুলিৰ যতনৰ বিষয়ে বিশেষকৈ কথা পাতিম। আপুনি আমাক কওক যে গ্ৰীষ্মকালত চুলিৰ যতন আমি কেনেদৰে ল'ব লাগে বা প্ৰভাৱ পৰে নেকি?
1: গ্ৰীষ্মকালৰ লগে লগে বাইদেউ আমাৰ বাৰিষা কালো আহে। এই সময়ছোৱাত যিহেতু গৰমকাল, আমি গৰম অনুভৱ কৰোঁ, ঠিক তেনেকৈ আমি বহুতবাৰ আমি গা ধুওঁ গৰমত, কিন্তু আমি স্কেল্পখন কিমান পৰিষ্কাৰ কৰোঁ, চুলি য'ত আমি ৰুন্ধৰ পৰা স্কেল্পৰ পৰা

0: গুড়িবোৰ ওলাইছে, চুলিৰ গুড়িবোৰ আমি দুবাৰ পাঁচবাৰ এনেকৈ আমি গা ধুওঁ গ্ৰীষ্মকালত। কিন্তু আমি খুব কম মানুহে আছে যে আমি মূৰটোও তিয়াওঁ বা মূৰত শ্বেম্পু কৰোঁ বা আমি কিবা এটা প্ৰলেপ লগাব লাগে মূৰত, সেইটো আমি সময়ৰ অভাৱ আপুনি ক'লে। কিন্তু সেইটো মই আয়ুৰ্বেদিক সৌন্দৰ্য হিচাপে মই মানি নলওঁ। এইকাৰণে চাওক, আমি গোটেইখিনি কাম আমি কৰোঁ গৰম দিনত, কিন্তু সৌন্দৰ্যৰ চৰ্চা কৰিবলৈ মানুহে এতিয়াও অলপ যেন আমাৰ বিশেষকৈ অসমত পিছুৱাই আছে। আমি চুলিৰ যতন ল'ব লাগিব। গৰম কালত আমি ঘামি থাকোঁ, ঘামৰ পৰা আমি হাত সাৰিবৰ কাৰণে আমি যেনেকৈ গাটো ধুওঁ ঠিক তেনেকৈ আমি স্কেল্পখনো পৰিষ্কাৰ কৰিব লাগিব। প্ৰথম ধাপটোৱে হ'ল বাইদেউ পৰিষ্কাৰ কৰা। স্কেল্পখন যদি পৰিষ্কাৰ থাকে, পৰিষ্কাৰ স্কেল্পত আমাৰ ধৰক বেলেগকৈ বীজাণু সংক্ৰমক নহয় বা স্কেল্পখন পৰিষ্কাৰ থাকিলে আমাৰ চুলিখিনিও হেলদি হৈ থাকিব।
1: শীতকালত যিহেতু আমি বেছি নাঘামো বা আমাৰ ঘাম নোলাই হয়, যত্নটো বেলেগ
0: ধৰণৰ
1: হয়। গ্ৰীষ্মকালত যিহেতু আমি ঘামো, সেইকাৰণে আমাৰ ছালখন সোনকালে লেতেৰা
0: লেতেৰা
1: ময়লাবোৰ লাগি ধৰে। সেইকাৰণে আমি শৰীৰটোৰ লগতে আমাৰ মূৰটো
0: পৰিষ্কাৰ কৰিব
1: লাগিব। চুলিটো বিভিন্ন ধৰণৰ সমস্যা আছে, এই বিষয়ে আমাক কওকচোন কি কি হ'ব পাৰে।
0: চুলি পৰিষ্কাৰ নৰখাৰ ফলত বা যিকোনো কাৰণত হওক চুলি সৰিব পাৰে, চুলি পকিব পাৰে, অকাল পকতা হ'ব পাৰে, উফি হ'ব পাৰে, যিটো আমাৰ স্প্লিটেন বুলি কয় দগা ফটা, সেইটো এটা সমস্যা, আগ ফটা, সেইটোৰ সমস্যা হ'ব পাৰে। আৰু ধৰক আমাৰ যিটো পলিউচন বা আমাৰ যিটো খাদ্যৰ অভাৱ বা আজিকালি স্পীড অফ লাইফত মানুহে কি কৰিছে, ধৰক কিবা এটা ষ্টাইলৰ কাৰণে কিবা এটা কালাৰ লগাই বাহিৰত ওলাই গৈছে, সেইটোৰ কাৰণে চুলি যে কিমান ক্ষতি সাধন হৈছে আমি গমকেই নাপাওঁ।
1: মানে সোনকালে হ'ব লাগে, সময় নাই,
0: সময় নাই,
1: চুলিখিনি ধৰি লওক পকি গৈছে বা বেলেগ হৈ গৈছে, গতিকে ৰং কৰিব লাগে, কি লগালো সেইটো নাচাওঁ
0: নাচাওঁ,
1: মানে খন্তেকৰ সৌন্দৰ্যটো ল'বৰ কাৰণে চেষ্টা
0: বেছি গুৰুত্ব দিয়া হয়,
1: সেইটো খুব বেয়া কথা,
0: বহুত বেয়া কথা।
1: এতিয়া আপুনি ক'লে যে ঋতুৰ পৰিৱৰ্তনৰ কথা ক'লে চুলিৰ কাৰণে আৰু খাদ্যৰ প্ৰভাৱ,
0: হয়
1: আমাক চুলি ভালে ৰাখিবলৈ নিশ্চয় খাদ্যৰ
0: প্ৰয়োজন হয়,
1: এই বিষয়ে আমি কথা পাতিম। এতিয়া আপুনি কৈছে চুলিৰ অকাল পকতা, এই বিষয়ে কওকচোন। আগতে ধৰি লওক আমাৰ আইতাহঁতে বা আমাৰ আজু আইতাহঁতৰ দিনত দেখিছিলোঁ চুলি বহুদিন ভালে থাকে, সৰা পকাটো দূৰৰে কথা, একদম মানে বয়স হৈ গ'লে চুলি কৈছা সুন্দৰ দীঘল আৰু কিচকিচা কলা হৈ
0: থাকে,
1: কিন্তু আজিকালি সেইটো দেখা পোৱা নাযায়। এই বিষয়ে কওক, আমি কেনেদৰে তাৰ মানে যতন ল'ব
0: পাৰিম। চাওক, আগৰ মা আইতাসকলে খাদ্যটো আছিলে, আজিকালি ফল খাব গ'লে ফলটো
1: ৰাসায়নিক
0: ৰাসায়নিক দ্ৰব্যৰে আমি পকাই দিছে বা তেনেকুৱা, আগতে ঘৰতে মধুৰি আমটো পাইছিলে বা পকা অমিতাটো পাইছিলে, আমলখি শিলিখা সেইবোৰ খাইছিলে। তাৰ উপৰিও মা আইতাসকলক দেখা পাইছিলোঁ ময়ো নিজে নাৰিকল তেলৰ হাত ধৰিছিলে, নাৰিকল তেলটো বা আপোনাৰ ঘৰত পতা দৈটো তেওঁলোকে লগাইছিলে, গম নোপোৱাকৈ লগাইছিলে, বা কিছুমানৰ মই দেখা পাইছিলোঁ আইতাসকলক মাহঁতক যে এনেকুৱা হয় মূৰটো বিষাইছে, অকণমান চালকুৰি ঘৰতে যে চালকুৰি যিটো আমাৰ এলোভেৰা জেল চালকুৰিটো উলিয়াই মূৰত ভৰণ দি থৈ দিছে যে মোৰ মূৰটো অলপ গৰম হৈছে, কিন্তু সেইটো যে তেওঁলোকে গম নোপোৱাকৈ ইমান ধুনীয়া চুলিৰ এটা খাদ্য দিছে তেওঁলোকে হয়তো গমেই পোৱা নাছিলে। এতিয়াহে আমি উপলব্ধি কৰোঁ চুলিত আমি এলোভেৰা জেল লগাব লাগে, কিন্তু আগতে শিলিখা ভমৰা বা আমলখি নাৰিকল তেলেৰেই তেওঁলোকে গম নোপোৱাকৈ সৌন্দৰ্য চৰ্চা কৰিছিলে, গতিকে তেওঁলোকৰ চুলি অকালতে পকাটো খুব দেৰিকৈয়ে আহিছিল তেনেকৈ, বা যিটো সময়ত পকিব লাগিছিল সেইটো সময়তো তেওঁলোকৰ পকা নাছিল, মেইন কথা এইটো। এতিয়া বাইদেউ চুলি পকাৰ নিৰ্দিষ্ট বয়স নাই, হয়নে?
1: যিটো দেখা পাইছোঁ
0: নিৰ্দিষ্ট বয়স নাই, এতিয়াতো পকাটো পকিয়ে গৈছে। মই আয়ুৰ্বেদিক সৌন্দৰ্য বিশেষজ্ঞ হিচাপে মই ক'ব খুজিছোঁ, যিসকলৰ অকালতে চুলি পকি গৈছে তেওঁলোকে নৰসিংহৰ পাতটোৰ হাত ধৰিব পাৰে। আগতে চাবচোন মাছৰ জোলখন আমাৰ মা আইতাসকলে নৰসিংহৰ পাতৰ জোলখন তৃপ্তিও লাগে খায়, বা ইমান যি উপকাৰী অকালপক্ষতা ৰোধ কৰিবৰ কাৰণে নৰসিংহৰ পাতৰ জোলটো খুব ভাল। এতিয়া আমি নৰসিংহৰ পাতটো যদি জোল কৰি খাব নোৱাৰোঁ, যিসকলৰ অকালতে চুলি পকি গৈছে তেওঁলোকে নৰসিংহৰ পাতৰ ৰস উলিয়াই থ'ব পাৰে, প্ৰিজাৰ্ভেটিভ কৰিও থ'ব পাৰে, সপ্তাহত দুদিনকৈ তেওঁলোকে স্কেল্পত লগাওক, তাৰপিছত মাইল্ড চেম্পুৰে চেম্পু কৰি দিয়ক। যিসকলৰ চুলি পকি গৈছে সেইটো পকি গৈছে, কিন্তু বাকীখিনি নপকিবলৈ নৰসিংহৰ পাতৰ হাত ধৰিব পাৰে বাইদেউ।
1: নৰসিংহৰ পাত মানে চুলি পকাৰ কাৰণে খুব ভাল,
0: খুব ভাল। আকৌ আমলখিৰ ৰসটোও খুব ভাল, আমলখিৰ ৰস আমলখিটো খাবও ভাল, খাবও লাগে, কাৰণ চুলিৰ অকালপকতা ৰোধ কৰিবলৈ চি ভিটামিনৰ খুব দৰকাৰ। এতিয়া চি ভিটামিন আমি ক'ত পাম, আমলখিত ভৰপূৰ আছে, গতিকে আমি যদি দুটাকৈ আমলখিও খাওঁ বা আমলখিৰ ৰসটো আমি যদি স্কেল্পত লগাই থওঁ, তেতিয়াহ'লে যিসকলৰ চুলি পকি গৈছে তেওঁলোকে গণি চাব পাৰে, যদি বিছটা পকিছে আকৌ তেওঁলোকৰ পাঁচ বছৰ এটাও নপকে। মই কোৱা মতে যদি সপ্তাহত দুদিনকৈ আমলখিৰ ৰস খায় বা লগায়,

0: ৰখ লগালে হ'ব,
1: অঁ আমলখি ৰখ
0: মিহলাব
1: নালাগে, আমলখি ৰখত চি ভিটামিন প্ৰচুৰ পৰিমাণে পোৱা যায়। যিকোনো ফল আমি খাবই দিওঁতো তাৰ ভিতৰত আমলখিটো যদি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰে তেতিয়াহ'লে তেওঁলোকৰ অকাল পকতাৰ পৰা হাত সাৰিব
0: পাৰিব। সহজেই পোৱা যায়, বজাৰত নৰসিংহ পোৱা যায় আৰু আমলখি পোৱা যায়। তেওঁলোকে খালি অলপ সময়লৈ সেই কামটো কৰিব
1: পাৰে
0: আৰু খুবেই ভাল আমাৰ শৰীৰৰ কাৰণে, চুলিৰ কাৰণে। এতিয়া আহিছো চুলি সৰে,
1: হয়
0: খুব সৰে, এইটো এটা ডাঙৰ সমস্যা। চুলি সৰাৰ পৰা মানে কেতিয়াবা এনেকুৱা হয় যে চুলিত মানে আমাৰ তালুখনেই ওলাই যায় আৰু মানে খুব তেতিয়া অশান্তি লাগে নহয় জানো, গতিকে সেইটো বস্তু কেনেকে ৰখা মানে বচাব পৰা যাব?
1: চুলি সৰাৰ আগতে আমি জানিব লাগিব চুলিৰ আয়ুস। এডাল চুলিৰ আয়ুস বাইদেউ 2-4 বছৰ ভিতৰত হয়। যেনেকে মানুহৰ জন্ম মৃত্যু আছে চুলিৰো ঠিক তেনেকৈ আছে। যেতিয়া চুলিদাৰৰ বয়স 3 বছৰ হ'ব বা 4 বছৰ হ'ব, সি অট'মেটিক চুলি সৰিব। চুলি সৰা ধৰক 1-15 ডাল যদি চুলি সৰে তেতিয়া আমি সেইটোক নৰ্মেল হেয়াৰ ফল বুলি কওঁ। যদি তাৰ বেছিকে পৰি আছে তেতিয়াহে চুলি সৰাৰ কাৰণে আমি অলপ চিন্তিত হ'ব লাগিব। চুলিটো যেতিয়া সৰিব আকৌ ৰিগ্ৰথ হ'ব, চুলিটো সৰু সৰুকৈ গজিও আহে। কিন্তু যদি আমাৰ ধৰক 20-25-30 তেনেকৈ দিনত চুলিটো সৰি যায় তেতিয়াহ'লে আমি অলপ সচেতন হ'ব লাগিব। চুলি সৰা খুব ঘৰুৱাভাৱে আমি এটা টিপছ দিব পাৰোঁ, চুলি সৰা ৰোধ কৰিবৰ কাৰণে নাৰিকল তেল, যিটো আমাৰ ভাৰ্জিন ককনাট অইল, ঘৰতো বনাই ল'ব পাৰি। নাৰিকল তেলটো আপুনি অকণমান কুহুমীয়া গৰম কৰি লওক আৰু যিটো মিঠি গুটি আছে মিঠি গুটিটো আপুনি অকণমান গৰম কৰি লৈ তাত গুড়ি কৰি ল'ব লাগিব। মিঠি গুটি আপুনি আপোনাৰ স্কেল্প অনুযায়ী এচামুচ ল'লে আৰু তাত অকণমান কুহুমীয়া নাৰিকল তেল ল'লে, সেইটো স্কেল্পত ক্লকৱাইজ এণ্টিক্লকৱাইজ লাহে লাহে আপুনি নিজৰ হাতেৰে মাছাজ কৰক। মাছাজ কৰাৰ পিছত 2 ঘণ্টা থৈ দিয়ক। থৈ দিয়াৰ পিছত অকণমান হট থেৰাপি দিব লাগিব। হট থেৰাপি এতিয়া কেনেকৈ দিব মই সহজভাৱে কৈ দিছোঁ। এটা চৰিয়াত পানী গৰম হ'ব দিব। গৰম হোৱাৰ পিছত সেই পানীখিনি আপুনি এখন টাৱেলত ভিজাই লৈ সেই টাৱেলখন মূৰত মেৰিয়াই ৰাখক। তেতিয়া গৰম ভাৱটো তাত গুচি যাব, একদম স্কেল্পৰ ভিতৰত নাৰিকল তেল আৰু মিঠিৰ যিটো উপাদান সেইটো সোমাই যাব। তাৰপিছত এনেকৈ 2-3 বাৰ দিয়ক। গোটেই প্ৰচেছটো ধৰক 15 মিনিটমান আপুনি হট থেৰাপিটো দিলে, তাৰপিছত এটা মাইল্ড চেম্পুৰে চুলিখিনি ধুই দিয়ক। সপ্তাহত এইটো 2 দিন কৰক, দেখিব লাহে লাহে চুলি সৰা সমস্যাৰ পৰা আপোনালোকে হাত সাৰিব পাৰিব।
0: হয় মানে নাৰিকল তেল গৰম কৰি তাত মিঠি গুটি ভাজি গুড়ি কৰি মিহলাই মূৰত ভালদৰে সানি লৈ তাৰপিছত গৰম টাৱেলৰে
1: কাৰণ মিঠি গুটিটো প্ৰত্যেক গৃহিণীৰে আমাৰ আইডিঅসকলৰ পাকঘৰত থাকে, আকৌ নাৰিকল তেলটো থাকে। মই ইমান সহজ দিছো আইডিঅসকলক,
0: সেইটোৱে বিচাৰিছো সামগ্ৰীৰে আমি কেনেকৈ আমাৰ চুলিখিনি যতন ল'ব পাৰোঁ। আৰু আজি এই বিষয়ে কথা পাতিবলৈ আমাৰ ষ্টুডিঅ' মজিয়াত উপস্থিত আছে আয়ুৰ্বেদ সৌন্দৰ্য বিশেষজ্ঞ প্ৰণামী দাস অধিকাৰী। আপুনি এই বিষয়ে বহুদিন নহয় বহু বছৰ ধৰি আপুনি চৰ্চা কৰি আছে এই ক্ষেত্ৰখনত। চুলি আগ ফাটে, কিয় ফাটে আৰু কেনেদৰে যতন ল'ব পাৰি?
1: চুলিৰ আগ আমি নিজে একচুৱেলি ফটাই লওঁ। কাৰণটো হ'ল আমাৰ আমি খুব সহজলভ্য আমি হাতৰ ওচৰতে আমি পাওঁ হেনা। হেনাটো আমি যদি সস্তীয়া হেনা লওঁ বা আমি সস্তীয়া কালাৰ কৰোঁ বা আমাৰ ধৰক সস্তীয়া চেম্পু, আমাৰ এনেকুৱা হৈছে এইটো দেখোন দামটো কম আমি লওঁ, কিন্তু তাতকৈ কম দাম আমাৰ ঘৰতে আমি হাততে পাওঁ। আমি যদি ইমান ধৰণৰ আমি হেনা লওঁ, আমি জেতুকা পাতটো ঘৰত নিজে গছডাল ৰুই তাৰ পাতটো পিচি আমি হেনাটো কৰিব পাৰোঁ। আজিকালি হেনাৰ নামত তাত বিভিন্ন ধৰণৰ কালাৰ দিয়ে, কালাৰ দি হেনাটো লগাইছে। খুব সস্তীয়া হেনা লগালে, সস্তীয়া কালাৰ কৰিলে, সস্তীয়া চেম্পু কৰিলে আমাৰ চুলিৰ আগবোৰ ফাটি যায়, পিছলৈকে আমাৰ ট্ৰিটমেণ্ট কৰিব লগা হয়। গতিকে আমি যদি সেইখিনি সচেতন হওঁ বা খুব যদি হেয়াৰ ড্ৰায়াৰ আমি ব্যৱহাৰ কৰোঁ, আমাৰ এতিয়া স্পীড অফ লাইফত এনেকুৱা হৈছে পটককৈ মূৰটো চেম্পু কৰি ড্ৰায়াৰটো মাৰি আমি ওলাই যাওঁ।
0: আৰু লগত আজিকালি দেখা পাওঁ চুলিবোৰ চিধা কৰিব
1: কাৰণে বহুত বেয়া বাইদেউ, বহুত
0: বেয়া দিয়ে চুলি, তেনেহ'লে চুলিখিনিৰ ওপৰত ধোঁৱা ওলাই যায়, সেইটো চাগে সেইটো উপকাৰী নহয়।
1: এইটো উপকাৰীৰ অতোৱে নাই তাত, সেইটো অপকাৰ, অপকাৰ কৰি কৰি আমাৰ চুলিখিনি নষ্ট হৈ যায়।
0: নিজে
1: শুকাব দিব লাগে। আপুনি যদি তাৰ প্ৰতিকাৰ বিচাৰে, যেনে ধৰক আমি সস্তীয়া হেনা লগাব নালাগিব, সস্তীয়া কালাৰ লগাব নালাগিব, কম দামী চেম্পু কৰিব নালাগিব, আয়ুৰ্বেদিক স্পা কৰিব পাৰে, খুব ভাল। আয়ুৰ্বেদিক স্পা বুলি ক'লে ধৰক বাইদেউ ঘৰতেই কৰিব পাৰে। আমি জবা ফুল কেইপাহমান ল'লোঁ, জবা ফুল আমাৰ চুলিৰ দৈৰ্ঘ্য অনুযায়ী ল'লোঁ। চুলি যদি কঁকাললৈকে লেণ্ড হয় তেতিয়াহ'লে 10 পাহ জবা ফুল ল'ব, তাত ঘৰত পতা দৈ ল'ব, আকৌ আপুনি এলোভেৰা জেলটো যিটো ছালকুঁৱৰীৰ ভিতৰৰ জেলটো লৈ ধুনীয়াকৈ এটা লেপন বনাই ল'ব। সেইটো যদি গোটেই মূৰত আমি লগাই লওঁ 15 মিনিট 20 মিনিট থাকোঁ,

0: তাৰপিছত মাইল্ড শ্বেম্পু ৰে থৈ দিলে এই আগফটাৰ পৰা হাত সাৰিব পাৰিব। হয়,
1: আৰু চুলিখিনি খহটা হয় বহুত।
0: অঁ হয়,
1: সেইটো এটা
0: ৰেমেডি আছে। চুলিখিনি ৰুক্ষ
1: একদম চুলি বুলি কয়।
0: উজ্জ্বলতাটো আনিবৰ কাৰণে আমি এই জবাফুল ক'লো, মই জবাফুলটো খুব ভাল চুলিৰ উজ্জ্বলতা বৃদ্ধি কৰিবলৈ। আকৌ তিচিৰ বীজটো খুব ভাল, ফ্লেক্সিড বুলি কওঁ, দোকানত পোৱাই যাব। চুলি কোমল কৰিবলৈ তিচিৰ বীজটো ল'ব পাৰে, জবাফুল কেইপাহমান ল'ব পাৰে। সেইটো ধুনীয়াকৈ এটা লেপন বনাই ল'ব। লেপন বনাই লোৱাৰ শ্বেম্পু কৰাৰ আপুনি আধা ঘণ্টা আগতে যদি লগাই লয় তেতিয়াহ'লে চুলিৰ একদম উজ্জ্বলতা বৃদ্ধি পাব। আকৌ মই এটা কথা কওঁ, যিসকলৰ তিচিৰ বীজ ঘৰত উপলব্ধ নহয়, বহুতৰেতো নাথাকে, নাথাকিলে তেতিয়াহ'লে মৌ জোলটো ঘৰতে থাকে, মৌ ল'ব পাৰে। চুলিৰ দৈৰ্ঘ্য অনুযায়ী 4 চামুচ 5 চামুচ মৌ ল'লে আকৌ পকা কল ল'ব পাৰে। যদি কিছুমান এনেকুৱা হয়, কলটো আমি ঘৰত খাবলৈ আনো, দুদিন পিছতে অকণমান কলা পৰি যায়, এইটো খাবলৈ অকণমান অসুবিধা হয়। হয়, সেইটো যদি আমি মৌ জোলৰ লগত যদি এটা লেপন বনাই ধুনীয়াকৈ চুলিত আগত লগাই লওঁ বা গোটেই স্কেল্পখনত লগাই আধা ঘণ্টা ৰাখি থওঁ, চাব যিটো আপুনি অনুজ্জ্বল বুলি কৈছিল, চুলিৰ উজ্জ্বলতা বহু গুণে বৃদ্ধি পাব।
1: এতিয়া হিচাপৰ চুলিত উফি হয় বহুত দেখা যায়, হয়, উফিৰ পৰা কেনেকৈ হাত সাৰিব পাৰিব?
0: হয়, উফি হ'ল স্কেল্পৰ এটা ফাংগাল ইনফেকশ্যন। এতিয়া উফিটো যিহেতু ইনফেকশ্যন বুলি মই ক'লোঁ স্কেল্পৰ, আমি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দিব লাগিব। যদি আমাৰ এনেকুৱা হয় যে আমি বহুদিন ধৰি শ্বেম্পু নকৰোঁ তেতিয়াহ'লে উফিটো আহিব পাৰে। আৰু উফিৰ পৰা হাত সাৰিবলৈ হ'লে নেমুৰ ৰস লগাব পাৰে, নেমুত চাইট্ৰিক এচিড আছে, চাইট্ৰিক এচিডে উফি গুচোৱাত সহায় কৰে। আকৌ তিয়হৰ ৰসো লগাব পাৰে, তিয়হৰ ৰসত চিলিকন থাকে, চিলিকনেও উফি গুচোৱাত সহায় কৰে। আকৌ যিহেতু এইটো এটা ফাংগাল ইনফেকশ্যনেই হয়, আমি পুদিনা পাত, আমাৰ তুলসী পাত, এই দুটা পাতৰ ৰস উলিয়াই আমি স্কেল্পত লগাব পাৰোঁ। আধা ঘণ্টামান পিছত আমি শ্বেম্পুৰে ধুই দিব পাৰোঁ। আকৌ নিম পাতৰ ৰসটোও খুব ভাল উফিৰ কাৰণে, যাৰ যেনেকৈ সুবিধা হয়। ঘৰত কাৰোবাৰ নৰসিংহৰ পাত আছে, নিম পাত আছে, সেই দুটাও লগাব পাৰে, তুলসীৰ পাতটোও লগাব পাৰে, বহুত ভাল। আৰু এটা কথা মনত ৰাখিব লাগিব, যেতিয়া উফি থাকে নিজৰ ফণিখন, নিজৰ টাৱেলখন সদায় আমি অকণমান এণ্টিছেপ্টিক দ্ৰব্যৰে, ডেটল পানীৰে জুবুৰিয়াই বা ফণিখনে আমি সদায় চাফা কৰি ৰাখিব লাগিব, আৰু সেইখন যাতে বেলেগে ব্যৱহাৰ নকৰে সেইটোৰ কাৰণে আমি নজৰ দিব লাগিব।
1: হয়, এতিয়া চুলিৰ আগফটা বা উফি হোৱাৰ সমস্যাৰ বিষয়ে ক'লে, কথা হ'ল কি, আমাৰ কিছুমানৰ তেলেতীয়া চুলি, কিছুমানৰ শুকান ৰুক্ষ চুলি হয়, গতিকে তেলেতীয়া চুলি যিসকল তেওঁলোকৰ কাৰণেতো হয়তো আপুনি যিটো প্ৰলেপৰ কথা ক'লে বেলেগ হ'ব, বা ৰুক্ষ চুলি শুকান চুলিৰ কাৰণে বেলেগ হ'ব, এই দুটা বিষয়ে কৈ দিয়কচোন, কোনে কোনটো লগাব?
0: যিসকলৰ খুব শুকান চুলি তেওঁলোকে অইলত বেছি গুৰুত্ব দিব লাগিব, যেনেকৈ ধৰক মই ক'লোঁ নাৰিকল তেলটো বা আলমণ্ডৰ যিটো তেল, তেল লগাব লাগিব তেওঁলোকে। খাদ্য তালিকাতো তেওঁলোকৰ ধৰক বাটাৰ, বাদাম, এনেকুৱা ধৰণৰ খাদ্য তালিকাত গ্ৰহণ কৰিব লাগিব, কাৰণ তেওঁলোকৰ যিহেতু অইলৰ অভাৱ, ময়শ্চাৰৰ অভাৱ, সেইকাৰণে আমাৰ চুলিখিনি ৰুক্ষ হৈ যায়। আকৌ যেতিয়া আপুনি যদি মূৰত লেপন লগায়, তাত আপুনি ধৰক নাৰিকলৰ যিটো ৰস উলিয়ালে, সেই উলিয়াইও আমি লগাব পাৰোঁ, তেতিয়া লাহে লাহে আমাৰ ৰুক্ষ স্কেলখন কোমল হৈ আহিব, অইল ভাৱটো থাকিব লাগিব। এটা কথাত মই কওঁ, যিসকলৰ ৰুক্ষ ছাল তেওঁলোকে অইলত অকণমান গুৰুত্ব দিব লাগিব, খাদ্য তালিকাতেই হওক বা চুলিত লগাওঁতেই হওক, প্ৰলেপ আমি যিকোনো লগাওঁ তাতে আমি অকণমান অইলটোত আমি গুৰুত্ব দিব লাগিব। আকৌ যিসকলৰ তেলেতীয়া ছাল তেওঁলোকে অকণমান নেমু ৰস, চাইট্ৰিক এচিড য'ত আছে বা চিলিকন য'ত আছে, তিয়হৰ ৰসত আছে, সেইবোৰত লগাব লাগিব। অইলি স্কিনত তেলটো যিমান পাৰে এভইড কৰিব লাগে, তেলটো যেতিয়া এভইড কৰিব, কিন্তু আমি জানো যে তেল নলগালে চুলি বেয়া হ'বই, তেলৰ সলনি তাৰ অপশ্যনেল কি আছে, ধৰক মিঠি গুটিটো আছে, তাত আপুনি জবাফুল লগাব পাৰে, এলোভেৰা জেলটো লগাব পাৰে। আৰু যদি আমি তেলটো লগাবই লাগে তেতিয়াহ'লে এনেকুৱা কৰিব, যদি শুকান ছালৰ গৰাকীয়ে, মানে স্কেল্পৰ গৰাকীয়ে যদি 1 ঘণ্টা ৰাখে, অইলি স্কিনৰ গৰাকীয়ে আধা ঘণ্টা ৰাখিব,
1: কমকৈ
0: ৰাখিব লাগিব।
1: এতিয়া আমি চুলিৰ বিষয়ে বহুখিনি প্ৰয়োজনীয় কথা জানিব পাৰিলোঁ। এতিয়া কথা হৈছে কি, চুলি সৰুৰ পৰাই যত্ন কৰিলে বহুদিনলৈ চাগে ভালে থাকিব, গতিকে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমি সহজতে যি টি চাবোন বা যি টি শ্বেম্পু লগাই দিওঁ, তেনেদৰেতো চুলিখিনি নিশ্চয় সোনকালে
0: নষ্ট হ'ব।
1: গতিকে সৰু ল'ৰা ছোৱালীৰ বিষয়ে কেনেদৰে যত্ন ল'ব পাৰে মানে অভিভাৱকে?
0: হয় বাইদেউ, আপুনি ঠিকেই প্ৰশ্ন সুধিছে। আগতে এইটো বস্তু আছিলে যে সৰিয়হ তেলটো, সৰিয়হ তেলৰ আগৰ দিনত মানুহে হাত ধৰিছিল। এতিয়া যিহেতু সৰিয়হ তেলত বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হয়, সেইকাৰণে আমি সৰিয়হ তেলটো আজিকালি এভইড কৰোঁ। কিন্তু যদি আপুনি ক'ৰবাত বিশুদ্ধ সৰিয়হ তেলটো পাব, তেতিয়াহ'লে সৰিয়হ তেল

0: খুবেই উত্তম সৰু ল'ৰা ছোৱালীৰ কাৰণে। সৰিয়হ তেলৰ পৰা কি হয়, আমাৰ ঠাণ্ডা লগাৰ ভাৱটোও নাথাকে। আৰু সৰিয়হ তেল মানে মই আয়ুৰ্বেদিক সৌন্দৰ্য বিশেষজ্ঞ হিচাপে সৰু ল'ৰা ছোৱালীক সৰিয়হ তেলটোৰ হাত ধৰিব দিওঁ। আকৌ এটা সৰু ল'ৰা ছোৱালীক বিভিন্ন ধৰণৰ প্ৰলেপ দিয়াটো ঠিক নহয়। তেওঁলোকৰ খাদ্য তালিকাত যাতে প্ৰটিনযুক্ত খাদ্য, আঁহজাতীয় খাদ্য, সেইবোৰ খাদ্য, চি ভিটামিন কিমান খালে, আজি এটা সৰু শু এটাই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আপোনাৰ চি ভিটামিন কিমানখিনি খালে, বা আঁহজাতীয় খাদ্য কিমানখিনি খালে, প্ৰটিনযুক্ত খাদ্য কিমানখিনি খালে, খাদ্য তালিকাত গাখীৰ, আলমণ্ড, বতৰৰ ফল যিকোনো এটা, তেনেকুৱা ধৰণৰ খাদ্য তালিকাত যদি আমি গ্ৰহণ কৰাওঁ সৰু ল'ৰা ছোৱালীক, তেতিয়াহ'লে তেনেকুৱা একো সমস্যা নহয় বুলি মই ভাবোঁ।
1: কৃত্ৰিম ৰং ব্যৱহাৰ কৰে, কোনোবাই সেউজীয়া কৰে, কোনোবাই ৰঙা কৰে, সেইবিলাক কিমানখিনি গ্ৰহণযোগ্য? চুলিখিনিৰ ওপৰত যথেষ্ট অত্যাচাৰ কৰা বুলিয়ে কম, যিকোনো ৰং সানি দিয়ে, কেতিয়াবা সেউজীয়া কৰি পেলাই, কেতিয়াবা বেগুনীয়া কৰি পেলাই, ৰঙা কৰি পৰে, গতিকে সেইখিনি কিমান গ্ৰহণযোগ্য কৰা উচিত নে অনুচিত?
0: আপুনি ক'লে যে এইটো অত্যাচাৰ কৰি দিয়ে, এতিয়া অত্যাচাৰ বস্তুটোতো কেতিয়াও ভালেই নহয়। আৰু আমি ইণ্ডিয়ান, তাতে আকৌ আমি অসমৰ হয়, আমাৰ অসমীয়া মানুহক যদি আমি যদি ৰাস্তাৰে গৈ থাকোঁ সেউজীয়া চুলিতাৰিত আপোনাৰ বাৰু ভাল লাগেনে?
1: নালাগে।
0: এতিয়া আমাৰ যিটো আমাৰ কলা চুলিতাৰি এগৰাকী মহিলাক যিমানখিনি সৌন্দৰ্য লাগে, তেনেকুৱা নিশ্চয় সেউজীয়া বা ৰঙা চুলিখিনি
1: নালাগে,
0: ফুটি নুঠিব। আৰু এটা কথা, এইবোৰ ৰাসায়নিক দ্ৰব্য লগোৱাৰ পিছত চুলিৰ নষ্ট হোৱাটো একেবাৰেই স্বাভাৱিক, সেইবোৰ লগোৱা উচিতেই নহয়। যদি আপুনি ভাবে যে অকণমান কালাৰ কৰিব, যিটো কিছুমানে এনেকুৱা থাকে, এটা প্ৰফেশ্যনত থাকে হয়তো, চুলিখিনি অলপ ৰংচোৱা কৰি তেওঁলোকে ভাল পায়, তেতিয়াহ'লে তেওঁলোকে হেনা হাত ধৰিব পাৰে। হেনাত আপুনি যদি অকণমান লাইট বেগুনীয়া কালাৰ আনিব বিচাৰে, বিতৰ ৰস লগাব পাৰে হেনাৰ লগত, খুব ধুনীয়া এটা কালাৰ আহিব,
1: ধুনীয়া।
0: আকৌ শেৱালি ফুলৰ ৰসটো, শেৱালি ফুলৰ শুকান যে আমি যে শুকাই থৈ দিওঁ, শেৱালি ফুলৰ আপুনি অকণমান ভিজাই থ'বচোন, ধুনীয়া এটা বাৰ্গেণ্ডি কালাৰ আহিব। তাৰে ৰসেৰে যদি শুকান শেৱালি ফুলৰ ৰসেৰে যদি আমি হেনা মিহলাই চুলিত লগাওঁ, তেতিয়া এটা ধুনীয়া কালাৰ আহিব,
1: ৰং
0: এটা আহিব। যদি ৰং কৰিব বিচাৰে আমাৰ আইদেউসকলে, তেনেকেই ৰং কৰিব পাৰে।
1: খুব সুন্দৰ উপায় দিলে আপুনি, যে কেনেকৈ প্ৰাকৃতিকভাৱে আমি
0: ৰং কৰিব পাৰোঁ চুলিখিনি।
1: হয়, অলপ সময় লাগিব, কিন্তু তেওঁ সেইটো সময় উলিয়াই ল'ব
0: পাৰে,
1: অন্য কামতো তেওঁলোকে সময় উলিয়াই লয়। গতিকে তেনেদৰে যদি এঘণ্টা বা দুঘণ্টা উলিয়াই লয় পাৰিব। আপুনি ক'লে যে গৰম দিনত আমি ঘনাই মূৰটো ধুব লাগে, পৰিষ্কাৰ কৰি ৰাখিব লাগে। বহুতে কয় যে ঘনাই মূৰ ধুলে মানে চুলি বেছি বেয়াহে হ'ব, চুলি সৰিব, সেইটো সঁচা নেকি?
0: এইটো কেতিয়াও সঁচা নহয়, যদিহে তেওঁলোকে নিজৰ চুলিৰ স্কেল্পৰ অনুযায়ী শ্বেম্পুটো বাছনি কৰি লয়। সদায় যদি আমি চাবোনেৰে আমি গা ধুব লাগে, চুলিখিনিক আমি অৱহেলা কিয় কৰোঁ? যদি সঠিক আমি শ্বেম্পুটো বাছি লওঁ, যিকোনো সৌন্দৰ্য বিশেষজ্ঞৰ ওচৰত বা চৰ্মৰ যিবিলাক ডক্টৰ আছে তেওঁলোকৰ যদি চাজেষ্ট লৈ যদি আমি শ্বেম্পুটো বাছনি কৰি লওঁ, য'ত আমাৰ ৰিঠা থাকিব, চিকাকাই থাকিব, তেওঁলোকেতো চুলি কেতিয়াও নষ্ট নকৰে এইবোৰ দ্ৰব্যৰে, তেনেকুৱা শ্বেম্পুৰ আমি যদি মাইল্ড শ্বেম্পু যদি ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে নিশ্চয় আমাৰ চুলিতাৰি বেয়াৰ সলনি ভালেই হ'ব। গতিকে বহুতে এইটো কথা কয় যে চুলি বেছিকৈ সঘনাই মূৰ ধুলে চুলিটো বেয়া হয়। অৱশ্যে ঠিকেই কয়, যদি ৰাসায়নিক আমি বহুত বেছি ৰাসায়নিক থকা শ্বেম্পুৰে আমি ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লেতো চুলিটো বেয়া হোৱাটো স্বাভাৱিক হয়। কিন্তু আপুনি যদি চুলিতাৰি লেতেৰা হৈ থাকে, ইপিনে লেতেৰা হৈ আছে, চুলি বেয়া হ'ব বুলি আমি মূৰটো নুধুওঁ, তাত কোনটো ভাল হ'ব? চুলিটো মূৰটো ধুলে ভাল হ'ব নে লেতেৰা অৱস্থাত ফাংগাল ইনফেকশ্যন হয়, আকৌ চুলিটো সৰা সৰিব, উফি হ'ব, ইত্যাদি বেমাৰ হ'ব আমাৰ?
1: আমি আজি চুলিৰ কেনেদৰে যতন ল'ব লাগে, কেনেদৰে আমাৰ প্ৰাকৃতিকভাৱে আমি মানে আমাৰ চুলিখিনিৰ যত্ন ল'ব পাৰোঁ, এই বিষয়ে আপুনি বহুখিনি কথাই ক'লে। এইবাৰ আহিছোঁ, আপুনি ক'লে যে চুলিৰ আমি যত্ন বাহ্যিকভাৱে লোৱাৰ উপৰিও আমি আভ্যন্তৰীণভাৱে ল'ব লাগে, যে আমাৰ খাদ্যৰ ওপৰত জোৰ দিব লাগে। গতিকে আমি চুলিখিনি ভালে ৰাখিবলৈ মানে আমি কি ধৰণৰ খাদ্য খাব লাগে, বা আমাৰ আহাৰৰ যিখন
0: তালিকা
1: কেনেদৰে সজাব লাগে?
0: প্ৰথমতে ক'ম, আমি 8-10 গ্লাছ বিশুদ্ধ পানী খাব লাগিব। পানীটো ছাল চুলিৰ কাৰণে বহুত ভাল। আকৌ খাদ্য তালিকাত আমি এনেকুৱা বস্তু অন্তৰ্ভুক্ত কৰিব লাগিব য'ত গ্ৰীণ ভেজিটেবল, সেউজীয়া শাক পাচলি খাব লাগিব। দৈনন্দিন খাদ্য তালিকাত আমি প্ৰটিনযুক্ত খাদ্য, যেনেকৈ আজি যদি আমি মাছ খাইছোঁ, সৰু মাছটো খুবেই ভাল, বা কণী খাইছোঁ, ঠিক তেনেকৈ আমি খাদ্য তালিকাত খাব লাগিব। আকৌ আমি আলমণ্ড খাব লাগিব, আলমণ্ডটো চুলিৰ কাৰণে বহুত ভাল। এতিয়া আমি নাৰিকল তেলটো লগোৱাৰ কথা কৈছোঁ, নাৰিকল যদি আমি খাবও পাৰোঁ, নাৰিকলৰ দ্ৰব্যৰে বনোৱা যিকোনো বস্তু, আগতে আপুনি ক'লেই যে মা আইতাসকলে তেওঁলোকে পিঠা পনা নাৰিকলটো খুব খাইছিল, কণী খাব লাগিব, মাছ খাব লাগিব।

0: লাগিব। আকৌ তিলটো খুব ভাল, তিলটো খাবও পাৰে, আকৌ চুলিত লেপনো লগাব পাৰে।
1: তিলদুবিধ আছে, বগা নে ক'লা তিল?
0: ক'লা তিলটো বেছি ভাল, ক'লা তিলৰ যিটো ছালটো আছে সেই ছালটোহে বেছি উপকাৰ হয়। গতিকে ক'লা তিলটো আপুনি খাদ্য তালিকাতো ল'ব পাৰে, আকৌ মূৰতো লেপন লগাব পাৰে। খাদ্য তালিকাৰ কথা যিহেতু আপুনি সুধিছে, বিভিন্ন ধৰণৰ আমি শাক চব্জি মিহলাই খাব লাগিব, আমলখিটো অন্তৰ্ভুক্ত কৰিবই লাগিব, বা নেমু টেঙাটো খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগিব, গাখীৰ এগিলাচ কৰি যদি আমি খাওঁ, এনেধৰণৰ খাদ্য যদি আমি খাই থাকোঁ তেতিয়াহ'লে আমাৰ চুলিৰ প্ৰচুৰ পৰিমাণে পুষ্টিকৰ খাদ্যৰ অভাৱত যিটো আমাৰ ক্ষতি হয় সেই ক্ষতিটো কেতিয়াও নহ'ব। আকৌ মই এটা তেল ঘৰতে আইদেউসকলে যাতে প্ৰস্তুত কৰিব পাৰে তেল এটা মই কৈ দিছোঁ। সেইটো যদি বনাই ৰাখে আইদেউসকলে, বনাই ৰাখি যদি সপ্তাহত তিনিদিন লগায়, সেই তেলটো লগালে কিন্তু বিভিন্ন ধৰণৰ চুলি সৰা, উফি নোহোৱা হোৱা বা অকাল পকোৱাৰ পৰাও হাত সাৰিব পাৰিব। তেলটো এনেধৰণৰ, যদি বিশুদ্ধ নাৰিকল তেলটো পায় বা বিশুদ্ধ সৰিয়হ তেলটোতো কৰিব পাৰে। বিশুদ্ধ নাৰিকল তেলত আপুনি 6টা 5টা লং ল'লে, তাৰপিছত তাত নৰসিংহৰ পাত ল'লে, তাত জেতুকাৰ পাত ল'লে, পিঁয়াজ সৰু সৰু পিঁয়াজটো কাটি কাটি ল'লে, এনেকুৱা ধৰণৰ বিভিন্ন হাৰ্বছ, তুলসীৰ পাত ল'লে, মই 8-10টা হাৰ্বছৰ কথা ক'ম, তাতে যদি 5টাও পায় 5টাই কৰিলে, এনেকুৱা হাৰ্ড এণ্ড ফাষ্ট ৰুল নাই যে গোটেইকেইটাই লাগিব। তাৰ ভিতৰত আপুনি লংটো ল'ব পাৰে, এল'ভেৰা যিটো ছালকুঁৱৰীৰ ভিতৰখিনি সেই জেলটো ল'ব পাৰে, পুদিনা পাতটো ল'ব পাৰে, মিথিগুটি ল'ব পাৰে, যিটো তিচিৰ বীজ সেইটো ল'ব পাৰে। এই নাৰিকল তেলটো আপুনি এটা কেৰাহীত ল'ব, লৈ কম জুই দি এইবোৰ আপুনি উতলাই ল'ব, বস্তুবিলাক সৰু সৰুকৈ কাটি ল'ব, পিঁয়াজটো সৰু সৰুকৈ কাটি ল'ব, নিমপাত, তুলসীৰ পাত, এইবোৰ যে পাতৰ কথা কৈছোঁ, নৰসিংহৰ পাত ভালকৈ ধুই উতলাই লৈ লৈ লৈ লৈ এটা কলা টাইপৰ হৈ যাব। আৰু তাৰপিছত সেই নাৰিকল তেলটো বা সৰিয়হ তেলটো চেকি ল'ব, চেকি লোৱাৰ পিছত এইটো ধুনীয়াকৈ থৈ দিয়ক, 15 দিনৰ কাৰণে বনাওক, বা এমাহৰ কাৰণেও ভালে থাকিব, ঠাণ্ডা দিনততো এমাহ ভালে থাকে। এইটো শ্বেম্পু কৰাৰ আগত সপ্তাহত 3 দিন স্কাল্পত ধুনীয়াকৈ মাছাজ কৰক, তাৰপিছত এটা মাইল্ড শ্বেম্পুৰে ধুই দিয়ক। সেই তেলটো 2 ঘণ্টা মিনিমাম থাকিব লাগিব স্কেল্পত। এই তেলটো লগাই চাওক, আইদেউসকলে বহুতখিনি
1: চুলিৰ
0: বিভিন্ন সমস্যাৰ পৰা হাত সাৰিব পাৰিব।
1: আজি আমি চুলিৰ বিভিন্ন সমস্যাৰ যতনৰ বিষয়ে আয়ুৰ্বেদ সৌন্দৰ্য বিশেষজ্ঞ প্ৰণামী দাস অধিকাৰীৰ পৰা বহুখিনি কথা জানিব পাৰিলোঁ। আশা কৰিছোঁ আইদেউসকলে এনেদৰে ঘৰতে সহজতে প্ৰস্তুত কৰি যদি চুলি যতন লয় তেনেহ'লে তেওঁলোকৰ চুলিখিনি বহুদিন ভালে ৰাখিব পাৰিব। আপুনি বহুত ব্যস্ত, তাৰ মাজত আমাৰ ওচৰলৈ আহি আমাৰ আইদেউসকলক ইমান উপকাৰী কথা কিছুমান ক'লে, আগলৈ আপোনাক আমাৰ মাজত লগ পাম বুলি আশা কৰিলোঁ।
0: নিশ্চয় ধন্যবাদ।
2: ইমান পৰে শ্ৰোতাসকলে, চুলিৰ বিভিন্ন সমস্যা আৰু ইয়াৰ যতন এই বিষয়ে আয়ুৰ্বেদিক সৌন্দৰ্য বিশেষজ্ঞ প্ৰণামী দাস অধিকাৰীৰ সৈতে হোৱা কথোপকথনটি শুনিলে। আমাৰ হাতত কিছু সময় থকাৰ কাৰণে আহকচোন সাধনা স্বৰ্গমৰ কণ্ঠৰ এই গীত।

শ্ৰোতাসকলে আধুনিক গীত শুনিছে লোকনাথ গোস্বামীৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ নিৰ্মল প্ৰভা বৰদলৈ ৰচিত এটি গীত।

ইমানপুৰী লোকনাথ গোস্বামীৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে বিষ্ণুপ্ৰসাদ ৰাভা আৰু নিৰ্মল প্ৰভা বৰদলৈৰ। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অম্বিকা নাথ ওজা আৰু সংগীসকলৰ কণ্ঠৰ ওজাপালি।

ইমানপৰে অম্বিকানাথ ওজা আৰু সংগীসকলৰ কণ্ঠৰ ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক শংকৰ মাহাতেৰ গ্ৰাম বাদন।

0: ইমান পৰে শংকৰ মাহাতেৰ গ্ৰাম বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 1:40 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি সৈতে মই পংকজনাথ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণ উদ্বোধনৰ 75 বছৰ উপলক্ষে আয়োজিত অনুষ্ঠানত যোগ দিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 11 মে'ত মন্দিৰটোলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰতে মুঠ গোলকীয় বিকাশৰ 17% অৱদান আগবঢ়াইছে বুলি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি কলকাতাত হ'বলগীয়া পশ্চিমবংগৰ বিজেপিৰ নৱনিৰ্বাচিত বিধায়কসকলৰ বৈঠকত বিধায়িনী গোটৰ নেতা বাছনি কৰা হ'ব। আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ আটাইবোৰ আকাশবাণী কেন্দ্ৰতে আজি মাৰাথন আৰু ৱাকাথনৰ আয়োজন কৰা হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণ উদ্বোধনৰ 75 বছৰ উপলক্ষে আয়োজিত অনুষ্ঠানত যোগ দিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 11 মে'ত মন্দিৰটোলৈ যাব। পুনৰ নিৰ্মিত সোমনাথ মন্দিৰ 1951 চনত তদানীন্তন ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদে উদ্বোধন কৰিছিল। প্ৰধানমন্ত্ৰীয়ে আজি এই তথ্যক লৈ দেশৰ বহুকেইখন আগশাৰীৰ বাতৰি কাকতত প্ৰবন্ধ লিখিছে। এই প্ৰবন্ধত তেওঁ উল্লেখ কৰিছে যে কেইমাহমানৰ ভিতৰতে সোমনাথ মন্দিৰৰ সৈতে জড়িত দুটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই তেওঁ কৃতাৰ্থ অনুভৱ কৰিছে। চলিত বছৰৰ আৰম্ভণিতে সোমনাথ মন্দিৰত আয়োজিত সোমনাথ স্বাভিমান পৰ্বত প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰিছিল। এই মন্দিৰত হোৱা প্ৰথম আক্ৰমণৰ 1000 বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে এই পৰ্বৰ আয়োজন কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে সোমনাথ মন্দিৰক ভাৰতৰ সভ্যতাৰ শক্তি আৰু প্ৰতীক হিচাপে অভিহিত কৰে। তেওঁ কয় যে এই মন্দিৰৰ যাত্ৰাই ধ্বংসৰ পৰা সৃষ্টিলৈ উত্তৰণ হোৱা বিশেষ মুহূৰ্তক প্ৰতিনিধিত্ব কৰি আহিছে আৰু বাৰম্বাৰ আক্ৰমণ কৰি ধ্বংস কৰাৰ পাছতো কিদৰে বিশ্বাস আৰু সংস্কৃতিয়ে মূৰ দাঙি থিয় হৈ থাকিব পাৰে সেয়াই প্ৰতীয়মান কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে এই প্ৰসংগত স্বাধীনতাৰ পাছত সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণত ভাৰতৰ লৌহ মানৱ খ্যাত চৰ্দাৰ বল্লভভাই পেটেলৰ ভূমিকাক স্মৰণ কৰে। শ্ৰীমোদীয়ে কয় যে সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণক ৰাষ্ট্ৰীয় কৰ্তব্য হিচাপে চৰ্দাৰ পেটেলে দৃঢ়তাৰে অনুভৱ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে সোমনাথ মন্দিৰৰ কাহিনীক চৰকাৰৰ বিকাশ আৰু ঐতিহ্যৰ দৃষ্টিভংগীৰ সৈতে সংগত কৰে। এই দৃষ্টিভংগীয়ে ঐতিহ্যৰ সংৰক্ষণৰ সমান্তৰালকৈ বিকাশ সাধনত গুৰুত্ব দিয়ে। তেওঁ কয় যে মন্দিৰটোৰ ইতিহাসৰ সৈতে জড়িত সাহস আৰু ত্যাগক সন্মান জনোৱাৰ অৰ্থে সোমনাথ মন্দিৰত অহা 1000 দিনত বিশেষ প্ৰাৰ্থনা অনুষ্ঠিত হ'ব। দেশবাসীক সোমনাথ মন্দিৰ দৰ্শন কৰি দেশৰ সভ্যতাৰ অক্ষয় প্ৰেৰণা অনুভৱ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে গোলকীয় আৰ্থিক স্থিৰতাৰ স্তম্ভ হিচাপে ভাৰতৰ বৰ্ধিত ভূমিকা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি আন্তঃৰাষ্ট্ৰীয় সমৃদ্ধিৰ ক্ষেত্ৰত দেশৰ গুৰুত্বপূৰ্ণ অৱদানৰ বিষয়ে উল্লেখ কৰে। ছুৰিনাম ভ্ৰমণলৈ যোৱা বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে দেশখনৰ বিভিন্ন খণ্ডৰ প্ৰতিনিধিসকলক উদ্দেশ্যি দিয়া ভাষণত এই কথা প্ৰকাশ কৰে। ডঃ জয়শংকৰে শেহতীয়া কিছু তথ্যৰ বিষয়ে অৱগত কৰি কয় যে চলিত বৰ্ষত গোলকীয় বিকাশৰ দিশত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ প্ৰত্যাশা অনুসৰি ভাৰতে মুঠ গোলকীয় বিকাশৰ 17% অৱদান আগবঢ়াইছে। ইয়াৰ জৰিয়তে এই কথা স্পষ্ট হয় যে ভাৰতে 2026ৰ গোলকীয় প্ৰকৃত

0: মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিত 17% গুৰুত্বপূৰ্ণ অৰিহণাৰে বিশ্বৰ দ্ৰুত বিকশিত অৰ্থনীতি হিচাপে নিজৰ স্থিতি বজাই ৰাখিছে।
1: India contributes to the 17% of the total global growth. We help to de-risk the international economy. We help to give more possibilities. We are creating more options. We are today negotiating and concluding more free trade agreements for countries to avail of it. And along with that, we are trying to create a global footprint so that our impact on the international economy and the de-risking of the world is as impactful, as far-reaching as possible.
0: ডক্টৰ জয়শংকৰে লগতে উল্লেখ কৰে যে ভাৰতে আন্তঃৰাষ্ট্ৰীয় অৰ্থব্যৱস্থাৰ সমস্যা সমাধানত সহযোগিতা আগবঢ়াইছে আৰু নিজৰ মিত্ৰ দেশসমূহৰ বাবে বিকল্প ব্যৱস্থা গ্ৰহণ কৰিছে। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা কষ্টাৰিকাৰ ছান জছত উপস্থিত হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ দেশখনৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি লৌৰা ভাৰ্জিনিয়া ফাৰ্নাণ্ডেজ ডেলগাডোৰ শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰতিনিধিত্ব কৰিব। শ্ৰীমাৰ্ঘেৰিটাই দেশখনৰ বিভিন্ন চৰকাৰী লোক, আগশাৰী ব্যৱসায়ী আৰু প্ৰৱাসী ভাৰতীয়সকলকো সাক্ষাৎ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি কলকাতাত হ'বলগীয়া পশ্চিমবংগৰ বিজেপিৰ নৱনিৰ্বাচিত বিধায়কসকলৰ বৈঠকত বিধায়ী নিগোটৰ নেতা বাছনি কৰা হ'ব। ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভাৰ সদস্যসকলে কাইলৈ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মবাৰ্ষিকীৰ দিনা শপত গ্ৰহণ কৰিব। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত নতুন মন্ত্ৰীসভাৰ শপতগ্ৰহণৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। শপতগ্ৰহণৰ বাবে কটকটীয়া সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ জ্যেষ্ঠ নেতা আৰু বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী তথা উপ মুখ্যমন্ত্ৰীসকল শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা। বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি কলকাতালৈ ৰাওনা হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই আজি আগশাৰীৰ স্বাস্থ্যসেৱা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে প্ৰাথমিক স্বাস্থ্য গোটসমূহৰ সংহত প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰে। এই প্ৰশিক্ষণে আগশাৰীৰ স্বাস্থ্যকৰ্মীসকলক দেশৰ প্ৰান্তীয় অঞ্চল পৰ্যন্ত চিকিৎসা সেৱা প্ৰদানত সহায় কৰিব বুলি আশা কৰা হৈছে। স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে বিগত বছৰসমূহত প্ৰাথমিক স্বাস্থ্যসেৱা শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰে যে গুণগত স্বাস্থ্যসেৱা প্ৰদান, উন্নত সুবিধা লাভৰ ক্ষেত্ৰত থকা অসুবিধাসমূহ দূৰ কৰা তথা স্বাস্থ্য ব্যৱস্থাৰ প্ৰতি জনসাধাৰণৰ আস্থা শক্তিশালী কৰাৰ বাবে এটা সুপ্ৰশিক্ষিত আৰু আত্মবিশ্বাসী প্ৰাথমিক স্বাস্থ্যকৰ্মীৰ গোটৰ অতি প্ৰয়োজন। এই উদ্দেশ্য আগত ৰাখিয়েই প্ৰাথমিক স্বাস্থ্যকৰ্মীসকলৰ বাবে সংহত প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰা হৈছে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰে। আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি ৰাষ্ট্ৰীয় ৰাজধানীত মাৰাথনৰ আয়োজন কৰা হয়। আকাশবাণী ভৱনৰ পৰা আৰম্ভ হোৱা মাৰাথনত কৃষি ভৱন, ৰেল ভৱন আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ভৱনক সামৰি প্ৰায় 3.5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰা হয়। এই মাৰাথনত আকাশবাণী, দূৰদৰ্শন আৰু প্ৰচাৰ ভাৰতীৰ সমূহ বিষয়াবৰ্গ তথা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে অংশগ্ৰহণ কৰে। প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদী আৰু আকাশবাণীৰ সঞ্চালক প্ৰধান ৰাজীৱ কুমাৰ জৈনে মাৰাথনত অংশ লয়। আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ আটাইবোৰ আকাশবাণী কেন্দ্ৰতে মাৰাথন আৰু ৱাকাথনৰ আয়োজন কৰা হয়। দেশজোৰা উদযাপনৰ অংশ হিচাপে আজি আকাশবাণী গুৱাহাটীয়েও ৱাকাথনৰ আয়োজন কৰে। আকাশবাণী গুৱাহাটীৰ চৌহদৰ পৰা আৰম্ভ হোৱা এই ৱাকাথনত কেন্দ্ৰটোৰ সকলো বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদীয়ে এই মাৰাথনে জনসাধাৰণৰ মাজলৈ শৰীৰ চৰ্চা অভিযানৰ বাৰ্তা লৈ যাব বুলি উল্লেখ কৰে।
2: इस साल 90 वर्ष पूरे करने के उपलक्ष्य में विभिन्न कार्यक्रम आकाशवाणी में आयोजित किए जा रहे हैं। हमारे पूरे देश में जितने भी स्टेशन हैं, जो देश में फिटनेस की एक मूवमेंट माननीय प्रधानमंत्री जी के आह्वान पर आरंभ हुई, उसका संदेश भी लोगों तक ले जाने के लिए ये उस कड़ी में एक कदम था कि आकाशवाणी से जैसे आपका लगाव पिछले 9 दशकों से बना हुआ है, आने वाले समय में भी वैसे ही बना रहे।
0: আকাশবাণীৰ সঞ্চালক প্ৰধান ৰাজীৱ কুমাৰ জৈনে কয় যে চলিত মাহত দেশৰ 232টা আকাশবাণী কেন্দ্ৰত এলানি কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। ৰাজহুৱা প্ৰচাৰ মাধ্যম হিচাপে আকাশবাণীয়ে আগবঢ়াই অহা অৱদানক স্বীকৃতি দি এই উদযাপন কৰা হৈছে বুলি সঞ্চালক প্ৰধানগৰাকীয়ে উল্লেখ কৰে।
3: ब्रॉडकास्टर होने के नाते जब इस तरह का कार्यक्रम हम करते हैं तो इसका संदेश दूर दूर तक, सुदूर प्रदेश तक इस पहुंचता है और ये बहुत बड़ा उदाहरण होगा।
4: देश भर में जो हमारे 232 मुख्य केंद्र हैं, उन पर ये आयोजन इस महीने आयोजित होगा और ये उत्सव है। हम देश की सेवा में जो आकाशवाणी का योगदान रहा है, उस योगदान को सेलिब्रेट कर रहे हैं।

এই কাৰ্যসূচীৰ জৰিয়তে চৰকাৰৰ সুস্থ আৰু সক্ৰিয় ভাৰত দৰ্শনৰ সমান্তৰালভাৱে শৰীৰ চৰ্চা, জনসাধাৰণৰ অংশগ্ৰহণ আৰু ৰাষ্ট্ৰীয় একতাৰ বাৰ্তা প্ৰচাৰৰ লক্ষ্য লোৱা হৈছে। 1936 চনত প্ৰতিষ্ঠা লাভ কৰা আকাশবাণীয়ে দেশৰ অন্যতম বিশ্বাসযোগ্য প্ৰচাৰ মঞ্চ হিচাপে নিৰন্তৰ সেৱা আগবঢ়াই আহিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা লক্ষ্ণৌৰ একোনা ষ্টেডিয়ামত অনুষ্ঠিত এখন বৰ্ষাবিঘ্নিত খেলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 9 ৰাণত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌবাৰ পঢ়ি দিছো। গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণ উদ্বোধনৰ 75 বছৰ উপলক্ষে আয়োজিত অনুষ্ঠানত যোগ দিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 11 মে'ত মন্দিৰলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰতে মুঠ গোলকীয় বিকাশৰ 17% অৱদান আগবঢ়াইছে বুলি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি কলকাতাত হ'বলগীয়া পশ্চিমবংগৰ বিজেপিৰ নৱনিৰ্বাচিত বিধায়কসকলৰ বৈঠকত বিধায়িনী গোটৰ নেতা বাছনি কৰা হ'ব। আকাশবাণীৰ 90 বছৰ উপলক্ষে দেশৰ আটাইবোৰ আকাশবাণী কেন্দ্ৰতে আজি মাৰাথন আৰু ৱাকাথনৰ আয়োজন কৰা হয় আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজনন্দ ভট্টাচাৰ্য। দেশৰ আন অংশৰ লগতে অসমতো কাইলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত হ'ব। এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ ব্যয়হীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ লেনদেন সম্বন্ধীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্বন্ধীয় বিবাদসমূহো নিষ্পত্তি কৰা হ'ব। জনসাধাৰণৰ সুবিধাৰ্থে এনে গোচৰসমূহৰ আগতীয়া শুনানিৰো ব্যৱস্থা কৰা হৈছে। ৰাজ্যত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত হ'বলগীয়া লোকপিয়ল প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া হিচাপে নিয়োগ কৰা হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। দেশৰ বিভিন্ন অংশত লোকপিয়ল অনুষ্ঠিত হৈছে যদিও বিধানসভা নিৰ্বাচনৰ বাবে অসমত এতিয়ালৈকে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। দেশৰ 16 আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হৈছে। 2027 চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত চলিবলগীয়া এই লোকপিয়ল 2টা পৰ্যায়ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়ালৈ পিয়ল হৈছে। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত অসমতো হিউমেন পপিলমা ভাইৰাছ HPV-ৰ প্ৰতিষেধক প্ৰদান অভিযান চলি আছে। ইয়াৰ অধীনত 14-16 বছৰ বয়সৰ কিশোৰীক প্ৰতিষেধক প্ৰদান কৰা হৈছে। এই ভাইৰাছ মহিলাৰ জৰায়ুমুখৰ কেঞ্চাৰৰ অন্যতম প্ৰধান কাৰণ। সঠিক বয়সত এই প্ৰতিষেধক ল'লে HPV-ৰ সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায় হয় আৰু জৰায়ুমুখৰ কেঞ্চাৰৰ সম্ভাৱনাও কমে। গোৱালপাৰা জিলাত মুঠ 10,082 গৰাকী কিশোৰীক এই প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। গোৱালপাৰা জিলাৰ আয়ুক্ত প্ৰদীপ টিমুঙে এখন সংবাদমেলত প্ৰতিষেধক প্ৰদান অভিযানত সকলোৰে সহায় সহযোগিতা কামনা কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি কলকাতাত হ'বলগীয়া পশ্চিমবংগৰ বিজেপিৰ নৱনিৰ্বাচিত বিধায়কসকলৰ বৈঠকত বিধায়িনী গোটৰ নেতা নিৰ্বাচন কৰা হ'ব। শ্ৰীশ্বাহ ইতিমধ্যে কলকাতাত উপস্থিত হৈছে। ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভাৰ সদস্যসকলে কাইলৈ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মবাৰ্ষিকীৰ দিনা শপত গ্ৰহণ কৰিব। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। শপত গ্ৰহণৰ বাবে কটকটীয়া সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ জ্যেষ্ঠ নেতা আৰু বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী তথা উপ মুখ্যমন্ত্ৰীসকল শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা। বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি কলকাতালৈ ৰাওনা হ'ব। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মহঘুলি চাপৰিৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত চাৰিকৰীয়া নৈ পাৰত আজিৰে পৰা 3দিনীয়াকৈ ঐতিহাসিক ফাট বিহু উদযাপন কৰা হৈছে। পুৱা ফাট পতাকা উত্তোলনেৰে বিহুৰ শুভাৰম্ভ কৰা হয়। ফাট বিহুৰ সৈতে সংগতি ৰাখি কাইলৈ শিল্পী ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ব। আজি আৰু কাইলৈ বিহুৰ সৈতে জড়িত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। অন্তিম দিনা পৰহিলৈ হ'বলগীয়া মুকলি সভাত ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী, সাংসদ, বিধায়ক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ কথা। সামৰণিৰ দিনা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱাৰ দেশজোৰা উদযাপনৰ অংশ হিচাপে আজি আকাশবাণী গুৱাহাটীয়েও ৱাকাথনৰ আয়োজন কৰে। আকাশবাণী গুৱাহাটীৰ চৌহদৰ পৰা হোৱা এই ৱাকাথনত কেন্দ্ৰটোৰ সকলো বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উপসঞ্চালক প্ৰধান ৰবীন চন্দ্ৰ বৰুৱে এই ৱাকাথনৰ শুভাৰম্ভ কৰে। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰইও আজি নিৰ্মালী গাঁৱৰ হাইস্কুলৰ পৰা সম্প্ৰীতি দৌৰৰ আয়োজন কৰে। ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ চৈকত পাত্ৰই পতাকা জোকাৰি শুভাৰম্ভ কৰা এই দৌৰত কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়া, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ সমূহ বিষয়ববীয়াকে ধৰি অন্যান্য লোকে অংশগ্ৰহণ কৰে। আকাশবাণী ডিফু কেন্দ্ৰইও আজি আৰ্বৰিটাম এণ্ড ক্ৰাফ্ট চেণ্টাৰৰ পৰা

ৱাকাথনৰ আয়োজন কৰে। কেন্দ্ৰটোৰ অনুষ্ঠান কাৰ্যবাহী প্ৰদীপ ৰংফাৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। 1936 চনত প্ৰতিষ্ঠা লাভ কৰা আকাশবাণীয়ে দেশৰ অন্যতম বিশ্বাসযোগ্য প্ৰচাৰ মঞ্চ হিচাপে নিৰন্তৰ সেৱা আগবঢ়াই আহিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একনা ষ্টেডিয়ামত অনুষ্ঠিত এখন বৰ্ষাবিঘ্নিত খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 9 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত মৃদুস্মিতাৰ কণ্ঠৰ গীত শুনাবলৈ লৈছোঁ।

ইমান পৰি মৃদুস্মিতাৰ কণ্ঠৰ আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো উপলব্ধ। এতিয়া নিবেদন কৰিছোঁ নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি শুক্ৰবাৰ 1433 ভাস্কৰাব্দৰ বহাগ মাহৰ আজি 24 দিন, 2026 খ্ৰীষ্টাব্দৰ মে' মাহৰ আজি 8 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ বিয়লিৰ নিয়মীয় অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোৱাৰ্জ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত। আমাৰ এই অনুষ্ঠানসমূহ আপোনালোকে নিউজ অন এয়াৰ এপৰ জৰিয়তেও শুনিব পাৰিব। আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত অম্লানজ্যোতি দত্ত, বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই আৰু খগেশ বে, ট্ৰেন্সমিটাৰত গোবিন্দ ছেত্ৰী আৰু ৰাজীৱ গগৈ, পৰিবহণত নয়ন দৈমাৰী আৰু ডিউটিৰ মুখত থকা ৰিমঝিম পটঙীয়াৰ সৈতে প্ৰচাৰণ কক্ষত আপোনালোকৰ সন্মুখত এয়া মই শান্তনু শইকীয়া।

দাৰ্শনিক গৰভাইলে কৈছিল, হাঁহিবলৈ নাপাহৰিবা। পৃথিৱীত মানুহে হ'ল একমাত্ৰ প্ৰাণী যিয়ে হাঁহিব পাৰে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ অৰ্ধআকাশ অনুষ্ঠানটি। অনুষ্ঠানত আজি আগবঢ়াইছোঁ মঞ্জুস্না মহন্তৰ কণ্ঠৰ কেইটিমান অসমীয়া আধুনিক গীত।

এইবাৰ শুনক শিল্পী কণ্ঠত আন এটি গীত, গীতৰ কথা মঞ্জুষ্ণা মহন্তৰ, সুৰ কাজল।

শ্ৰোতাই মঞ্জুষ্ণা মহন্তৰ কণ্ঠৰ অসমীয়া আধুনিক গীত শুনি আছে অৰ্ধকাশ অনুষ্ঠানত। এইবাৰ আগবঢ়াইছোঁ শিল্পীৰ কণ্ঠত আন এটি গীত, গীতৰ কথা শিল্পীৰ নিজৰ সুৰ কাজলৰ।

এবাৰ শুনাব লৈছোঁ শিল্পীৰ কণ্ঠত আন এটি গীত। গীতৰ কথা মেনি মাধৱ দত্তৰ আৰু সুৰ ৰাজু আনচাৰীৰ।

0: আশা রাখি।
1: ইফকো নেনো হারৰ যাদু কৃষক হওক সমৃদ্ধিশালী।
2: এবাৰ শুনক শিল্পীৰ কণ্ঠত আন এটি গীত, গীতৰ কথা ননীদেৱী গোস্বামীৰ, সুৰ মঞ্জুষ্ণ মহন্তৰ।

শ্রোতাই অর্ধাক অনুষ্ঠানত মঞ্জুষ্ণা মহন্তৰ কণ্ঠৰ আধুনিক গীত শুনি আছে আকাশবাণী তেজপুৰৰপৰা। এতিয়া 6 বজাত আৰু 6:05 আকাশবাণী দিল্লীৰপৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি শুনিবলৈ পাব।

শ্রোতা, ইমান পৰে আৰ্না অনুষ্ঠানত আব্দুল রহিম আৰু সংগীবৃন্দৰ কণ্ঠৰ জিকিৰ শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো আমাৰ আজিৰ অনুষ্ঠান পৰিচিতি।

9:50 নিবেদন করা হব বিহু গীত। নিশা 10:00 শুনিবলৈ পাব হিন্দী বোলছবি গীত। আমাৰ আজিৰ এই নিয়মীয়া অধিৱেশনৰ অন্ত পৰিব নিশা 10:30।

আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো গীতালি। এই অনুষ্ঠানত শুনিব শুনাবলৈ লৈছো কেইটিমান হিন্দী বোলছবি গীত। প্ৰথমে শুনক এয়া ধৰ্মবীৰ বোলছবিৰ মহম্মদ ৰফি আৰু মুকেশৰ কণ্ঠৰ এই গীতটি।

0: जाए निखार।
1: इफको नैनो उर्वरकों का कमाल, हर खेत किसान बने खुशहाल।
2: গীতালী অনুষ্ঠানত এইবাৰ এয়া আগবঢ়াইছোঁ ৰাজা জানিবুল ছবিৰ কিশোৰ কুমাৰ কণ্ঠৰ এই গীতটি।

0: আভা রাখি।
1: ইফকো নেনো হাৰৰ যাদু কৃষক হওক সমৃদ্ধিশালী।
2: গীতালী অনুষ্ঠানত এইবাৰ এয়া আগবঢ়াইছোঁ ববিপুল ছবিৰ শৈলেন্দ্ৰ সিঙৰ কণ্ঠৰ এই গীতটি।

অনুষ্ঠানত এইবাৰ এয়া আগবঢ়াইছোঁ ববি ফুল ছবিৰ, লতা মংগেশকৰ আৰু শৈলেন্দ্ৰ সিঙৰ কণ্ঠৰ এই গীতটি।

শ্রোতাই গীতালী অনুষ্ঠানটি শুনে আছে আকাশবাণী তেজপুরের। এটা 6:45 মিনিট আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰী কাইলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু উৰিষ্যাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিৰ উপস্থিতি, পৰহিলৈ অসম বিজেপিৰ বিধায়িনী দলৰ নেতা বাছনি, ঢকুৱাখানাৰ মৌঘুলি চাপৰিত তিনিদিনীয়াকৈ ঐতিহাসিক ফাট বিহু উদযাপন, আইতাৰ ৰেংকিং টেনিছ প্ৰতিযোগিতাত অসমৰ কৃষ্টিশালয় ডি মুকুট অৰ্জন আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত দিল্লীত আজি দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে কাইলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব। লগতে বিজেপিৰ জ্যেষ্ঠ নেতা আৰু বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী তথা উপ মুখ্যমন্ত্ৰীসকলে কাইলৈ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা আছে। উল্লেখযোগ্য যে বিধায়িনী গোটৰ নেতা নিৰ্বাচনৰ বাবে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কলকাতাত উপস্থিত হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত শুভেন্দু অধিকাৰীক বিধায়িনী গোটৰ নেতা হিচাপে নিৰ্বাচিত কৰে। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। শপত গ্ৰহণৰ বাবে কটকটীয়া সুৰক্ষাৰ ব্যৱস্থা কৰা

0: হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি কলকাতালৈ ৰাওনা হ'ব। ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে অহা 12 মে'ত তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়াই প্ৰকাশ কৰা অনুসৰি খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত নতুন চৰকাৰে শপত গ্ৰহণ কৰিব। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্য মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি সভাপতিগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে পৰহি বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং সাইনি উপস্থিত থাকি বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব বুলি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে। ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়া আজি দুধনৈ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ত ৰাভা হাছং যৌথ মঞ্চৰ সৈতে এখন বৈঠকত মিলিত হয়। সভাত ষষ্ঠ অনুসূচীৰ লগতে স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত অঞ্চলসমূহত বসবাস কৰা সকলো জাতি জনগোষ্ঠী সমভাৱে আগবঢ়াই নিয়াত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহক লৈ বিতংভাৱে আলোচনা কৰা হয়। সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ৰাজ্যিক বিজেপি সভাপতিগৰাকীয়ে কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যৰ সকলো জাতি জনগোষ্ঠীক শক্তিশালীভাৱে আগবঢ়াই নিয়াৰ দায়বদ্ধতাৰে কাম কৰি আছে।
1: আজি আমাৰ এন ডি এৰ আন এটা মিত্ৰ দল বি পি এফ দলৰ প্ৰধান আগ্ৰাম মহিলা ডাঙৰীয়া, আমাৰ মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়া প্ৰমুখ্যে আমাৰ তিনিওটা দলৰ প্ৰমুখ নেতাসকল আৰু ৰাভা হাছং ছাত্ৰ সাহিত্য পৰিষদৰ জি এম এ এম সকলোৰে লগত আমি এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হ'লোঁ, যিহেতু এই অঞ্চলতো ৰাইজে এন ডি এৰ প্ৰতি ব্যাপক জনাদেশ দিলে। তাৰপিছত আমি একেলগে মিলি অহা 5 বছৰ কেনেদৰে আমি ৰাভা হাছং অঞ্চলক আমি উন্নয়নৰ শিখৰলৈ লৈ যাব পাৰোঁ, এই অঞ্চলৰ সমস্যাবিলাকৰ এটা সমাধান আলোচনাৰ মাধ্যমত আমি উলিয়াব পাৰোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শপত গ্ৰহণ কৰিব আকৌ মুখ্যমন্ত্ৰী হিচাপে 12 মে' তাৰিখে।
0: সভাত বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰী, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, বিজেপি নেতা তথা বিধায়ক জয়ন্ত মল্ল বৰুৱাকে ধৰি ৰাজ্যিক বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে। দেশৰ আন অংশৰ লগতে অসমতো কাইলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত হ'ব। এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা, ৰাজহ সংক্ৰান্তীয় গোচৰ আদি ব্যয়হীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ লেনদেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তি কৰা হ'ব। জনসাধাৰণৰ সুবিধাৰ্থে এনে গোচৰসমূহৰ আগতীয়া শুনানিৰো ব্যৱস্থা কৰা হৈছে। দৰং জিলাত ৰাষ্ট্ৰীয় আইন সেৱাৰ প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱাৰ প্ৰাধিকাৰীৰ উদ্যোগত লোক আদালতৰ আয়োজন কৰা হৈছে। জিলাখনৰ আগতীয়াকৈ জাননী লাভ কৰা লোকসকলে জিলা আইন সেৱাৰ প্ৰাধিকাৰী কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি অথবা ইমেইল যোগে এই সুবিধা ল'ব পাৰিব। জাননী লাভ নকৰা লোকসকলে দৰং জিলা কোষাগাৰৰ সমীপত থকা জিলা আইন সেৱাৰ প্ৰাধিকাৰী কাৰ্যালয়ত যোগাযোগ কৰি বিবাদ নিষ্পত্তিৰ সুবিধা ল'ব পাৰিব। নলবাৰী জিলাতো কাইলৈ ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব বুলি নলবাৰী জিলা আইন সেৱা প্ৰাধিকৰণে জনাইছে। লোক আদালতৰ জাননী পোৱাসকলে এই প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে প্ৰাধিকৰণে আহ্বান জনাইছে। একেদৰে ডিফুৰ জিলা ন্যায়িক আৰু বোকাজানৰ মহকুমা ন্যায়িক আদালতৰ চৌহদত লোক আদালতত ফৌজদাৰী আৰু দেৱানী গোচৰকে আদি কৰি বিভিন্ন গোচৰসমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। জিলা আইন সেৱা প্ৰাধিকৰণ কৰ্তৃপক্ষই আদালতৰ পৰা জাননী লাভ কৰা সকলো ব্যক্তিকে নিজ নিজ গোচৰসমূহ নিষ্পত্তি কৰাৰ বাবে উপস্থিত থাকিবলৈ আহ্বান জনায়। ৰাষ্ট্ৰীয় লোক আদালতৰ অধীনত লখিমপুৰ জিলা আদালত আৰু ঢকুৱাখানা মহকুমা আদালতত কাইলৈ বিভিন্ন ফৌজদাৰী আৰু দেৱানী গোচৰ নিষ্পত্তি কৰা হ'ব। সংশ্লিষ্টসকলক সেইদিনা পুৱা 10 বজাত উপস্থিত থাকিবলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ দ্বাৰা নিৰ্দেশ দিয়া হৈছে। ৰাজ্যত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে দেশৰ বিভিন্ন অংশত লোকপিয়ল অনুষ্ঠিত হৈছে যদিও বিধানসভা নিৰ্বাচনৰ বাবে অসমত এতিয়ালৈকে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। দেশৰ ষোড়শ আৰু স্বৰাজোত্তৰ ভাৰতৰ অষ্টম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহ পিয়ল অন্তৰ্ভুক্ত হৈছে। 2027 চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত চলিবলগীয়া এই লোকপিয়ল দুটা পৰ্যায়ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয়

0: পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়া লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSত উপলভ্য মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মৌঘুলি চাপৰি মনোমোহা প্ৰাকৃতিক পৰিৱেশত আজিৰে পৰা তিনিদিনীয়াকৈ ঐতিহাসিক ফাট বিহু উদযাপন কৰা হৈছে। পুৱা ফাট পতাকা উত্তোলনেৰে বিহুৰ শুভাৰম্ভ কৰা হয়। ফাট বিহুৰ সৈতে সংগতি ৰাখি বিশ্ববৰণ্য শিল্পী ডঃ ভূপেন হাজৰিকা আৰু জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচনেৰে শ্ৰদ্ধা নিবেদন কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে সকলো জাতি জনগোষ্ঠীৰ বাবে মুকলি পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতাত 20টাৰো অধিক দলে অংশগ্ৰহণ কৰে। দিনৰ ভাগত বিহু দলসমূহক মূল তোৰণৰ পৰা মৌঘুলি চাপৰিলৈ আদৰণি জনোৱা হয়। ইয়াৰ পাছতে টকা বিহু প্ৰতিযোগিতা আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। দ্বিতীয় দিনা কপৌফুল আৰু গছপুলি ৰোপণ, গামোচাৰ প্ৰতিযোগিতা, পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা আৰু ফাট বিহুৰ বছৰীয়া মুখপত্ৰ বিহুৱান উন্মোচন কৰা হ'ব। অন্তিম দিনা পৰহিলৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গছতলৰ মুকলি বিহু প্ৰতিযোগিতা আৰু মুকলি সভা অনুষ্ঠিত হ'ব। অনুষ্ঠানত ৰাজ্য কেইবাগৰাকী মন্ত্ৰী, সাংসদ, বিধায়ক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।
1: আজি পুৱা 9 বজাত পতাকা উত্তোলনেৰে ফাট বিহু 2026 বৰ্ষৰ তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰ পাতনি মেলে ফাট বিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই। ইয়াৰ পাছতে স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ সভাপতি হেমন্ত গগৈয়ে। পুৱা 11:30 বজাত মঞ্চ মুকলি কৰে প্ৰবীণ সাংবাদিক কুশল গগৈয়ে। দুপৰীয়াৰ পৰা অনুষ্ঠিত হোৱা মহিলাসকলৰ টকা বিহু প্ৰতিযোগিতা উদ্বোধন কৰে তেজপুৰৰ জ্যেষ্ঠ কৃতি বিহুৱতী অৰূপা বৰুৱাই। বিয়লিলৈ চেমনীয়া হুঁচৰি প্ৰতিযোগিতাখনি উদ্বোধন কৰে জ্যেষ্ঠ কৃতি বিহুৱা জিতেন দত্তই। দ্বিতীয় দিনা অৰ্থাৎ কাইলৈ 9 মে'ৰ কাৰ্যসূচী অনুসৰি পুৱা কপৌফুল আৰু গছপুলি ৰোপণ, ইয়াৰ পিছতে অনুষ্ঠিত হ'ব গামোচা প্ৰতিযোগিতা। গামোচা প্ৰতিযোগিতাত উদ্বোধক হিচাপে উপস্থিত থাকিব আদৰ্শ শিপিনী মৌচুমী শইকীয়া মহন্ত। তাৰপিছতে দিনৰ 11:30 বজাত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ব।
0: শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত অসমতো হিউমেন পপিলমা ভাইৰাছ HPV প্ৰতিষেধক প্ৰদান অভিযান চলি আছে। ইয়াৰ অধীনত 14-16 বছৰ বয়সৰ কিশোৰীক প্ৰতিষেধক প্ৰদান কৰা হৈছে। এই ভাইৰাছ মহিলাৰ জৰায়ু মুখৰ কেন্সাৰৰ অন্যতম প্ৰধান কাৰণ। সঠিক বয়সত এই প্ৰতিষেধক ল'লে HPVৰ সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায় হয় আৰু জৰায়ু মুখৰ কেন্সাৰৰ সম্ভাৱনাও কমে। গোৱালপাৰা জিলাত মুঠ 10,082গৰাকী কিশোৰীক এই প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। গোৱালপাৰা জিলাৰ আয়ুক্ত প্ৰদীপ টিমুঙে এখন সংবাদমেলত প্ৰতিষেধক প্ৰদান অভিযানত সকলোৰে সহায় সহযোগিতা কামনা কৰি এইদৰে কয়।
2: হিউমেন পেপিলো ভাইৰাছৰ যি কথা আমি শুনি আছোঁ, গোটেই অসমত বা ভাৰতবৰ্ষত সকলোতেই তাৰমানে এই ভেকচিনেশ্যনৰ মানে ব্যৱধান কৰা হৈছে। পেপিলো ভাইৰাছটো আমি যদি ৰক্ষা যদি আমি হেৰি কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ আই মাতৃসকল তেওঁলোকে সুৰক্ষিত হৈ থাকিব। আপোনালোকে জানে যে পেপিলো ভাইৰাছটোৱে পাছলৈ মহিলাক চাৰ্ভাইকেল কেঞ্চাৰলৈ বেমাৰটোৰ বেছি হেৰি কৰি দিয়ে। গোৱালপাৰা জিলাতে অকল 10,000তকৈ অধিক টাৰ্গেট আছে এই ভেকচিনেশ্যনৰ কাৰণে। মই আমাৰ গোৱালপাৰা জিলাৰ ৰাইজক বা গোৱালপাৰা জিলাৰ আই মাতৃসকলক মই অনুৰোধ কৰিব বিচাৰিছোঁ, আমাৰ যিসকলে উঠি অহা প্ৰজন্মৰ যি কন্যা আছে বা ছোৱালী আছে, তেখেতসকলে যাতে যেন এই ভেকচিনটো লয় আৰু ভৱিষ্যত এটা ধুনীয়া সুস্থ জীৱন বা সুস্থ পৰিয়ালৰ জীৱন যাপন কৰে, তাৰ কাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ।
0: পশ্চিম কাৰ্বি আংলং জিলাতো জৰায়ুৰ কৰ্কট ৰোগ নিৰ্মূলকৰণৰ লক্ষ্যৰে যোৱা 16 ফেব্ৰুৱাৰীৰ পৰা জিলাখনৰ চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰীসকলৰ লগতে বিদ্যালয়ৰ বাহিৰত থকা 14-16 বছৰ বয়সৰ কিশোৰীসকলক HPV প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে। বৰ্তমান জিলাখনৰ বৈঠালাংচু, উম্পানাই, জিৰিকেণ্ডিং আৰু ডংকামকাম খণ্ড প্ৰাথমিক চিকিৎসালয়ত প্ৰায় 200গৰাকী কিশোৰীক এই প্ৰতিষেধক প্ৰদান কৰা হৈছে। এই অভিযান অধিক ফলপ্ৰসূ কৰাৰ উদ্দেশ্যে শেহতীয়াকৈ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত জিলাখনৰ বিভিন্ন ঠাইত সজাগতা সভা অনুষ্ঠিত কৰা হয়। জিলা টীকাকৰণ বিষয়া ডাঃ ক্লিফ্টৰ জোনছ ফাংশুৱে সংবাদ মাধ্যমৰ জৰিয়তে জনসাধাৰণক সজাগ হ'বলৈ আহ্বান জনাই কয় যে মহিলাসকলক ভৱিষ্যতে চাৰ্ভাইকেল কেঞ্চাৰৰ দৰে মারাত্মক ব্যাধিৰপৰা সুৰক্ষিত ৰাখিবলৈ ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। শিক্ষা বিভাগে এই অভিযানৰ পূৰ্ণ সহযোগিতা আগবঢ়াইছে। চৰকাৰৰ এই পদক্ষেপে জিলাখনৰ মহিলাসকলৰ স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিব।

0: বুলি আশা করা হৈছে। আকাশবাণী 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি ৰাষ্ট্ৰীয় ৰাজধানী মাৰাথানৰ আয়োজন কৰা হয়। আকাশবাণী ভৱনৰ পৰা আৰম্ভ হোৱা মাৰাথানত কৃষি ভৱন, ৰেল ভৱন আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ভৱনক সামৰি প্ৰায় 3.5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰা হয়। এই মাৰাথানত আকাশবাণী, দূৰদৰ্শন আৰু প্ৰচাৰ ভাৰতীসমূহ বিষয়বৰ্গ তথা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে অংশগ্ৰহণ কৰে। প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদী আৰু আকাশবাণী সঞ্চালক প্ৰধান ৰাজীৱ কুমাৰ জৈনে মাৰাথানত অংশ লয়। দেশজোৰা উদযাপনৰ অংশ হিচাপে আজি আকাশবাণী গুৱাহাটীয়েও ৱাকাথনৰ আয়োজন কৰে। আকাশবাণী গুৱাহাটী চৌহদৰ পৰা আৰম্ভ হোৱা এই ৱাকাথনত কেন্দ্ৰটোৰ সকলো বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উপসঞ্চালক প্ৰধান ৰবীন চন্দ্ৰ বৰুৱাই এই ৱাকাথনৰ শুভাৰম্ভ কৰে। আকাশবাণী গুৱাহাটী ডিব্ৰুগড় কেন্দ্ৰই আজি নিৰ্মালীগাঁৱৰ হাইস্কুলৰ পৰা সম্প্ৰীতি দৌৰৰ আয়োজন কৰে। ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ শৈকত পাত্ৰই পতাকা জোকাৰি শুভাৰম্ভ কৰা এই দৌৰত কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়া, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ সমূহ বিষয়ববীয়াকে ধৰি অন্যান্য লোকে অংশগ্ৰহণ কৰে। আকাশবাণী ডিফু কেন্দ্ৰই আজি চহৰখনৰ আৰব ৰিটম এণ্ড ক্ৰাফ্ট চেণ্টাৰৰ পৰা ৱাকাথনৰ আয়োজন কৰে। কেন্দ্ৰটোৰ অনুষ্ঠান কাৰ্যবাহী প্ৰদীপ ৰংফাৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। আজি বিশ্ব থেলাচেমিয়া দিৱস উপলক্ষে ভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। এপল' এক্সেল কেয়াৰ হস্পিটেলে বিশ্ব থেলাচেমিয়া দিৱস উপলক্ষে থেলাচেমিয়া ৰোগীৰ বাবে প্ৰাৰম্ভিক পৰীক্ষা, প্ৰতিষেধক আৰু উন্নত চিকিৎসা গুৰুত্ব সন্দৰ্ভত সজাগতা কাৰ্যসূচী আয়োজন কৰে। থেলাচেমিয়া ৰোগী নিৰাপদ আৰু কাৰ্যকৰী ব্যৱস্থাপনা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি হাস্পিটেলখনে থেলাচেমিয়া ৰোগীসকলৰ চিকিৎসাৰ বাবে বিশেষ সুবিধা প্ৰদান কৰিছে। এই অভিযানৰ অংশ হিচাপে হাস্পিটেলখনৰ চিকিৎসক অভিজিৎ ফুকন আৰু জয়িষা দেৱে গুৱাহাটী প্ৰেছ ক্লাবত আজি এখন সংবাদমেল আয়োজন কৰে। ইন্দ্ৰজিৎ দাসে আগধৰা এই অনুষ্ঠান আজি পুৱা 9:20 প্ৰচাৰ কৰা হয়। অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত 14 আৰু 16 বছৰ অনুৰ্ধ ল'ৰা আৰু ছোৱালী আইতা চেম্পিয়নশ্বিপ প্ৰতিযোগিতা আজি সামৰণি পৰে। মহানগৰী চচলস্থিত অসম টেনিছ সন্থাৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত সৰ্বভাৰতীয় টেনিছ সন্থাৰ ৰাষ্ট্ৰীয় ৰেংকিং প্ৰতিযোগিতাখনত অসমৰ কৃষ্টি হালৈয়ে ডিমুকুট অৰ্জন কৰে। প্ৰতিযোগিতা আজি অনুষ্ঠিত হোৱা ছোৱালী একক 14 আৰু 16 বছৰ অনুৰ্ধৰ ফাইনেলত কৃষ্টি হালৈয়ে অসমৰে ফাগুনজ্যোতি পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে। উল্লেখযোগ্য যে অসমৰ ফাগুনজ্যোতি আৰু পশ্চিমবংগৰ আনিয়া বিশ্বাসক 16 বছৰ অনুৰ্ধৰ ডাবল ছাকাৰ ফাইনেলত অসমৰ মৃগাক্ষী চাংমাই আৰু আৰিফা চৌধুৰীয়ে পৰাস্ত কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰী কাইলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিৰ উপস্থিতিত পৰহিলৈ অসম বিজেপিৰ বিধায়িনী দলৰ নেতা বাছনি। ঢকুৱাখনাৰ মৌঘুলি চাপৰি তিনিদিনীয়াকৈ ঐতিহাসিক ফাট বিহু উদযাপন। আই টি ৰেংকিং টেনিছ প্ৰতিযোগিতাত অসমৰ কৃষ্টিহালৈ ডিমুকুট অৰ্জন আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত দিল্লীত আজি দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
1: भारतीय जनता पार्टी के वरिष्ठ नेता शुभेंदु अधिकारी पश्चिम बंगाल के नए मुख्यमंत्री होंगे। कोलकाता में आज उन्हें भाजपा विधायक दल का नेता चुना गया। श्री अधिकारी राज्य के पहले भाजपा मुख्यमंत्री बनेंगे। केंद्रीय गृह मंत्री अमित शाह की उपस्थिति में पार्टी विधायक दल की बैठक में श्री अधिकारी को नेता चुना गया। श्री शाह ने कहा कि बैठक में श्री अधिकारी को निर्विरोध चुना गया।
2: लगभग 8 प्रस्ताव और समर्थन प्राप्त हुए हैं और सभी प्रस्ताव और समर्थन एक ही नाम के मिले हैं। उसके बाद दूसरे नाम के लिए भी सबको समय दिया गया, पर्याप्त समय दिया गया, मगर कोई दूसरा नाम नहीं आया है। इसलिए केंद्रीय पर्यवेक्षक के रूप में मैं श्री शुभेंदु अधिकारी जी को पश्चिम बंगाल विधानमंडल दल के नेता के रूप में निर्वाचित घोषित करता हूँ।
1: नई सरकार का शपथ ग्रहण समारोह कल कोलकाता के ब्रिगेड परेड ग्राउंड में होगा। तमिलनाडु में सबसे बड़ी पार्टी तमिल वेत्री कड़गम टीवीके को नई सरकार के गठन के लिए भारतीय कम्युनिस्ट पार्टी और मार्क्सवादी कम्युनिस्ट पार्टी ने समर्थन दे दिया है। 5 विधायकों के साथ कांग्रेस पहले ही समर्थन दे चुकी है। 2 विधायकों वाली वीसीके पार्टी बाद में अपना निर्णय घोषित करेगी। केरलम में नई सरकार के गठन को लेकर चर्चाएं जारी हैं। यूडीएफ की प्रमुख

কাশ্মীৰত সংঘটিত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু 10 নৱেম্বৰত নতুন দিল্লীৰ লালকিল্লাৰ সমীপত হোৱা সন্ত্ৰাসবাদী কাৰ্যকলাপৰো নিন্দা কৰে। সন্ত্ৰাসবাদৰ মুখামুখি হোৱাৰ দৰে দীৰ্ঘম্যাদী আৰু ব্যাপক সমন্বিত কাৰ্যসূচী গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কেও সংযুক্ত কাৰ্যবাহী গোটটোৱে সহমত প্ৰকাশ কৰে। উভয় ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘ, আছিয়ান, বিত্তীয় কাৰ্যবাহিনী আৰু অন্যান্য বহুপক্ষীয় মঞ্চৰ জৰিয়তে সন্ত্ৰাসবাদ প্ৰতিহত কৰাৰ ক্ষেত্ৰত থকা তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ পৰ্যালোচনা কৰে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত তালিকাভুক্ত সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদী গোটসমূহৰ বিৰুদ্ধে যুঁজাৰ বাবে সকলোৰে সহযোগিতা সম্পৰ্কেও সংযুক্ত কাৰ্যবাহী গোটে পৰ্যালোচনা কৰে। সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্ত্ৰাস খৰতকীয়াকৈ প্ৰতিহত কৰাটো সুনিশ্চিত কৰাৰ বাবে তথ্যৰ বিনিময় অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰতো তেওঁলোকে সহমত প্ৰকাশ কৰে। এই বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব ডঃ বিনোদ বাহাদে আৰু ছিংগাপুৰৰ গৃহ মন্ত্ৰালয়ৰ উপসচিব এনজিয়াম চিচুনে সহ অধ্যক্ষতা কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি কয় যে দেশৰ সুৰক্ষা আৰু সবলীকৰণ কেৱল সীমান্তসমূহৰ সুৰক্ষা দিয়াতে সীমাবদ্ধ নহয়, বৰং ই সমাজ, পৰিৱেশ আৰু নাগৰিকসকললৈ আগবঢ়োৱা নিৰাপত্তাৰ সৈতেও জড়িত। নতুন দিল্লীত আজি ভাৰতীয় সেনাৰ সৈতে তিৰংগা মাউণ্টেইন ৰেস্কিউ অভিযানৰ 10ম বছৰ পূৰ্তি উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে সবল ভাৰত বুলিলে সুৰক্ষিত সীমান্তৰ লগতে আত্মবিশ্বাসী সমাজ আৰু নাগৰিকসকলৰ জীৱন যিকোনো দুৰ্যোগৰ সময়ত সুৰক্ষিত হৈ থকাটোৱে বুজায়। শ্ৰীসিঙে লগতে কয় যে হিমালয়ৰ দৰে দুৰ্গম আৰু স্পৰ্শকাতৰ এলেকাসমূহত তিৰংগা মাউণ্টেইন ৰেস্কিউ অভিযান কেৱল উদ্ধাৰ অভিযানতে সীমিত নহয়, বৰঞ্চ দেশৰ সশস্ত্ৰ বাহিনীসমূহৰ বাবে ই এটা সাহস হোৱাৰ উপৰি স্থানীয় লোকসকলৰ বাবে বিশ্বাস আৰু ৰাষ্ট্ৰজুৰি আৰু ইয়াৰ নিৰ্ভৰযোগ্যতা বিৰাজমান। তেওঁ কয় যে টি এম আৰে উদ্ধাৰৰ সময়ত কেৱল সহায় আগবঢ়োৱাই নহয়, এনে অভিযান অধিক শক্তিশালী কৰাৰ লগতে হিমস্খলনৰ সময়ত সহায় আগবঢ়োৱা দেশৰ এটা উল্লেখযোগ্য উদ্ধাৰকাৰী দল হিচাপে পৰিগণিত হৈছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে টি এম আৰক বিশ্বমানৰ প্ৰশিক্ষণ দিয়াৰ লগতে পৰ্বতৰ উচ্চ শিখৰত উদ্ধাৰ অভিযানৰ সময়ত প্ৰয়োজনীয় ক্ষেত্ৰভিত্তিক জ্ঞান প্ৰদান কৰাৰ ব্যৱস্থা কৰাৰ নিশ্চিতি দিছে। পশ্চিমবংগত আজি বিজেপিৰ জ্যেষ্ঠ নেতা শুভেন্দু অধিকাৰীক বিজেপিৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। ইয়াৰ ফলস্বৰূপে শ্ৰীঅধিকাৰীক ৰাজ্যখনৰ প্ৰথমজন বিজেপি মুখ্যমন্ত্ৰী হোৱাৰ পথ প্ৰশস্ত হৈ পৰিছে। নৱনিৰ্বাচিত বিজেপি বিধায়ক আৰু দলৰ জ্যেষ্ঠ নেতাৰ উপস্থিতিত বিধায়িনী দলৰ বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শ্ৰীঅধিকাৰীৰ নাম প্ৰস্তাৱ কৰি আনুষ্ঠানিকভাৱে ঘোষণা কৰে। কাইলৈ কলকাতাৰ ব্ৰিগেড পেৰেড খেলপথাৰত নৱনিৰ্বাচিত বিজেপি চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠিত হ'ব। কেৰালামত নতুন চৰকাৰ গঠনৰ বাবে আলোচনা অব্যাহত আছে। দেওবাৰৰ ভিতৰত ইউ ডি এফৰ আগশাৰীৰ দল কংগ্ৰেছে তেওঁলোকৰ নেতাৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে। কংগ্ৰেছৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি কেৰালামত নিয়োজিত দলৰ নিৰীক্ষকসকলে দাখিল কৰা প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰীয় নেতৃত্বই বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰিব। সম্প্ৰতি কেৰালামৰ মুখ্যমন্ত্ৰী সম্পৰ্কে হোৱা আলোচনা নতুন দিল্লীলৈ স্থানান্তৰিত হৈছে। কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকৰ পাছত নিখিল ভাৰত কংগ্ৰেছৰ নেতৃত্বই নিয়োগ কৰা পৰ্যবেক্ষকক কালি দিল্লীলৈ উভতি আহে। ৰাষ্ট্ৰীয় নেতৃবৰ্গৰ সৈতে হোৱা আলোচনাৰ পাছত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। সম্প্ৰতি কেৰালামত বিভিন্ন নেতাৰ সমৰ্থনত ৰাজ্যজুৰি প্ৰদৰ্শন আৰু পোষ্টাৰ প্ৰচাৰ অব্যাহত আছে। ইপিনে তামিলনাডুত নতুন চৰকাৰ গঠনৰ উদ্দেশ্যে সংখ্যাগৰিষ্ঠ দল টি ভি কে, ভাৰতীয় কমিউনিষ্ট পাৰ্টি চি পি আই, মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টি চি পি এম আৰু ভি চি কেৰ পৰা সমৰ্থন বিচাৰিছে। কংগ্ৰেছে ইতিমধ্যে 5জন বিধায়কৰে দলটোলৈ সমৰ্থন আগবঢ়াইছে। আজি অনুষ্ঠিত বিস্তৃত আলোচনাৰ অন্তত 2জনকৈ বিধায়ক থকা চি পি আই আৰু চি পি এমকে চৰকাৰৰ গঠনৰ উদ্দেশ্যে টি ভি কে লৈ চৰ্তবিহীন সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি ভি চি কে আজি সন্ধিয়া হ'বলগীয়া বৈঠকৰ অন্তত নাইবা কাইলৈ তেওঁলোকৰ সিদ্ধান্তৰ বিষয়ে প্ৰকাশ কৰিব। ইপিনে ৰাজ্যিক বিজেপিৰ সভাপতি নাইনাৰ নাগেন্দ্ৰনে দলটোৱে নিৰ্বাচনৰ ফলাফল বিনম্ৰতাৰে গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে। তেওঁ বিজেপিয়ে তামিলনাডুত নতুন চৰকাৰ গঠনৰ বাবে চলোৱা প্ৰয়াসত টি ভি কেৰ সৈতে কোনো কাৰণতে জোটবন্ধন নকৰে বুলি স্পষ্ট কৰি দিয়ে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। শিক্ষা মন্ত্ৰালয়ে এক ভাৰত শ্ৰেষ্ঠ ভাৰত পদক্ষেপৰ অধীনত ষষ্ঠ যুৱ সংগমৰ আয়োজন কৰিছে। এই যুৱ সংগমৰ লক্ষ্য হৈছে জনসাধাৰণৰ মাজত সংযোগ শক্তিশালী কৰা আৰু বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ যুৱক যুৱতীসকলৰ মাজত সাংস্কৃতিক সহযোগিতা বৃদ্ধি কৰা। এই কাৰ্যসূচীৰ অধীনত দেশৰ বিভিন্ন প্ৰান্তৰ যুৱ অংশগ্ৰহণকাৰীসকলে অংশীদাৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ ভ্ৰমণ কৰি জীৱন, বিকাশ, সংস্কৃতি, ঐতিহ্য, শিক্ষা, পৰ্যটন, উদ্ভাৱন আদিৰ বিভিন্ন দিশত অভিজ্ঞতা লাভ

0: কৰিছে। বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ লোকসকলৰ মাজত পাৰস্পৰিক কাৰ্যকলাপ আৰু বুজাবুজিৰ বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ভাৰত শ্ৰেষ্ঠ ভাৰত কাৰ্যসূচী গ্ৰহণ কৰিছে। গুজৰাটৰ সোমনাথ মন্দিৰ পুনৰ নিৰ্মাণৰ 75 বছৰীয়া জয়ন্তী উপলক্ষে সোমনাথ অমৃত পৰ্ব উদযাপন কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 11 মে তাৰিখে সোমনাথ অমৃত পৰ্বত অংশগ্ৰহণ কৰিব। সংবাদ মাধ্যমৰ আগত ৰাজ্যৰ কেবিনেট মন্ত্ৰী জিতুভাই বাঘানীয়ে কয় যে সোমনাথ স্বাভিমান পৰ্বৰ অংশ হিচাপে সোমনাথত ভাৰতৰ চহকী সাংস্কৃতিক আৰু ঐতিহ্য পৰম্পৰা প্ৰদৰ্শন কৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হ'ব। তেওঁ কয় যে অহা 11 মেত প্ৰধানমন্ত্ৰীয়ে ত্ৰিবেণী হেলিপেডৰ পৰা বীৰ হামিৰজী গেহলিৰ প্ৰতিমূৰ্তিলৈ 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ মেগা ৰোড শ্ব'ৰ নেতৃত্ব দিব। এই ৰোড শ্ব'ত বিভিন্ন শিল্পীৰ সাংস্কৃতিক অনুষ্ঠানৰ লগতে বিভিন্ন ভাৰতীয় ৰাজ্যৰ বিভিন্ন সংস্কৃতি প্ৰতিনিধিত্ব কৰা পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰা হ'ব। এই ভ্ৰমণৰ সময়ত শ্ৰীমোদীয়ে সোমনাথ মন্দিৰত কুম্ভাভিষেক, ধ্বজা পূজা আৰু মহাপূজাত অংশগ্ৰহণ কৰিব। সূৰ্য কিৰণ দলৰ এক দৰ্শনীয় এয়াৰ শ্ব' আৰু মন্দিৰৰ ওপৰেৰে হেলিকপ্টাৰেৰে পুষ্পবৃষ্টি এই অনুষ্ঠানৰ প্ৰধান আকৰ্ষণ হ'ব। ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে সদভাৱনা খেলপথাৰত এক বৃহৎ জনসভাত ভাষণ দিয়াৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে আজিৰ পৰা 75 বছৰ পূৰ্বে 11 মেত পুনৰ নিৰ্মিত মন্দিৰটো ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদে উদ্বোধন কৰিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত দেওবাৰে সম্ভাৱ্য বান আৰু গৰমৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে এক উচ্চ পৰ্যায়ৰ বৈঠকৰ অধ্যক্ষতা কৰিব। এই উচ্চ পৰ্যায়ৰ পৰ্যালোচনাই সক্ৰিয় শাসন ব্যৱস্থা, নাগৰিককেন্দ্ৰিক দুৰ্যোগ ব্যৱস্থা আৰু দুৰ্যোগ প্ৰতিৰোধী ভাৰত গঢ়ি তোলাৰ প্ৰতি চৰকাৰৰ অটল দায়বদ্ধতা প্ৰতিফলিত কৰে। বৈঠকৰ সময়ত শ্ৰীশ্বাহে কেন্দ্ৰীয় চৰকাৰৰ সংস্থাসমূহৰ প্ৰতিশ্ৰুতিৰ মূল্যায়ন কৰিব, লগতে আগতীয়া সতৰ্কবাণী ব্যৱস্থা তথা আন্তঃসংস্থা সমন্বয়ৰ পৰ্যালোচনা কৰিব, যাতে জীৱনৰ শূন্য ক্ষতি আৰু সম্পত্তিৰ ন্যূনতম ক্ষতি নিশ্চিত কৰিব পৰা যায়। গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প সুৰক্ষা, নদী ব্যৱস্থাপনাৰ পদক্ষেপ আৰু পূৰ্বাভাসৰ ক্ষেত্ৰত বৈজ্ঞানিক অগ্ৰগতিকে ধৰি সমগ্ৰ দেশতে গ্ৰহণ কৰা দীৰ্ঘম্যাদী বান প্ৰশমনৰ ব্যৱস্থাৰ অগ্ৰগতিৰ বিষয়েও পৰ্যালোচনা কৰা হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত কিছু সময় পাছতে দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টছত জিকি কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ পঢ়ি দিছো। ভাৰত আৰু ছিংগাপুৰে কৌশলগত সহযোগী হিচাপে সন্ত্ৰাসবাদৰ দৰে প্ৰত্যাহ্বান প্ৰতিহত কৰাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ গুৰুত্ব সম্পৰ্কে সহমত প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেশৰ সুৰক্ষা আৰু সবলীকৰণ কেৱল সীমান্তসমূহৰ সুৰক্ষাতে সীমাবদ্ধ নহয় বৰং সমাজ, পৰিৱেশ আৰু নাগৰিকৰ নিৰাপত্তাৰ সৈতেও জড়িত বুলি মত প্ৰকাশ কৰিছে। পশ্চিমবংগত আজি বিজেপিৰ জ্যেষ্ঠ নেতা শুভেন্দু অধিকাৰীক বিজেপিৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচন কৰা হয়। শিক্ষা মন্ত্ৰালয়ে এক ভাৰত শ্ৰেষ্ঠ ভাৰত অভিযানৰ অধীনত ষষ্ঠ যুৱ সংগম কাৰ্যসূচীৰ আয়োজন কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত কিছু সময় পাছতে দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়া বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: আকাশবাণী তেজপুৰ, আমাৰ পিছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: এয়া আকাশবাণী তেজপুৰ, আগবঢ়াইছো ভদাইৰ চোতালৰ মেল।
3: হেৰি, এই হল বুলিনো আপুনি ইমান জাগ দিব লাগেনে?
4: জাগ নিদিলেহে মোহৰ উৎপাদন থাকিব পাৰিহে, গৰু কেইটাও কষ্ট পায় নহয়। আৰু তাতে সেই জাপানীজ এনকেফেলাইটিছ, সেই ডেংগি আৰু সেই মেলেৰিয়া মোহৰ কথাটো আছে। সেইকাৰণে আজি সেই জাগ অকণমান সেই বেছিকৈ দিছোঁ, আকৌ সেই নেমু পাত অকণমান দি দিছোঁ, বুজিছ? সেই মহানিম পাতৰ কথা কৈছোঁ।
3: অঁ, সেইটোৰ কাৰণে ভালেই কৰিছে বাৰু, কিন্তু এই জাগ দিওঁতে দিওঁতে ধোঁৱাই একে নাকে মুখে সোমাই মোৰ একে অৱস্থা নোহোৱা কৰিছে।
4: মুঠতে সেই ভদাইৰ মেৰৰ ভিতৰত মোহৰ প্ৰৱেশ হৈ নিশে।
3: সেইটো হয় বাৰু, অৱশ্যে এইখিনি সময়তেই মেলেৰিয়া, ডেংগু ইত্যাদিৰ প্ৰকোপটো বেছি থাকে, গতিকে সেইফালৰ পৰা জাগ দিছে ভালেই কৰিছে। খালি চাব, এই নাকে মুখে সোমাই যাতে চৰ্দি কাঁহ এইবোৰ নহ'লেই হ'ল আৰু।
4: তোৰ আকৌ পানী লেং বেমাৰটো আছে নহয়, তই অকণমান আঁতৰি থাক বা নাকত সোপা এটা মাৰি থাক।
5: মাষ্টৰ
4: আহিলে বোলা, হে মাষ্টৰ, আহা আহা।
3: মাষ্টৰ কাইটি সোমাই।

0: আহা সোমাই আহা, চাবা আকৌ দেই, এই জাক দি গোটেইখন একে ধোঁৱা ধোঁৱা কৰি থৈছে এখেতে।
1: এই পদূলি মুখৰ পৰাই একেবাৰে গোটেইখন ধোঁৱা কোৱা দেখিছো, বুইছানে? এই কথাটোনো কি, জাক দিছা নেকি হে ভদাই?
2: জাক অকণমানহে বেছিকৈ দিছো বুইছা মাষ্টৰ, কাৰণ সেই চাৰিওফালেহে জাপানীজ এনকেফেলাইটিছ, সেই ডেংগি আৰু ইফালে তোমাৰ সেই মেলেৰিয়াই হে চানি ধৰিছে নহয়।
0: মাষ্টৰ কাইটি, তুমি আগতে বহি লোৱা।
1: দে দে বহি লওঁ ৰ।
0: এই অৱশ্যে এখেতে কোৱা কথাটো হয়, এতিয়াতো এই মেলেৰিয়া, ডেংগু, জাপানীজ এনকেফেলাইটিছ ইত্যাদি বিভিন্ন ধৰণৰ বেমাৰ হ'বলৈ ধৰিছে, গতিকে এইবোৰৰ পৰা হাত সাৰিবলৈতো কিবা প্ৰবন্ধ কৰিবই লাগিব দিয়াচোন।
1: এই অকল ভদাই সেই ধোঁৱা বা জাক দিলে নহ'ব, আৰু বহুতো কিন্তু উপকৰণ আছে আমাৰ সেইবিলাক বেমাৰৰ পৰা নিজকে ৰক্ষা কৰিবলৈ।
2: আমি ইতিমধ্যে যোৱা মাহত সোমপাহিয়ে মই সেই জাপানীজ এনকেফেলাইটিছৰ সেই প্ৰতিষেধক চিটাটোহে লৈছো, তথাপি সেই ডেংগি বা সেই মেলেৰিয়া মহে কামুৰি আকৌ কিবা ক্ষতি কৰে বুলিহে যা কিছু লগতে গৰু মোহৰো কথা আছে নহয়।
1: আচলতে কি জানিছা নাই, এই প্ৰতিষেধক লোৱাটো বাৰু বাঞ্ছনীয়, কিন্তু একেবাৰে ৰোগটো প্ৰতিৰোধ কৰিবৰ বাবে বা নিৰ্মূল কৰিবৰ বাবে আমি সেই শিপা সুপলিৰ সৈতে প্ৰথমতে তাক নোহোৱা কৰিব লাগিব, হয়নে নহয়? তুমি জাক দিছা, ধোঁৱা দিছা, কিন্তু এই ধোঁৱাৰে এই সোণপাহীৰ ক্ষেত্ৰত অৱশ্যে সমস্যা দিব পাৰে। আৰু এটা কথা কি, এই জৈৱিক যদি আমি কিছুমান পদাৰ্থৰে এই ধোঁৱাৰ ব্যৱস্থা কৰোঁ তেতিয়াহ'লে ক্ষতি নাই, কিন্তু যদি আমাৰ ৰাসায়নিক যিবিলাক পদাৰ্থ যেনে এই পলিথিন, প্লাষ্টিক, এইবিলাক জ্বলাই যদি ধোঁৱা দিয়া হয় তেতিয়াহ'লে কিন্তু আমাৰ আন কিছুমান ৰোগহে বেছিকৈ হোৱা দেখা
0: যায়। হিতে বিপৰীতহে হ'বগৈ তেতিয়া।
1: এই অৱশ্যে ভদায়ে এই যে তোমাৰ বাৰীতে থকা এই এই যিবিলাক তোমাৰ গছ পাত সেইবিলাকেৰে জাক দিছা।
2: গোবৰ দিছো, তোমাৰ নিমপাত দিছো, তোমাৰ সেই পচতিয়া দিছো, এই ধৰণে মই ৰাসায়নিক দ্ৰব্যহে মই ব্যৱহাৰ নকৰোঁ হে মাষ্টৰ।
1: এই জৈৱিক পদ্ধতিৰে যদি ধোঁৱা বা জাক দিয়াৰ ব্যৱস্থা কৰে তেতিয়াহ'লে ইমান ক্ষতি নাই বাৰু, কিন্তু তাৰ বাহিৰে আমাৰ আন কিছুমান উপকৰণৰ যে মই কথা কৈছিলোঁ সেইবিলাক আমি বাৰু পাতিম, হয়নে নহয়? এই বৰ্তমান সময়ত অৱশ্যে এইটো বৰ প্ৰয়োজনীয় কথা হৈছে যে এই ডেংগু হওক, মেলেৰিয়া হওক, বা আৰু এটা কি আছিল তোমাৰ,
0: জাপানীজ
1: এনকেফেলাইটিছ, এই মনতে নাহে। এই বেমাৰৰ পৰা ৰক্ষা পাবৰ কাৰণে যিবিলাক আমাৰ কৰিব লগা কাম থাকে সেইখিনি আমাৰ কৰাটো বাঞ্ছনীয়। কথাটো হৈছে কি, এই যে মেলেৰিয়া কেনেকৈনো সংক্ৰমিত হয় বা কিহৰ পৰা সংক্ৰমিত হয় সেইখিনি বিষয়ে আমি খুটিনাটি ভালদৰে জানিব লাগিব, তেতিয়াহে আমি ইয়াৰ পৰা ৰক্ষা পাবৰ বাবে কি ব্যৱস্থা ল'ব লাগে সেইখিনি ভালদৰে জানিব পাৰিম। এতিয়া কথাটো হৈছে শেহতীয়াকে কি জানিছানে, এক পৰিসংখ্যা মতে সমগ্ৰ বিশ্বত প্ৰতি বছৰে প্ৰায় 500 নিযুত পৰ্যন্ত লোক এই মেলেৰিয়া ৰোগত আক্ৰান্ত হয়, আৰু ইয়াৰে 1 নিযুত লোকে বোলে মৃত্যুক সাৱটি লয়। এটা মই সমীক্ষাত পঢ়িছিলোঁ, এইটো এটা বৰ চিন্তনীয় কথা। যেনেদৰে বিজ্ঞানে আমাৰ ক্ষিপ্ৰগতিৰে বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি গৈছে, কিন্তু এই ৰোগবিলাকৰ ক্ষেত্ৰত যেনেধৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেদৰে কিন্তু আমি সজাগ হোৱা নাই। এতিয়া কথাটো হৈছে আমাৰ অসমতো মেলেৰিয়া ৰোগে প্ৰতি বছৰে বিশেষকৈ সেই গ্ৰীষ্মকালছোৱাত, এই আহি থকা এই গ্ৰীষ্মকালছোৱাত বৰ ভয়ানক ৰূপ ধাৰণ কৰি অনেক লোকৰ জীৱন কাঢ়িও নিয়ে, সেই কথা আমি জানি আহিছোঁ ধৰে। এতিয়া কথাটো হৈছে এইটো এটা স্বাভাৱিক ঘটনাৰ দৰে হৈ পৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ এক তথ্যমতে কি জানিছানে, সমগ্ৰ ভাৰতত প্ৰতি বছৰে মেলেৰিয়াত আক্ৰান্ত 20% ৰোগীৰ মৃত্যু ঘটে কেৱল অসমতে, বুজিছানে? এইটো এটা বৰ চিন্তনীয় কথা। স্বাধীনোত্তৰ কালত, মানে স্বাধীনতাৰ পিছৰ কথা কৈছোঁ, যোৱা 60 বছৰত মেলেৰিয়াত আক্ৰান্ত অসমত প্ৰায় 150,000 লোকৰ প্ৰাণহানি ঘটিছে। এই মেলেৰিয়া কেনেদৰে সৃষ্টি হয় সেই বিষয়ে আমি ভালদৰে জানিব লাগিব, ভালেই নহয় জানো? এই বিষয়ে আমাৰ সেই শিশুসকলক, বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক, তেওঁলোকক পাঠ্যক্ৰমৰ জৰিয়তে প্ৰথমৰ পৰাই সজাগ কৰাৰ ব্যৱস্থা কৰা হৈছে। কেনেদৰে আক্ৰান্ত হ'ব, কিহৰ পৰা হয়, ই খুচুৰা ৰোগ নেকি, এইখিনি বিষয়ে বা ডেংগু বৰ্তমান সময়ত যে আহিছে এইবিলাক আগত নাছিল, পিছত এই ৰোগ বেছিকৈ হোৱা দেখা গৈছে, এইবিলাকৰ পৰা ৰক্ষা পাবৰ বাবে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, লক্ষণ কি, এই বিষয়ে ল'ৰা ছোৱালীবিলাকক আগতীয়াকৈ কিন্তু ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত সিহঁতক সজাগ কৰাৰ ব্যৱস্থা কৰা হৈছে।
0: তেতিয়াহ'লে মাষ্টৰ কাইটি, তুমি কোৱাচোন কেনেকৈনো এই মেলেৰিয়া ৰোগ সংক্ৰমণ হয়, ইয়াৰ লক্ষণসমূহ কি কি, আৰু মেলেৰিয়া হ'লে কি কৰিব লাগে, এই কথাখিনি তুমি অলপ বুজাই কোৱাচোন।
2: মেলেৰিয়া সাধাৰণতে মহৰ পৰাই নহয় জানো মাষ্টৰ, আমাৰ সেই অসমত সেই খাল, দং, বিল আদিত যিবিলাক সেই ৰৈ থকা পানী, মানে সেই আবদ্ধ পানী, সেইবিলাকতে সেই মহৰ জন্ম হয়। মহে তেনেকুৱা সেই পানীত সেই কণী পাৰে আৰু সেই বংশ বৃদ্ধি হয়। গতিকে সেই খাল, ডোঙা আদি আমি সেই ঢাকি থোৱাৰ ব্যৱস্থা কৰাই হওক বা সেই
1: পানী জমা হ'ব দিব।

0: নালাগে।
1: তোমাৰ সেই ঘৰৰ সেই চৌহদতেই বা বাহিৰতে সেই পৰি থকা সেই বাচন বৰ্তন বিলাকত সেই পানী জমা হ'ব দিব নালাগে, সেই উভতাই থ'ব লাগে। এই ধৰণৰ সাৱধানতা ল'লেহে মহৰ তোমাৰ সেই বংশ বিস্তাৰ সেই কিছু হ'লেও সেই ৰোধ কৰিব পাৰি।
0: মেলেৰিয়া হৈছে এবিধ ক্ষুদ্ৰ জীৱাণুৰ সংক্ৰমণৰ ফলত হোৱা ৰোগ, বুজিছনে সোনপাহি? হা, এইটো এটা বৈজ্ঞানিক নাম, প্লাজমোডিয়াম ফেলোসিপেরাম।
1: এইবিলাক আমাক নালাগে,
0: নালাগে বাৰু। সেইবিলাক আমাক নালাগে, কিন্তু এই যে সংক্ৰমিত হয় এবিধ মহৰ পৰা, যিকোনো মহৰ পৰা নহয়, এনিফিলিছ নামৰ মাইকী মহে

0: নালাগে বাৰু, অঁ সেইবিলাক আমাক নালাগে, কিন্তু এই যে সংক্ৰমিত হয় এবিধ মহৰ পৰা, যিকোনো মহৰ পৰা নহয়, এনিফিলিছ নামৰ মাইকী মহে মেলেৰিয়া বিস্তাৰত প্ৰধান ভূমিকা লয় বোলে, এইটো আমি জানিব লাগিব। এতিয়া কথাটো হৈছে এনিফিলিছ মহটো আমি সেই মহৰ মাজত বিচাৰি ফুৰিব নোৱাৰো সদায়,
1: কোনটো হে মাইকী মহ কোনটো মতা মহ বিচাৰ কৰি ফুৰিলেতো নহব, গতিকে সেই মহৰ পৰা হাত সাৰিবলৈ আমি সেই হাত দীঘল সেই পোচাক পিন্ধিব লাগিব, সেই মহ দিয়াৰ নিচিনা সেই জাগ দিব লাগিব।
0: মেলেৰিয়া সংক্ৰমিত কৰা এই এনিফিলিছ নামৰ মাইকী মহে যে কামোৰে, আৰু এই এনিফিলিছ মাইকী মহক বিচৰাটোৱে হওক বা পৰ্বতত কাছৰ কণী বিচৰাটো একে নহ'বনে বাৰু? সেইকাৰণে আমি প্ৰথমতে সাৱধান হ'ব লাগিব যে মহৰ পৰাই যে সেই মহটোৱে যদি আহি সুস্থ মানুহ এজনক যদি কামোৰে, তেতিয়াহ'লে সেই মহটোৰ জৰিয়তে সেই বীজাণু এই সুস্থ মানুহজনৰ তেজৰ ভিতৰলৈ যাব পাৰে।
2: অঁ, এইটো এটা পৰোক্ষভাৱে হোৱা বেমাৰ।
1: এই মাইকী মহবিধে আচলতে বাহক হিচাপে মেলেৰিয়া ৰোগে সিজনৰ পৰা সিজনৰ গালৈ হে সোঁচৰাই।
0: এতিয়া আমি জানিব পাৰিছো যে এই মেলেৰিয়া হওক,
2: ডেংগু
0: হওক বা আমাৰ এনকেফেলাইটিছ, এই ৰোগ বিয়পায় একমাত্ৰ মহে
2: মহে
0: হয়নে নহয়?
2: অঁ, এইটোতো গম পালো যে তোমাৰ এই এনোফিলিছ নেকি এই মাইকী মহবিধে কামুৰিলে তোমাৰ মেলেৰিয়া হয়, কিন্তু তাৰতো কিছুমান লক্ষণ থাকিব মাষ্টৰ কাইটি, এই লক্ষণ সমূহৰ বিষয়ে অলপ কোৱাচোন বাৰু। এই কপি কপি জ্বৰ উঠা বুলি জানো, কিন্তু তাৰ বাহিৰেওতো আৰু কিছুমান লক্ষণ আছে নিশ্চয়।
0: তই বৰ সুন্দৰ কথা এটা কৈছ। এতিয়া মহে কামোৰাৰ পিছত কি ধৰণৰ লক্ষণ দেখা যায় সেইবিধ মহে কামুৰিলে, কেনেদৰে জানিম যে মানুহজনৰ মেলেৰিয়া হৈছে, সেইখিনি কথা জানিবৰ বাবে আমি লক্ষ্য ৰাখিব লাগিব। যদি মানুহজনৰ অতিপাত ঠাণ্ডা লাগি কপি কপি জ্বৰ উঠে বা তীব্ৰ মূৰ কামোৰণি হয়, গাৰ বিষ, চকু মুখ ৰঙা পৰা, পিয়াহ লগা, খোৱা বোৱাত অনিচ্ছা অহা, বমি বমি ভাৱ অহা, পেটৰ বিষ, ৰক্তহীনতা, এইবিলাক বা সেই জিভাত ময়লা জমা হোৱা, চাচোন কিমান বিধ লক্ষণ থাকিব পাৰে। তাৰে যিকোনো লক্ষণ যদি দেখা দিয়ে, তেতিয়া আমি কেই ৰোগবিধ হৈছে নে নাই সেইখিনি আমি যদি জানিব বিচাৰোঁ বা পৰীক্ষা কৰিব বিচাৰোঁ, তেতিয়াহ'লে চিকিৎসালয়ত গৈ পৰীক্ষা কৰিব লাগিব, তেজ পৰীক্ষা কৰিব লাগিব, তেতিয়া আমি জানিব পাৰিম যে এই ৰোগ হৈছে নে নাই। এতিয়া মেলেৰিয়া জ্বৰৰ আকৌ তিনিটা স্তৰ দেখা যায়, বুজিছনে?
2: এই তিনিটা স্তৰ মানে,
0: এই স্তৰ কেইটা শুন, শীতল অৱস্থা, উষ্ণ অৱস্থা আৰু ঘৰ্মাক্ত অৱস্থা, এই তিনিটা অৱস্থা দেখা যায়। অতিপাত যেতিয়া ঠাণ্ডা লাগি কপি কপি জ্বৰ উঠে আৰু তীব্ৰ মূৰ কামোৰণি হয়, তেতিয়া জানিব লাগিব এইটো শীতল অৱস্থাৰ ৰোগী লক্ষণ। এনে অৱস্থাত ৰোগীয়ে গাত গৰম কাপোৰ ল'বলৈ বিচাৰে, এই অৱস্থাটো আধা ঘণ্টাৰ পৰা এঘণ্টা পৰ্যন্ত থাকিব পাৰে, বুজিছানে? বোধহয় দ্বিতীয় স্তৰৰ অতিপাত গৰম লাগি জ্বৰ ক্ৰমান্বয়ে বাঢ়ি আহে, তীব্ৰ মূৰ কামোৰণিও দেখা যায় আৰু ৰোগীয়ে এই কামোৰণিত তালফাল লগাবলগীয়া হয়,
2: থাকিব নোৱাৰা অৱস্থা হয়,
0: গাৰ পুৰণি অনুভৱ হয়, বমি হোৱাৰ লগতে ৰোগীয়ে ভ্ৰম বকাও দেখা যায়, অৰ্থাৎ জ্বৰটো মূৰত উঠে। আৰু তৃতীয় পৰ্যায়ত যিটো ঘৰ্মাক্ত অৱস্থা বুলি কোৱা হয়, ৰোগীজন প্ৰথমতে বৰকৈ ঘামিবলৈ ধৰে আৰু জ্বৰ লাহে লাহে কমিবলৈ ধৰে, ৰোগীয়ে আৰাম পায় আৰু টোপনি আহে। অৱশ্যে পিছৰ দিনা ভালে থাকিলেও দেহত কিন্তু মেলেৰিয়াৰ জীৱাণু থকাৰ বাবে এই জ্বৰ পুনৰ হোৱাৰ সম্ভাৱনা থাকে।
2: তেতিয়াহ'লে আমি এনেকুৱা লক্ষণ কিছুমান দেখা দিলে লগে লগে ডক্টৰৰ ওচৰলৈ যাব লাগে, ঘৰত থাকিব নালাগে।
0: নালাগে। এতিয়া ভদাই
1: কোৱাচোন মাষ্টৰ,
0: তুমিয়ে কোৱাচোন বাৰু, মেলেৰিয়া হলে ধৰা তুমি কি কৰিবা? এতিয়া
1: মেলেৰিয়া হলে হে মেলেৰিয়া হোৱা হে বেমাৰীজনক হে ডাক্তৰৰ ওচৰলৈ প্ৰথমতে লৈ যাম, ডাক্তৰে হে তেজ পৰীক্ষা কৰাৰ পিছতহে তেওঁ যেনেধৰণে চিকিৎসা দিয়ে সেইধৰণে আমি সেই চিকিৎসা ল'ম। আৰু অৱশ্যে হে গাঁৱলীয়া চিকিৎসাও মই মেলেৰিয়া ৰোগৰ নথকা নহয়, আমাৰ সেই চালকুঁৱৰী পাতৰ কথা কৈছোঁ, এই চালকুঁৱৰী পাতৰ যদি বীজৰ পৰা সেই 10 চামুচ ৰস উলিয়াই তাত সেই মৌ মিহলাই যদি দিনে তোমাৰ একেৰাহে তোমাৰ এসপ্তাহমান খোৱা যায়, তেতিয়াও সেই মেলেৰিয়া ভাল হয়। লগতে সেই অমৰলতা, সেই অমৰলতাৰ সেই ৰস উলিয়াই যদি তুমি সেই মোৰ লগত মিহাই লৈ সেই এবাৰ এবাৰকৈ এসপ্তাহমান খোৱা, দেখিবা সেই মেলেৰিয়া সেই তোমাৰ সেই নিৰ্মূল হৈ যায়। এনেধৰণৰ সেই বিভিন্ন সেই পথ্য আমাৰ সেই গাঁৱলীয়া সমাজত পোৱা যায়, আমাৰ সেই আয়ুৰ্বেদিক চিকিৎসকসকলেই হওক বা আমাৰ সেই আইতাসকলে এনেধৰণৰ সেই দিহা দিয়ে, আৰু সেইবোৰ দিহা গ্ৰহণ কৰিও আমি সেই মেলেৰিয়াৰ পৰা সেই হাত সাৰিব পাৰোঁ বা সেই উপশম পাব পাৰোঁ।
0: ঠিকে কৈছা, বুজিছা বদাই, কিন্তু এটা কথা কি জানিছেনে নাই, আমাৰ যে মেলেৰিয়া ৰোগ হৈছে নেকি সেইখিনি বিষয়ে জানিবৰ বাবে প্ৰথমতে চিকিৎসালয়লৈ গৈ তেজ পৰীক্ষা কৰিব লাগিব।
1: লাগিব, এইটো একেবাৰে প্ৰথম আৰু সেই প্ৰাথমিক কাম।
0: সেইটো নকৰি অকল যদি আমি গাঁৱলীয়া যিখিনি পথ্য সেইখিনি গ্ৰহণ কৰি থাকোঁ, তেতিয়াহ'লে কিন্তু আমাৰ ক্ষতি হ'ব পাৰে। আৰু দ্বিতীয় কথাটো হৈছে কি, আয়ুৰ্বেদিক যি চিকিৎসা সেয়া আমাৰ ভাৰতীয় চিকিৎসা মতে উন্নত চিকিৎসা, কিন্তু আয়ুৰ্বেদিক চিকিৎসা

0: কৰিবলৈ যাওঁতেও বিজ্ঞানসন্মতভাৱে এই চিকিৎসা আগবঢ়াব লাগিব। যদি আমাৰ গাঁৱলীয়াভাৱে যিখিনি পথ্য ব্যৱহাৰ কৰে সেইখিনি যদি তাৰ হীনদেৰি হয় তেতিয়াহ'লে কিন্তু এই ৰোগ কেতিয়াও ভাল হ'ব নোৱাৰে, বুজিছানে? সেইকাৰণে আমি বিজ্ঞানসন্মতভাৱে আমি চিকিৎসকৰ ওচৰলৈ গৈ প্ৰথমতে কিন্তু আমি উপদেশ ল'ব লাগিব। আৰু বৰ্তমান সময়ত আমি জানো যে মেলেৰিয়া ৰোগ একেবাৰে সাধাৰণ ৰোগ হৈছে, কাৰণ মেলেৰিয়া ৰোগৰ সম্পূৰ্ণ চিকিৎসা আছে, সম্পূৰ্ণ নিৰ্মূল হয়। চিনকণা যি গছৰ উদ্ভিদৰ জৰিয়তে এই কুইনাইন নামৰ এবিধ টেবলেট উলিয়াইছে, আৰু এই টেবলেট গ্ৰহণ কৰি চিকিৎসকৰ পৰামৰ্শ মতে যদি গ্ৰহণ কৰে তেতিয়াহ'লে এই ৰোগ সম্পূৰ্ণৰূপে নিৰ্মূল হয়।
1: ঠিকেই কৈছা মাষ্টৰ কাইটি। এই এটা কথা, এইখিনি ব্যৱস্থা হৈছে আমি মেলেৰিয়া ৰোগ হোৱাৰ পাছত লোৱা, কিন্তু এই মেলেৰিয়া ৰোগ প্ৰতিৰোধ কৰিবলৈতো আমি কিছুমান ব্যৱস্থা ল'ব পাৰোঁ। এই তাৰে কিছুমান মই তোমাক ক'ব বিচাৰিছোঁ জানা। এই যে মহে যিহেতু মেলেৰিয়া ৰোগৰ বাহক সেয়া আমি গম পালোৱেই, গতিকে এই মহবোৰ ধ্বংস কৰাৰ এই ব্যৱস্থা কিছুমান কৰিব লাগে। তাৰ কাৰণে তোমাৰ এই ঘৰৰ চৌপাশৰ জাবৰৰ দম, অপৰিষ্কাৰ পানীৰ নলা নৰ্দমা, পুৰণি টায়াৰ, টিন, এই ৰাজহুৱা প্ৰস্ৰাৱগাৰ আদিত যাতে মহৰ বংশ বৃদ্ধি হ'ব নোৱাৰে তাৰ বাবে এই তোমাৰ এই DDT নে কি অন্যান্য কীটনাশক দৰৱ ছটিয়াব লাগে। আৰু এই মহৰ পৰা ৰক্ষা পাবলৈ তোমাৰ ঘৰুৱা দিহা কিছুমানো কৰিব পাৰি নহয়। এই তোমাৰ এই নহৰুৰ ৰস এই সম পৰিমাণৰ পানীত মিহলাই ছটিয়ালেও এই মহৰ কণী ধ্বংস হয় বোলে। এই তাৰোপৰি তোমাৰ ঘৰৰ চৌপাশে বা বাহিৰে ভিতৰে নিতৌ তোমাৰ এই হাল ধূনা বা মহানিম আমাৰ এখেতে দিয়াৰ নিচিনাকে তোমাৰ এই পচতীয়া বা তুলসী, চিত্ৰনলা, মহানিম আদি গছ থাকিলেও বোলে মহৰ উৎপাত যথেষ্ট কমে। আৰু ৰাতিপুৱা পাতল আহাৰ গ্ৰহণ কৰাৰ পাছত এই তুলসী, মহানিম আদিৰ পাত কেইখনমান চুবাই খালেও বোলে এই মেলেৰিয়া হ'ব নোৱাৰে। এই এনেকুৱা বহুতো কিছুমান ঘৰুৱা পথ্য থাকে।
0: সেইবিলাক আমি মেলেৰিয়া ৰোগ নোহোৱাৰ কাৰণে প্ৰথমতে আমি কি ব্যৱস্থা কৰিম যাতে আমাৰ মেলেৰিয়া ৰোগ নহয় তাৰ দিহা, হয়নে নহয়?
1: তাৰোপৰি তোমাৰ সন্ধিয়াই হওক দিনতে হওক সেই আঁঠুৱা তৰি শুব লাগে, আৰু খালী গাৰে বিশেষকৈ থকাটো উচিত নহয় কিন্তু।
0: হয় দে, এতিয়া কথাটো হৈছে কি, এইবিলাক যে আমাৰ ঘৰুৱা যিবিলাক দিহা মহ খেদিবৰ বাবে বা মহৰ বংশ বৃদ্ধি নহ'বৰ বাবে যিখিনি ব্যৱস্থা আমি ঘৰতে ল'ব পাৰোঁ সেইখিনিৰ বিষয়ে সচেতন হ'ব লাগিব, আৰু পৰিয়ালৰ সকলো সদস্যই এইবিলাক আমাৰ কাম কৰিব লাগিব। এতিয়া অলপ আগতে ভদায়ে ক'লে, তয়ো ক'লি যে এই যে খাল ডোংবিলাক যাতে পানী জমা নহয়, হা, টায়াৰত হওক বা আমাৰ পেলাই থোৱা টিন বাল্টি এইবিলাকত যাতে পানী জমা নহয়, কাৰণ আমি জানো যে জমা পানীত বা স্থিৰ পানীত সদায় মহে কণী পাৰে বা বংশ বৃদ্ধি কৰে, আৰু সেইকাৰণে আমাৰ কোনো ঠাইত যাতে পানী জমা হৈ নাথাকে, নলা যাতে সদায় পৰিষ্কাৰ হয়, পানীবোৰ যাতে ওলাই যায়, এনেধৰণৰ ব্যৱস্থা কৰিব লাগে। টায়াৰ টিউববিলাক আমি মুকলিকৈ ৰাখিব নালাগে যাতে তাত পানী জমা নহয়, আমি সেইখিনি ব্যৱস্থা কৰিব লাগে। এনেধৰণৰ যদি ব্যৱস্থা কৰোঁ তেতিয়াহ'লে আমাৰ চৌপাশে কেতিয়াও মহ থাকিব নোৱাৰে। এটা কথা কি যে গৰম দিন অহাৰ লগে লগে বৰষুণ হয়, বৰষুণত পানী জমা হয়, সেইকাৰণে সেই গৰমৰ যেতিয়া বা গ্ৰীষ্মকালীন সময়ত সেই মহৰ বংশ বৃদ্ধি হয়, আৰু এইখিনি সময়তে এনে ৰোগসমূহ বেছিকৈ হোৱা দেখা যায়, নহয় জানো? সেইকাৰণে আমি এইবিলাক ব্যৱস্থা কৰিব লাগে। এতিয়া কথাটো হৈছে কি যে এই মহ খেদিবৰ বাবে তই কোৱাৰ নিচিনাকৈ আমাৰ যিবিলাক জৈৱিক পদ্ধতি, যিবিলাক আমাৰ উদ্ভিদ আছে, এই পচতীয়া হওক বা এই মহানিম, তুলসী, হয়নে, এনেধৰণৰ যদি উদ্ভিদসমূহ যদি আমাৰ চাৰিওফালে ৰুই ল'ব পাৰোঁ তেতিয়াহ'লে এইবিলাক বেমাৰৰ পৰা আমাৰ ৰক্ষা পাব পাৰিম, মহৰ বংশ বৃদ্ধি কমি যাব।
1: এই মাষ্টৰ কাইটি, আমি বাৰু মেলেৰিয়াৰ কথা পাতিলোৱেই, কিন্তু অকলতো মেলেৰিয়া বুলিয়েই নহয়, এই ডেংগু, জাপানী এনকেফেলাইটিছতো আছে, গতিকে আমি সেইখিনি কথাওতো পাতিব লাগিব। এতিয়া কোৱাচোন এই ডেংগু ৰোগৰ লক্ষণসমূহ কি, ডেংগু ৰোগটোনো কি, কেনেকৈ সংক্ৰমিত হয়, এই সেইখিনি কথাও জনাটো দৰকাৰ।
0: এই ডেংগু অৱশ্যে বহু পলমকৈ বা পিছতহে ধৰা পৰিছে।
2: আমিহে ডেকা কালত শুনাই নাছিলো, আজিহে 4-5-10 বছৰ আগৰ পৰাহে ডেংগি বা ডেংগু কথা শুনিছো, আগতে দিল্লী ফালেহে ডেংগু ৰোগ হোৱা বুলি জানিছিলো।
0: এই ডেংগু এবিধ খুচুৰা বেমাৰ, প্ৰথমতে কেনেদৰে খুচৰি আমাৰ অসমলৈ আহিল সেই কথা বাৰু আমাৰ অজ্ঞাত, আমি নাজানো, কিন্তু বাহিৰৰ পৰাই এই ডেংগু বিধ বা খুচৰি বা মহৰ কামোৰৰ কাৰণে যাৰ বাহিৰত যিসকল লোক কৰ্মৰত হৈ আছিল তেওঁলোক এই পৰিয়ালৰ লোকসকলক লগ ধৰিবলৈ বা ঘৰলৈ ঘূৰি আহে, তেতিয়া সেই তেওঁলোকৰ পৰাই এই ৰোগ আমাৰ অসমলৈ আহিছে বুলি বা বিভিন্ন ৰাজ্যলৈ বিয়পিছে বুলি জানিব পৰা যায়। এই ডেংগু সংক্ৰমিত এডিছ ইজিপ্ট নামৰ মহে কামুৰিলে বোলে এই ৰোগ সংক্ৰমিত হয়। এতিয়া সংক্ৰমিত মহে কামোৰাৰ

0: পাঁচ ছয় দিনৰ পিছত মানুহৰ শৰীৰত বোলে এই ৰোগ দেখা দিয়ে। ডেংগু দুই ধৰণৰ হ'ব পাৰে, বুজিছানে ভদাই? ডেংগু জ্বৰ আৰু ডেংগু হেমৰেজিক জ্বৰ বুলি কোৱা হয় বোলে। ডেংগু এবিধ ফ্লু, অৰ্থাৎ এই জ্বৰৰ লক্ষণ থকা ৰোগ। ডেংগু বিপদজনক, কিন্তু ডেংগু যদি আমাৰ যদি ভালদৰে চিকিৎসা গ্ৰহণ নকৰো মৃত্যু পৰ্যন্ত হ'ব পাৰে।
1: অ, তেতিয়াহ'লেতো ভয়ংকৰ কথা মাষ্টৰ কাইটি। গতিকে এই ৰোগৰ লক্ষণসমূহৰ বিষয়ে কোৱাচোন, কি কি লক্ষণ দেখিলে আমি ডেংগু হৈছে বুলি ক'ব পাৰোঁ?
0: আমি আমাৰ যিবিলাক বিদ্যালয়ৰ ল'ৰা ছোৱালীক পাঠ্যসূচী দিয়া হৈছে বৰ্তমান, সেইবিলাকত সেই ডেংগু ৰোগৰ লক্ষণ হওক, প্ৰতিকাৰৰ ব্যৱস্থা, প্ৰতিৰোধৰ ব্যৱস্থা সুন্দৰভাৱে দিয়া আছে। ছাত্ৰ ছাত্ৰীসকলক আমি এই বিষয়ে জ্ঞান দি আহিছোঁ বা পঢ়াই আহিছোঁ। এতিয়া ডেংগুৰ লক্ষণ বুলি কওঁতে আমি জানিব লাগিব, প্ৰথম হৈছে তীব্ৰ জ্বৰ উঠে, মূৰৰ বিষ হয়, চকুৰ ভিতৰ অংশৰ বিষ হয়, চকু লৰচৰ কৰিলে বিষ বেছি হয়, পেশী আৰু বন্ধনীত বিষ হয়, আভোক আৰু সেই অৰুচি হয়, বুজিছানে?
2: অৰ্থাৎ মেলেৰিয়া ৰোগৰ সদৃশ।
0: খাবলৈ মন নাযায়, বুকু আৰু পিঠিত চকলা চকল পানী জ্বলাৰ দৰে দাগ পৰে, বুজিছানে? যেতিয়া আমি এইবিলাক লক্ষণ দেখিম, ইয়াৰ লগতে আন এটা লক্ষণ হৈছে বমি ভাৱ অহা বা বমিও হয়। এইবিলাক লক্ষণ যেতিয়া দেখা যাব, তেতিয়া জানিব লাগিব যে ডেংগু ৰোগত আক্ৰান্ত হৈছে বুলি। আৰু তাক সম্পূৰ্ণ আমি প্ৰমাণ সহকাৰে যদি আমি জানিব বিচাৰোঁ, তেতিয়াহ'লে আমি চিকিৎসালয়লৈ গৈ তেজৰ পৰীক্ষা কৰাব লাগিব আৰু চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব, বুজিছানে? এই ডেংগু হেমৰজিক যিটো ভাগ আছে, তেতিয়া কিন্তু তাৰ লক্ষণসমূহ অলপ বেলেগ,
1: সেইটোতো আৰু ভয়ংকৰ হয়।
0: ডেংগু জ্বৰৰ দৰে এক লক্ষণ দেখা দিয়ে, অতিমাত্ৰাত পেটৰ বিষ হয়, ক্ৰমান্বয়ে বাঢ়ি যায়, ছাল শেঁতা পৰে আৰু শীতল পৰি আহে, নাক মুখ আলু আৰু ছালৰ ঘাঁ অংশৰে তেজ ওলায়, বুজিছানে? এনেধৰণৰ বিপদজনক কিছুমান লক্ষণ দেখা দিব পাৰে। বমি হয় বা বমিত তেজ ওলায়, টোপনি ভাৱ আহিব, অস্থিৰতা বেছিকৈ আহিব, পিয়াহ বেছিকৈ লাগিব, অন্তঃকণ্ঠ একেবাৰে শুকাই যায় আৰু স্নায়ুৰ স্পন্দন দুৰ্বল হৈ আহে আৰু উশাহ লওঁতে বৰ কষ্ট পায়। যেতিয়া এইখিনি লক্ষণ দেখা যাব, তেতিয়া আমি ডেংগু আক্ৰান্ত হৈছে বুলি আমি জানিব পাৰিম বা আমি চিকিৎসালয়লৈ গৈ আমি পৰামৰ্শ ল'ব লাগিব।
2: আৰু হে ডেংগু মহৰ এটা হে আচৰণ আছে নহয় মাষ্টৰ, এই ডেংগি মহে বোলে তোমাৰ হে দিনতহে কামোৰে, ৰাতি বোলে সেইবিধ মহে হে নাকামোৰে।
0: অৰ্থাৎ আমি দিনৰ ভাগত সদায় সাৱধান হ'ব লাগিব, ৰাতিৰ ভাগত আমি যদিও আঁঠুৱা ব্যৱহাৰ কৰোঁ আমি নিজকে ৰক্ষা কৰিব পাৰোঁ, হয়নে নহয়? কিন্তু এই দিনৰ ভাগতো আমি মুকলিকৈ থাকোঁ, হয়নে নহয়? তেতিয়াহ'লে কিন্তু বেছিকৈহে সাৱধান হ'ব লাগিব, কাৰণ ডেংগুৰ আক্ৰান্ত কৰা এই বীজাণু বাহক এই মহবিধে দিনতহে কামোৰে, সেইকাৰণে বেছিকৈ কিন্তু আমি সাৱধান হ'ব লাগিব।
2: গতিকে খেতি খোলা কৰিবলৈ গ'লে সেই দীঘল হাতৰ সেই কামিজ পিন্ধি যাম হে মাষ্টৰ, লগতে সেই মূৰত সেই পাগুৰি মাৰিবলৈ হ'লে নেপাহৰো, কাৰণ মোৰ মূৰটোতো আমি জানা টপা মোৰ, গতিকে মই সেই খুব সাৱধান হ'ব লাগিব। তাতে সেই ডেংগি জ্বৰৰ যিটো তুমি সেই লক্ষণ ক'লা, সেয়ে বৰ ভয়ানক হে মাষ্টৰ।
0: এই মহবিধে ঘৰত হওক বা বাহিৰত হওক মানুহৰ পৰাই খাদ্য সংগ্ৰহ কৰে, অৰ্থাৎ তেজ গ্ৰহণ কৰে, সেইকাৰণে মহবিধে বাহিৰতো কামুৰিব পাৰে।
1: এ ঠিকে কৈছা, তোমাৰ এই মহ খেদা তৰল পদাৰ্থ, ধূপ মেট আদি ব্যৱহাৰ কৰিব লাগিব আৰু হাত ভৰি সম্পূৰ্ণকৈ ঢাক খাই থকা, এই এখেতে অকণমান আগতে কৈছিলেই নহয়, তেনেকুৱা পোছাক আৰু মোজা ব্যৱহাৰ কৰিব লাগিব আৰু বিশেষকৈ এই সৰু পোৱালীক বা এই কেঁচুৱাক দিনৰ ভাগত আঁঠুৱাৰ তলতো শুবলৈ দিব লাগিব যাতে মহে কামুৰিব নোৱাৰে।
0: এই মহবিধে অতি কম পানীতো বংশ বৃদ্ধি কৰিব পাৰে আৰু এই মহৰ কণী পানী নোহোৱাকৈ শুকান ঠাইটো এবছৰলৈকে ভাল থাকে।
1: তেতিয়াহ'লে এইটো দেখোন মেলেৰিয়া মহৰ বীজাণুতকৈ বেছি ভয়াবহ মাষ্টৰ কাইটি, কাৰণ ই শুকান ঠাইটো থাকিব পাৰে,
0: শুকান ঠাইটো এবছৰলৈকে বোলে ভালে থাকে ইয়াৰ কণীবোৰ, তেতিয়াহ'লে তাৰপিছতো সেই বংশ বৃদ্ধি হ'ব, হয়নে নহয়? এইটো এটা ভয়ানক কথা, কিন্তু ইতিমধ্যে আমাৰ প্ৰশাসনৰ ফালৰ পৰা বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰেই,
2: নলা নৰ্দমাবিলাকত ৰৈ থকা পানীবিলাকত এবিধ মাছ পোহাৰ ব্যৱস্থা কৰিছে ন, সেইবিধ মাছে বোলে তোমাৰ সেই আবদ্ধ পানীত থকা সেই মহৰ কণীবিলাক সেই ধ্বংস কৰে।
0: এই যি মাছবিধৰ কথা কলা, সেই মাছবিধৰ প্ৰিয় খাদ্য হৈছে মহৰ কণী, সেইকাৰণে এই মাছবিধক যদি এনেকুৱা ঠাইত বংশবৃদ্ধি কৰে মাছবিধে বা মাছবিধক যদি পোহা হয়, তেতিয়াহ'লে এই মহে বংশবৃদ্ধি কৰিব নোৱাৰে। এইটো এটা আমাৰ প্ৰাকৃতিকভাৱে বৰ সুন্দৰ এটা প্ৰচেষ্টা। এই মহবিধৰ আন কিছুমান পচন্দৰ তোমাৰ স্থান হৈছে থকাৰ, সেইবিলাক হৈছে তোমাৰ কুলাৰ, ড্ৰাম, জগ, ফুলদানি, পানীৰ টেংকি, বটল, টিন, টায়াৰ, ঘৰৰ ছাদ, ফ্ৰিজ, বাঁহৰ টুকুৰা, নাৰিকলৰ সেই পেলাই থোৱা খোলা, গছৰ খুৰুং, এইবিলাকত বোলে সিহঁতে বংশবৃদ্ধি বেছিকৈ কৰে। এই বিপদৰ আগতেই আমি সাৱধান হোৱা উচিত।

0: কোৱা ভদাই?
1: এ হহে এৰাল দিব পাৰিলে মইহে মোহ পাহে এৰাল দি থলোহে মোৰ গৈ গৰুহাল এৰাল দিয়াৰ নিচিনা কৰি।
0: এতিয়া আৰু তোমাৰ এয়া হৈছে তোমাৰ সেই মহে মোহটো নহয়, হয়নে নহয়?
1: জানো জানো, তথাপি অকণমানহে কথাৰেহে ধেমালি কৰিছে।
0: অঁ, আমি আগতীয়াকে সাৱধান হ'ব লাগিব যাতে এই মহে বংশ বৃদ্ধি কৰিব
2: নোৱাৰে।
1: হেৰি নহয় মাষ্টৰ, তুমি সেই মেলেৰিয়া ৰোগৰ কথা ক'লা, সেই ডেংগু বা ডেংগিৰ কথা ক'লা, জাপানী জেনকেলে ফেলাইটিছ বোলো এবিধ মহৰহে তোমাৰ কামুৰিলে সেই ডাঙৰ জ্বৰ হয় নহয়, এই বিষয়েহে কিছু কোৱাচোন।
0: এতিয়া অৱশ্যে সকলোৱে এই জাপানিজ এনকেফেলাইটিছ ৰোগৰ বিষয়ে জানে আৰু ইয়াৰ লক্ষণসমূহৰ বিষয়েও মানুহে জনা হৈছে, কাৰণ বিভিন্ন মাধ্যমৰ জৰিয়তে প্ৰশাসনৰ তৰফৰ পৰা ইয়াৰ সাৱধানতাৰ বিষয়ে জনাই আহিছে,
1: লগতে প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰিছে।
0: অসমত অৱশ্যে প্ৰতি বছৰে বাৰিষা কালত বা এই গ্ৰীষ্মকালীন সময়ত জাপানী এনকেফেলাইটিছ নামৰ সেই প্ৰাণনাশক ৰোগবিধে ভয়াৱহ কিছুমান স্বাস্থ্যৰ আমাৰ সমস্যাৰ সৃষ্টি কৰে। এই ৰোগবিধে মানুহৰ জীৱনলৈ প্ৰাণনাশৰ ভাবুকি আনে। কিন্তু
2: এইটো কথা বাৰু গম পালো মাষ্টৰ কাইটি, কিন্তু আমি জানিব লাগিব যে এই জাপানীজ এনকেফেলাইটিছনো কি, কেনেকৈনো ই সংক্ৰমিত হয়, ইয়াৰ লক্ষণসমূহ কি আৰু ইয়াক কেনেকৈ নিৰ্মূল কৰিব পাৰি, সেই বিষয়েটো আমি জানিব লাগিব। গতিকে অলপ সেই বিষয়েও জনোৱাচোন।
0: শুন, এই জাপানীজ এনকেফেলাইটিছ নামৰ ভাইৰাছবিধে মানুহৰ শৰীৰত প্ৰৱেশ কৰে আৰু এই ৰোগৰ সৃষ্টি কৰে। এই ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত প্ৰতি 200-300 ব্যক্তিৰ বিপৰীতে এজনৰ শৰীৰত ই প্ৰাণনাশক ৰোগ হিচাপে দেখা দিয়ে। এই ৰোগত অতিমাত্ৰা জ্বৰ হয়, লক্ষণসমূহৰ কথা কৈছোঁ, আৰু ভাইৰাছবিধে মগজু আক্ৰমণ কৰি নানা স্নায়ুজনিত সমস্যাৰ সৃষ্টি কৰে, অৰ্থাৎ অচেতনো কৰিব পাৰে। এটা কথা কিন্তু বৰ আমোদজনক, বুজিছানে, জীৱনত এবাৰ এই ৰোগ হ'লে ব্যক্তিজনে গোটেই জীৱন এই ৰোগবিধ প্ৰতিৰোধ কৰা ক্ষমতা অৰ্জন কৰে। কিন্তু পৰিতাপৰ কথা কি জানিছনে, এই ৰোগত আক্ৰান্ত প্ৰায় 60% ব্যক্তিয়ে মৃত্যুমুখত পৰে। কিমান ভয়ানক! সচৰাচৰ গাহৰি বা বগলী চৰাইৰ দেহত এইবিধ ভাইৰাছ আশ্ৰয় লৈ থাকে, তথাপি সিহঁতৰ শৰীৰত এই ভাইৰাছবিধে কোনো ৰোগৰ সৃষ্টি নকৰে। মানুহৰ বাদে পোহনীয়া জন্তু ঘোঁৰা গৰুক আক্ৰমণ কৰি এই ভাইৰাছবিধে ৰোগ সৃষ্টি কৰিব পাৰে। এছিয়া মহাদেশৰ দক্ষিণ আৰু সেই দক্ষিণ পূব দেশবোৰত এই ৰোগৰ বেছিকৈ কিন্তু প্ৰাদুৰ্ভাৱ দেখা যায়, অৰ্থাৎ আমাৰ ভাৰতৰ কথাও কৈছো।
2: কিন্তু এই ৰোগ বিয়পে কিদৰে সেইটো জনোৱাচোন।
0: যেনেদৰে আমি মেলেৰিয়াৰ ক্ষেত্ৰত আমি সাৱধানতা লওঁ বা ডেংগুৰ ক্ষেত্ৰত সাৱধানতা লওঁ, ঠিক সেইদৰে একেই এই জাপানীজ এনকেফেলাইটিছ নহয় তাৰ বাবে আমি একেখিনি সাৱধানতা ল'ব লাগিব। কিন্তু কথাটো হৈছে কি, কেনেদৰে আমাৰ এই ৰোগ বিয়পে। কিউলেক্স প্ৰজাতিৰ মহৰ দ্বাৰা এই ভাইৰাছ মানুহৰ দেহত প্ৰৱেশ। সাধাৰণতে কিউলেক্স প্ৰজাতিৰ মাইকী মহে জীৱ জন্তু কামুৰি তেজ খাই মানুহক কমকৈ কামুৰে, কিন্তু মহবিধৰ পৰিমাণ ভয়ানকভাৱে যেতিয়া বৃদ্ধি হ'ব ধৰিছে মানুহকো কামুৰিবলৈ ধৰিছে বা মানুহৰ তেজো খাবলৈ ধৰিছে। ভাইৰাছ বহনকাৰী গাহৰি বগলী চৰাই আদি কামুৰি মানুহক কামুৰিলে এই ভাইৰাছ মহটোৰ লেলাৱতীৰ সৈতে মানুহৰ দেহত প্ৰৱেশ। আক্ৰান্ত ব্যক্তিক কামুৰি এই মহে অন্য সুস্থ মানুহক কামুৰিলে এই ৰোগ বিয়পিব নোৱাৰে। এইটো আমাৰ যেনেকৈ মেলেৰিয়াৰ ক্ষেত্ৰত দেখা দিয়ে তেনেধৰণৰ নহয়। গৰ্ভৱতী মহিলা আক্ৰান্ত হ'লে ই গৰ্ভত থকা সন্তানলৈকে এই যি ৰোগ বিয়পিব পাৰে।
2: তেতিয়াহ'লে গৰ্ভৱতী মহিলা এই ক্ষেত্ৰত বেছি সাৱধান হোৱা উচিত। মাষ্টৰ কাইটি, ইয়াৰ লক্ষণসমূহনো কেনেকুৱা হ'ব পাৰে?
1: মেলেৰিয়া ডেংগুৰ সেই জ্বৰৰ যিটো লক্ষণ, তেনেকুৱা লক্ষণেই আমাৰ জাপানীজ এনকেফেলাইটিছ ক্ষেত্ৰত হয় নহয় জানো মাষ্টৰ?
2: অ', তাৰমানে তোমাৰ এই মূৰৰ বিষ হোৱা, কপি কপি জ্বৰ উঠা, বমি হোৱা, মূৰ ঘূৰণি হোৱা, এইবোৰ লক্ষণেই দেখা দিয়ে তাৰমানে?
1: একেবাৰে মন নোযোৱা
0: সেইবিলাকে, বুজিছ? এই ৰোগসমূহৰ লক্ষণসমূহ আন যিবিলাক আমি ক'লোঁ সেই ৰোগৰ সৈতে একেই হয় প্ৰায়। তাৰোপৰি হাত ভৰিৰ বিষ, গাঁঠিৰ বিষ, এইবিলাকো দেখা যায়। কি জানিছনে, এই ৰোগত আক্ৰান্ত ৰোগীয়ে মূৰটো ইকাঠি সিকাঠি কৰিব নোৱাৰা হয়, গাঁঠিবোৰ কোচাব নোৱাৰা হৈ পৰে, লাহে লাহে শৰীৰ অসাৰ হ'বলৈ ধৰে। এইবিলাক কিন্তু অলপ আন ৰোগত যিবিলাক লক্ষণ তাতকৈ অলপ বেলেগ দেখা যায়।
2: মাষ্টৰ কাইটি, ইয়াৰ লক্ষণসমূহ গম পালোঁ, বিয়পে কেনেকৈ সেইটোও গম পালোঁ, কিন্তু ইয়াৰ চিকিৎসা আৰু কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি তাৰোতো ব্যৱস্থা আছে নিশ্চয়, সেই বিষয়ে অলপ কোৱাচোন।
0: নিশ্চয় আছে, আৰু যদি আমি প্ৰতিৰোধ ল'ব লগা হয় তেতিয়াহ'লে আমি চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব আৰু চিকিৎসালয়লৈ যাব
2: লাগিব।
0: এতিয়া কথাটো হৈছে, যিহেতু জাপানীজ এনকেফেলাইটিছৰ কোনো নিৰ্দিষ্ট চিকিৎসা বৰ্তমানো হৈ উঠা নাই, সেয়েহে প্ৰতিৰোধেই ইয়াৰ একমাত্ৰ ভৰসা।

0: প্ৰতিৰোধৰ বাবে প্ৰথমে আমি কি কৰিব লাগিব জানিছনে? মহে আশ্ৰয় ল'ব পৰা সেই গাহৰি গঁৰাল, কাৰণ আমি জানিব পাৰিছোঁ গাহৰি বা বগলীৰ শৰীৰত এই বীজাণুবিধে বা মহে বংশ বৃদ্ধি কৰে। সেইকাৰণে এই গাহৰিৰ গঁৰাল আমাৰ বাসস্থানৰ পৰা সদায় দূৰত সাজিব লাগে। গাহৰি গঁৰালত ধোঁৱা আদি দি থাকিব লাগে আৰু মহ পাৰ হ'ব নোৱাৰাকৈ জালৰে গঁৰাল ঢাকি ৰাখিব লাগে। আনহাতে কিউলেক্স মহে যাতে বংশ বৃদ্ধি কৰিব নোৱাৰে তাৰ বাবে বাসস্থানৰ চাৰিওফালে আমাৰ অইনবিলাক যেনেকে ডেংগুৰ ক্ষেত্ৰত আমি ব্যৱস্থা গ্ৰহণ কৰোঁ, মেলেৰিয়াৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰোঁ, চাফ চিকুণ কৰি ৰাখিব লাগে, পানী জমা হ'ব দিব নালাগে, হয়নে নহয়? DDT আদি ব্যৱস্থা কৰিব লাগে, এইবিলাক আৰু কীটনাশক যিবিলাক দৰৱ সেইবিলাক স্প্ৰে কৰিব লাগে। তেনেধৰণৰ ব্যৱস্থা কৰিলে আমি এই জাপানীজ এনকেফেলাইটিছ ৰোগৰ পৰা ৰক্ষা পাবৰ বাবে আমি প্ৰতিৰোধৰ ব্যৱস্থা ল'ব পাৰোঁ।
1: আৰু তাৰোপৰি তোমাৰ সময়ে সময়ে ভেকচিন লৈ থাকিলেই হ'ল,
0: আৰু ভেকচিনৰ ব্যৱস্থা বৰ্তমান উপলব্ধ। সেইকাৰণে আমাৰ মূল কাম হৈছে সচেতনতা বৃদ্ধি কৰা আৰু সচেতন হোৱা, আৰু সচেতন যদি হওঁ বা আগতীয়াকৈ যদি ব্যৱস্থা লওঁ তেতিয়াহ'লে ডেংগু হওক, মেলেৰিয়া হওক বা জাপানীজ এনকেফেলাইটিছ কেতিয়াও মহামাৰী ৰূপ ল'ব নোৱাৰে। এ ভদাই শুন পাহি, এতিয়া এই যে আমি কথাখিনি পাতিলোঁ যে আমি এইবিলাক ৰোগৰ পৰা কেনেকৈ আমি ৰক্ষা পাব পাৰোঁ, সেই বিষয়ে আমি প্ৰতি ঘৰতে আমাৰ উঠি অহা প্ৰজন্মক বা উঠি অহা ল'ৰা ছোৱালীক সেইখিনিৰ বিষয়ে তেওঁলোকক দিহা পৰামৰ্শই হওক বা জ্ঞান দিব লাগিব। এ ভদাই শুন পাহি, আহোঁ বুইছা আজি
1: যোৱা নেকি? যোৱা যোৱা যোৱা
0: আহোঁ দিয়া হা।
2: শ্ৰোতাই ইমান পৰে ভদাইৰ চোতালৰ মেল অনুষ্ঠানটি শুনিলে। বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিলে ভদাই অজিত চক্ৰৱৰ্তী, সোণপাহী ৰিমঝিম পতংগীয়া আৰু মাষ্টৰ চৰিত্ৰত শান্তনু শইকীয়াই। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা ৰিমঝিম পতংগীয়াৰ, প্ৰযোজনা গৌতম নাথৰ।

শ্রোতালে সম্ভাষণ জানাই মই শান্তনু শইকীয়া আপোনালোকক আজিৰ দিনটো অনুষ্ঠানলৈ স্বাগতম জানাইছো। আজি 2026 খ্রিস্টাব্দৰ মে মাহৰ 8 তাৰিখ। এতিয়া আগবঢ়াইছো ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব এই বিষয়ে।

1945 চনৰ আজিৰ দিনটোতে মিত্ৰ শক্তিৰ ওচৰত জাৰ্মানী আত্মসমৰ্পণ কৰিছিল।

1974 চনৰ আজিৰ দিনটোতেই ভাৰতৰ ৰেল শ্ৰমিকৰ ঐতিহাসিক ধৰ্মঘট আৰম্ভ হৈছিল।

1794 চনৰ আজিৰ দিনটোতে প্ৰখ্যাত ফৰাচী বিজ্ঞানী এণ্টইন লৰেণ্ট লেভৈচিয়েৰৰ মৃত্যু হৈছিল। তেখেতে এনে বহু আৱিষ্কাৰ আগবঢ়াই থৈ গৈছে যি মানৱতাৰ হকে কাম কৰি থকা।

ছটাইমান পৰে। আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো শুনিলে আকাশবাণী তেজপুৰ। এতিয়া 8 বজাত আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব।

কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ মহঘুলি চাপৰিৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত আজিৰে পৰা তিনিদিনীয়াকৈ ঐতিহাসিক ফাট বিহু উদযাপন কৰা হৈছে। দেশৰ আন অংশৰ লগতে অসমতো কাইলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত হ'ব। ৰাজ্যত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। ৰাজ্যৰ সকলো জাতি জনগোষ্ঠীক সমভাৱে শক্তিশালী ৰূপত আগবঢ়াই নিয়াৰ বাবে বিজেপি চৰকাৰে কাম কৰি যাব বুলি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ঘোষণা কৰিছে। গুৱাহাটীত অনুষ্ঠিত 14 আৰু 16 বছৰ অনুৰ্ধৰ আইতা ৰেংকিং টেনিছ প্ৰতিযোগিতাত অসমৰ কৃষ্টি শালৱে ডি মুকুট অৰ্জন কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত দিল্লীত আজি দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। টছত জিকি কলকাতা নাইট ৰাইডাৰ্ছে দিল্লী কেপিটেলছক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত শুনিবলৈ পাব।

0: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত। এয়া আকাশবাণী তেজপুৰ। আমাৰ এই অনুষ্ঠানসমূহ আপোনালোকে নিউজ অন এয়াৰ এপৰ জৰিয়তেও শুনি আছে। আমাৰ পিছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকলে আমাৰ নিয়মীয়া উপন্যাস পাঠ অনুষ্ঠানটিত শুনি আছে সাহিত্য অকাডেমী বঁটা লাভ কৰা পূৰবী বৰ্মোদয় ৰচিত উপন্যাস শান্তনু কুলনন্দন।

0: ইয়া শুনক পূৰবী বৰমুদৈ ৰচিত শান্তনু কুলনন্দন উপন্যাসনীৰ 41 সংখ্যক খণ্ডটি।
1: লোহিত ব্ৰহ্মপুত্ৰৰ বুকুত উঠানামা কৰা লহৰৰ মাজে মাজে আদিত্যপুত্ৰৰ নৌকা আগবাঢ়িবলৈ ধৰিলে। নদীৰ বুকুত ভিন ভিন দেশীয় নৌকাৰ অহা যোৱাৰ প্ৰতিযোগিতাহে চলিছে যেন। প্ৰতিযোগিতা নহয়নো কি? নৌকাত লগাই থোৱা পতাকাবোৰ নদীৰ বতাহত উৰন্ত পখিলাতাৰ দৰে উৰি আছে। পতাকাৰ পৰাই গম পোৱা গৈছে কোনখন কোন দেশৰ বাণিজ্য তৰী। সৌখনৰ পতাকা দূৰতেই জিলিকি আছে, নিশ্চয় গুৰ্জৰ দেশৰ, এখন বহিলক দেশৰ, এখন মগধৰ। নদীৰ বুকুৰে অহা যোৱা কৰা বাণিজ্য তৰীৰ কোনোখনেই কাৰো প্ৰতিদ্বন্দ্বী অথবা শত্ৰু নহয়। কিবা বিপদত পৰা যেন দেখিলেই ইখনে সিখনক সহায় কৰিবলৈ আগবাঢ়ি আহে। তেওঁলোকে নিজৰ মাজত সম্পৰ্ক ৰক্ষা কৰি ভাৱৰ আদান প্ৰদান কৰিবৰ বাবে এটা সহজ ভাষা তৈয়াৰ কৰি লৈছে। ওচৰেদি পাৰ হৈ যোৱা বাণিজ্য তৰী এখনে সিখনক হাত জোকাৰি অভিবাদন জনোৱাটো নিয়ম, বণিকৰ নিজা নিয়ম নীতি, সকলোৱে পালন কৰে, আদিত্যপুত্ৰয়ো কৰে। নিজৰ মৰমৰ নগৰখন, ঘৰখন, পৰিয়াল পৰিজন আৰু বিশেষকৈ সুললিতাক এৰি থৈ দীৰ্ঘদিনৰ বাবে ওলাই আহোঁতে আদিত্যপুত্ৰৰ মনটো বিষণ্ণ হৈ পৰিছিল। সুদীৰ্ঘদিন দূৰত থকাৰ কথা, বণিক জীৱনত এই বিষণ্ণতাই স্বাভাৱিক আৰু সত্য। এই বিষণ্ণতাক এৰাই চলাৰ উপায়ো নাই। আদিত্যপুত্ৰৰ বুকুখনো মাজে মাজে যন্ত্ৰণাৰে বিদ্ধ হৈ পৰে আৰু তেতিয়াই তেওঁৰ মনত পৰে পত্নী সুললিতাৰ কৰুণ চকু দুটা, বৰ কৰুণ, বৰ কৰুণ। সুললিতাই কিভাৱে তেওঁ নাজানে, তেওঁ কিয় কোনেও নাজানে। বণিকৰ জীৱনৰ কথাৰে ৰচনা সমৃদ্ধ কৰা হয়, কিন্তু আশ্চৰ্যজনকভাৱে তাৰ পৰা অন্তৰ্ধান হয় বণিক পত্নীৰ জীৱনগাথা। কোনেও ভাবিয়েই নাচায় যে বণিক পত্নীও তেজবঙহৰে মানুহ। তেওঁলোকৰ আছে সুখ দুখ, প্ৰেম আৰু বিৰহ, উপলব্ধি আৰু অনুভৱ, কিন্তু ক'তো কোনেও লিপিবদ্ধ কৰা নাই তেওঁলোকৰ কথা। আদিত্যপুত্ৰ হতাশ হৈ পৰে। এতিয়াও আদিত্যপুত্ৰৰ সুললিতাৰ কথা মনত পৰি আছে। নদীৰ লহৰত পাৰৰ সুবিশাল বলুকা ৰাখি আৰু অৰণ্যানীত আকাশ, য'তেই চকু পৰে তাতেই তেওঁ দেখিছে সুললিতাৰ কৰুণ অৱনত আয়ত দুচকু। প্ৰিয়তমা পত্নীৰ কৰুণ দুচকু স্বামীৰ বাবে বৰ অসহনীয় কথা। কিবা এটা নাম নোহোৱা যন্ত্ৰণাত তেওঁৰ বুকুখন ভাগি পৰিবলৈ ধৰিলে, কিন্তু ক্ষণিক সময়ৰ কাৰণেহে। কোনো আবেগেই যুক্তি নিৰ্ভৰ নহয় আৰু বণিক জীৱনতো আবেগৰ স্থান বৰ ক্ষণস্থায়ী। বণিকৰ জীৱনতো গৃহসুখ তেনেই ক্ষন্তেকীয়া, গৰ্জনমুখৰ আকাশত দেখা দিয়া ক্ষণিকৰ বিদ্যুৎ তৰংগৰ দৰে, আৰু আবেগ তাতোকৈ ক্ষণস্থায়ী। আদিত্যপুত্ৰৰ মনটো লাহে লাহে মুকলি হৈ আহিল। তেওঁ আকাশলৈ চালে, নাই, সুললিতাৰ কৰুণ আৰু আয়ত চকু দুটা আকাশখনে প্ৰতিফলিত কৰা নাই, পাৰৰ বিস্তীৰ্ণ বলুকা ৰাখি আৰু শ্যামল ঘন অৰণ্যয়ো কৰা নাই। আদিত্যপুত্ৰ হৃদয়দগ্ধ কৰা বিষণ্ণতাৰ পৰা বহু পৰিমাণে মুক্ত হৈ পৰিছে। এতিয়া তেওঁ নদীৰ বুকুত দেখিছে নদীৰ লহৰ, আকাশত দেখিছে সুবিশাল আকাশৰ শোভা, অৰণ্যত দেখিছে অৰণ্যৰ আপোন মৰ্যাদা। একেবাৰে সঠিক কথা, বণিকক সুখ আৰু শান্তিৰ যোগান ধৰে, মানসিক অৱসাদ আৰু বিষণ্ণতাৰ পৰা পৰিত্ৰাণ দিয়ে একমাত্ৰ এখন নদী আৰু উত্তাল জলধিয়ে, তাৰ বাদে অইন আৰু একো নাই। নদীখন, এই যে নদীখন, সূৰ্যৰ কিৰণত তিৰবিৰ কৰি থকা পানী, আকাশখন য'ত প্ৰতিফলিত হৈ থাকে নিৰন্তৰ, দেখাত এনে লাগে যেন নদীৰো নহয়, এয়া মহাকাশৰ নিসীম নিঃশব্দ শূন্যতা। খিতি অপ তেজ মৰুত ব্যোমৰ পৰা পৰিত্ৰাণ নোপোৱা মানুহৰ বাবে ই এক বিশাল প্ৰাকৃতিক পৰিঘটনা, কিন্তু নদীখনটো নদীয়েই, অনন্ত সময়ৰ দৰে প্ৰবাহিত। পৃথিৱীৰ সকলোতকৈ ক্ষণস্থায়ী মানুহৰ বাবে নদীৰ কথা বুজি পোৱা কঠিন, এই সুবিশাল নদীখনৰ কথা বুজি পোৱাটো আৰু কঠিন। এই নদীপথেই আদান প্ৰদান কৰিছে বাণিজ্যিক সামগ্ৰী আৰু মানুহৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা, আদান প্ৰদান কৰিছে

0: কৃষ্টি আৰু সংস্কৃতি নদীৰ ওচৰত, সেয়েহে মানুহ চিৰদিনেই নতজানো। আদিত্যপুত্ৰৰ মকৰমুখী বনিজৰ তৰি নদীপথৰে আগবাঢ়ি গৈ থাকিবলৈ ধৰিলে। দৃঢ়পেশীৰ নাৱৰীয়াৰ হাতৰ বঠাপাত এতিয়া শক্তিশালী হৈ উঠিছে। ডিঙাৰ ওপৰ খলপাত ইফাল সিফাল কৰি পদচালনা কৰি আছে আদিত্যপুত্ৰই। এনেই আকাশৰ সূৰ্যদেৱৰ তীব্ৰতা নদীৰ বতাহে শীতল কৰিছে। নদীৰ বুকুৰ বতাহজাকৰো যে কি শক্তি! ভটিয়নি সোঁতত বৰ অনায়াসভাৱে বনিজৰ তৰি গৈ আছে। নিৰৱচ্ছিন্নভাৱে নদী বৈ আছে। নদীখন এতিয়া এটা পথত পৰিণত হৈছে। আদিত্যপুত্ৰৰ মনটো পাতল হ'বই লাগিব। নদী আগুৱাই যাব, নদীপথো আগুৱাই যাব। নদীয়ে বহন কৰিব, আদান প্ৰদান কৰিব কৃষ্টি সংস্কৃতি, আৰু মানুহ যুগমীয়া হ'বগৈ। পিতৃ কেশৱদত্তৰ দিনৰে ডিঙা যদিও, ডিঙাখন এতিয়াও সম্পূৰ্ণ উপযুক্ত। ব্ৰহ্মদেশৰ ব্ৰহ্মপুত্ৰ নদীৰে ভূৰ বান্ধি অনা চেগুন গছৰ কাঠাৰে সাজি উলিওৱা হৈছিল। বনিজৰ তৰি সাজিব জনা কাৰিকৰী কৌশলত অভিজ্ঞ লোকৰ অভাৱ কামৰূপ দেশত হোৱা নাই। সকলো মানুহেই জানে নদীখন নিৰ্ভৰ কৰি জীয়াই থকা মানুহ। নাও সজাৰ কলা কৌশল নাজানিবৰ কথাই নাই। কামৰূপ দেশৰ অৰণ্য অঞ্চলতো নাও সাজিবৰ বাবে প্ৰচুৰ কাঠ আছে যদিও, সমুদ্ৰবাহী বাণিজ্যতৰীৰ বাবে ব্ৰহ্মদেশৰ পৰা অনা চেগুন গছৰ কাঠহে ব্যৱহাৰ কৰা হয়। ব্ৰহ্মদেশৰে ইৰাৱতী নদীৰ পাৰৰ মাটিৰ তলৰ পৰা খান্দি উলিয়াই মাটিৰ কলহত ভৰাই ভূৰত লৈ বিক্ৰী কৰিবৰ বাবে সাজু কৰা মাটিতেল সানি নৌকাখন পোক পৰুৱাৰ আক্ৰমণৰ পৰা বচোৱা হয়। এই মাটিতেলৰ ডাঠ তৰপটোৱে সামুদ্ৰিক লৱণ জলৰ পৰাও নৌকাখন ৰক্ষা কৰে। লৌৰ পাতলীয়া পাতো নৌকাত লগোৱা হয়। নৌকাত ব্যৱহৃত হোৱা এই প্ৰচুৰ পৰিমাণৰ লৌ আৰু মৰাপাতৰ ৰজ্জু কামৰূপ দেশে নিজেই উৎপন্ন কৰে। আদিত্যপুত্ৰ বহি থকাৰ পৰা থিয় হ'ল আৰু পদচালনা কৰিবলৈ লাগিল। আগুৱাই গৈ থাকিল বাণিজ্য তৰি। দূৰৈত ক্ৰমশ নোহোৱা হৈ যাবলৈ ধৰিছে প্ৰাগজ্যোতিষপুৰ নগৰ। তেওঁ চকু দুটা মোহাৰি ল'লে। হয়, এতিয়া একো দেখা পোৱা নাযায়। কেৱল আকাশ প্ৰতিফলিত কৰা বিশাল নদীখন, ইপাৰ সিপাৰ নমনি। আকাশত কেইচপৰামান জলদ মেঘে লৰাধপৰা কৰি আকাশখনক আকাশ বুলি ঘোষণা কৰিছে। নহ'লে নদীখনে আকাশখনকো নিজৰ বিশালতাৰ মাজত আঁকোৱালি লৈ আকাশৰ অস্তিত্বই নোহোৱা কৰি পেলালহেঁতেন। সোঁতৰ অনুকূলে মকৰমুখী ডিঙাই গতি লাভ কৰিছে। ডিঙাৰ পালৰ ৰজ্জু নিয়ন্ত্ৰকজন ধুমুহা বৰষুণ আহিলে তৎক্ষণাতেই পালৰ ৰজ্জু বিচ্ছিন্ন কৰিবৰ বাবে সদা সষ্টম হৈ হাতত দা লৈ ৰৈ থকা দাঁতৰ গ্ৰাহক, ডিঙাত সোমোৱা পানী সিঁচিবৰ বাবে সাজু হৈ থকা উৎসেচক বা নাবিক কৰ্মকাৰকেইজনে উৎফুল্লিত মনে কথা পাতি আছে। মাজে মাজে আদিত্যপুত্ৰক ডিঙাৰ গতিবিধি জনাই আছে। মহাশয়, সুকলমে ডিঙা চলিছে, বতাহৰ সোঁত অনুকূল। আমি বন্দৰ নোপোৱালৈকে ধুমুহা বৰষুণ অহাৰ সম্ভাৱনা নাই। যদিও আকাশত দুই এক খণ্ড জলদ মেঘৰ টুকুৰাই দেখা দিছে, সেয়া খন্তেকীয়া বুলি আমি অনুমান কৰিব পাৰিছোঁ। বা মাজে মাজে জনাইছে, মহাশয়, আমি প্ৰাগজ্যোতিষপুৰ পাৰ হৈ আহিলোঁ, আৰু কিছুদূৰ গ'লেই আমি ত্ৰিশ্ৰুতা নদীখন বৈ অহা ৰিণিকি ৰিণিকি দেখা পামগৈ। নিজৰ মাজত কথোপকথনত মগ্ন হৈ আছে। পিছে ডিঙাৰ লোকসকলে কোনেও নিজৰ কৰ্তব্য পাহৰি যোৱা নাই। তেওঁলোকে হাস্য পৰিহাস্য কৰিব জানে বাবেই বিপদকালতো তেওঁলোকৰ ধৈৰ্যচ্যুতি নঘটে। প্ৰকৃততে ডিঙাখনৰ সকলো কৰ্মচাৰীয়ে এটা পৰিয়ালৰ দৰে স্নেহবন্ধনত আবদ্ধ হৈ থাকে। দায়িত্ব পালন কৰাৰ লগে লগে তেওঁলোকে হাস্য পৰিহাস্য কৰে, কৌতুক আৰু অভিনয় কৰে, পাশা খেলে, মাজে মাজে গঞ্জিকা সেৱন কৰে আৰু গীত গায়। দীৰ্ঘদিনীয়া বিৰক্তিকৰ যাত্ৰাটো তেওঁলোকে এনেদৰে উল্লাস আনন্দৰে পাৰ কৰিব খোজে। তেওঁলোকৰো আদিত্যপুত্ৰৰ দৰে আনন্দিত নহ'লে উপায় নাই। মনটোক অকণমান চল দিলেই বিষণ্ণ হৈ পৰিব আৰু সুদূৰ প্ৰাগজ্যোতিষপুৰত এৰি থৈ অহা প্ৰিয়জনলৈ মনত পৰিব। মনটোক বিষণ্ণ হ'বলৈ দিব নোৱাৰি, মনক আনন্দিত কৰি ৰাখিব পৰাই পৰমেশ্বৰৰ পৰম আশীৰ্বাদ। প্ৰধান নাবিক বা নিয়ামকজনে বৰ ব্যস্তভাৱে বাণিজ্যতৰীখন পৰিচালনা কৰি আছে। আদিত্যপুত্ৰ ওপৰৰ পৰা চেগুন কাঠৰ খটখটিৰে তললৈ নামি গ'ল। তেওঁ নিয়ামকজনৰ ওচৰত থিয় হ'লগৈ। দাৰবাহীকেইজনক কিবা নিৰ্দেশ দি থকাৰ পৰা তেওঁ আদিত্যপুত্ৰলৈ মূৰ তুলি চালে।
1: মহাশয়, আমাৰ তুৰি আহি গংগা নদীত সোমাইছেহি। আপুনি পানীলৈ চালেই কথাটো বুজি পাব। লোহিত আৰু গংগা নদীৰ

0: পানীৰ ৰং বেলেগ বেলেগ।
1: আদিত্যপুত্ৰই চালে, হয়, গংগা নদীৰ ঘোলাবৰণীয়া ৰঙচুৱাভাযুক্ত পানীৰ সৈতে লৌহিত্যৰ পানীৰ ৰং নিমিলে। লৌহিত্যৰ পানী ফটফটীয়া, দাপোণৰ দৰে স্বচ্ছ। অৱশ্যে এই কথা আদিত্যপুত্ৰই জানে, কিন্তু নিয়ামকজনে কোৱা বাবেই একেথৰে গংগা নদীৰ বুকুলৈ চাই থাকিল আৰু তেওঁৰ দুহাত যুক্ত হৈ আহিল। পিতৃৰ কোলাৰ পৰা তোমাৰ কোলালৈ আহিলোঁ মাতৃ, আদিত্যপুত্ৰই নিজকে নিজেই ক'লে, এয়াই গংগা, ভাগীৰথী গংগা, ঈষৎ ঘোলাবৰণীয়া জাৰ পানী। বিভিন্ন অঞ্চলৰ বিভিন্ন পতাকা শোভিত নৌকাই তলমল কৰি আছে ভাগীৰথী গংগাৰ বুকু। কোনোবাখন নৌকা মকৰমুখী, কোনোবাখনৰ মুখ চৰাইৰ ঠোঁটৰ দৰে জোঙা, কোনোবাখনৰ মুখ মাছৰ দৰে, কোনোবাখন মাছৰ ফিচাৰ দৰে মুখৰ, একোখন যেন মৎস্যকন্যাহে। আদিত্যপুত্ৰই নিজৰ তৰিলৈ চালে, মকৰমুখী বাণিজ্যিক তৰিখন সজাই পৰাই নতুন কৰা হৈছিল, হেঙুল হাইতাল বোলাই নৱবধূৰ দৰে সজোৱা হৈছিল, ৰ'দত জিলিকি আছে। মকৰমুখী হেঙুল হাইতাল বোলোৱা এইখন বাণিজ্য তৰিয়েই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। আদিত্যপুত্ৰৰ গৌৰৱবোধ হ'বলৈ লাগিল। নিয়ামকজনে সুদক্ষভাৱে পৰিচালনা কৰি আছে। আদিত্যপুত্ৰই লগত লৈ অহা 7খন বাণিজ্য তৰিৰ তেওঁৱেই পৰিচালক, নাম সুভদ্ৰবাহু। নিজৰ কৰ্তব্যৰ দায়িত্বৰ প্ৰতি সদা সচেষ্ট আৰু বৰ নিখুঁতভাৱে কাম পৰিচালনা কৰিব পৰা গুণটোৰ বাবে আদিত্যপুত্ৰইও তেওঁক বৰ ভাল পায় আৰু মিত্ৰ জ্ঞান কৰে। সুভদ্ৰবাহুৰ ভূগোল আৰু ইতিহাসৰ জ্ঞানো বিস্ময়কৰ। আকাশৰ তাৰকামালাৰ স্থান পৰিৱৰ্তন চাই তেওঁ বছৰৰ কোন মাহ দিন আদি কৈ দিব পাৰে নিৰ্ভুলভাৱে। নৌকাৰ কাম কাজ চোৱা সাধাৰণ পৰিচাৰক এজনৰ পৰা সুভদ্ৰবাহু এদিন বাণিজ্য তৰিৰ প্ৰধান পৰিচালক হৈছিল। কঠোৰ পৰিশ্ৰম, নজনা কথা জনাৰ, নুশুনা কথা শুনাৰ, নেদেখা ঠাই দেখাৰ প্ৰবল আগ্ৰহে কিদৰে এজন মানুহক আগবঢ়াই লৈ যাব পাৰে, সুভদ্ৰবাহু তাৰ উৎকৃষ্ট উদাহৰণ। জৱন দেশৰ বাণিজ্য তৰি এখনৰ সাধাৰণ দাত্ৰগ্ৰাহক এজন, দক্ষিণা পশ্চিমা বতাহৰ প্ৰাবল্য স্তিমিত প্ৰায়। জৱন দেশৰ পৰা বাণিজ্য তৰি নিসীম সমুদ্ৰৰ বিশাল জলাধিক আওকাণ কৰি তাম্ৰপৰ্ণী বন্দৰ অভিমুখে ধাৱমান। দিনৰ ভাগত ৰ'দোজ্জ্বল আকাশ আৰু নিশালৈ আকাশমণ্ডলত উজ্জ্বল হৈ জিলিকি পৰা দিক নিৰ্ণয়কাৰী নক্ষত্ৰ। মনৰ সুখত বাণিজ্য তৰিৰ কৰ্মচাৰীসকলে গীত গাইছে। নিশ্চিন্ত মনে মুআল্লিম বা প্ৰধান পৰিচালকজনে নৌকা পৰিচালনা কৰিছে। দিক নিৰ্ণয়কাৰী নক্ষত্ৰৰ সহায়ত জাহাজৰ গতিপথ নিৰ্ণয় কৰা হৈছে। আজিকালি আৰৱ দেশৰ পৰা বাণিজ্য কৰিবলৈ অহা লোকসকলৰ পৰা এই জাহাজ শব্দটো নতুনকৈ প্ৰচলিত হৈছে। সমুদ্ৰ যাত্ৰাত ব্যৱহৃত হোৱা তৰিক তেওঁলোকে জাহাজ বুলি কয়। বাণিজ্য কেন্দ্ৰসমূহত এই নতুন শব্দটোৰ সঘন উচ্চাৰণ শুনা যায়। আজিৰ এই জাহাজত বোজাই কৰি অনা হৈছে বহুমূলীয়া ৰত্ন আৰু ঘোঁৰা। গগনমণ্ডল আলোকিত কৰা তাৰকামালালৈ লক্ষ্য কৰিছেনে? দাত্ৰগ্ৰাহকজনে ওচৰতে বহি কথা পাতি থকা জল উৎসেচকজনক সুধিলে। দুয়োজন কৰ্মঠ আৰু তৰুণ, অনবৰতে আনন্দিত মনে থাকিবলৈ ভাল পায়। জাহাজখনো হাস্য পৰিহাস্যৰে উখল মাখল হৈ থাকে। নিয়ামক বা প্ৰধান নাৱিকজনৰ কাণত সিহঁতৰ কথোপকথন পৰিল। নিশাৰ আকাশ পৰিষ্কাৰ, তাৰকামালাই আলোকিত কৰাই নিয়ম, নতুন কথা নহয়। নিশাৰ সমুদ্ৰ বুকুত উজ্জ্বল তাৰকামালাৰ বিন্যাস বৰ অপূৰ্ব আৰু নয়ন শোভন দৃশ্য। নিশাৰ ঘন অন্ধকাৰে নীল সমুদ্ৰ কজলা কৰি পেলাইছে আৰু কজলা ৰঙৰ সমুদ্ৰৰ মাজত যেন উদিত হৈছে লহৰ উত্থিত তাৰকাচৰ্চিত আকাশ। জলযানখন পৰিচালনা কৰি থকা মুখ্য নাৱিকজনে আকাশখনলৈ চালে। দীৰ্ঘতৰ সমুদ্ৰ যাত্ৰাত বিভিন্ন অভিজ্ঞতাৰ মুখামুখি হোৱা যায়। বিভিন্ন বিৰল দৃশ্যৰো, বিভিন্ন দৃশ্য আৰু অভিজ্ঞতাই অসহনীয় সামুদ্ৰিক যাত্ৰাত কিছুপৰৰ বাবে হ'লেও সমুদ্ৰ যাত্ৰীৰ মন উত্ৰাৱল কৰে। নতুন নতুন কথা শিকাও হয়। আকাশৰ, নক্ষত্ৰৰ স্থান পৰিৱৰ্তন, পানীৰ ৰঙৰ পৰিৱৰ্তন, সামুদ্ৰিক জীৱ জন্তু, পাৰৰ পৰা উৰি অহা বিভিন্ন চৰাই, এই সকলোৰে সমুদ্ৰ পথত গতি নিৰ্ণয়কাৰী ভূমিকা এটা আছে আৰু এইবোৰে সামুদ্ৰিক যাত্ৰাটো সুখকৰ কৰাৰ উপৰিও নতুন আলোকপাতো কৰে। আহ, কি অপূৰ্ব দৃশ্য! জল উৎসেচকজনে দাত্ৰগ্ৰাহকজনৰ ফাললৈ চাই ক'লে, চোৱাচোন চোৱা, এনে দৃশ্য চাবলৈ পোৱাটো পৰম সৌভাগ্য। কিন্তু ৰ'বা বন্ধু,

0: ডাক্তৰ গ্ৰাহকজন উত্তেজিত হোৱাৰ পৰিৱৰ্তে চিন্তিত হৈহে পৰিল। কথাটো তুমি ভালদৰে মন নকৰাকৈয়ে বিভোৰ হৈ পৰিলা। নিশাৰ তাৰকাচৰ্চিত আকাশমণ্ডল সমুদ্ৰপথৰে প্ৰচণ্ড তৰংগ ফালি আগবাঢ়ি আহিছে কিয়? আকাশ জানো আগবাঢ়ি আহে সমুদ্ৰপথৰে, আমিহে আগবাঢ়ি যাওঁ। তেন্তে
1: তীব্ৰ বেগত আমাৰ জাহাজ লৈ বোলা, দিক নিৰ্ণয়কাৰী নক্ষত্ৰটোলৈ চকু দিয়া আৰু আমাৰ জলযান যিমান পাৰি সিমান তৎভূমিৰ ফাললৈ লৈ বোলা।
0: প্ৰধান নাৱিকজনে তেওঁৰ তলতীয়া নাৱিককেইজনক আদেশ দিলে। এই অঞ্চলৰ সমুদ্ৰ শান্ত নহয়, গৰ্জনমুখৰ। সমুদ্ৰত বৰ সাৱধানে আগবাঢ়ি যাব লাগিব। সমুদ্ৰতলিত পৰ্বত শৃংগ বা প্ৰকাণ্ড শিলে মূৰ তুলি থাকিব পাৰে।
1: কিন্তু মহাশয়, হঠাতে যে আকাশখন ডাৱৰে ঢাকি ধৰিছে, দিক নিৰ্ণয়কাৰী নক্ষত্ৰ বিচাৰি পোৱা নাই।
0: আকাশলৈ লক্ষ্য ৰাখি এজন নাৱিকে উত্তৰ দিলে, হয় এইটো আকাশত ডাৱৰ। উত্তৰা দক্ষিণা বায়ুৰ শেষ অৱস্থাত আৱতৰীয়া ডাৱৰে আকাশ ঢাকি ধৰাৰ ৰহস্য কি? হে মহামহিম পৰমেশ্বৰ, আপোনাৰ আশ্ৰিতক ৰক্ষা কৰক।
1: আমাৰ জলযানৰ প্ৰদীপ নিৰ্বাপিত কৰা হ'ল মহাশয়।
0: উত্তম কথা, প্ৰদীপ নিৰ্বাপিত কৰা।
1: এই অঞ্চলত সমুদ্ৰ তৰংগৰ গতি বৰ তীব্ৰ, আমাৰ দিশ কোনফালে?
0: পৰম ঈশ্বৰে যিফালেই লৈ যায় সেইফালে।
1: জলদস্যুৰ নাও ওচৰ চাপি আহিছে, আমি সিহঁতৰ লগত যুঁজিব পাৰিমনে?
0: সিহঁত জলদস্যু, আমি বাণিজ্যতৰীৰ নাৱিক মাত্ৰ। এতিয়া এই মহাশলিল ৰাশিৰ মাজত, পৰ্বতসম তৰংগৰ মাজত নিঃশব্দে সিহঁতৰ চকুৰ পৰা ওলাই যাব পৰাটোৱেই আমাৰ পৰিত্ৰাণৰ একমাত্ৰ পথ। অলপ আগলৈকে সকলো বৰ নিৰুদ্বেগ হৈ আছিল, কিন্তু এতিয়া সম্ভাৱ্য বিপদৰ উমান পাই সকলো বৰ সষ্টম হৈ পৰিল। পৰিত্ৰাণৰ উপায় কি? তেওঁলোকৰ সকলোৱে আকুলভাৱে ত্ৰাণকৰ্তাক স্মৰণ কৰিবলৈ ধৰিলে। নিশাৰ ডাৱৰে ঢকা আকাশ আৰু অন্ধকাৰৰ মাজত মাথো বতাহৰ গতিৰ উমান লৈ জলদস্যুৰ হাতৰ পৰা পৰিত্ৰাণ পোৱাৰ পথ দুঃসাধ্য নহয়, অকল্পনীয়।
2: শ্ৰোতা, ইমান পৰে আমাৰ নিয়মীয়া উপন্যাস পাঠ অনুষ্ঠানত পূৰৱী বৰমুদৈ ৰচিত শান্তনু কুলনন্দন উপন্যাসনীৰ 41 সংখ্যক খণ্ডটি শুনিলে। উপন্যাসনী পাঠ কৰিলে প্ৰাঞ্জল শইকীয়াই, অন্যান্য চৰিত্ৰত অংশগ্ৰহণ কৰিলে ত্ৰৈলোক্য বৰাই। উপন্যাসনীৰ বাণীবন্ধন আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।

0: आए निखार।
1: इफको नैनो उर्वरकों का कमाल, हर खेत किसान बने खुशहाल।
2: এতিয়া আজি বিশ্ব ৰেডক্ৰছ দিৱস উপলক্ষে এটি বিশেষ অনুষ্ঠান আগবঢ়োৱা হৈছে।

নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনালোক সকলোকে সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিব ওলাইছো আজিৰ অনুষ্ঠান। আজি বিশ্ব ৰেড ক্ৰছ দিৱস। ই হৈছে এটা মানৱ সেৱামূলক সংস্থা যিয়ে বিপদ, যুদ্ধ, ভূমিকম্প আদি সময়ত অসহায় মানুহক সহায় আগবঢ়ায়। এই সংস্থাৰ মূল উদ্দেশ্যই হৈছে মানৱতা। জাতি, ধৰ্ম, ভাষা বা দেশৰ ভেদাভেদ নকৰি সকলো মানুহক সহায় কৰাই ইয়াৰ মূল উদ্দেশ্য। প্ৰতি বছৰে 8 মে তাৰিখে এই দিৱস পালন কৰা হয়। এই দিনটো হেনৰি ডোনেটৰ জন্ম হিচাপে পালন কৰা হয়। তেওঁ হৈছে ৰেড ক্ৰছ আন্দোলনৰ প্ৰতিষ্ঠাতা আৰু শান্তিৰ বাবে নোবেল বঁটা বিজয়ী। এই দিনটোত ৰক্তদান শিবিৰ আয়োজন কৰা হয়, অসুস্থ লোকক সহায় কৰে আৰু দুৰ্যোগৰ সময়

0: সময়ত খাদ্য, ঔষধ আৰু আশ্ৰয় প্ৰদান কৰে। তেওঁলোকৰ নিস্বাৰ্থ সেৱাই সমাজলৈ এক মহান উদাহৰণ স্থাপন কৰে। আমি সকলোৱে তেওঁলোকৰ আদৰ্শ অনুসৰণ কৰি মানুহক সহায় কৰাৰ মানসিকতা গঢ়ি তুলিব লাগে। তেওঁলোকৰ সাতটা মূল নীতি: মানৱতা, নিৰপেক্ষ স্বতন্ত্ৰতা, স্বেচ্ছা সেৱা, একতা, নিরপেক্ষ আচরণ আর সার্বজনীনতা। এই নীতিসমূহে আমাক শিকায় যে মানুষের সেবাই হৈছে আটাইতকৈ ডাঙৰ ধর্ম। আজি সমাজত বহু লোক সহায়ৰ অপেক্ষাত আছে। কোনোবাই খাদ্যৰ বাবে, কোনোবাই চিকিৎসাৰ বাবে, আন কোনোবাই মানসিক সাহায্যৰ বাবে। যদি আমি সকলোৱে অলপ অলপ সহায়ৰ হাত আগবঢ়াওঁ, তেন্তে সমাজখন অধিক সুন্দৰ আৰু মানৱীয় হৈ উঠিব। এই সংস্থাই কেৱল সাহায্যই নকৰে, ই মানুহৰ মাজত ভাতৃত্ববোধ, দয়া, শান্তি আৰু সহানুভূতিৰ বীজো ৰোপণ কৰে। প্ৰিয় শ্ৰোতা, আজি দিনটোত আমি উপস্থিত হৈছোঁহি ৰেড ক্ৰছ ছচাইটিৰ কাৰ্যকৰী সভাপতি বিক্ৰম কলিতা ডাঙৰীয়াৰ ওচৰত। পোনপ্ৰথমে আপোনাক আমাৰ আকাশবাণীৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আজি যিহেতু বিশ্ব ৰেড ক্ৰছ দিৱস, আমি প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিম আজিৰ দিনটো কিয় ৰেড ক্ৰছ দিৱস হিচাপে পালন কৰা হয়।
1: ৰেড ক্ৰছৰ ফাউণ্ডাৰ এজন চুইচ বিজনেছমেন আছিলে, তেখেতৰ নাম আছিলে ছাৰ হেনৰি ডুনেণ্ট। তেওঁৰ জন্ম উপলক্ষে 8 মে তেখেতৰ জন্মদিন আছিলে আৰু জন্মদিনৰ বাবেই গোটেই বিশ্বত ৱৰ্ল্ড ৰেড ক্ৰছ ডে উদযাপন কৰা হয় আৰু ভাৰতবৰ্ষতো 8 মে'ৰ দিনাখন ৰেড ক্ৰছ ডে উদযাপন কৰা হয়।
0: ৰেড ক্ৰছ দিৱসৰ উদ্দেশ্য বুলি ক'লে আপুনি কি ক'ব বিচাৰিব?
1: এইটো এটা এনে দিন যোনটো দিনত ৰেড ক্ৰছে গোটেই ভাৰত, গোটেই পৃথিৱীত বুলি ক'ম, নিজৰ ছেল্ফলেছ যিটো ভলেণ্টেৰী ছাৰ্ভিচ টুৱৰ্ডছ মেনকাইণ্ড, মানৱ জাতিৰ বাবে যিটো আমাৰ ভলেণ্টেৰী ছাৰ্ভিচ আমি ৰাখিব লাগে, মানৱতা যিটো বোধ এটা ৰাখিব লাগে, ফিলিংছ এটা ৰাখিব লাগে, সেই মানৱতা ফিলিংটোৰ প্ৰচাৰৰ বাবে বিশ্বযুদ্ধ হওক, বানপানী হওক, ক'ভিডৰ সময় হওক, য'ত য'ত এটা এনেকুৱা ধৰণৰ পৰিস্থিতি আহে য'ত ধৰক মানৱতাৰ দৰকাৰ, তো সেই ভাৱটো প্ৰকাশ কৰিবলৈ ৱৰ্ল্ড ৰেড ক্ৰছ দিনটো উদযাপন কৰা হয়। কিন্তু অকল এই 8 মে'ৰ দিনটো বুলি নহয়, ৰেড ক্ৰছ এনেও বহুত সক্ৰিয়। অল দ্য টাইম 24 ঘণ্টা 365টা দিন বছৰত ৰেড ক্ৰছে নিজৰ ছেল্ফলেছ ভলেণ্টেৰী ছাৰ্ভিচ বিভিন্ন দিশত, বিভিন্ন দেশত, বিভিন্ন ক্ষেত্ৰত নিজৰ ছেল্ফলেছ ছাৰ্ভিচ, ভলেণ্টেৰী ছাৰ্ভিচ প্ৰদান কৰি আহিছে।
0: প্ৰত্যেক বছৰতে এটা থিম থাকে, গতিকে এই বছৰ থিমটোৰ বিষয়ে আপুনি কি ক'ব বিচাৰিব?
1: এই বছৰৰ আমাৰ থিম হৈছে কিপিং হিউমেনিটি এলাইভ। অৰ্থাৎ আমাৰ ৰেড ক্ৰছৰ যিসকল ভলেণ্টিয়াৰ্ছ, আমাৰ ষ্ট্ৰেংথটো ভলেণ্টিয়াৰ্ছেই হয় আৰু ভলেণ্টিয়াৰ্ছখিনিৰ সকলোৰে আমাৰ মই যেনেকৈ ক'লোঁ আপোনালোকক মানৱতা বোধ, মেনকাইণ্ড বস্তুটো যিটো এটা ফিলিং হয়, সেইটো এটা আপুনি ক'তো পঢ়িব নোৱাৰে, সেইটো আপুনি ক'তো লিখি পঢ়ি বা চিনেমা চাই আপুনি বুজিব নোৱাৰিব, সেইটো ভিতৰৰ ফালৰ পৰা এটা আহিবলগীয়া এটা ফিলিং, এটা অনুভৱ। সেই অনুভৱটো আমাৰ ভলেণ্টিয়াৰ্ছখিনিয়ে আমাৰ শক্তি, আমাৰ ষ্ট্ৰেংথ। আৰু থিমটোত এইটোৱে বুজোৱা গৈছে যে এই মানৱতা বস্তুটো যদি আমি জীৱিত ৰাখিব বিচাৰোঁ, আমি যদি সদায় মানৱতা, যদি ইফ ইউ ৱান্ট টু কিপ ইট এলাইভ, আমি ভলেণ্টেৰী ছাৰ্ভিচখিনি ৰেণ্ডাৰ কৰি গৈ থাকিব লাগিব আৰু থিমটো সেইটোৱেই বেছ কৰা হৈছে।
0: অসমত কেনেধৰণে ৰেড ক্ৰছে কাম কৰি আহিছে?
1: আমাৰ অসমত আমাৰ যোৱা কিছু বছৰ ধৰি আমাৰ যিটো ছাৰ্ভে হয় বা আমাৰ যিটো এক্সপিৰিয়েঞ্চ আছে ৰেড ক্ৰছৰ, হেল্থ ছেক্টৰত আমি বিশেষকৈ দেখিছোঁ যে আমাৰ ৰক্তদানৰ যিটো আইডিয়া, সেইটোত বহুতখিনি আমাৰ এডুকেশ্যন লাগে, আমাক বহুতখিনি সেইটোৰ ওপৰত ৱৰ্কশ্বপছ লাগে। আমি ৰক্তদান শিবিৰটোৱে আমাৰ ফ্লেগশ্বিপ ইভেণ্ট বুলি আমি বৰ্তমান লৈছোঁ অসমত, আৰু ইভেন আমাৰ জিলাটো, শোণিতপুৰ জিলাটো ৰক্তদানৰ শিবিৰ আমাৰ পৰম্পৰাগতভাৱে হৈ থাকে। প্ৰত্যেক মাহে আমাৰ চিভিল হস্পিটেলত এটা ৰক্তদানৰ শিবিৰ হয় আৰু বিভিন্ন ধৰণৰ সংগঠনৰ লগতো জড়িত হৈ পেলাই আজি যোৱা 1 তাৰিখে শ্ৰমিক দিৱসৰ দিনাখন আমি এটা ৰক্তদান শিবিৰ অৰ্গেনাইজ কৰিলোঁ। আৰু ৰক্তদান শিবিৰেই নহয়, আৰু অন্যান্য বহুত আছে। আমাৰ ধৰক হেল্থ ছেক্টৰত কেঞ্চাৰ এৱেৰনেছ কেম্পছ হয়, আমাৰ চকুৰ চেকআপ হয়, মাজতে আমি এটা কেম্পত কমেও 19 জনৰ কেটৰেক আইডেণ্টিফাই কৰিলোঁ ছিনিয়ৰ চিটিজেনছৰ। তাৰে কেইজনমানৰ আমি টুমুকী মেডিকেল কলেজত

অপাৰেশ্যনো কৰাব পাৰিলোঁ ছাকচেছফুলি। আৰু লগতে আমাৰ জুনিয়ৰ ৰেড ক্ৰছৰ এটা উইং আছে যিটোত আমি স্কুলছত আৰু কলেজত আমাৰ ভলেণ্টিয়াৰ ট্ৰেইনিং দিওঁ, আমাৰ নিজৰ ভলেণ্টিয়াৰ্ছ বনাওঁ আৰু তেওঁলোকক আমি ৰেড ক্ৰছৰ ভলেণ্টিয়াৰী ছাৰ্ভিচৰ বিষয়ে

0: অপাৰেশ্যনো কৰাব পাৰিলোঁ ছাকচেছফুলি। আৰু লগতে আমাৰ জুনিয়ৰ ৰেড ক্ৰছৰ এটা উইং আছে যিটোত আমি স্কুলছত আৰু কলেজত আমাৰ ভলেণ্টিয়াৰ ট্ৰেইনিং দিওঁ, আমাৰ নিজৰ ভলেণ্টিয়াৰ্ছ বনাওঁ আৰু তেওঁলোকক আমি ৰেড ক্ৰছৰ ভলেণ্টিয়াৰী ছাৰ্ভিচৰ বিষয়ে জনাওঁ, তেওঁলোকক ইনভল্ভ কৰোঁ। আৰু লগতে আমাৰ বিভিন্ন ধৰণৰ ৰোড ছেফটিৰ ওপৰতো আমাৰ যথেষ্ট ধৰণৰ আমাৰ ৱৰ্কশ্বপছ হয়। আমি ইণ্ডাষ্ট্ৰিজত, আমি ফেক্টৰিজতো আমি ফাৰ্ষ্ট এইড ছেফটি আৰু ধৰক ইণ্ডাষ্ট্ৰিত বা ফেক্টৰীত হ'বলগীয়া বা হ'ব পৰা সম্ভাৱনা থকা এক্সিডেণ্টছৰ পৰিস্থিতিত কেনেধৰণেৰে কি কৰিব লাগে নালাগে সেইখিনি আমাৰ ৰিচোৰ্চ পাৰ্চন দ্বাৰা আমি ট্ৰেইনিং দিওঁ। আৰু এক্টিভিটিজ বুলি ক'বলৈ গ'লে এতিয়া চাওক, তেজপুৰ লাকিলি ফ্লাড এফেক্টেড এৰিয়াত নপৰে, কিন্তু আপুনি চাব যে বিভিন্ন ধৰণৰ জেগা আছে য'ত আমাৰ ফ্লাড এফেক্টেড এৰিয়া আছে, তাত আমাৰ বা ক'ৰবাত ভূমিকম্প হৈছে। অকল ইয়াত বুলিয়েই নহয়, এতিয়া যদি থাইলেণ্ডৰ ভূমিকম্পৰ সময়ত কোনো পেপাৰত বাৰু অহা নাই, কিন্তু প্ৰথম ভলেণ্টিয়াৰ যোৱা যোনে গৈ পেলাই তাত ছাৰ্ভিচেছ দিছে সেইটো ৰেড ক্ৰছৰ পৰাই গৈছিলে। এতিয়াও য'ত য'ত যুদ্ধ হৈ আছে তাতে কত আমাৰ ভলেণ্টিয়াৰ্ছে কাম কৰি আছে।
1: ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটিৰ মূল উদ্দেশ্য বুলি ক'লে আপুনি কি ক'ব?
0: এতিয়া বৰ্তমান পিচ, যেতিয়া পিচৰ সময়ত, যেতিয়া যুদ্ধ নহয়, তো আমি ইয়াতে ভাৰতবৰ্ষত ব্লাড ডনেশ্যনটো এটা ফ্লেগশ্বিপ ইভেণ্ট বুলি ৰাখিছোঁ। কিয়? কাৰণ যে ধৰক আমাৰ শোণিতপুৰ জিলাতে দুটা ব্লাড বেংক আছে, টুমুকী আৰু কনকলতা চিভিল হস্পিটেলত, আপোনালোকে জানে। কিন্তু ব্লাড বেংকত সিমানখিনি ব্লাড আমাৰ ষ্ট'ৰ হৈ আছেনে বাৰু? কেতিয়াও নাই। কিছুমান ৰেয়াৰ ব্লাড গ্ৰুপ থাকে, যেনে নিগেটিভ যিবিলাকৰ আৰ এইচ ফেক্টৰ, সেইবিলাকৰ অলপমান চ'ৰ মানে পাবলৈ কম, ষ্ট'ৰ হৈ নাথাকে। ইফালে আমাৰ থেলেচেমিয়া পেচেণ্টছ বহুত বেছি, যাক দি থাকিবলগীয়া হয় সঘনীয়াই তেজ। আৰু লগতে প্ৰেগনেণ্ট মহিলা থাকে, তেওঁলোককো ধৰক ব্লাডৰ দৰকাৰ পৰে। কেঞ্চাৰ পেচেণ্টছ থাকে, ৰোড এক্সিডেণ্টছতো কথাই নকওঁ, এইটোতো আৰু আনপ্ৰিপেয়াৰ্ড এটা অকস্মাত হোৱা ঘটনা, তাতো লাগে বহুত তেজ। তো পিছৰ সময়ত হয় আমি ব্লাড ডনেশ্যনটো এটা ফ্লেগশ্বিপ ইভেণ্ট বুলি লওঁ। পৰম্পৰাগতভাৱে আমাৰ প্ৰত্যেক মাহে হয়, বাকী ইণ্ডিপেণ্ডেন্স ডে আৰু ৰিপাব্লিক ডে দিনাখনো আমি মেগা ব্লাড ডনেশ্যন কৰোঁ। ৰিচেণ্টলি যোৱা শ্ৰমিক দিৱসত 1 মে'ত আমি এটা ব্লাড ডনেশ্যন কেম্প পাতিলোঁ। আৰু ব্লাড ডনেশ্যনৰ বাহিৰেও আমাৰ হেলথ ৰিলেটেড বহুত ধৰণৰ কাম হয়, যেনে আমাৰ হেলথ চেকআপ কেম্পছ হয়, কেঞ্চাৰৰ হয়, আই চেকআপ হয়, ছিনিয়ৰ চিটিজেনছৰ হয়। আৰু যোৱা 3 বছৰ ধৰি আমি স্পেচিয়েলি এবল্ড যিখিনি মানুহ আছে, চিটিজেন আছে আমাৰ জিলাত, আমি জয়পুৰ ফুড কেম্প বুলি এটা অৰ্গেনাইজেশ্যনৰ লগত আমি যুটীয়া জড়িত হৈ একেলগে আমি জিলাত প্ৰত্যেক বছৰ আমি মোটামুটি 800-1200ৰ ভিতৰত আমি বিভিন্ন ধৰণৰ আৰ্টিফিচিয়েল লাইফ ছাপৰ্টিং এপাৰেটাছ তেওঁলোকক দিছোঁ। অৰ্থাৎ ধৰক কাৰোবাৰ যদি ভৰি নাই, আৰ্টিফিচিয়েল লিম্প লগোৱা, কোনোবাই শুনিব পৰা নাই, কাণৰ হিয়াৰিং এইড লগোৱা, ৱাকিং ষ্টিক, তেনেকৈ বিভিন্ন ধৰণৰ। আজি কিছুদিন আগতো আমি এটা পাতিলোঁ আৰু 2 জিলাত পাতিলোঁ, এবাৰ তেজপুৰত পাতিলোঁ আৰু বিশ্বনাথতো পাতিলোঁ। তো এনেধৰণৰ বহুত আমাৰ এক্টিভিটিজ আছে। স্কুল কলেজতো ধৰক আমাৰ জুনিয়ৰ ৰেড ক্ৰছ আৰু ভলেণ্টিয়াৰ্ছৰ আমাৰ এটা প্ৰগ্ৰেম আছে, য'ত আমি স্কুল আৰু কলেজৰ লগত জড়িত হৈ পেলাই আমি তেওঁলোকক ভলেণ্টিয়াৰী ছাৰ্ভিচৰ বিষয়ে বুজাওঁ। আৰু লগতে আমাৰ অফিচটো আপোনালোকে দেখিছেনে, আমাৰ তাতে গণেশঘাটত গেটখনৰ ওচৰত, তাতে আমাৰ ৰেড ক্ৰছৰ জিলাৰ অফিচটো। আৰু আমাৰ প্ৰত্যেক দিনা 4:00-5:00 আমাৰ অফিচ খোলা থাকে পিছবেলা। আৰু আমাৰ তাতে বিভিন্ন ধৰণৰ ৱৰ্কশ্বপ হয়। আৰু লগতে যিটো আমাৰ কলেজৰ ইণ্টাৰ্ণশ্বিপৰ প্ৰগ্ৰেম, নতুনকৈ যিটো নিউ এডুকেশ্যন পলিচি মতে যিটো আৰম্ভ হৈছে, আমি যোৱা বছৰো 16-18জন ষ্টুডেণ্টছক, ছাত্ৰ ছাত্ৰীক আমি ইণ্টাৰ্ণশ্বিপ প্ৰদান কৰিছোঁ 120 ঘণ্টীয়া। এই বছৰো আমি সাজু হৈছোঁ তাৰ কাৰণে, গৰমৰ বন্ধ আহি আছে আৰু ইণ্টাৰ্ণশ্বিপ আকৌ ষ্টাৰ্ট হ'ব। আৰু বৰ্তমান আমি ইমানখিনি এক্টিভিটিজত আমি এংগেজ হৈ আছোঁ।
1: সাধাৰণ ৰাইজে ৰেড ক্ৰছৰ লগত কেনেকৈ যোগাযোগ কৰিব পাৰিব?
0: আমাৰ অফিচ গণেশঘাটৰ ওচৰত, DC অফিচৰ ওচৰত, ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটিৰ জিলা অফিচ হয় সেইটো। আৰু মোৰ ফোন নম্বৰটো আছে, আমাৰ ছেক্ৰেটেৰীৰ ফোন নম্বৰ আছে, আমাক কিবা থাকিলে ডিৰেক্টলি ফোন কৰে, তেজ লাগিলে ফোন কৰে, কিবা হেল্থৰ কেম্প লাগিলে ফোন কৰে, কিবা অন্যান্য হেল্প লাগিলে ফোন কৰে, বা আমাৰ অফিচ খোলে প্ৰত্যেক দিনা 4:00-5:00, কিবা থাকিলে তেওঁলোকে অফিচতো আহে। আৰু আপোনালোকো অনুৰোধ কৰিম যে যদি কিবা তেনেকুৱা ধৰণৰ থাকে, তেওঁলোকক আমাৰ অফিচৰ ঠিকনাটো আৰু ছেক্ৰেটেৰীৰ ফোন নম্বৰ বা মোৰ ফোন নম্বৰ যেন আপোনালোকে তেওঁলোকক দিয়ে।

0: ইণ্ডিয়ান ৰেড ক্ৰছ ছচাইটিৰ আমাৰ লিভলিহুড মিছনৰ নেশ্যনেল লিভলিহুড মিছনৰ লগত এলাইন হৈ আমাৰ অফিচতে প্ৰত্যেক দেওবাৰে আমাৰ এখন কৃষক বজাৰো চলে, যিখন কৃষক বজাৰত ধৰক ডাইৰেক্ট কৃষকৰ পথাৰৰ পৰা যিটো উৎপাদন হয় চিধা বজাৰলৈ আহে, তাত মাজত কোনো মিডিলমেন নাই ধৰক। তো সেইটো আমাৰ নেশ্যনেল লিভলিহুড মিছনৰ লগত এলাইন ৰখা এটা প্ৰজেক্ট, আজি বিগত 3 মাহ ধৰি এখন চলি আছে। আৰু প্ৰথম আপোনালোকক জনাবলৈ পাই পেলাই মই বিৰাট সুখী হ'ম যে ভাৰতবৰ্ষৰ প্ৰথম ৰেড ক্ৰছ মাৰ্কেটখন মণিপুৰৰ মাৰ্কেট, যিখন বহু বছৰ পুৰণি, আৰু আজি সেইখন মণিপুৰৰ মাৰ্কেটখন কমপ্লিটলি ৱমেন মাৰ্কেট হৈ গৈছে। আপুনি গ'লে দেখিব তাত প্ৰত্যেকখন দোকানত মাইকী মানুহে চলায়, মাইকী মানুহ এগৰাকী বহি থাকে। তো সেই তেনেধৰণৰ এটা পদক্ষেপ আমি ইয়াতে তেজপুৰত লৈছোঁ, নাজানো কিমান দূৰ আগবাঢ়িব পাৰিম নোৱাৰিম, আৰু যদি তেজপুৰীয়া ৰাইজৰ যদি ছাপৰ্ট থাকে নিশ্চয় পাৰিম বুলি ভাবিছোঁ। তো এতিয়াতো বজাৰখন যথেষ্ট সৰু হৈ আছে, আমি আমাৰ অফিচতে চলাওঁ দেওবৰীয়া বজাৰখন, আৰু যদি উইথ টাইম যদি বজাৰখন ডাঙৰ হয় তেতিয়াহ'লে আমি হয়তো চাগে অলপ ডাঙৰকৈও চিন্তা কৰিম। এইখন বিনামূলীয়া বজাৰ য'ত আমি কোনো ভাড়া নলওঁ বিক্ৰেতাৰ পৰা, তেওঁলোকে ফ্ৰীত আহে, আমি জেগাটো দিওঁ আৰু তেওঁলোকে বিক্ৰী কৰে বস্তুখিনি।
1: শেষত আজিৰ দিনটোত আপুনি আমাৰ শ্ৰোতাক কি ক'ব বিচাৰিব?
0: হয়, আজি ৰাতিপুৱা 9 বজাত পতাকা উত্তোলন হ'ল আমাৰ অফিচত, আৰু আমাৰ ৰেড ক্ৰছৰ সদস্যসকল আছিলে, উপস্থিত আছিলে। তাৰপিছত আমি 10:30 বজাত গভৰ্ণমেণ্ট বয়জ স্কুলত গ'লোঁ, তাতে ছাত্ৰ ছাত্ৰী আমাৰ যিখিনি জুনিয়ৰ আৰু ইউথ ৰেড ক্ৰছ ভলেণ্টিয়াৰ্ছ আছে তেওঁলোকৰ লগত অলপ সময় কটালোঁ, তেওঁলোকৰ লগত অলপমান কথা বতৰা পাতিলোঁ। তাৰপিছত গ'লোঁ আমি মেটাৰনিটি চিভিল হস্পিটেলৰ যিটো মেটাৰনিটি উইং যিটো পৰুৱাত আছে তাতে আমি খাদ্য বিতৰণ কৰিলোঁ। আজি এটা 3টা কাৰ্যসূচী লোৱা হৈছিলে, এই 3টাই পাৰ কৰি জাষ্ট সামৰিছোঁ আৰু।
1: ধন্যবাদ। আজিৰ এই অনুষ্ঠানৰ পৰা আমি নিশ্চিত যে শ্ৰোতাই বহুতো কথা গম পালে, আৰু শেষত আপোনাক বহুত বহুত ধন্যবাদ আপুনি এইখিনি সময়ত আমাক দিয়াৰ বাবে।
0: ধন্যবাদ।
1: ধন্যবাদ। থলিতে বাণীবন্ধন আৰু সম্পাদনা দিশা শইকীয়া আৰু প্ৰযোজনা গৌতম নাথ। ধন্যবাদ।

0: निखार।
1: इफको नैनो उर्वरकों का कमाल, हर खेत किसान बने खुशहाल।
2: এয়া আকাশবাণী তেজপুৰ, এতিয়া নিবেদন কৰিছোঁ বৃন্দ গান, গীতৰ কথা সত্যেন শৰ্মাৰ, সুৰ দীপক কুমাৰ শৰ্মাৰ।

চোদে ইমান পৰে বৃন্দগানটি শুনিলে। গীতৰ কথা আছিল সত্যেন শৰ্মাৰ, সুৰ দীপক কুমাৰ শৰ্মাৰ।

0: And that's all in the news at 9. Good night.
1: মিডিয়া মেবৰ 264.66 মিটাৰ, কিলোৱাৰ 1125, আৰু FM বেণ্ডৰ 102.4 মেগাহৰ্জ এয়া আকাশবাণী তেজপুৰ। আমাৰ এই অনুষ্ঠানসমূহ আপোনালোকে নিউজ অন এয়াৰ এপৰ জৰিয়তেও শুনি আছে। আমাৰ পিছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: আকাশবাণী তেজপুৰ নিবেদন কৰিছো সাপ্তাহিক খেল সংবাদ সম্পৰ্কীয় অনুষ্ঠান খেল জগত। UEFA চেম্পিয়ন্স লীগৰ ফাইনেলত উপনীত হৈছে পেৰিছ ছেইণ্ট জাৰ্মেইন। কালি নিশা মিউনিকৰ এলায়েন্স এৰেনাত অনুষ্ঠিত ছেমিফাইনেলৰ দ্বিতীয় লেগত PSG-য়ে বেয়ান মিউনিকৰ বিৰুদ্ধে 1-1 ড্ৰ খেলে। ডিফেণ্ডিং চেম্পিয়ন PSG ছেমিফাইনেলত প্ৰথম লেগত 5-4 জয়ী হৈছিল। সামগ্ৰিকভাৱে দলটোৱে এতিয়া 6-5 জয়ী হৈ ফাইনেলৰ স্থান নিশ্চিত কৰে। 30 মে'ত বুদাপেষ্টত আৰ্চেনেলৰ বিৰুদ্ধে খিতাপৰ যুঁজত অৱতীৰ্ণ হ'ব PSG। বিগত বৰ্ষত টুৰ্ণামেণ্টখনৰ ফাইনেলত ইণ্টাৰ মিলানক পৰাস্ত কৰি জয়ী হৈছিল দলটো। কালি নিশাৰ মেচখনত বেয়ান মিউনিখে যুঁজ দিও জয়ী হ'ব নোৱাৰিলে। ইঞ্জুৰী টাইমত হেৰি কেনে গ'ল কৰি মেচখন ড্ৰ কৰিবলৈহে সক্ষম হয়। PSG-ৰ হৈ ওছমান ডেম্বেলেই মেচৰ 3 মিনিটতে গ'লটো দিয়ে। যদিহে এইবাৰো খিতাপ জয় কৰে তেনেহ'লে ৰিয়েল মাদ্ৰিদৰ নামত থকা অভিলেখ স্পৰ্শ কৰিব পাৰিব PSG-য়ে। একেৰাহে 2 বছৰ খিতাপ জয়ৰ অভিলেখ ৰিয়েল মাদ্ৰিদৰ নামত আছে। গুৱাহাটীয়ে নুৰুদ্দিন আহমেদ ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট টুৰ্ণামেণ্ট ফাইনেল ৰাউণ্ডত তেজপুৰৰ বিৰুদ্ধে প্ৰথম দিনা 4 উইকেটত 359 ৰান সংগ্ৰহ কৰিছে। গুৱাহাটীৰ ACS ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত টছত জিকি গুৱাহাটীয়ে বেট ধৰাৰ সিদ্ধান্ত লয়। দলৰ প্ৰথম ইনিংছত ঋষভ দাসে অপৰাজিত 152 ৰান, সুমিত ঘাৰীগাঁওকাৰে 82 ৰান, সুমিত কাশ্যপে 58 আৰু প্ৰদ্যুন্ন শইকীয়াই 37 ৰান যোগ দিয়ে। তেজপুৰৰ ৰবি ছেত্ৰীয়ে 2টা, গৌৰৱ ছেত্ৰী আৰু বাস্তৱ বসুমতাৰীয়ে 1টাকৈ উইকেট দখল কৰে। গুৱাহাটী জৰ্জ খেলপথাৰত অনুষ্ঠিত আন এখন খেলত তিনিচুকীয়াই শিলচৰৰ বিৰুদ্ধে প্ৰথম ইনিংছত 2টা উইকেটত 210 ৰান সংগ্ৰহ কৰে। দলৰ ডেনিছ আহমেদে 65, বিবেক শৰ্মাই 40, নিহাৰ নৰহে 28 আৰু শুভম কুমাৰ গুপ্তাই অপৰাজিত 28 ৰান কৰে। শিলচৰৰ ৰাহুল আহমেদে 5টা, শুভম মণ্ডল আৰু দিবাকৰ জহুৰীয়ে 1টাকৈ উইকেট লয়। দিনটোৰ শেষৰ ফালে শিলচৰে প্ৰথম ইনিংছ আৰম্ভ কৰি 25 অভাৰত 5 উইকেটত 65 ৰান সংগ্ৰহ কৰিছে। দলৰ ৰোশন টপুৱে অপৰাজিত 25, শুভম মণ্ডলে 23 ৰান কৰে। তিনিচুকীয়াৰ হৈ প্ৰাচীৰ চাংমাই 3টা আৰু ৰাজ আগৰৱালাই 1টা উইকেট লয়। শিলচৰ এতিয়াও প্ৰথম ইনিংছত 145 ৰানত পিছ পৰি আছে। পঞ্জাৱৰ প্ৰাক্তন ক্ৰিকেটাৰ অমনপ্ৰীত সিং গিলৰ কালি মৃত্যু হয়। 37 বছৰ বয়সতে জীৱন নাথ সামৰিলে তেওঁ। মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। সোঁহতীয়া মিডিয়াম পেছ বলাৰজনে 2006-2008 চনৰ ভিতৰত 6খন প্ৰথম শ্ৰেণীৰ মেচ খেলিছিল। 11টা উইকেট দখল কৰাৰ লগতে তেওঁ 42 ৰান কৰিছিল। 2007 চনৰ 19 বছৰ অনূৰ্ধৰ ভাৰতীয় দলৰ বিৰাট কোহলি, ৰবীন্দ্ৰ জাদেজা, পীয়ুষ চাওলাৰ দৰে তাৰকা খেলুৱৈৰ সৈতে তেওঁ খেলিছিল। তেওঁৰ মৃত্যুত বিৰাট কোহলি, যুৱৰাজ সিঙকে ধৰি ক্ৰিকেটাৰসকলে শোক প্ৰকাশ কৰিছে। IPLৰ চলিত ছিজনত অভিষেক শৰ্মা আন এক কৃতিত্বৰ অধিকাৰী হৈছে। কালি পঞ্জাৱ কিংছৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত 13টা বলত 35 ৰানৰ বিস্ফোৰক ইনিংছ খেলে তেওঁ। এই ইনিংছটোত 4টা ছিক্সাৰ কোবায়। এনেদৰে T20 ক্ৰিকেটত 300টা অভাৰ বাউণ্ডেৰী কোবোৱাৰ কৃতিত্ব সম্পূৰ্ণ কৰে বাওঁহতীয়া অপেনাৰজনে। কেৰিয়াৰৰ 153খন মেচত অভিষেকে 302টা ছিক্সাৰ কোবাই এই কৃতিত্ব সম্পূৰ্ণ কৰা বিশ্বৰ ষষ্ঠজন বেটাৰৰূপে পৰিগণিত হৈছে। ৰোহিত শৰ্মাই 320খন মেচত 388টা অভাৰ বাউণ্ডেৰীৰে তালিকাৰ শীৰ্ষত আছে। আন 4জন বেটাৰ হৈছে ক্ৰিছ গেইল 357টা, বিৰাট কোহলি 308

চল্লিশটা, সঞ্জু স্যামসাং 338টা। এই আটাইকেইজন বেটাৰী ছিক্সাৰৰ অভিলেখ ভাৰতৰ মাটিতে সম্পূৰ্ণ কৰিছিল। এটা দশকৰ অপেক্ষা অন্ত পৰিল। মহিলা ছুপাৰ লীগ ফুটবল টুৰ্ণামেণ্টত বিজয়ী কিতাপ দখল কৰিছে মানচেষ্টাৰ চিটিয়ে। কিতাপ দখলৰ এই যুঁজত মূল প্ৰত্যাহ্বান আৰ্চেনালে কালি লণ্ডনৰ ব্ৰাইটন হোফ এলবিয়নৰ বিৰুদ্ধে অন্তিম মেচখন 1-1 গ'লত ড্ৰ ৰখাৰ লগে লগে মানচেষ্টাৰ চিটি জয়ী হোৱাটো নিশ্চিত হৈ পৰে। দলটোৱে 22খনৰ ভিতৰত 21খন মেচ খেলি 52 পইণ্ট লাভ কৰে। আনহাতে আৰ্চেনেলৰ বাবে চেম্পিয়ন হ'বলৈ বাকী থকা 4খনেই জয়ী হোৱাটো জৰুৰী আছিল। কালিৰ মেচখন ড্ৰ হোৱাৰ লগে লগে আৰ্চেনেলৰ আশা নিৰ্বাপন হয়। মানচেষ্টাৰ চিটি এই জয়েৰে মহিলাৰ ছুপাৰ লীগত চেলেচিৰ ছবছৰীয়া আধিপত্যৰো অৱসান ঘটিল। উল্লেখ্য যে 2016 চনত প্ৰথমবাৰ মানচেষ্টাৰ চিটিয়ে ছুপাৰ লীগৰ খিতাপ দখল কৰিছিল। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে কালি যুঁজ দিও পৰাস্ত হ'ল পাঞ্জাব কিংছ। প্ৰথমে বেটিং কৰি ছানৰাইজাৰ্ছে 20 অভাৰত 4টা উইকেটত 235 ৰাণ কৰে। প্ৰত্যুত্তৰত পাঞ্জাবে 7 উইকেটত 202 ৰাণ কৰে আৰু 33 ৰাণত পৰাস্ত হয়। দলটোৰ হৈ কুপাৰ কনলিয়ে 59টা বলত 107 ৰাণৰ দৰ্শনীয় ইনিংছটো খেলে। 7টা বাউণ্ডেৰী আৰু 8টা অভাৰ বাউণ্ডেৰীৰে তেওঁ ইনিংছটো সজায়। পাঞ্জাব পৰাস্ত হ'লেও অপৰাজিত ইনিংছটোৰে কলনিয়ে অভিলেখ গঢ়ে। 22 বছৰ 257 দিন বয়সত তেওঁ এই শতক অৰ্জন কৰে। এনেদৰে কলনি পৰিগণিত হয় IPLত চেঞ্চুৰী অৰ্জন কৰা সৰ্বকনিষ্ঠ বিদেশী বেটাৰৰূপে। এই ক্ষেত্ৰত তেওঁ কুইণ্টন ডি কক, ডেভিড বাৰ্ণাৰ, ডেভিড মিলাৰ আৰু কেমেৰন গ্ৰীণৰ নামত থকা অভিলেখ ভংগ কৰে। কুইণ্টন ডি ককে 23 বছৰ 122 দিনত 2016 চনত IPLত চেঞ্চুৰী অৰ্জন কৰিছিল। কালি কলনিয়ে কক অতিক্ৰম কৰি তালিকাৰ শীৰ্ষস্থান দখল কৰে। চলিত টুৰ্ণামেণ্টখনত অষ্ট্ৰেলিয়াৰ যুৱ বেটাৰ কলনিয়ে দৰ্শনীয় বেটিঙেৰে সকলোকে আকৰ্ষণ কৰিছে। অসমে ত্ৰিপুৰাত চলি থকা দ্বিতীয় নৰ্থ ইষ্ট লিটিল মাষ্টাৰ্ছ ট্ৰফী অনুৰ্ধ-14 ক্ৰিকেট টুৰ্ণামেণ্টত খিতাপ জয় কৰিছে। কালি আগৰতলাৰ MBB ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত অসমৰ দলটোৱে 159 ৰাণত পৰাস্ত কৰে ত্ৰিপুৰাক। মেচখনত প্ৰথমে বেট ধৰি অসমে 40 অভাৰত 6 উইকেটৰ বিনিময়ত 286 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ তনবীৰ ইছলামে 82 বলত 112 ৰাণ, বিনয় কৃষ্ণ দেৱনাথে অপৰাজিত 64 আৰু কৌস্তভ গগৈয়ে 26 ৰাণ কৰে। বিপক্ষৰ উদয়ন পালে 2টা, বিহান দাস আৰু বিজয় দেৱনাথে 1টাকৈ উইকেট লয়। প্ৰত্যুত্তৰত ত্ৰিপুৰাই উদয়ন পালৰ 53, অৰ্ণৱ বাৰ্মাৰ 18 আৰু শচীন হাছেনৰ 18 ৰাণৰ সহায়ত 40 অভাৰত 7 উইকেটত হেৰুৱাই 127 ৰাণ কৰি পৰাস্ত হয়। অসমৰ কুণাল বেজবৰুৱা, আয়ুষ পাণ্ডে, প্ৰিয়ম কুণ্ডুৱে 2টাকৈ আৰু তনবীৰ ইছলামে 1টা উইকেট দখল কৰে। তনবীৰ ইছলামে ফাইনেলৰ মেন অৱ দ্য মেচ টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ, বেটাৰ আৰু অনিকেত সিঙে শ্ৰেষ্ঠ বলাৰ পুৰস্কাৰ লাভ কৰে। আৰ্চাৰী বিশ্বকাপৰ ষ্টেজ 2 মহিলাৰ ৰিকাৰ্ভ দলীয় শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতে। 10 বাৰ অলিম্পিক চেম্পিয়ন দক্ষিণ কোৰিয়াৰ ছেমিফাইনেলত 5-1 ব্যৱধানত পৰাস্ত কৰে ভাৰতে। দ্বিতীয় বাছনিৰ চীনৰ বিৰুদ্ধে ফাইনেলত দেওবাৰে মুখামুখি হ'ব ভাৰত। ছেমিফাইনেলত জয়েৰে ভাৰতীয় দলটোৱে পদক নিশ্চিত কৰে। চমকপদ প্ৰদৰ্শন কৰা ভাৰতীয় দলটোৰ সদস্যসকল হৈছে দীপিকা কুমাৰী, অংকিতা ভকত আৰু কুমকুম মহত। ইফালে পুৰুষৰ শাখাত বাংলাদেশৰ বিৰুদ্ধে পৰাস্ত হয় ভাৰত। প্ৰথমবাৰলৈ জিম্বাবৱেৰ মহিলা ক্ৰিকেট দল আহিব ভাৰত ভ্ৰমণলৈ। এয়া হ'ব 2 দেশৰ মহিলা দলৰ মাজত প্ৰথম দ্বিপাক্ষিক ছিৰিজ। 2টা দলে কেৱল ICC টুৰ্ণামেণ্টতহে মুখামুখি হৈছে। অক্টোবৰত 3খন এদিনীয়া আৰু সমসংখ্যক T20 মেচ খেলিবলৈ জিম্বাবৱে ভাৰতলৈ আহিব। 16, 18, 20 অক্টোবৰত ৰায়পুৰত T20 আৰু 23, 25, 28 অক্টোবৰত বড়োদৰাত অনুষ্ঠিত হ'ব এদিনীয়া মেচ 3খন। ফিফা বিশ্বকাপলৈ মাজত মাথো এমাহ বাকী। অহা 11 জুনৰ পৰা আৰম্ভ হ'বলগীয়া ফিফাৰ সন্মানীয় প্ৰতিযোগিতাখনত ইৰানে খেলিবনে নাই সেয়ে এতিয়াও জানিব পৰা হোৱা নাই।
এনে পরিস্থিতিত ইরানী

ফুটবল ফেডারেশনে বিশ্বকাপত অংশগ্রহণ করার পূর্বে ফিফাৰ পৰা বিশেষ আশ্বাস বিচাৰিছে। ইয়ানি ফুটবল ফেডারেশনের সভাপতি মেহদি তাজে স্পষ্ট করে দিছে যে আমেরিকাত অনুষ্ঠিত হবলগিয়া প্রতিযোগিতাখনের সময়ত ইরানের দল আর প্রতিনিধিসকলক সন্মান জানা হব বলে নিশ্চয়তা লাভ করলেহে বিশ্বকাপত খেলার সেউজ সংকেত দিব। এক বিবৃতিত তাজে কয় অতি সোনকালে ফিফার সভাপতি জিয়ানি ইনফান্টিনোক সাক্ষাৎ করব, তাতেই ইরানের দাবির উপর আলোকপাত করা হব। শেহতিয়াকৈ কানাডা সরকারে মেহদি তাজক দেশত প্রবেশ করবলৈ দিয়া নাছিল। জানিব পৰা মতে পূর্বতে তেওঁৰ ইসলামিক রিভলিউশনারি গার্ড কর্পসর সৈতে যোগাযোগ থকার অভিযোগৰ বাবে এই সিদ্ধান্ত লওয়া হৈছে। কানাডা সরকারে কয় যে 2024 চনত IRGC সন্ত্রাসবাদী সংগঠন হিসাবে তালিকাভুক্ত হওয়ার পাছত সেই সেনাবাহিনীর সৈতে জড়িত লোকসকলক দেশখনত প্রবেশ করবলৈ দিয়া নাই। মেহদি তাজে লগতে কয় যে যদি ফিফায় তেওঁলোকৰ দাবী সমূহ পূরণ করব পাৰে তেন্তে আমি নিশ্চিতভাবে বিশ্বকাপত অংশগ্রহণ করিম, কিন্তু যদি কোনো নিশ্চয়তা না থাকে তেন্তে আমাক বা আমার রাষ্ট্র ব্যবস্থার স্তম্ভক অপমান করার অধিকার কাকো দিব নোৱাৰি। অসমৰ পাঁচগৰাকী উদীয়মান সাঁতোৰবিদে ৰাজ্যৰ সাঁতোৰ জগতত গৌৰৱময় নতুন অধ্যায়ৰ সূচনা কৰি সফলতাৰে পক প্ৰণালী সাঁতোৰি অতিক্ৰম কৰে। 5 মে'ত শ্ৰীলংকাৰ তালাইমন্নাৰ পৰা ভাৰতৰ তামিলনাডুৰ ধনুষকুডিৰ পৰ্যন্ত 29 কিলোমিটাৰ দীঘল এই কঠিন সমুদ্ৰ পথ অতিক্ৰম কৰি তেওঁলোকে এই অভূতপূৰ্ব সফলতা অৰ্জন কৰে। অসমৰ সাঁতোৰ খেলুৱৈসকলৰ ভিতৰত সিংগলছ শাখাত 18 বছৰ 7 মহীয়া কৃষ্ণকমল দাসে নিচেই পুৱা 2:10 যাত্ৰা আৰম্ভ কৰি দুপৰীয়া 1:45 গন্তব্য স্থানত উপনীত হৈছে। তেওঁ মুঠ 11:34 সময় লৈ এই দুঃসাহসিক সাঁতোৰ সম্পন্ন কৰে। আনহাতে 11 বছৰ 17 দিনীয়া প্ৰতিভাবান আদিত্য ৰয় চৌধুৰীয়ে 12:52 সময় লৈ দুপৰীয়া 3:02 সফলতাৰে গন্তব্যত উপনীত হয়। ৰিলে শাখাতো অসমৰ সাঁতোৰবিদে উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰে। সাগৰৰ কঠিন প্ৰত্যাহ্বান নেওচি 8 বছৰীয়া 3 মহীয়া কিউচেনহান ফুকন, 10 বছৰ 9 মহীয়া কংকিতা দাস আৰু 9 বছৰ 11 মহীয়া জানবী ডাকুৱাক লৈ গঠিত দলটোৱে 12:54 সময়ত এই অভিযান সম্পূৰ্ণ কৰে। উল্লেখ্য যে কিউচেনহান বিশ্বৰ সৰ্বকনিষ্ঠ ছোৱালী সাঁতোৰবিদসকলৰ ভিতৰত অন্যতম। 5গৰাকী সাঁতোৰবিদ বাবুল গুৰুঙৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ চলিত ছিজনৰ ফাইনেল মেচখন অনুষ্ঠিত হ'ব গুজৰাটৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত। প্ৰথমতে ফাইনেলখন বেংগালুৰুত হোৱাৰ কথা আছিল। প্লে অফৰ 3খন মেচ নিউ চণ্ডীগড় আৰু ধৰ্মশালাত অনুষ্ঠিত হ'ব। কালি BCCIয়ে এই কথা ঘোষণা কৰে। সেই অনুসৰি 26 মে'ত ধৰ্মশালাত প্ৰথমখন কোৱালিফায়াৰ, 27 মে'ত নিউ চণ্ডীগড়ত এলিমিনেটৰ আৰু 29 মে'ত দ্বিতীয় কোৱালিফায়াৰ মেচ অনুষ্ঠিত হ'ব। ফাইনেল মেচখন 31 মে'ত আহমেদাবাদত অনুষ্ঠিত হ'ব। এই আটাইকেইখন মেচেই সন্ধিয়া 7:30 বজাৰ পৰা আৰম্ভ হ'ব। বিগত 5 বছৰৰ ভিতৰত 4থবাৰৰ বাবে আহমেদাবাদত IPL মেচৰ ফাইনেল অনুষ্ঠিত হ'ব। এইবাৰ বেংগালুৰুৰ M চিন্নস্বামী ষ্টেডিয়ামত ফাইনেল অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কৰ্ণাটক ক্ৰিকেট এছ'চিয়েশ্যনৰ কিছু দাবী BCCIৰ নীতি নিৰ্দেশনাৰ আওতাৰ বাহিৰত হোৱাত সেই প্ৰস্তাৱ প্ৰত্যাহাৰ কৰা হয়। এইবাৰ মুঠ লীগৰ মেচ 70খন অনুষ্ঠিত হ'ব।

বাবে আহমেদাবাদত IPL মেচৰ ফাইনেল অনুষ্ঠিত হ'ব। এইবাৰ বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত ফাইনেল অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কৰ্ণাটক ক্ৰিকেট এছ'চিয়েশ্যনৰ কিছু দাবী BCCIৰ নীতি নিৰ্দেশনাৰ আওতাৰ বাহিৰত হোৱাত সেই প্ৰস্তাৱ প্ৰত্যাহাৰ কৰা হয়। এইবাৰ মুঠ লীগৰ মেচ 70খন অনুষ্ঠিত হ'ব। মাজুলীৰ কণমানি আৰাধ্যা ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতালৈ নিৰ্বাচিত হোৱাৰ খবৰে মাজুলী ক্ৰীড়াপ্ৰেমীসকলক আনন্দিত কৰিছে। 2 আৰু 3 মে'ত গুৱাহাটীত অনুষ্ঠিত 19 সংখ্যক উকা ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাত মাজুলী কমলাবাৰী হস্পিটেল ৰোড নিবাসী সন্দীপ দত্ত আৰু সুব্ৰতা শইকীয়াৰ একমাত্ৰ কন্যা আৰাধ্যা দত্তই কুমিটিয়ে 6 বছৰ ছোৱালী শাখাত শ্ৰেষ্ঠ হৈ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়। আৰাধ্যাই 6 আৰু 7 জুনত দেৰাডুনত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিছে। আৰাধ্যা মাজুলীৰ কাৰাটে প্ৰশিক্ষক তথা জিলা কাৰাটে সন্থাৰ সম্পাদক কাৰ্তিক চৰকাৰৰ তত্বাৱধানত প্ৰশিক্ষণ লৈ আছে। তেওঁ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় মাজুলীৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী। ইমান পৰে শ্ৰোতাসকলে সাপ্তাহিক খেল সংবাদ সম্পৰ্কীয় অনুষ্ঠান খেল জগত শুনিলে। অনুষ্ঠানটো যুগুতাই আগবঢ়ালে প্ৰাণজিৎ বৰুৱাই। নমস্কাৰ।

0: এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো বৰ্ণালী অনুষ্ঠানটি।
1: এয়া আকাশবাণী তেজপুৰ, আগবঢ়াইছো বৰ্ণালী। সময়, সময়ৰ সোঁত কাৰো বাবে ৰৈ নাথাকে। সময়ৰ অনুভূতি এক জটিল অনুভূতি। ইয়াৰ সৈতে জড়িত হৈ থাকে স্মৃতি, আবেগ আৰু বহু পৰিৱৰ্তন, কিছু সুখ, কিছু দুখ। সময়ৰ গতিয়ে লৈ আনে জীৱনৰ বহু অভিজ্ঞতা।

সময়ৰ বুকুত ৰৈ যায় জীৱনৰ বহু অনুভৱ। ভাল লগাৰ পৰা ভালপোৱালৈ, সম্পৰ্কৰ পৰা বিচ্ছেদলৈ, হাঁহিৰ পৰা উচুপনিলৈ, এই সময়েই আলফুলে ধুই নিকা কৰে বেদনাসিক্ত হৃদয়ত থকা অযুত বেদনাবোৰ। সময়েই পুনৰ হাঁহিৰ উৎস হৈ পৰে।

সময়ৰ গতিত সময়বোৰ হেৰাই যায়, সেইবোৰ হৈ পৰে একো একোটা স্মৃতি, অনুভৱৰ বুকুচাত উঠি

মনত দোলাদি যায় এই স্মৃতিবোৰে। শৈশৱ কৈশোৰ যৌৱনৰ সোণোৱালী সময়ৰ স্মৃতিবোৰ এসময়ত হৈ পৰে জীয়াই থকাৰ একমাত্ৰ প্ৰেৰণা।

সময় অনন্ত, ইয়াৰ গতি চিৰপ্ৰবাহমান। সুখ দুখ হাঁহি কান্দোন পোৱা নোপোৱাৰ হিচাপ জয় পৰাজয়ৰ টোপোলাৰে সময়ে সমৃদ্ধ কৰে মানুহৰ জীৱন। সময়ে মানুহক শিকাই যায় ইয়াৰ সদ্ব্যৱহাৰ কেনেকৈ কৰিব লাগে। হেৰুৱা সময় কেতিয়াও উভতি নাহে, সেয়েহে কোৱা হয় সময়ৰ টিকনি আগফালে থাকে। সময়ৰ কাম সময়ত কৰাজনেহে জীৱনত আগবাঢ়িব পাৰে। সময় এক জটিল সংজ্ঞা।

শ্ৰোতাসকলে ইমান পৰে বৰ্ণালী শুনিলে। অনুষ্ঠানটি আগ ধৰি সম্পাদনা কৰিলে প্ৰিয়ংকা দাসে, প্ৰযোজনা গৌতম নাথৰ।

এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো ভৰলী পৰীয়া বিহু দলৰ বিহুগীত।

এ ভৰলি ঘৰিয়া খালেহে বুজিবা এ চেকুৰা চেকুৰি তেল চেকুৰা চেকুৰি তেল তোকে মই লাহৰি পলু।

শ্ৰোতা, ইমান পৰে ভৰলিপৰীয়া বিহুদলৰ বিহু গীত শুনিলে। আকাশবাণী তেজপুৰ, এতিয়া নিবেদন কৰিছোঁ হিন্দী বোলছবি গীত। প্ৰথমে শুনক এয়া আৰ্ণা বোলছবিৰ কিশোৰ কুমাৰৰ কণ্ঠৰ এই গীতটি।

0: निखार।
1: इफको नैनो उर्वरकों का कमाल, हर खेत किसान बने खुशहाल।
2: হিন্দী বোলছবি গীতৰ অনুষ্ঠানত এইবাৰে আগবঢ়াইছো মেৰে জীৱন সাথী বোলছবিৰ কিশোৰ কুমাৰৰ কণ্ঠৰ এই গীতটি।